এয়া আকাশবাণী তেজপুৰ, আজি শুক্ৰবাৰ, 1433 ভাস্কৰাব্দৰ আহিন মাহৰ 14 তাৰিখ, 2026 খ্ৰীষ্টাব্দৰ 2 অক্টোবৰ। সমূহ শ্ৰোতালৈ গান্ধী জয়ন্তীৰ শুভকামনা জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM ৰ 102.4 MHz-ত।

মানুহৰ সেৱাৰ মাজেদি মই ঈশ্বৰক লগ পাব বিচাৰোঁ, কিয়নো ঈশ্বৰ স্বৰ্গতো নাই পাতালতো নাই, আছে মাত্ৰ আমাৰ প্ৰত্যেকৰে অন্তৰত। কথাষাৰ কৈছিল জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে।

0: 10 gold, 23 silver and 33 bronze medals. The men's hockey team defeated arch rivals Pakistan 4-3 in a thrilling semi-final to reach the final, while the cricket team beat Sri Lanka by 124 runs to book a place in the gold medal match. In wrestling, Nitesh Sivaj won silver in the men's 97-kilogram Greco-Roman category. He lost 0-4 to Japan's Yuri Nakazato in the final, securing India's first silver in Greco-Roman wrestling at the Asian Games since 1962. Vice President C.P. Radhakrishnan has congratulated Indian athletes for their medal-winning performances at the Asian Games. And that is the end of this news bulletin.
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। মুকুতামালা
2: জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল, যি ভগৱানৰ নামাকৰণ কৰাটো অসম্ভৱ আৰু যি ভগৱান মানৱ উপলব্ধিৰ অতীত, সেই ভগৱানক মানুহে স্মৰণ কৰা কোটি কোটি নামৰ ভিতৰত দৰিদ্ৰ নাৰায়ণ হৈছে এটা। ইয়াৰ অৰ্থ হৈছে ভগৱান দৰিদ্ৰজনৰ, অৰ্থাৎ দৰিদ্ৰজনৰ অন্তৰত থিত লোৱা ভগৱান। আমাৰ জনসাধাৰণক জানো বুলি মই দাবী কৰোঁ। দিনটোৰ ভিতৰত 24 ঘণ্টাই মই তেওঁলোকৰ লগত আছোঁ। তেওঁলোকৰ যত্ন লোৱাটো মোৰ প্ৰথম আৰু শেষ কৰ্তব্য, কাৰণ মই মৌন জনসাধাৰণৰ অন্তৰত থিত লোৱা ভগৱানজনৰ বাহিৰে আন ভগৱানক নাজানো। তেওঁলোকে ভগৱানৰ অৱস্থানৰ কথা নাজানে, মই জানো। এই জনসাধাৰণৰ সেৱাৰ জৰিয়তে ভগৱান যি সত্য বা সত্যই যি ভগৱান, সেইজনৰ উপাসনা কৰোঁ। ক্ষুধাতুৰ আৰু কৰ্মহীন মানুহৰ জীৱনত ভগৱান কৰ্ম আৰু বাণসৰ ৰূপত আহাৰৰ প্ৰতিশ্ৰুতিৰে উদয় হয়। যেতিয়ালৈকে দৈহিকভাৱে কৰ্মত এজন মানুহো কৰ্মবিহীন বা অন্নবিহীন হৈ থাকে, তেতিয়ালৈকে জিৰণি লোৱা বা দুবেলা পেট ভৰাই আহাৰ খোৱাটো লাজৰ কথা বুলি আমি বিবেচনা কৰা উচিত। যদি 300 নিযুতজন মানুহ নিবনুৱা হৈ থাকিব লগা হয় আৰু প্ৰতিদিনে নিবনুৱা হৈ থকা হেতুকে কেইবা নিযুতো মানুহ আত্মসন্মানহীন হৈ ভগৱানত বিশ্বাসহীন হৈ নিম্নগামী হ'ব লগা হয়, তেন্তে সেই অৱস্থাৰ কথা এবাৰ কল্পনা কৰক। চকুত জ্যোতিহীন এই অনাহাৰ ক্লিষ্ট নিযুতজনৰ আগত, যাৰ কাৰণে ভগৱান কেৱল অন্নৰ আকাৰেৰে ধৰা দিয়ে, সেইসকলৰ আগত ভগৱানৰ কথা কোৱাতকৈ সৌ কুকুৰটোৰ আগত কম। বিশুদ্ধ কৰ্মৰ কথাৰেহে সেইসকলৰ আগত মই ভগৱানৰ কথা ক'ব পাৰোঁ। ভালকৈ পুৱাৰ আহাৰ খাই লৈ আৰু তাতোকৈ ভাল দুপৰীয়াৰ আহাৰৰ কথা ভাবি বহি লৈ ভগৱানৰ কথা আলোচনা কৰাটো সহজ। সেইবুলি দুবেলা দুমুঠি খাবলৈ নোপোৱা সৰ্বসাধাৰণ ৰাইজৰ আগত ভগৱানৰ কথা কওঁ কেনেকৈ? সেইসকলৰ চকুত ভগৱানে মাথোন আহাৰৰ ৰূপতহে ধৰা দিয়াটো সম্ভৱ। দুখীয়াৰ কাৰণে আৰ্থিক বস্তুৱেই হৈছে আধ্যাত্মিক বস্তু। সেইসকলৰ আগত আধুনিক অগ্ৰগতিৰ কথা কওক। সেইসকলৰ আগত অযথা ভগৱানৰ নাম ল'লে সেইসকলক অসন্মান কৰা হ'ব। সেইসকলক ভগৱানৰ কথা ক'লে তেওঁলোকে আপোনাক বা মোক পাষণ্ড বুলি ভাবিব। ভগৱানৰ কথা তেওঁলোকে কেনেবাকৈ জানে যদিও, সেই ভগৱান হৈছে তেওঁলোকৰ কাৰণে ভয়াৱহ আৰু নিকৰুণ। বহু বছৰৰ আগতে মই এটা কবিতা পঢ়িছিলোঁ। সেই কবিতাটোত কৃষকক পৃথিৱীৰ জনক বুলি বৰ্ণনা কৰা হৈছে। ভগৱান যদি প্ৰদানকৰ্তা হয়, তেন্তে কৃষক হৈছে তেওঁৰ হাত। কৃষকৰ প্ৰতি আমাৰ যি ঋণ আছে, সেই ঋণ পৰিশোধ কৰিম কেনেকৈ? এতিয়ালৈকে আমি কৃষকৰ শ্ৰমৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই আছোঁ। জনসাধাৰণে যিটো বস্তু নাপায়, সেইটো বস্তু দৃঢ়ভাৱে প্ৰত্যাখ্যান কৰিব পৰাটোৱেই হৈছে সুবৰ্ণ বিধান। প্ৰত্যাখ্যান কৰিব পৰা এই ক্ষমতা অকস্মাত আৱিৰ্ভাৱ হোৱা বস্তু নহয়। প্ৰথম কথা হৈছে, যি বস্তু বা সুযোগ সুবিধাৰ ক্ষেত্ৰত জনসমাজ বঞ্চিত, সেই বস্তু বা সুযোগ সুবিধা

পরিষ্কার পরিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই মনক নিকা কৰে। মুকলিত মলত্যাগ নকৰিব, বিজ্ঞানসন্মত শৌচাগাৰ ব্যৱহাৰ কৰক।

0: ইমান পৰে আব্দুল আলী আৰু লগৰীয়াসকলৰ কণ্ঠৰ জিকিৰ্গীতি শুনিলে। লগৰীয়াসকল আছিল মানসী কলিতা, মেঘালী চিল আৰু ফাৰুক হুছেইন। শিল্পীৰ লগত বিভিন্ন বাদ্যযন্ত্ৰত সংগত কৰিলে প্ৰতুল দাস, ভূপেন কলিতা, দীপেন দাস আৰু হীৰেণ বেজবৰুৱাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: গান্ধী প্ৰসংগ।

0: আজি গান্ধী জয়ন্তী, জাতিৰ পিতা মহাত্মা গান্ধীৰ পবিত্ৰ জন্মদিন। জাতিৰ পিতালৈ জনাইছোঁ সশ্ৰদ্ধ প্ৰণাম।
1: আজিৰ এই পবিত্ৰ দিনতে গুজৰাটৰ পোৰবন্দৰ চহৰত মোহনদাস কৰমচান্দ গান্ধীৰ জন্ম হৈছিল। তেওঁৰ নেতৃত্বত চলা অহিংস আন্দোলনৰ ফলশ্ৰুতিত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল।

0: আমাৰ দেশৰ নৱপ্ৰজন্মই গান্ধীজীৰ বিষয়ে কি ভাবে? আজিৰ অনুষ্ঠানত নৱপ্ৰজন্মৰ মাজত গান্ধীজীৰ প্ৰাসংগিকতাৰ উমান লওঁ আহক। এয়া এগৰাকী নৱপ্ৰজন্ম।
1: স্মাৰ্টফোনৰ ইনফাইনাইট স্ক্ৰলিং, ক্ষিপ্ৰ ফেশ্বন আৰু 24 ঘণ্টাই ইণ্টাৰনেটৰ ব্যৱহাৰ, এয়াই নহয় জানো আমাৰ আজিৰ জগতখন। মই মূৰ্চনা শইকীয়া, চিলাপথাৰ, ধেমাজিৰ পৰা আজিৰ দিনটোৰ লগত সংগতি ৰাখি ক'বলৈ ওলাইছোঁ গান্ধীজীৰ প্ৰাসংগিকতা। বৰ্তমানৰ AI আৰু মেটাভাৰ্ছৰ এই আধুনিক যুগত 100 বছৰ পুৰণি এজন অৰ্ধ উলংগ ফকীৰৰ চিন্তাধাৰাই আমাৰ উঠি অহা প্ৰজন্মক বাদ দেখুৱাব পাৰে বুলি হয়তো বহুলোকেই অস্বীকাৰ কৰিব। কিন্তু প্ৰকৃত কথাটো হ'ল যে আজিৰ এই বিভ্ৰান্তিকৰ জগতখনত মানসিক শান্তিৰে জীয়াই থাকিবলৈ হ'লে গান্ধীজীৰ আদৰ্শবোৰ কোনো পুৰণি ধাৰণা নহয়, বৰঞ্চ ই হৈছে আটাইতকৈ আধুনিক ছাৰ্ভাইভেল গাইড। আমি সৰুৰে পৰাই গান্ধীজীৰ নীতিসমূহ শিকি আহিছোঁ। তেওঁ কেনেদৰে সত্য আৰু অহিংসা অৰ্থাৎ ট্ৰুথ আৰু নন ভায়লেঞ্চক মূল মন্ত্ৰ হিচাপে লৈ জাতিৰ পিতা হ'ব পাৰিছিল, কেনেদৰে তেওঁ সাধাৰণ জনতাৰ দৰেই পোচাক পৰিধান কৰি আৰু যঁতৰ ব্যৱহাৰ কৰি এক ব্যতিক্ৰমী নেতা হোৱাৰ লগতেই ভাৰতবৰ্ষত ঔদ্যোগিক বিপ্লৱৰ পাতনি মেলিব পাৰিছিল। আজি সমগ্ৰ বিশ্বই যেতিয়া যুদ্ধ, সন্ত্ৰাসবাদ আৰু হিংসাৰ কবলত পৰি কঁপি উঠিছে, তেনে সময়ত অহিংসাই হৈছে একমাত্ৰ শান্তিপূৰ্ণ পথ। গান্ধীজীয়ে নিজেই কৈ গৈছিল যে হিংসাই কেতিয়াও স্থায়ী সমাধান আনিব নোৱাৰে, ই কেৱল হিংসাৰহে জন্ম দিয়ে। আজিৰ সময়ৰ যিবিলাক সংঘাত, সেই সংঘাতবোৰ আঁতৰাবলৈ ইয়াকে আমি সঁজুলি হিচাপে ল'ব পাৰোঁ। শেষত মই ইয়াকে ক'ব বিচাৰিছোঁ যে গান্ধীজী কোনো অতীতৰ অধ্যায় নহয় তথা বছৰত এদিন উদযাপন কৰাৰ বাবে এক উৎসৱো নহয়। তেওঁ হৈছে আমাৰ ভৱিষ্যতৰ ব্লু প্ৰিণ্ট। সমাজত চলি থকা বৈষম্য আৰু মেৰুকৰণ ভাঙি এখন সমতাপূৰ্ণ সমাজ কৰিবলৈ হ'লে আমাক তেওঁৰ সৰ্বোদয় অৰ্থাৎ সকলোৰে কল্যাণৰ আদৰ্শৰ আজি খুবেই বেছি প্ৰয়োজন। বাপুজীক কেৱল ইতিহাসৰ কিতাপৰ পাতত বা টকাৰ নোটত আবদ্ধ কৰি থ'লে আমাৰ কিবা লাভ হ'ব পাৰে বুলি মই মত প্ৰকাশ কৰিব নিবিচাৰোঁ। যদি আমি এই সমাজখনক পৰিৱৰ্তন কৰিব বিচাৰোঁ, তেন্তে সেই সমাজৰ

পৰিৱৰ্তনৰ জুইকুৰা প্ৰথমতে নিজৰ মাজত জ্বলাই তুলিবলৈ সামৰ্থ্য থাকিব লাগিব। সেয়ে আহক, আমি সকলোৱে সমাজ ব্যৱস্থাটোক দোষ দিবলৈ এৰি নিজেই একো একোজন পৰিৱৰ্তনৰ কাৰক হৈ পৰোঁ।

0: এয়া আন এগৰাকী নৱপ্ৰজন্ম।
1: দৰং জিলাৰ দুনিৰ পৰা মই দিব্যজ্যোতি কলিত। নৱপ্ৰজন্মৰ মাজত মহাত্মা গান্ধীৰ প্ৰাসংগিকতা বুলি ক'লে বৰ্তমান সময়ত বহুকেইটা চিন্তাৰ উদ্বেগ হয়। আজিৰ নৱপ্ৰজন্ম, যাক আমি জেন জেড বুলি কৈছোঁ, তেওঁলোক হৈছে দ্ৰুতগতিৰ প্ৰযুক্তিৰ লগত ডাঙৰ হোৱা এটা প্ৰজন্ম। তেওঁলোকৰ হাতত আছে কৃত্ৰিম বুদ্ধিমত্তা, সামাজিক মাধ্যম আৰু গোলকীয় জ্ঞানৰ ভাণ্ডাৰ। এনে সময়ত বহুতে গান্ধীজীৰ প্ৰাসংগিকতাক নুই কৰিব বিচাৰে, কিন্তু গভীৰভাৱে চালে স্পষ্ট হৈ পৰে যে নৱপ্ৰজন্মই আজি যি সমস্যাৰ সন্মুখীন হৈছে তাৰ সমাধানৰ বীজ গান্ধীজীয়ে বহু আগতেই ৰোপণ কৰি গৈছে। আজিৰ প্ৰজন্মৰ আটাইতকৈ ডাঙৰ পৃথিৱীখনেই হৈছে ইণ্টাৰনেটৰ পৃথিৱী, য'ত এজনৰ সৈতে আনজনৰ এটা মতৰ অমিল হ'লেই গালিগালাজ, ট্ৰল আদিৰ সৃষ্টি হয়। এজনে আনজনক অপমান কৰাৰ সময়ত এবাৰো ভাবি চাবলৈ সময় নহয় তেওঁলোকৰ বয়স অথবা পদমৰ্যাদা। ঠিক যেন মানুহ মানুহৰ বাবে শত্ৰু হৈ পৰিছে, গান্ধীজীৰ অহিংসাৰ অৰ্থ কেৱল কাকো প্ৰহাৰ নকৰাটো নহয়। অহিংসা মানে মনেৰে, মাতেৰে আৰু কামেৰে কাৰো অপকাৰ চিন্তা নকৰা। তেওঁ পাপকহে ঘৃণা কৰিবলৈ কৈছিল, পাপীক নহয়। আজিৰ প্ৰজন্মই যদি এই কথাষাৰ শিকে যে ব্যক্তিজনক আক্ৰমণ নকৰি তেওঁৰ ভুল ধাৰণাটোৰহে সমালোচনা কৰিব লাগে, তেন্তে সামাজিক মাধ্যম বহু সুস্থ হৈ উঠিব। ভুৱা বাতৰি, অপপ্ৰচাৰ, কৃত্ৰিমভাৱে সৃষ্টি কৰা ছবি আৰু ভিডিঅ', এইবোৰে আজিৰ প্ৰজন্মক বিভ্ৰান্ত কৰিছে। সঁচা মিছাৰ পাৰ্থক্য বিচাৰি পোৱা কঠিন হৈ পৰিছে। কিন্তু গান্ধীজীৰ গোটেই জীৱনটোৱে আছিল সত্যৰ পৰীক্ষা। তেওঁ কৈছিল, সত্যতকৈ ডাঙৰ কোনো ঈশ্বৰ নাই। নিজৰ ভুলকো ৰাজহুৱাকৈ স্বীকাৰ কৰিবলৈ তেওঁ কুণ্ঠাবোধ কৰা নাছিল। নৱপ্ৰজন্মক তেওঁ শিকাই থৈ গৈছে যে জনপ্ৰিয় হ'বলৈ মিছা কথা কোৱাতকৈ জনপ্ৰিয় নোহোৱাকৈও সত্যৰ লগত থিয় দিয়াটোহে আচল সাহস। আজিৰ প্ৰজন্মই পৰিৱেশ বিনাশৰ ফল ভুগিছে, প্ৰদূষণে চাৰিওফালে আৱৰি ধৰিছে। ইয়াৰ কাৰণ হ'ল অতিমাত্ৰা ভোক আৰু লোভ। ইউজেন থ্ৰ' নীতিয়ে পৃথিৱীখনক এফালৰ পৰা ধ্বংস কৰি নিছে। গান্ধীজীয়ে আগতেই কৈ গৈছে, পৃথিৱীয়ে সকলোৰে প্ৰয়োজন পূৰাব পাৰে, লোভ পূৰাব নোৱাৰে। তেওঁৰ সৰল জীৱন, নিজৰ কাম নিজে কৰা, কমকৈ খোৱা, খাদী পিন্ধাৰ অভ্যাস, আজিৰ বহনক্ষম উন্নয়ন, পৰিৱেশ বান্ধৱ জীৱন, যাক আমি ইক' ফ্ৰেণ্ডলি লাইফ বুলি কৈছোঁ, আৰু সৰল জীৱন যাপনৰ আদৰ্শ। আজিৰ ডেকা গাভৰুৱে কেৱল চৰকাৰী চাকৰিৰ আশাত নাথাকি নিজাকৈ কিবা এটা কৰিব বিচাৰে, ষ্টাৰ্টআপ আৰু স্বাৱলম্বী হোৱাৰ সপোন দেখে। গান্ধীজীৰ স্বদেশী আন্দোলন আৰু গ্ৰাম স্বৰাজৰ ধাৰণা আজিৰ আত্মনিৰ্ভৰ ভাৰতৰ ধাৰণাৰ সৈতে একে। তেওঁ গাঁৱক শক্তিশালী কৰাৰ পক্ষপাতী আছিল। আমাৰ অসমৰ গামোচা, মুগা, হস্তশিল্প, থলুৱা কৃষিক বিশ্বলৈ লৈ যোৱাৰ যি চিন্তা, সেয়া আছিল গান্ধীজীৰ চিন্তা। গান্ধীজীৰ যতৰ আৰু খাদী আছিল বিদেশী সাম্ৰাজ্যবাদৰ বিৰুদ্ধে অৰ্থনৈতিক যুদ্ধৰ মূল অস্ত্ৰ। আজিৰ ভাষাত ইয়াকে আমি কৈছোঁ ভোকেল ফৰ লোকেল, মেক ইন ইণ্ডিয়া, আত্মনিৰ্ভৰ ভাৰত। প্ৰয়োজনে প্ৰতি বিদেশী সামগ্ৰী কিনাতকৈ আমাৰ গাঁৱৰ শিপিনী, কুমাৰ, কৃষকৰ পৰা ক্ৰয় কৰিলে আমাৰ দেশৰ অৰ্থনীতি শক্তিশালী হোৱাই নহয়, নিবনুৱা সমস্যা সমাধানৰো ই হ'ব এক বিশেষ পদক্ষেপ। গান্ধীজী কেতিয়াও ডাঙৰ কল কাৰখানাৰ বিৰোধী নাছিল, তেওঁ আছিল গাঁৱক মাৰি নগৰ গঢ়াৰ বিৰোধী। মোবাইল আসক্তি, মানসিক চাপ, অস্থিৰতা আজিৰ প্ৰজন্মৰ

ডাঙৰ সমস্যা। গান্ধীজীৰ একাদশ ব্ৰত, যেনে মৌন ব্ৰত, উপবাস, প্ৰাৰ্থনা, শাৰীৰিক শ্ৰম, এইবোৰ আজিৰ ধ্যান, ডিজিটেল ডিটক্স অথবা য়োগাৰ সৈতে একেই। তেওঁ শিকাইছিল কেনেকৈ নিজৰ মনক নিয়ন্ত্ৰণ কৰিব লাগে। নৱপ্ৰজন্মৰ বাবে গান্ধীজী কোনো অতীতৰ মূৰ্তি নহয়, তেওঁ এটা জীয়া পদ্ধতি। তেওঁক পূজা নহয়, প্ৰশ্ন কৰিব লাগে। তেওঁ নিজেই কৈ গৈছে, মোৰ জীৱনটোৱেই মোৰ বাণী। শেষত ক'বলৈ গ'লে গান্ধীজীক মূৰ্তি বনাই মালা পিন্ধাই থ'লেই নহয়, তেওঁক জীয়াই ৰাখিব লাগিব আমাৰ আচৰণত। এটা জবা ফুল কমকৈ ছিঙিলে, এটা বিদেশী সামগ্ৰী কমকৈ কিনিলে, এটা মিছা বাতৰি বিয়পোৱা বন্ধ কৰিলে, এজন মানুহক ঘৃণা নকৰিলে, তেতিয়াই প্ৰজন্মৰ পাছত প্ৰজন্ম গান্ধীজী প্ৰাসংগিক হৈ থাকিব।

0: আন এগৰাকী নৱপ্ৰজন্মৰ মনৰ কথা শুনোৱা হওকচোন।
1: মই অনুষ্কা দাস, শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ দশম মানৰ ছাত্ৰী। আজি ক'বলৈ ওলাইছোঁ গান্ধীজীৰ প্ৰাসংগিকতা। মহাত্মা গান্ধী, সম্পূৰ্ণ নাম মোহনদাস কৰমচন্দ গান্ধী, ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন মহান নেতা আছিল। তেওঁ আমাৰ বাবে এজন আদৰ্শ ব্যক্তি আছিল। তেওঁ সত্য, অহিংসা, শান্তি আৰু সৰল জীৱনৰ শিক্ষা দিছিল। আজিৰ প্ৰজন্মৰ বাবে এই আদৰ্শসমূহ বহু গুৰুত্বপূৰ্ণ। গান্ধীজীৰ জীৱন আদৰ্শই কেৱল তেওঁৰ সময়ৰ মানুহকেই নহয়, আজিৰ প্ৰজন্মকো অনুপ্ৰেৰণা দিয়ে। গান্ধীজীৰ আটাইতকৈ ডাঙৰ শিক্ষা হৈছে সত্য আৰু অহিংসা। আজিৰ সমাজত মানুহৰ মাজত বহু সময়ত খং, কাজিয়া আৰু মতামতৰ ভিন্নতা দেখা যায়। এনে সময়ত গান্ধীজীৰ অহিংসাৰ আদৰ্শই আমাক শান্তিৰে সমস্যা সমাধান কৰিবলৈ শিকায়। তেওঁ বিশ্বাস কৰিছিল যে হিংসাৰ পৰিৱৰ্তে শান্তি আৰু ভাল ব্যৱহাৰৰ জৰিয়তে বহু সমস্যা সমাধান কৰিব পাৰি। গান্ধীজীয়ে সততা আৰু সৰল জীৱনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। আজিৰ প্ৰজন্মই মোবাইল ফোন, ইণ্টাৰনেট আৰু বিভিন্ন আধুনিক সুবিধাৰ মাজত জীৱন কটায়। এই সময়ত গান্ধীজীৰ সৰল জীৱনৰ পৰা আমি শিকিব পাৰোঁ যে সুখী হ'বলৈ কেৱল বহু বস্তুৰ প্ৰয়োজন নাই, সৎভাৱে জীৱন যাপন কৰা আৰু আনক সহায় কৰাও জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ। গান্ধীজীৰ আদৰ্শ অনুসৰণ কৰা মানেই কেৱল তেওঁৰ কথা মনত ৰখা নহয়, তেওঁৰ ভাল গুণবোৰ নিজৰ জীৱনত প্ৰয়োগ কৰা। আমি যদি সত্য কথা কওঁ, হিংসাৰ পৰা আঁতৰি থাকোঁ, আনক সন্মান কৰোঁ আৰু সমাজত ভালৰ বাবে কাম কৰোঁ, তেন্তে আমি এখন শান্তিপূৰ্ণ আৰু সুন্দৰ সমাজ গঢ়ি তুলিব পাৰিম। শেষত মই গান্ধীজীৰ এটা কথাৰে মোৰ বক্তব্য সামৰি মাৰিব বিচাৰিছোঁ। এটা কোমল আৰু শান্তিপূৰ্ণ পথেৰে তুমি পৃথিৱীত ডাঙৰ পৰিৱৰ্তন আনিব পাৰা। সঁচাকৈ আমি যদি শান্তি, সত্য আৰু অহিংসাৰ পথ অনুসৰণ কৰোঁ, তেন্তে আমি এখন সুন্দৰ সমাজ গঢ়ি তুলিব পাৰিম।

আজি পুৱা 9:20 প্ৰভাতী তৰংগ আগবঢ়াব ইন্দ্ৰজিৎ দাসে। নিশা 8:20 মনোজ কুমাৰ যাদৱৰ ইংৰাজী কথিকা ইম্পৰ্টেঞ্চ অৱ ছফ্ট স্কিলছ ফৰ কেৰিয়াৰ গ্ৰ'থ। নিশা 8:02 উপন্যাসৰ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পাঞ্চৈৰ 23তম খণ্ড পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত কাঠফুলাৰ খেতিৰ বিভিন্ন দিশ এই বিষয়ে আলোচনাত ভাগ ল'ব লতিকা ডেকা আৰু ডক্টৰ দেৱজিৎ কলিতাই। আগ ধৰিব মেলদী পাটগিৰিয়ে, প্ৰযোজনা উৎপল বৰাৰ। আজি দিনৰ 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত নিবিড় দেৱশৰ্মাৰ বাঁহী বাদন। 12:30 আদ্যবোধনী অনুষ্ঠানত গান্ধী জয়ন্তী উপলক্ষে থলিতে বাণীবদ্ধ কৰা বিশেষ অনুষ্ঠান কস্তুৰভা গান্ধী আশ্ৰমত এবেলা। আগ ধৰিব নিভাৰাণী ৰায়ে, প্ৰযোজনা পৰিণীতা শইকীয়াৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা আৰু সন্ধিয়া 7:00 নিউজ বাতৰি। আজি পুৱাৰ প্ৰচাৰ সময় পুৱা 7:15, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতিমান গীত। আজি পুৱা 8:30 গীতিমালিকাৰ শিল্পী বিজয় মহন্ত, ভাস্বতী ডেকা, অৰুণ কলিতা, ৰাণু দেৱী আৰু দেৱজিৎ চৌধুৰী। 9:15 কামৰূপ জিলাৰ ৰেহৰোড। সাড়ে 10:00 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমাং। 11:05 পৰাগমালা লাইভ। দিনৰ 11:30 আমাৰ যুৱবাণীৰ অনুষ্ঠানত অপেক্ষা এটি নোকোৱা অনুভৱ এই শীৰ্ষক এখন আলেখ্য আগবঢ়াব শ্ৰুতি ডেকা আৰু শাশ্বতী তালুকদাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 হিন্দী ছবিৰ গীত। আজি দিনৰ 1:10 আৰু সন্ধিয়া 7:45 শ্ৰাৱণী মুখাৰ্জীৰ কণ্ঠৰ আধুনিক গীত। 1:20 মহেশ্বৰ নাথ আৰু লগৰীয়াসকলৰ কণ্ঠৰ ওজাপালি। 1:50 গীতা ভূঞা ডেকাৰ কণ্ঠৰ লোকগীত। 8:00 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 আধুনিক গীতৰ অনুষ্ঠান। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান। আজি 5:25 সংস্কৃত ভাষা শিক্ষাৰ পাঠ অনুষ্ঠানত ডক্টৰ ৰাজেন্দ্ৰ নাথ শৰ্মাই আগবঢ়োৱা পাঠৰ

150তম খণ্ড বিয়লি 5:45 বিদ্যার্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ ইংৰাজী ব্যাকৰণৰ পাঠৰ প্ৰথম খণ্ড পাঠ যুগুতাই আগবঢ়াব সপোন দুৱৰাই সন্ধিয়া 6:40 আব্দুল আলী আৰু লগৰীয়াসকলৰ কণ্ঠৰ জিকি 7:05 বৃন্দগান 7:20 আকৌ শুনোৱা হওক 7:35 পূবালীকুৰ অনুষ্ঠানত চন্দ্ৰ ৰাভাৰ কণ্ঠৰ ৰাভাগী নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান 9:30 বোলছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত নিশা 9:30 জীৱনৰ দিগবাণী অনুষ্ঠানত বিশিষ্ট লেখক তথা নাট্যকাৰ অৰুণ শৰ্মাৰ জীৱনৰ দিগবাণী পঞ্চম খণ্ড ইতিপূৰ্বে প্ৰচাৰিত এই অনুষ্ঠানত তেখেতৰ সৈতে কথা পাতিছিল কমল শৰ্মাই অনুষ্ঠানটিৰ প্ৰযোজনা অঞ্জুমা দাস মাহাতে আৰু নিশা 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত ৰাজন মিশ্ৰ আৰু সাজন মিশ্ৰৰ কণ্ঠৰ খেয়াল অনুষ্ঠান পৰিস্থিতি ইমানেই।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়ে টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
1: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
2: মেৰে প্যাৰে দেশবাসীও, জব হামাৰে দৃঢ় সংকল্প কে সাথ सामूहिक भागीदारी का संगम होता है तो पूरे समाज के लिए अद्भुत नतीजे सामने आते हैं। इसका सबसे ताजा उदाहरण है एक पेड़ मां के नाम। ये अभियान अद्भुत अभियान रहा। जन भागीदारी का ऐसा उदाहरण वाकई बहुत प्रेरित करने वाला है। पर्यावरण संरक्षण को लेकर शुरू किए गए इस अभियान में देश के कोने कोने में लोगों ने कमाल कर दिखाया है। मैं ऐसे सभी प्रयासों की हृदय से सराहना करता हूं। मेरा आपसे भी आग्रह है कि एक पेड़ मां के नाम इस पवित्र अभियान से आप जरूर जुड़िए।
3: অগ্নিযুগৰ গান।
4: অগ্নিযুগৰ পিৰিঙতে মই নতুন অসম গঢ়িম।
5: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু
3: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
4: ট্ৰেঞ্জিষ্টৰ আৱিষ্কাৰৰ কাহিনী। অতীতত আমি ব্যৱহাৰ কৰা ডাঙৰ আকাৰৰ ৰেডিঅ'টো বৰ্তমান প্ৰকৃততে লৈ ফুৰিব পৰা হ'ল কেৱল ট্ৰেঞ্জিষ্টৰ আৱিষ্কাৰৰ বাবে। এই গুৰুত্বপূৰ্ণ বিপ্লৱৰ সূচনা হৈছিল 1947 চনত, যিদিনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেল টেলিফোন লেবৰেটৰীৰ 3 বিজ্ঞানীয়ে ট্ৰেঞ্জিষ্টৰৰ আৱিষ্কাৰৰ কথা ঘোষণা কৰিছিল। চকলি, বাৰ্ডিন আৰু ব্ৰেটেইন নামৰ এই 3 বিজ্ঞানীয়ে এটা দল হিচাপে 2 অধিক কাল কঠোৰ পৰিশ্ৰম কৰিছিল আৰু এটা এধানমানি জাৰ্মেনিয়াম ক্ৰিষ্টেলৰ সহায়েৰে ট্ৰেঞ্জিষ্টৰৰ কাৰ্যপ্ৰণালী প্ৰদৰ্শন কৰিছিল। এই আহিলাবিধে প্ৰচলিত নিৰ্বাত নলী বা ট্ৰায়ডবোৰৰ দৰে বৈদ্যুতিক সংকেত পৰিৱৰ্ধন কৰিব পাৰে। 1907 লি ডে ফৰেষ্টে ট্ৰায়ডৰ আৱিষ্কাৰেৰে ইলেক্ট্ৰনিক যুগৰ সূচনা কৰে বুলি ক'ব পাৰি। ট্ৰায়ড এটা অতি গুৰুত্বপূৰ্ণ ইলেক্ট্ৰনিক উপাংশ আৰু 1950 মাজভাগলৈকে ইয়াৰ ব্যৱহাৰ হৈ আছিল। ইয়াৰ 3 অংশ আছে, এটা কেথড, এটা এনড আৰু দুয়োটাৰে মাজত এটা গ্ৰিড। কেথডটো তপতালে ইলেক্ট্ৰন নিৰ্গত হয়। এই ইলেক্ট্ৰনৰ প্ৰৱাহে আহিলাটোৰ মাজেৰে বিদ্যুৎ প্ৰৱাহৰ সৃষ্টি কৰে। কেথডটো আগুৰি থকা এনডটো বহিৰ্ভাগত অৱস্থিত বেটাৰীৰ ধনাত্মক প্ৰান্তৰ সৈতে সংযোজিত থাকে। ই কেথডৰ পৰা নিৰ্গত ইলেক্ট্ৰনবোৰ সংগ্ৰহ কৰে। গ্ৰিডটো হ'ল কেথডৰ চাৰিওফালে শিথিলভাৱে মেৰিয়াই থোৱা তাঁৰৰ এক কুণ্ডলী, যি ট্ৰায়ডৰ মাজেৰে যোৱা ইলেক্ট্ৰনৰ প্ৰৱাহ নিয়ন্ত্ৰণ কৰিব পাৰে। এই 3 বিদ্যুৎ দ্বাৰ কাঁচৰ নলীৰ আকৃতিৰ এটা যতনত ভৰাই যতনটো বায়ুশূন্য কৰি বন্ধ কৰি দিয়া হয়। সেইকাৰণে বহুতে ইয়াক নিৰ্বাত বা বায়ুশূন্য নলী বুলি কয়। ট্ৰায়ডৰ এটা ধৰ্ম হ'ল ই অতি ক্ষুদ্ৰ বৈদ্যুতিক সংকেত গ্ৰহণ কৰিব পাৰে আৰু সেইবোৰৰ পৰিৱৰ্ধন ঘটাব পাৰে। অৰ্থাৎ আকৃতি আৰু বৈশিষ্ট্য সলনি নকৰাকৈ সেইবোৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। গ্ৰিডলৈ যোগান ধৰা এটা ক্ষুদ্ৰ বৈদ্যুতিক সংকেতে কেথড আৰু এনডৰ মাজত প্ৰৱাহিত বিদ্যুতৰ বৃহৎ পৰিৱৰ্তন ঘটায় আৰু এইটোৱে হৈছে ইলেক্ট্ৰনিকৰ পৰিৱৰ্তকৰ মূল কথা। ৰেডিঅ' আৰু টেলিভিছন, ৰেডাৰ ব্যৱস্থাত আৰু প্ৰথম অৱস্থাৰ কম্পিউটাৰত উল্লেখযোগ্য সফলতাৰে ট্ৰায়ডৰ ব্যৱহাৰ কৰা হৈছিল। কিন্তু তথাপিও ইয়াৰ এটা ডাঙৰ অসুবিধা আছিল। কেথডটো তপতালেই ইলেক্ট্ৰন নিৰ্গত হয়। কেথড তপতাওঁতে বুজন পৰিমাণৰ বৈদ্যুতিক শক্তি খৰচ কৰিবলগীয়া হয়। আনহাতে কেথডৰ পৰা ইলেক্ট্ৰন নিৰ্গমন নহ'লে ট্ৰায়ডে সংকেত পৰিৱৰ্ধন কৰিব নোৱাৰে। এইকাৰণেই 2 মহাযুদ্ধৰ সময়ত ব্যৱহাৰ কৰা পৰ্টেবল যোগাযোগ ব্যৱস্থাৰ বাবে যন্ত্ৰপাতিৰ লগতে কেথড তপতাবলৈ গধুৰ গধুৰ বেটাৰীও লৈ ফুৰিবলগীয়া হৈছিল। অতিৰিক্ত শক্তিৰ প্ৰয়োজন হোৱা এই কথাটোৰ বাবেই বহুতো বিজ্ঞানী আৰু ঔদ্যোগিক গৱেষণাগাৰে ট্ৰায়ডৰ বিকল্প উদ্ভাৱনৰ বাবে গৱেষণা কৰি যাবলৈ উৎসাহিত হৈছিল। উইলিয়াম চকলি আৰু তেওঁৰ সহযোগীসকলে ট্ৰেঞ্জিষ্টৰৰ আৱিষ্কাৰৰ কথা ঘোষণা কৰাৰ লগে লগে ট্ৰায়ড আৰু ট্ৰায়ডৰ দৰে অন্যান্য নিৰ্বাত নলীৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা ইলেক্ট্ৰনিক্স বিজ্ঞানৰ বুনিয়াদ গঠন হয়। এই নতুন আহিলাবিধৰ পোনপটীয়া সুবিধাটো হ'ল ইয়াক আগতীয়াকৈ তপতাব নালাগে। পৰিৱৰ্ধনৰ বেলিকা ই ট্ৰায়ডৰ দৰে কাৰ্যকৰী হয়। তাতোকৈ ডাঙৰ কথা, ট্ৰায়ডৰ তুলনাত ই অত্যন্ত সৰু আৰু কম বিভৱতে ই কাম কৰে। এই ক্ষুদ্ৰ ট্ৰেঞ্জিষ্টৰবোৰে ইলেক্ট্ৰনিক যন্ত্ৰপাতিবোৰৰ আয়তন সৰু কৰি অনাত অৰিহণা যোগায়। কিন্তু

0: চাৰ দশকৰ পিছত যিটো ঘটনা ঘটিল সেইটো ইয়াতোকৈ যথেষ্ট বিস্ময়জনক। 1969 চনত জেক কিলবিয়ে জাৰ্মেনিয়ামৰ এটা টুকুৰাত অথবা জাৰ্মেনিয়ামৰ এটা চিপত কেইবাটাও ট্ৰেঞ্জিষ্টৰ ডায়ড ৰোধক আৰু ধাৰক একেলগে লগ কৰি সম্পূৰ্ণ এটা ইলেক্ট্ৰনিক বৰ্তনী তৈয়াৰ কৰি উলিয়ালে। কিছুদিনৰ ভিতৰতে ৰবাৰ্ট নয়েছে কিলবিৰ এই বৰ্তনীৰ পৰিহাদন কৰিলে। তেওঁ আগবঢ়োৱা প্ৰযুক্তি কম বেছি পৰিমাণে আজিও ব্যৱহৃত হয়। 1960ৰ দশকৰ মাজভাগলৈকে ছিলিকনৰ সৰু টুকুৰা এটাতে বহুতো ট্ৰেঞ্জিষ্টৰ আৰু অন্যান্য ইলেক্ট্ৰনিক উপাংশ একলগ কৰি বহাব পৰা হ'ল। এইবোৰকে সমন্বিত বৰ্তনী বা ইণ্টিগ্ৰেটেড চাৰ্কিট বা চমুকৈ IC বুলি কোৱা হয়।
1: জ্ঞান বিজ্ঞান অনুষ্ঠানটিৰ প্ৰযোজনা আছিল প্ৰবাল কুমাৰ শৰ্মাৰ।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 560টা পেৰামেডিকেল পদৰ বাবে আবেদন বিচাৰিছে। পদসমূহ হৈছে নাৰ্ছিং ছুপাৰিণ্টেণ্ডেণ্ট 365টা পদ, ডায়েলাইচিছ টেকনিচিয়ান 1টা পদ, হেলথ এণ্ড মেলেৰিয়া ইন্সপেক্টৰ গ্ৰেড 2 43টা পদ, অডিঅ'লজিষ্ট এণ্ড স্পীচ থেৰাপিষ্ট 1টা পদ, ফাৰ্মাচিষ্ট এণ্ট্ৰি গ্ৰেড 118টা পদ, ৰেডিঅ'গ্ৰাফাৰ এক্সৰে টেকনিচিয়ান 25টা পদ, ECG টেকনিচিয়ান 4টা পদ, অপ্টোমেট্ৰিষ্ট 2টা পদ আৰু লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 2 31টা পদ। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 অক্টোবৰ। ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা বিভিন্ন শাখাৰ 480টা ইঞ্জিনিয়াৰ পদ পূৰ কৰাৰ বাবে ইঞ্জিনিয়াৰিং ছাৰ্ভিচেছ এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰা হৈছে। প্ৰাৰ্থী চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং শাখাৰ গ্ৰেজুৱেট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21ৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 6 অক্টোবৰ। কৰ্মচাৰী চয়ন আয়োগে 2,536টা লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। অসম ভূমিলেখ্য আৰু জৰীপ অধিকৰ্তাৰ কাৰ্যালয়ে 579টা লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ৰেকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্ছ প্ৰশিক্ষণ থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dlrs.assam.gov.in। আবেদনৰ শেষ তাৰিখ 21 অক্টোবৰ। নিয়োগ বাতৰি ইমানেই।

বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী।

বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, গান্ধী জয়ন্তী উপলক্ষে সমগ্ৰ দেশতে আজি বিশেষ গাঁও সভাৰ আয়োজন কৰা হৈছে। ভাৰত আৰু কানাডাই 5 বছৰৰ ভিতৰত দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ প্ৰায় $7,000 কোটি বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ফ্লাই ডুবাইৰ সাহসী পাইলট তথা ভাৰতীয় নাগৰিক কেপ্টেইন স্মিথ মাচাৰৰ স্বাস্থ্যৰ অৱস্থা নিৰীক্ষণ কৰি থকা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ব্ৰিটেইন আৰু অষ্ট্ৰেলিয়াৰ সৈতে ভাৰতৰ বাণিজ্য দ্ৰুত সম্প্ৰসাৰণৰ পোষকতা কৰিছে। আৰু 2027 চনৰ পুৰুষৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ সূচী ঘোষণা কৰা হৈছে। ভাৰতে 7 অক্টোবৰত কেপটাউনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। সমগ্ৰ ৰাষ্ট্ৰই আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ 157 সংখ্যক জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এই উপলক্ষে দেশৰ বিভিন্ন অংশ আৰু বিদেশত থকা ভাৰতীয় মিছনসমূহৰ উদ্যোগত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় ৰাজধানীত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধি ৰাজঘাটত সৰ্বধৰ্ম প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে গান্ধী জয়ন্তী উপলক্ষে মহাত্মা গান্ধীক শ্ৰদ্ধাৰে সোঁৱৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে বিশ্বৰ বিভিন্ন অংশত অব্যাহত থকা যুদ্ধ আৰু সংঘৰ্ষৰ বৰ্তমানৰ পৰিস্থিতিত মহাত্মা গান্ধীৰ শান্তি আৰু অহিংসাৰ বাৰ্তা অধিক প্ৰাসংগিক হৈ উঠিছে। তেওঁ কয় যে বিশ্ব সম্প্ৰদায় গান্ধীৰ জীৱন আৰু আদৰ্শৰাজিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আহিছে। ভাৰতবৰ্ষই 2047 চনৰ ভিতৰত নিজকে উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ৰাষ্ট্ৰীয় লক্ষ্যৰে অগ্ৰসৰ হোৱা বুলি উল্লেখ কৰি শ্ৰীমতী মুৰ্মুৱে কয় যে উন্নয়নৰ উপকাৰৰ পৰা যাতে কোনো নাগৰিক বঞ্চিত হ'বলগীয়া নহয় তাক সুনিশ্চিত কৰাৰ বাবে অন্তৰ্ভুক্তি আৰু সহমৰ্মিতাৰ আদৰ্শৰাজিক অগ্ৰাধিকাৰ দিয়া হৈছে। এই দৃষ্টিভংগীয়ে সকলোৰে কল্যাণ আৰু উন্নয়নৰ নীতি আধাৰিত মহাত্মা গান্ধীৰ সৰ্বোদয়ৰ আদৰ্শক প্ৰতিফলিত কৰে বুলি তেওঁ মন্তব্য কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে নৈতিক আচৰণ আৰু সক্ৰিয় অংশগ্ৰহণেৰে সবল, উন্নত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্পৰ প্ৰতি পুনৰ প্ৰতিশ্ৰুতিবদ্ধ হ'বলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। দেশবাসীৰ লগতে লাল বাহাদুৰ শাস্ত্ৰীৰ 122 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰিছে। তেওঁ 1904 চনৰ 2 অক্টোবৰত পূৰ্বতে মোগল চৰাই নামেৰে পৰিচিত উত্তৰ প্ৰদেশৰ দীনদয়াল উপাধ্যায় নগৰত জন্মগ্ৰহণ কৰিছিল। প্ৰয়াত শাস্ত্ৰীয়ে কিশোৰ কালতে দেশৰ স্বাধীনতা সংগ্ৰামত যোগ দিছিল আৰু 1921 চনত অসহযোগ আন্দোলনত ভাগ লৈছিল। স্বাধীনতা লাভৰ পাছত লাল বাহাদুৰ শাস্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰিছিল আৰু পাছত কেন্দ্ৰীয় চৰকাৰতো গুৰুত্বপূৰ্ণ দায়িত্ব গ্ৰহণ কৰিছিল। ইপিনে গান্ধী জয়ন্তীৰ সৈতে সংগতি ৰাখি সমগ্ৰ দেশত আজি বিশেষ গাঁও সভাৰ আয়োজন কৰা হৈছে। এই সভাসমূহত গ্ৰামাঞ্চলত পঞ্চায়তীৰাজ ব্যৱস্থা সুদৃঢ় কৰা, ৰাজহুৱা সেৱাৰ উন্নয়ন আৰু জীৱন ধাৰণৰ মান উন্নত কৰাৰ লক্ষ্যৰে প্ৰৱৰ্তন কৰা ৰূপান্তৰকামী প্ৰশাসনিক সংস্কাৰৰ বিষয়ে আলোচনা কৰা হ'ব। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই বিশেষ সভাৰ আয়োজনেৰে জনপৰিকল্পনা অভিযান 2026-27 সকলোৰে যোজনা সকলোৰে বিকাশ আৰম্ভ হ'ব। এই অভিযানৰ অধীনত গাঁও পঞ্চায়তসমূহে অংশগ্ৰহণমূলক আৰু তথ্য আধাৰিত পৰিকল্পনাৰ জৰিয়তে 2027-28 বিত্তীয় বৰ্ষৰ বাবে নিজৰ গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰিব। দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত 2018 চনৰ পৰা এই জনপৰিকল্পনা অভিযান ৰূপায়ণ কৰি অহা হৈছে যাতে পঞ্চায়তসমূহে সৰ্বাত্মক আৰু অংশগ্ৰহণমূলক উন্নয়ন পৰিকল্পনা যুগুত কৰিব পাৰে। দেশৰ বিভিন্ন প্ৰান্তৰ 2,55,000ৰো অধিক গাঁও পঞ্চায়তে নিজৰ পৰিকল্পনা

প্ৰস্তুত কৰি ই গ্ৰাম স্বৰাজ পৰ্টেলত আপলোড কৰিছে। গাঁওসভাসমূহত জনসাধাৰণ আৰু স্থানীয় প্ৰতিনিধিসকলে একেলগে চৰকাৰী আঁচনি সমীক্ষা কৰিব আৰু নিজৰ নিজৰ গাঁৱৰ বাবে অগ্ৰাধিকাৰ নিশ্চিত কৰিব। ফ্লাই ডুবাইৰ সাহসী পাইলট তথা ভাৰতীয় নাগৰিক কেপ্টেইন স্মিথ মাচাৰৰ স্বাস্থ্যৰ অৱস্থা নিৰীক্ষণ কৰি থকা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰিছে যে ছৌদি আৰবত তবুকৰ এখন চিকিৎসালয়ত প্ৰাৰম্ভিক চিকিৎসাৰ অন্তত পাইলটগৰাকীক উন্নত চিকিৎসাৰ বাবে আবু ধাবিলৈ স্থানান্তৰ কৰা হৈছে।

প্রকাশ কৰিছে। মন্ত্ৰালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰিছে যে ছৌদি আৰৱত তবুকৰ এখন চিকিৎসালয়ত প্ৰাৰম্ভিক চিকিৎসাৰ অন্তত পাইলটগৰাকীক উন্নত চিকিৎসাৰ বাবে আবু ধাবিলৈ স্থানান্তৰ কৰা হৈছে। সংযুক্ত আৰৱ আমিৰ ৰাষ্ট্ৰ UAE-ত থকা ভাৰতীয় ৰাষ্ট্ৰদূতগৰাকীয়ে কেপ্টেইন মাচাৰক চিকিৎসালয়ত সাক্ষাৎ কৰে আৰু তেওঁৰ স্বাস্থ্যৰ বুজ লয়। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰদূতগৰাকীয়ে তেওঁৰ পৰিয়ালক সাক্ষাৎ কৰে আৰু কেপ্টেইনগৰাকীৰ স্বাস্থ্যৰ বাবে যথাসম্ভৱ সহায় কৰা হ'ব বুলি আশ্বাস দিয়ে। আবুধাবিত থকা ভাৰতীয় দূতাবাস আৰু ডুবাইত থকা বাণিজ্যিক দূতাবাসে বিষয়টো সন্দৰ্ভত স্থানীয় কৰ্তৃপক্ষৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পুনৰাই কেপ্টেইন স্মিথ মাচাৰৰ সাহসিকতা আৰু বীৰত্বৰ প্ৰতি প্ৰণিপাত জনাইছে। মন্ত্ৰালয়ে লগতে নিজৰ অদম্য সাহসৰ বাবে সমগ্ৰ বিশ্বত লাভ কৰা প্ৰশংসা আৰু সমৰ্থনৰো শলাগ লৈছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোয়েলে ব্ৰিটেইন আৰু অষ্ট্ৰেলিয়াৰ সৈতে ভাৰতৰ বাণিজ্য সম্পৰ্ক খৰতকীয়াভাৱে সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰিছে। আমেৰিকাৰ মিলৱকী চহৰত অনুষ্ঠিত G20 বাণিজ্য মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণৰ আঁত ধৰি শ্ৰীগোয়েলে দুয়োখন দেশৰ মন্ত্ৰীসকলৰ সৈতে পৃথকে বৈঠকত মিলিত হয়। ব্ৰিটেইনৰ ব্যৱসায় উদ্ভাৱন বিজ্ঞান আৰু বাণিজ্য মন্ত্ৰী জোনাথন ৰেনল্ডছৰ সৈতে হোৱা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে 2026 চনৰ 15 জুলাইৰ পৰা কাৰ্যকৰী হোৱা ভাৰত ব্ৰিটেইন সামগ্ৰিক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তিৰ ৰূপায়ণৰ পৰ্যালোচনা কৰে। দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য দ্বিগুণ কৰাৰ উদ্দেশ্যে এই চুক্তিৰ বাণিজ্যিক সম্ভাৱনাসমূহ পূৰ্ণভাৱে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো আলোচনাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। আনহাতে অষ্ট্ৰেলিয়াৰ বাণিজ্য আৰু পৰ্যটন মন্ত্ৰী ডন ফাৰেলৰ সৈতে হোৱা বৈঠকত ভাৰত অষ্ট্ৰেলিয়া সামগ্ৰিক অৰ্থনৈতিক সহযোগিতা চুক্তিৰ আলোচনা দ্ৰুততৰ কৰি তোলাৰ বিষয়ে বিস্তাৰিতভাৱে মত বিনিময় কৰা হয়। অহা 5 বছৰৰ ভিতৰত ভাৰত আৰু কানাডাৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ বৰ্তমানৰ প্ৰায় $30 বিলিয়নৰ পৰা $70 বিলিয়নলৈ সম্প্ৰসাৰণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। কানাডাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মন্ত্ৰী মনিন্দৰ সিদ্ধুৱে প্ৰকাশ কৰা অনুসৰি দুয়োখন দেশে বিস্তৃত বাণিজ্য চুক্তি চূড়ান্ত কৰাৰ দিশে খৰতকীয়াকৈ পদক্ষেপ গ্ৰহণ কৰিছে। অহা সোমবাৰৰ পৰা অটাৱাত এই দ্বিপাক্ষিক আলোচনাৰ 5ম পৰ্যায় অনুষ্ঠিত হ'ব। বাণিজ্য মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে শক্তি অৰ্থনৈতিক দিশৰ পৰা গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ আৰু বিমান আকাশ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত গভীৰ সহযোগিতাৰ পৰ্যাপ্ত সুযোগ আছে। বিশেষকৈ ভাৰতৰ স্বয়ংক্ৰিয় বাহন, বৈদ্যুতিক বাহন আৰু বেটাৰী উদ্যোগৰ ব্যাপক সম্প্ৰসাৰণৰ পৰিপ্ৰেক্ষিতত গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ সৰবৰাহে দুয়োখন দেশৰ অৰ্থনৈতিক সম্পৰ্কক শক্তিশালী ৰূপ প্ৰদান কৰিব। 2025 চনৰ নৱেম্বৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মাৰ্ক কাৰ্নিৰ মাজত হোৱা সন্মতিমৰ্মে সামগ্ৰিক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ আলোচনা পুনৰ আৰম্ভ কৰা হৈছিল। ইয়াৰ ইতিমধ্যে 4টা পৰ্যায়ৰ আলোচনা সফলতাৰে সম্পন্ন হৈছে আৰু এই বৰ্ষত এই ঐতিহাসিক চুক্তি সৰ্বসন্মতিক্ৰমে চূড়ান্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ২০২৭ চনৰ পুৰুষৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে 7 অক্টোবৰত কেপটাউনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে অভিযান আৰম্ভ কৰিব। প্ৰতিযোগিতাৰ গ্ৰুপ এইট স্থান লাভ কৰা ভাৰত 10 অক্টোবৰত জোহান্সবাৰ্গত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰথম খেল দুখনৰ পাছত ভাৰত 14 অক্টোবৰত চেঞ্চুৰিয়ানত আফগানিস্তানৰ সন্মুখীন হ'ব আৰু 17 অক্টোবৰত নিজৰ গ্ৰুপ পৰ্যায়ৰ চতুৰ্থখন খেলত যোগ্যতা নিৰ্ণয়কাৰী খেলৰ জৰিয়তে স্থান লাভ কৰা কোৱালিফায়াৰ এৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পাছত 24 অক্টোবৰত ভিক্টৰিয়া ফলছত সহ আয়োজক জিম্বাবুৱেৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে ভাৰতে গ্ৰুপ পৰ্যায়ৰ অভিযান সামৰিব। প্ৰতিযোগিতাত গ্ৰুপ বিত সহ আয়োজক দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, নিউজিলেণ্ড, শ্ৰীলংকা, বাংলাদেশ আৰু যোগ্যতা নিৰূপণকাৰী খেলৰ জৰিয়তে স্থান লাভ কৰা কোৱালিফায়াৰ বি দলক অন্তৰ্ভুক্ত কৰা হৈছে। উইনহকত 2 অক্টোবৰত হ'বলগীয়া প্ৰাক প্ৰতিযোগিতাত ছুপাৰ ছিৰিজ কোৱালিফায়াৰ পৰ্যায়েৰে এই প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব। এদিনীয়া বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেল 17 নৱেম্বৰত কেপটাউনত আৰু দ্বিতীয়খন ছেমিফাইনেল চেঞ্চুৰিয়নত 18 নৱেম্বৰত অনুষ্ঠিত হ'ব। জোহান্সবাৰ্গত 21 নৱেম্বৰত ফাইনেল খেলখন অনুষ্ঠিত হ'ব। গান্ধী জয়ন্তী উপলক্ষে সমগ্ৰ দেশত আজি বিশেষ গাঁওসভাৰ আয়োজন কৰা হৈছে। ভাৰত আৰু কানাডাই 5 বছৰৰ ভিতৰত দুয়ো দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ প্ৰায় $7,000 কোটি বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ফ্লাইডুবাৰ সাহসী পাইলট তথা ভাৰতীয় নাগৰিক কেপ্টেইন স্মিথ মাচাৰৰ স্বাস্থ্যৰ অৱস্থা নিৰীক্ষণ কৰি থকা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ব্ৰিটেইন আৰু অষ্ট্ৰেলিয়াৰ সৈতে ভাৰতৰ বাণিজ্যৰ দ্ৰুত সম্প্ৰসাৰণৰ পোষকতা কৰিছে আৰু
2027 চনৰ পুৰুষৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ সূচী ঘোষণা কৰা হৈছে।

ভাৰতে 7 অক্টোবৰত কেপটাউনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। আমাৰ এতিয়াৰ বাতৰি মানে পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভৰালীয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছোঁ আজি পুৱা। আজি শুকুৰবাৰ, 1433 ভাস্কৰ আব্দৰ আহিন মাহৰ আজি 14 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি 2 অক্টোবৰ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ ষষ্ঠী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 5:19:41 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 5:07:31।

মানুহৰ সেৱাৰ মাজেদিহে মই ঈশ্বৰক লগ পাবলৈ বিচাৰিছো, কাৰণ ঈশ্বৰ স্বৰ্গতো নাই পাতালতো নাই, আছে মানুহৰ অন্তৰত, কথাষাৰ কৈছিল মহাত্মা গান্ধীয়ে। আজি গান্ধী জয়ন্তী, প্ৰতি বছৰে 2 অক্টোবৰত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জয়ন্তী হিচাপে গান্ধী জয়ন্তী উদযাপন কৰা হয়। 1869 চনৰ 2 অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্ম হৈছিল। সত্য, অহিংসা আৰু শান্তিক জীৱনৰ ব্ৰত হিচাপে লৈছিল মহাত্মা গান্ধীয়ে। ভাৰতৰ স্বাধীনতা আন্দোলনত গান্ধীজীৰ অহিংসা আৰু সত্যাগ্ৰহ নীতিয়ে জনসাধাৰণক একত্ৰিত কৰিছিল। গান্ধীজীৰ আদৰ্শই কেৱল ভাৰততেই নহয় সমগ্ৰ বিশ্বতেই গভীৰ প্ৰভাৱ পেলাইছিল। মহাত্মা গান্ধী ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী মহান নেতাই নাছিল, তেখেত আছিল জাতিৰ জীৱন দৰ্শনৰ প্ৰতীক। গান্ধীজীৰ সমগ্ৰ জীৱনটো সত্যৰ সন্ধান, অহিংসাৰ অনুশীলন, আত্মসংযম, সৰলতা আৰু মানৱ সেৱাৰ এক অনন্য উদাহৰণ। মোহনদাস কৰমচান্দ গান্ধীয়ে নিজৰ কৰ্ম আৰু আদৰ্শৰ জৰিয়তে সমগ্ৰ বিশ্বতে এক গভীৰ চিন্তাৰ পৰিৱেশৰ সৃষ্টি কৰিছিল। গান্ধীজীৰ জীৱন দৰ্শনৰ কেন্দ্ৰবিন্দু আছিল সত্য। গান্ধীজীৰ বাবে সত্য কেৱল মুখেৰে কোৱা এটা কথা নাছিল, সত্য আছিল জীৱন যাপনৰ এক পদ্ধতি। তেখেতে বিশ্বাস কৰিছিল যে মানুহে নিজৰ চিন্তা, কথা আৰু কৰ্মৰ মাজত সামঞ্জস্য ৰাখিব লাগে। সত্যৰ পথ সহজ নহয়, কিন্তু সত্যৰ পথেই মানুহক আত্মিকভাৱে শক্তিশালী কৰে বুলি গান্ধীজীয়ে বিশ্বাস কৰিছিল। সত্যৰ লগতে গান্ধীৰ জীৱন দৰ্শনৰ আন এটা শক্তিশালী স্তম্ভ আছিল অহিংসা। হিংসাৰ জৰিয়তে সাময়িকভাৱে কোনো লক্ষ্য লাভ কৰিব পাৰি, কিন্তু স্থায়ী শান্তি আৰু ন্যায় প্ৰতিষ্ঠা কৰিব নোৱাৰি। সেয়েহে অন্যায়ৰ বিৰুদ্ধে যুঁজিলেও মানুহৰ প্ৰতি ঘৃণা পোষণ নকৰাৰ শিক্ষা তেখেতে দিছিল। গান্ধীজীৰ অহিংসা দুৰ্বলতাৰ পৰিচয় নহয়, ই আছিল আত্মসংযম, সাহস আৰু নৈতিক শক্তিৰ প্ৰকাশ। গান্ধীজীয়ে সত্যাগ্ৰহৰ ধাৰণাৰ জৰিয়তে অন্যায়ৰ বিৰুদ্ধে এক নতুন পথ দেখুৱাইছিল। সত্যাগ্ৰহৰ অৰ্থ আছিল সত্যৰ প্ৰতি দৃঢ় হৈ থকা আৰু অন্যায়ৰ বিৰুদ্ধে অহিংসভাৱে প্ৰতিবাদ কৰা। তেখেতে বিশ্বাস কৰিছিল যে অন্যায়ৰ সন্মুখত নীৰৱ হৈ থকা উচিত নহয়, কিন্তু প্ৰতিবাদৰ পথো নৈতিক আৰু অহিংস হোৱা প্ৰয়োজন। গান্ধীজীৰ জীৱনত সৰলতাৰ এক বিশেষ স্থান আছিল। তেখেতে বিলাসী জীৱনৰ পৰিৱৰ্তে সাধাৰণ মানুহৰ দৰে জীৱন যাপন কৰিবলৈ চেষ্টা কৰিছিল। খাদী বস্ত্ৰ পৰিধান, স্বাৱলম্বিতা আৰু দেশীয় সামগ্ৰী ব্যৱহাৰৰ জৰিয়তে আত্মনিৰ্ভৰশীলতাৰ বাৰ্তা দিছিল। গান্ধীজীৰ মতে এখন দেশৰ প্ৰকৃত উন্নতি কেৱল ডাঙৰ ডাঙৰ অট্টালিকা বা অৰ্থনৈতিক সমৃদ্ধিত নহয়, সাধাৰণ মানুহৰ জীৱনৰ মান উন্নত হোৱাতেই উন্নয়নৰ প্ৰকৃত অৰ্থ নিহিত হৈ থাকে। গ্ৰাম্য আৰু দৰিদ্ৰ মানুহৰ প্ৰতি গান্ধীজীৰ দৃষ্টিভংগীও আছিল গভীৰ। তেখেতে ভাৰতৰ আত্মা গাঁৱত বাস কৰে বুলি বিশ্বাস কৰিছিল। সমাজৰ শেষ শাৰীত থকা মানুহজনৰ কল্যাণক তেখেতে উন্নয়নৰ এক গুৰুত্বপূৰ্ণ মাপকাঠি হিচাপে দেখিছিল। সমাজৰ কোনো মানুহ যাতে অৱহেলিত নহয়, সেই চিন্তা তেখেতৰ সমাজ দৰ্শনৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল। গান্ধীজীৰ জীৱন দৰ্শনত স্বচ্ছতা আৰু আত্মশুদ্ধিৰো বিশেষ গুৰুত্ব আছিল। গান্ধীজীয়ে বিশ্বাস কৰিছিল যে বাহ্যিক পৰিৱেশ পৰিষ্কাৰ কৰাৰ লগতে মানুহৰ মন আৰু চিন্তাও পৰিষ্কাৰ হোৱা প্ৰয়োজন। শৃংখলা, সংযম, পৰিশ্ৰম আৰু নিজৰ ভুল স্বীকাৰ কৰাৰ মানসিকতাক তেখেতে আত্মোন্নতিৰ পথ হিচাপে গ্ৰহণ কৰিছিল। ধৰ্মীয় সহিষ্ণুতা আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ পক্ষপাতী আছিল। বিভিন্ন ধৰ্ম, ভাষা আৰু সম্প্ৰদায়

আৰু মানুহে পাৰস্পৰিক সন্মান আৰু সহমৰ্মিতাৰে বাস কৰিব লাগে বুলি গান্ধীজীয়ে বিশ্বাস কৰিছিল। তেখেতৰ বাবে ধৰ্ম আছিল মানুহক বিভাজন কৰাৰ অস্ত্ৰ নহয়, বৰং নৈতিকতা, সত্য আৰু আত্মশুদ্ধিৰ এক পথ। গান্ধীজীয়ে বিশ্বাস কৰিছিল যে সমাজৰ ভুল ত্ৰুটিৰ কথা কোৱাৰ আগতেই নিজৰ আচৰণ আৰু কৰ্মক পৰীক্ষা কৰা উচিত। গান্ধীজীৰ জীৱন আছিল পৰীক্ষা নিৰীক্ষাৰ এক দীঘলীয়া যাত্ৰা, কিন্তু তেখেতে নিজৰ ভুলৰ পৰা শিক্ষা লৈ নিজকে সংশোধন কৰাৰ চেষ্টা কৰিছিল। হিংসা, অসহিষ্ণুতা, বিদ্বেষ, সামাজিক বিভাজন আৰু ভোগবাদৰ মাজত গান্ধীজীৰ সত্য, অহিংসা, সংযম, সহিষ্ণুতা আৰু মানৱতাৰ বাৰ্তা মানুহক নতুনকৈ ভাবিবলৈ বাধ্য কৰে। সত্যৰ পথ কঠিন হ'ব পাৰে, অহিংসাৰ পথ দীঘলীয়া হ'ব পাৰে, কিন্তু এই পথে মানুহক মানুহৰ ওচৰলৈ লৈ যায়। গান্ধী জয়ন্তীত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীলৈ আমি শ্ৰদ্ধা নিবেদিছোঁ। গান্ধী জয়ন্তী দিনটো আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে উদযাপন কৰা হয়। কঠোৰ শ্ৰম, কৰ্তব্যনিষ্ঠা, অসীম অধ্যৱসায়ৰ মাজেৰে নিজকে প্ৰতিষ্ঠা কৰি লাল বাহাদুৰ শাস্ত্ৰীয়ে ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী হিচাপে শাসনভাৰ গ্ৰহণ কৰিছিল। লাল বাহাদুৰ শাস্ত্ৰীৰ মহান দেশভক্তিৰ প্ৰতি শ্ৰদ্ধা জনাই দেশে 1966 চনত ভাৰতৰত্নৰে সন্মানিত কৰিছিল। কথাতকৈ হাতে কামে আগবাঢ়ি যোৱাটোৱেই মহান। এনে আদৰ্শৰে লাল বাহাদুৰ শাস্ত্ৰী অনুপ্ৰাণিত আছিল বাবে তেখেতৰ নিজৰ বাসভৱনৰ সন্মুখৰ মাটিডৰাত ফুলনিৰ সলনি ৰূপান্তৰিত কৰিছিল ঘেঁহু পথাৰলৈ। লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম হৈছিল 1904 চনৰ 2 অক্টোবৰত উত্তৰ প্ৰদেশৰ বাৰাণসীৰ মোগলচৰাই গাঁৱত। আনন্দীৰাম দাসৰ 2খন গীতৰ সংকলন হ'ল বিৰহী আৰু সুৰ নিজৰা। অসমীয়া চলচ্চিত্ৰ বদন বৰফুকন, পাৰঘাট, লাচিত বৰফুকন, ভক্ত প্ৰহ্লাদ আদিৰ বাবে গীত লিখিছিল। 1946 চনৰ পৰাই আনন্দীৰাম দাসে তেখেতৰ শিক্ষাৰ্থীসকলক অল ইণ্ডিয়া ৰেডিঅ' কলিকতা আৰু 1948 চনৰ পৰা আকাশবাণী গুৱাহাটী শ্বিলং ষ্টেচনত গান গোৱাবলৈ আৰম্ভ কৰিছিল। অসমীয়া গীতৰ ক্ষেত্ৰত এক জাগৰণৰ সৃষ্টি কৰিছিল। পৰৱৰ্তী সময়ত সংগীতৰ প্ৰসাৰৰ কাৰণে অসমীয়া ল'ৰা ছোৱালীক গীতৰ প্ৰশিক্ষণ দিয়ে আৰু তেখেতৰ ৰচনাসমূহ ৰেকৰ্ড কৰিবলৈ কলিকতালৈ লৈ গৈছিল। আনন্দীৰাম দাসৰ জন্ম হৈছিল 1909 চনৰ 2 অক্টোবৰত গুৱাহাটীৰ খাৰঘুলিত। পিতৃ খেলাইৰামৰ পৰাই তেখেতে সংগীতৰ শিক্ষা লৈছিল। বন গীত গাই আনন্দীৰাম দাসে প্ৰসিদ্ধি লভিছিল। তেখেতে নিজে গীত গোৱাৰ উপৰিও বহুসংখ্যক গীত ৰচনা কৰিছিল। অসমীয়া গীতী সাহিত্যক চহকী কৰাত আনন্দীৰাম দাসৰ বহুখিনি অৱদান আছে। ছাত্ৰ যুৱ নেতা আৰু অসম আন্দোলনৰ শ্বহীদ আছিল অনিল বৰা। 1951 চনৰ 2 অক্টোবৰত নগাঁও ওচৰৰ পলাশনি গাঁৱত জন্ম লাভ কৰিছিল অনিল বৰাই। নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি নগাঁও মহাবিদ্যালয়ত প্ৰাণীবিজ্ঞানৰ সন্মানসহ স্নাতক মহলাত নামভৰ্তি কৰিছিল। জাতীয়তাবাদী ভাৱধাৰাৰ অনিল বৰাই নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ সম্পাদক হিচাপে থাকোঁতেই ভাষা ৰক্ষা আন্দোলনত যোগদান কৰে। 1972 চনৰ 2 অক্টোবৰত প্ৰতিবাদী কাৰ্যসূচীৰ বাবে নগাঁৱৰ পৰা হোজাইলৈ যাওঁতে আততায়ীয়ে তেখেতক নৃশংসভাৱে হত্যা কৰে। 1968 চনত হীৰা দাসে আকাশবাণীৰ স্বীকৃত কণ্ঠশিল্পী হিচাপে স্বীকৃতি লাভ কৰিছিল। 1988 চনৰ পৰা 1990 চনলৈকে বহু গীতত কণ্ঠ নিগৰাইছিল হীৰা দাসে। হীৰা দাস আছিল অসমৰ এগৰাকী প্ৰখ্যাত প্ৰবীণ কণ্ঠশিল্পী তথা অনতাৰ শিল্পী। হীৰা দাসৰ কেইটামান জনপ্ৰিয় গীতৰ ভিতৰত নিয়ৰখনা এটি গোলাপ আৰু দুখে যেতিয়া দুইটি চকু আছিল অন্যতম। 1973 চনৰ 3 মে'ত বিশিষ্ট সংগীত শিল্পী, সংগীত পৰিচালক জ্যোতিপ্ৰকাশ দাসৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। হীৰা দাসৰ জন্ম হৈছিল 1952 চনৰ 2 অক্টোবৰত গুৱাহাটীৰ শান্তিপুৰত।

মহাভাৰত আৰু ৰামায়ণ মহাকাব্য দুয়োখনকে ধৰি ভাৰতীয় সংস্কৃতি আৰু পৌৰাণিক কথা বিষয়ৰ চিত্ৰকৰ্মৰ বাবে খ্যাতি লাভ কৰিছিল ৰাজা ৰবি বৰ্মাই। ভাৰতীয় কলাৰ ইতিহাসত ৰাজা ৰবি বৰ্মাক এগৰাকী অন্যতম মহান চিত্ৰশিল্পী হিচাপে গণ্য কৰা হয়। তেখেতৰ চিত্ৰকৰ্মবোৰক ভাৰতীয় পৰম্পৰা আৰু ইউৰোপীয় ৰীতিৰ সংমিশ্ৰণৰ শ্ৰেষ্ঠ উদাহৰণ হিচাপে স্বীকৃতি দিয়া হয়। চিত্ৰকৰ্মবোৰত শাৰী পুৰোহিত নাৰীকেক সুস্থপূৰ্ণ ৰূপত অংকিত কৰা হৈছিল আৰু ই সেই সময়ৰ এক ধাৰালৈ পৰিণত হৈছিল। 1906 চনৰ 2 অক্টোবৰত ৰাজা ৰবি বৰ্মাৰ পৰলোকপ্ৰাপ্তি হয়। ভাৰতত প্ৰতিবছৰে 2 অক্টোবৰৰ পৰা 8 অক্টোবৰলৈ বন্যপ্ৰাণী সপ্তাহ পালন কৰা হয়। বন্যপ্ৰাণী আৰু প্ৰকৃতি সংৰক্ষণৰ প্ৰতি জনসাধাৰণ

0: জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা, জৈৱ বৈচিত্ৰৰ গুৰুত্ব বুজোৱা আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে মানুহক উৎসাহিত কৰাৰ বাবে এই সপ্তাহটি পালন কৰা হয়। ভাৰতৰ বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি জনসাধাৰণক আগ্ৰহ বৃদ্ধি কৰাৰ উদ্দেশ্যে 1952 চনত ইণ্ডিয়ান বোৰ্ড ফৰ ৱাইল্ড লাইফ গঠন কৰা হৈছিল আৰু ইয়াৰ পাছতে বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবে 1955 চনত প্ৰথমবাৰৰ বাবে বন্যপ্ৰাণী সপ্তাহ পালন কৰা হৈছিল। পাছলৈ ইয়াক প্ৰতি বছৰে পালন কৰা এক গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় সজাগতা কাৰ্যসূচী হিচাপে গঢ় দিয়া হয়। বন্যপ্ৰাণী মানে কেৱল বাঘ, হাতী, গড় বা হৰিণ নহয়, আমাৰ অৰণ্য, পাহাৰ, নদী, জলাশয় আৰু ঘাঁহনিৰ সৈতে জড়িত পক্ষী, পখিলা, সৰীসৃপ, উভয়চৰ, মাছ, কীট পতংগ আৰু অসংখ্য উদ্ভিদ সকলো মিলি প্ৰকৃতিৰ এক বিশাল জীৱ জগত। প্ৰকৃতিৰ প্ৰতিটো জীৱৰ মাজত আছে এক বিশেষ সম্পৰ্ক। এটা প্ৰজাতিৰ সংখ্যা হ্ৰাস পালে তাৰ প্ৰভাৱ আন বহু প্ৰজাতিৰ ওপৰতো পৰিব পাৰে। সেয়েহে বন্যপ্ৰাণী সংৰক্ষণ মানে কেৱল কোনো এটা জীৱ জন্তু বা চৰাইক ৰক্ষা কৰাই নহয়, ই হৈছে সমগ্ৰ পৰিৱেশ তন্ত্ৰ আৰু জৈৱ বৈচিত্ৰক সুৰক্ষিত কৰা। অস্পৃশ্যতা বিৰোধী সপ্তাহ ভাৰতত সামাজিক বৈষম্য আৰু অস্পৃশ্যতাৰ বিৰুদ্ধে জনসচেতনতা সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে 2 অক্টোবৰৰ পৰা 8 অক্টোবৰলৈ পালন কৰা হয়। মহাত্মা গান্ধীয়ে অস্পৃশ্যতাৰ বিৰুদ্ধে আজীৱন মাত মাতিছিল। তেখেতে সমাজৰ তথাকথিত পিছপৰা আৰু বঞ্চিত লোকসকলৰ মৰ্যাদা, সমতা আৰু সামাজিক অধিকাৰৰ বাবে কাম কৰিছিল। অস্পৃশ্যতাক গান্ধীজীয়ে সমাজৰ এক গভীৰ অন্যায় হিচাপে গণ্য কৰিছিল আৰু মানুহৰ মাজত জাত পাতৰ ভিত্তিত ভেদাভেদ নকৰাৰ আহ্বান জনাইছিল। ভাৰতীয় সংবিধানেও অস্পৃশ্যতাৰ বিৰুদ্ধে স্পষ্ট প্ৰস্তাৱনা গ্ৰহণ কৰিছে। সংবিধানৰ 17 নম্বৰ অনুচ্ছেদে অস্পৃশ্যতা বিলোপ কৰিছে আৰু ইয়াৰ যিকোনো কথাৰে প্ৰচলন নিষিদ্ধ কৰিছে। অৰ্থাৎ কোনো ব্যক্তিক জাত বা সামাজিক পৰিচয় ভিত্তিত সেৱা কৰা, সামাজিকভাৱে বঞ্চিত কৰা বা সম অধিকাৰৰ পৰা আঁতৰাই ৰখা আইনগতভাৱে গ্ৰহণযোগ্য নহয়। মানুহৰ পৰিচয় তেখেতৰ জাত বা জন্মৰে নহয়, বৰঞ্চ মানৱতাৰেহে। আহক, জাত পাত, অস্পৃশ্যতা আৰু সকলো ধৰণৰ সামাজিক বৈষম্যৰ বিৰুদ্ধে সচেতন হওঁ আৰু সমতা, মৰ্যাদা, ভাতৃত্ববোধ আৰু মানৱতাৰ ওপৰত প্ৰতিষ্ঠিত এখন সমাজ গঢ়াৰ সংকল্প লওঁ। আজি ভ্ৰাম্যমান থিয়েটাৰ দিৱস। অসমত ভ্ৰাম্যমান থিয়েটাৰ যাত্ৰা আৰম্ভ হৈছিল 1963 চনৰ 2 অক্টোবৰৰ পৰা। 1963 চনত অচ্যুত লহকৰে নটৰাজ অপেৰাৰ ভিত্তিত ভ্ৰাম্যমান থিয়েটাৰৰ শুভাৰম্ভণি কৰে। প্ৰথম দৰ্শনীত পাঠশালাত ফণী শৰ্মাৰ ভোগজোৰা নাটকখন মঞ্চস্থ কৰা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শৰত বৰ্ণনা সম্পৰ্কে আমাক আজি কৈছে গুৱাহাটী কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ স্মৃতি ৰেখা ভূঞাই।
1: সমগ্ৰ ঋতুসমূহৰ ভিতৰতে শৰত হৈছে শান্ত আৰু স্নিগ্ধ ঋতু। শংকৰদেৱে ভাগৱতৰ 10ম স্কন্ধত শৰতৰ যি মনোৰম বৰ্ণনা আগবঢ়াইছে, সেই বৰ্ণনাক অতিক্ৰম কৰিব পৰা শৰতৰ সাৰ্থক উপস্থাপন চকুত নপৰে। শংকৰদেৱৰ শৰত বৰ্ণনাৰ অসাধাৰণত্বই হ'ল যে ইয়াত শৰতৰ প্ৰকৃতিৰ সমানে বৈষ্ণৱ ভক্তি ধৰ্মৰ তাত্ত্বিক দৰ্শনসমূহ তেওঁ অতি খাপ খোৱাকৈ সুন্দৰকৈ গাঁঠি দিছে। শৰত বৰ্ণনাত শংকৰদেৱে কৈছে যে শৰত ঋতু অহাৰ লগে লগে আকাশ স্বচ্ছ হৈ উঠে, নিৰ্মল হৈ উঠে, পানীবোৰ ফটফটীয়া হয়, চাৰিওফালে শান্ত পৰিৱেশ, শীতল বায়ু ববলৈ ধৰে, সৰুবৰ ঢাকি ধৰি চৰাইবোৰে কলৰৱ কৰে। আৰু এই যে সৰুবৰ চানি চৰাইবোৰে কলৰৱ কৰে, তাক তেওঁ তুলনা কৰিছে যোগভ্ৰষ্ট ঋষিসকলে বাৰে বাৰে যোগ সাধনা কৰা কাৰ্যৰ লগত। শৰত অহাৰ লগে লগে চাৰি আশ্ৰমৰ চাৰি শ্ৰেণীৰ জীৱৰ চাৰি কাৰ্য সাধন কৰিবলৈ সহজ হয়। বাৰিষা ধাৰাসাৰ বৰষুণৰ ফলত জীৱবিলাকে যি কষ্টত আছিল, সেই কষ্টৰ পৰা শৰতে সকলোকে মুক্তি দিয়ে। কৃষ্ণৰ ভক্তিয়ে যেনেকৈ সকলোৰে দুখ নোহোৱা কৰে, তেনেকৈ শৰতেও যেন সকলো জীৱৰ দুখ নোহোৱা কৰে। আকৌ তেওঁ কৈছে যেনেকৈ শৰত আহিলে আকাশৰ মেঘ বগা স্বচ্ছ হৈ উঠে, তাক তেওঁ তুলনা কৰিছে যেনেকৈ ঋষিমুনিসকলে সকলো লোভ মোহ কাম ক্ৰোধ ত্যাগ কৰি তেওঁলোক নিষ্পৃহ হৈ থাকিব পাৰে, তেওঁলোকো সেই বগা যেন মেঘৰ নিচিনা। কিন্তু শৰত অহাৰ লগে লগে ডুবাবিলাকৰ পানী শুকাবলৈ ধৰে আৰু তাত থকা মাছবোৰে, কমনীয়াই থকা মাছবিলাকে নাজানে যে সিহঁতৰ মৃত্যু আসন্ন, ক্ষন্তেক পিছতে সিহঁতৰ মৃত্যু হ'ব। এই যে কমনীয়াই থকা মাছবিলাক, ধৰফৰাই থকা মাছবিলাক, তাক তেওঁ তুলনা কৰিছে মহামোহ মানুহৰ লগত। আমিও পৃথিৱীত ধৰফৰাই থকা জীৱবিলাকে, মানুহবিলাকে, আমি গম নাপাওঁ যে আমাৰো ক্ষন্তেক পিছতে মৃত্যু হ'ব পাৰে। এই মহাদুখী মানুহবিলাকক তেওঁ সেই মাছবিলাকৰ লগত তুলনা কৰিছে শৰৎকালৰ ডুবাৰ কম পানীৰ মাছবিলাকৰ লগত। শৰৎ অহাৰ

0: লগে লগে আনকি সাগৰবোৰো শান্ত হয়, বৰষুণ যিহেতু কমি যায়। আকৌ এই যে শৰৎকালে মানুহৰ মনৰ যি সন্তাপ নোহোৱা কৰে তাক তেওঁ তুলনা কৰিছে গোপবধূসকলৰ কৃষ্ণৰ মুখ দৰ্শনৰ লগত। শৰৎকালৰ সুশীতল বায়ুৱেও মানুহৰ মন শান্ত কৰে। সকলোৰে কাৰণেই শৰৎ এক সুখকৰ আৰু শান্ত ঋতু। সমগ্ৰ শৰতৰ এই স্নিগ্ধ পৰিৱেশটোক শংকৰদেৱে শৰৎ বৰ্ণনাত মনোৰমকৈ দেখুৱাবলৈ সক্ষম হৈছে।
1: এবাৰ হৈছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। জাতিৰ পিতা সুঁৱৰী আজি দেশজুৰি গান্ধী জয়ন্তী। আজি মুকলি হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যান। মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ বিশেষ নিৰ্দেশনা, কনভয়ৰ বাবে আবদ্ধ কৰিব নোৱাৰিব, এম্বুলেঞ্চ ৰখাই থ'ব নোৱাৰিব, অগ্নি নিৰ্বাপকৰ বাহনো। চতুৰ্থ দিনা সাক্ষ্যধন তন্ময় ফুকনৰ ছিংগাপুৰত জুবিন গাৰ্গে পৰ্যাপ্ত চিকিৎসা লাভ কৰাৰ দাবী। 5 অক্টোবৰত হ'ব শ্যামকান্ত মহন্তৰ উচ্চতম ন্যায়ালয়ত জামিন আবেদনৰ শুনানি। নাগালেণ্ডৰ ভূমিস্খলনত দিখৌৰ 80% পানী আবদ্ধ হৈ থকাৰ খবৰক লৈ আতংক। মন্ত্ৰী বিমল বৰাই ক'লে দিখৌ নৈ স্বাভাৱিক গতিতে আছে, চিন্তিত হোৱাৰ কোনো কাৰণ নাই। চলিত বৰ্ষত অসমৰ ইতিহাসত আটাইতকৈ কম বৰষুণ। তীব্ৰ জলসংকটৰ সন্মুখীন উত্তৰ পূৰ্বাঞ্চল, স্বাভাৱিকতকৈ 25% বৰষুণ হ্ৰাস। ম্যানমাৰ, মিজোৰাম হৈ ইণ্ডোনেছিয়া, থাইলেণ্ডৰ চুপাৰীৰ অবৈধ সৰবৰাহ। একেদিনাই গুৱাহাটীসহ অসম, পশ্চিমবংগৰ 16টা স্থানত অভিযান ইডিৰ। ৰাজপথত ঘূৰিছে স্পট ফাইন স্কোৱাড। ৰাজপথত পিকোৱা, আৱৰ্জনা দমোৱা, সা সম্পত্তি ধ্বংসকাৰী ভৰিব লাগিব জৰিমনা। জি এম চিৰ 6টা বিজনৰ অধীনত মহানগৰ অলিয়ে গলিয়ে অতিৰিক্ত আয়ুক্তৰ নেতৃত্বত চলা গাড়ীয়ে পৌৰ নিগমৰ নীতি নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে ৰাখিছে তীক্ষ্ণ নজৰ। খেলৰ পিছত ফাইনেলত ভাৰত আৰু পাকিস্তানৰ যুঁজ। এছিয়ান গেমছৰ পুৰুষৰ ক্ৰিকেটত ছেমিত 45 ৰাণতে অল আউট হ'ল শ্ৰীলংকা। আনহাতে পুৰুষৰ হকী ছেমি ফাইনেলত অধিনায়ক হৰমনপ্ৰীতৰ 2 গ'ল পাকিস্তানক হৰুৱাই ভাৰত ফাইনেলত। প্ৰশ্নটো আজিৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আহিল। আপোনালোক এটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালী ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। এতিয়া শুনোৱা হওক ভূপেন হাজৰিকাৰ কণ্ঠৰ কেইটিমান গীত।
1: মহাত্মাই হাঁহি হাঁহি আৰু কেতিয়াবা চকু পানী লুকুৱাই বহু কথা কৈ গৈছিল।

0: এবার শুনো আহক ভূপেন হাজৰিকাৰ কণ্ঠৰ আন এটি গীত।
1: বিশ্বখন ঘূৰি ফুৰি বহুতো দেশত বহুতো কান্দোন শুনিছোঁ, এতিয়া সেইবোৰৰ ইতিহাসহে লিখিব লাগে। সেই গাঁও অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা, আজিৰ বুৰঞ্জী লিখকে লিখিছে মানুহৰ মুকুটিৰ কথা।

1929 চনত সৰুচৰাই বাগিচাত কাম শিকোতে লিখা সুৰীয়া নাট সোণৰ সোলেঙত পাৰ্বতী প্ৰসাদে সোণৰ হৰিণা বিচাৰি ফুৰি হাবাথুৰি খায়।

0: আজি নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন রচিত উপন্যাস জল পদুমৰ পাঞ্চুৰ 20তম খণ্ড শুনিবলৈ পাব। পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।
1: ক'ত আছা? মাজনীৰ নতুন একাউণ্ট আৰু মোৰ KYC আপডেট, এই কামটো ফটাফট হ'ব। কেনেকৈ? যদি KYCত কোনো চেঞ্জ নাই বা মাত্ৰ ঠিকনা সলনি হৈছে, তেন্তে ৰেজিষ্টাৰ্ড ইমেইল, মোবাইল, অনলাইন বা পত্ৰ যোগে ছেল্ফ ডিক্লেৰেশ্যন দি দিয়া। আৰু বাকী চেঞ্জেছ? ঘৰতে বহি ভিডিঅ' KYC বা আধাৰ OTP আধাৰিত eKYCৰে কেৱল বেংক অনুমোদিত চেনেলছৰ পৰা। এয়া নুডলছ বনোৱাৰ দৰে উজু। RBIয়ে কয়,
2: জানি লওক, সতৰ্ক হৈ ৰওক।
3: मेरे प्यारे देशवासियों, जब हमारे दृढ़ संकल्प के साथ सामूहिक भागीदारी का संगम होता है तो पूरे समाज के लिए अद्भुत नतीजे सामने आते हैं। इसका सबसे ताजा उदाहरण है एक पेड़ माँ के नाम। ये अभियान अद्भुत अभियान था। जन भागीदारी का ऐसा उदाहरण वाकई बहुत प्रेरित करने वाला है। पर्यावरण संरक्षण को लेकर शुरू किए गए इस अभियान में देश के कोने कोने में लोगों ने कमाल कर दिखाया है। मैं इसे सभी प्रयासों की हृदय से सराहना करता हूँ। मेरा आपसे भी आग्रह है कि एक पेड़ माँ के नाम इस पवित्र अभियान से आप जरूर जुड़िए।
1: ইমান ৰাতি SMS? KYC আপডেট কৰক, নহ'লে ব্লক কৰি দিয়া হ'ব। লিংকত ক্লিক কৰোঁ, ব্লক নহয় যেন। ৰ'ব, চেক কৰিলে লিংক চিকিউৰ নে? চেণ্ডাৰ আপোনাৰ বেংকে হয়নে? KYC আপডেটৰ বাবে অচিনাকি লিংক খোলা মানে অচিনাকি লোকৰ বাবে নিজৰ একাউণ্টৰ দুৱাৰ খুলি দিয়া। মিছাকৈ কৰা খৰখেদাৰ ফাণ্ডত নপৰিব আৰু নকল KYC আপডেট লিংকৰ পৰা হাত সাৰি থাকিব। RBIয়ে কয়,
2: জানি লওক, সতৰ্ক হৈ ৰওক।
4: অগ্নিযুগৰ গান।
5: অগ্নিযুগৰ পিৰিঙতে মই নতুন অসম গঢ়িম।
6: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
5: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
4: প্ৰতি পুৱা 8:15ৰ পৰা 8:25লৈ সুধা কণ্ঠৰ গীত।
6: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: সংগীত জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেত কিদৰে অনুপ্ৰাণিত হৈছিল? যিসকল ব্যক্তিয়ে তেখেতৰ সংগীত জীৱনত বিশেষ অৰিহণা যোগাইছিল সেইসকলৰ বিষয়ে জানিবলৈ বিপুল বৰুৱাদেৱে কি ধৰণে তেখেতক সংগীত জীৱনত সহযোগ কৰিছিল, তেখেতৰ সংগীত জীৱনত নৰেৰেকৰ ভূমিকা কি আছিল, এই সকলো কথা জানিবলৈ শুনিবলৈ নাপাহৰিব দেওবাৰে দিনৰ 10 বজাত সাধক সুন্দৰৰ
1: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ,
0: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহো। খন্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সকলো জিলাৰ আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকললৈ ভি আই পিৰ কনভয়ক লৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি ভি আই পিৰ কনভয়ৰ বাবে কোনো কাৰণতেই এম্বুলেন্স, অগ্নিনিৰ্বাপক সেৱাৰ বাহন আৰু আন জৰুৰীকালীন সেৱাৰ বাহন আবদ্ধ কৰি ৰাখিব নোৱাৰিব। নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি যিকোনো কনভয় গৈ থকাৰ সময়ত এম্বুলেন্স, অগ্নিনিৰ্বাপন সেৱাৰ বাহন আৰু আৰক্ষীৰ সঁহাৰি গোটৰ বাহনৰ দৰে জৰুৰীকালীন সেৱাৰ বাহনসমূহক সকলো সময়তে চলাচলৰ অনুমতি প্ৰদান কৰিব লাগিব। যান বাহন আৰক্ষীয়ে ভি আই পিৰ কনভয় সুকলমে অতিক্ৰম কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ ফলত জৰুৰীকালীন সেৱাৰ বাহন পাৰ হৈ যোৱাৰ ক্ষেত্ৰত কোনোধৰণৰ অসুবিধাৰ সৃষ্টি হ'ব নালাগিব বুলি নিৰ্দেশনাত স্পষ্ট কৰি দিয়া হৈছে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰয়োজনত ভি আই পিৰ কনভয় স্তব্ধ কৰি হলেও জৰুৰীকালীন সেৱাৰ বাহনসমূহ সুচলভাৱে চলাচল কৰিবলৈ অনুমতি দিব লাগিব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। ধ্ৰুপদী অসমীয়া ভাষাৰ চৰ্চা আৰু গৱেষণাৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ত অসমীয়া ধ্ৰুপদী উৎকৃষ্টতা কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ উচ্চ শিক্ষা বিভাগৰ অধীনৰ ভাষা শাখাৰ নিৰ্দেশনাৰ জৰিয়তে এই কথা প্ৰকাশ কৰা হৈছে। মন্ত্ৰালয়ৰ তৰফৰ পৰা জনোৱা অনুসৰি ধ্ৰুপদী ভাষাৰ ঐতিহ্য সংৰক্ষণ, ডিজিটাইজেচন, শৈক্ষিক গৱেষণা আৰু প্ৰচাৰ প্ৰসাৰৰ কাম অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই বিশেষ ব্যৱস্থা হাতত লোৱা হৈছে। ধ্ৰুপদী অসমীয়া ভাষাৰ উপৰি বাংলা, মাৰাঠী, পালি আৰু প্ৰাকৃত এই 5টা ধ্ৰুপদী ভাষাৰ বাবে দেশৰ 5খন সুকীয়া উচ্চ শিক্ষা প্ৰতিষ্ঠানত একোটাকৈ উৎকৃষ্টতা কেন্দ্ৰ স্থাপন কৰাৰ বাবে কৰ্তৃপক্ষই অনুমোদন জনাইছে। সেই অনুসৰি অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ত ধ্ৰুপদী অসমীয়া, পশ্চিমবংগৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ত ধ্ৰুপদী বাংলা, পুনেৰ ডেকান কলেজ পষ্ট গ্ৰেজুৱেট এণ্ড ৰিচাৰ্চ ইনষ্টিটিউটত ধ্ৰুপদী মাৰাঠী, ওড়িশা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ধ্ৰুপদী পালি আৰু গুজৰাট কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ধ্ৰুপদী প্ৰাকৃত উৎকৃষ্টতা কেন্দ্ৰ স্থাপন হ'ব। তেজপুৰ বিশ্ববিদ্যালয়ত এই কেন্দ্ৰ স্থাপনৰ ঘোষণাই অসমীয়া ভাষাৰ প্ৰাচীন ঐতিহ্য আৰু সমৃদ্ধ সাহিত্য বিষয়ত উচ্চ পৰ্যায়ৰ গৱেষণাৰ নতুন দিগন্ত মুকলি কৰিব বুলি আশা কৰা হৈছে। মানস ৰাষ্ট্ৰীয় উদ্যান আজি দেশী বিদেশী পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ব। বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য জেমছ বসুমতাৰী, মানৱ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষকে ধৰি কেইবাগৰাকী শীৰ্ষ বিষয়াৰ উপস্থিতিত পুৱা বাঁহবাৰী বনাঞ্চলৰ মুখ্য প্ৰৱেশদ্বাৰ 2026-27 পৰ্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। এই উপলক্ষে মানস ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বাঁহবাৰী বনাঞ্চলৰ মুখ্য প্ৰৱেশদ্বাৰ আৰু ইয়াৰ চৌপাশৰ এলেকাসমূহ সজাই পৰাই তুলিছে। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাইলৈ পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ কাৰ্যালয়ে জাৰি কৰা জাননী অনুসৰি 2026-27 পৰ্যটন বৰ্ষৰ বাবে কাইলৈ ৰাষ্ট্ৰীয় উদ্যানখনত জীপ ছাফাৰী আৰম্ভ হ'ব। পুৱা 7:30 পৰা 10 বজালৈ আৰু দিনৰ 1:30 পৰা 3 বজালৈ জীপ ছাফাৰীৰ সময় নিৰ্ধাৰণ কৰা হৈছে। প্ৰতিবৰ্ষৰ দৰে এইবাৰো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ দেশী বিদেশী পৰ্যটকৰ ভিৰ হ'ব বুলি আশা কৰা হৈছে। নাগালেণ্ডৰ দিখৌ নৈৰ উজনিৰ অঞ্চলত ভূমিস্খলনৰ বাবে পানী আবদ্ধ হোৱা বুলি প্ৰেৰণ কৰা বাৰ্তাক লৈ জনসাধাৰণ আতংকিত হোৱাৰ প্ৰয়োজন নাই বুলি শিৱসাগৰ জিলাৰ দুৰ্যোগ প্ৰশমন বিভাগৰ প্ৰকল্প সঞ্চালকে প্ৰকাশ কৰিছে। ক্ষেত্ৰভিত্তিক অধ্যয়নৰ পাছত এই কথা স্পষ্ট কৰি দিয়া হৈছে বুলি সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে দিখৌৰ উজনি অংশত ভূমিস্খলন হৈছিল যদিও বৰ্তমান কোনো ভেটা নাই আৰু নৈৰ পানী স্বাভাৱিকভাৱে বৈ আছে বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে চুবুৰীয়া ৰাজ্যখনৰ লংলেং আৰু মুকক্সং জিলা প্ৰশাসনৰ পৰা লাভ কৰা এটা বাৰ্তাৰ পাছতেই শিৱসাগৰ জিলা প্ৰশাসনে সমগ্ৰ পৰিস্থিতি নিৰীক্ষণ কৰে। দুয়োখন জিলা প্ৰশাসনৰ সৈতে হোৱা বাৰ্তালাপ আৰু তথ্য অনুসৰি লংলেঙত ভূমিস্খলন হোৱা স্থানৰ নামনি ভাগলৈ দিখৌ নৈৰ পানীৰ স্বাভাৱিক প্ৰৱাহ অব্যাহত আছে আৰু তাত কোনো অস্বাভাৱিকতা পৰিলক্ষিত হোৱা নাই বুলি প্ৰশাসন সূত্ৰই প্ৰকাশ কৰিছে। শিক্ষা, তথ্য প্ৰযুক্তি আৰু ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি ধেমাজি জিলাৰ উন্নয়ন সমন্বয় আৰু পৰ্যবেক্ষণ সমিতিৰ এখন বৈঠকত অংশগ্ৰহণ কৰে। ধেমাজি জিলা গ্ৰাম্য উন্নয়ন অভিকৰণ কাৰ্যালয়ৰ সভাকক্ষত

তোমাৰ চকুৰ প্ৰথম এদিন পঢ়ি চালোঁ মই যিদিনা। আজি গীতিমালিকা অনুষ্ঠানত প্ৰথমে শুনো আহক বিজয় মহন্তৰ কণ্ঠৰ এই গীত, গীতিকাৰ ডিম্বেশ্বৰ দাস, প্ৰযোজনা কিশোৰ গিৰিৰ।

ভাস্বতী ডেকাৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল অনিল কলিতাৰ, প্ৰযোজনা আছিল জয়ন্ত দাসৰ। গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক অৰুণ কলিতাৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

অৰুণ কলিতাৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ ৰচনা আছিল দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ, প্ৰযোজনা আছিল অসীম হাজৰিকাৰ। গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী ৰুণু দেৱী, গীতিকাৰ তৰুণ শৰ্মা, প্ৰযোজনা অসীম হাজৰিকাৰ।

ৰুণুদেৱীৰ কণ্ঠৰ গীতটি শুনিলে গীতিকাৰ আছিল তৰুণ শৰ্মা, প্ৰযোজনা আছিল অসীম হাজৰিকাৰ। আজিৰ গীতিমালিকা অনুষ্ঠানত শেষত শুনোৱা হওক দেৱজিৎ চৌধুৰীৰ কণ্ঠৰ ইতি গীত, গীতৰ ৰচনা লক্ষ্য হীৰা দাসৰ।

দেৱজিৎ চৌধুৰীৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল লক্ষ্য হীৰা দাস। গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

আজি পুৱা 9:20 লাইভ প্ৰভাতী তৰংগ। আজি বিষয় স্বচ্ছতাই সেৱা। আজি আমাৰ ফোন লাইনত থাকিব গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত চিন্ময় প্ৰকাশ ফুকন, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী গৌতম নাথ, বৰপেটাৰ পৰা লক্ষ্মীনাথ কাকতি আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উপ সঞ্চালক প্ৰধান ৰবিত চন্দ্ৰ বড়ো। আজি নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকনৰ উপন্যাস জল পদুমৰ পাঞ্চুৰ 20তম খণ্ড শুনিবলৈ পাব। পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত কাঠফুৰা খেতিৰ বিভিন্ন দিশ, এই বিষয়ক এটি আলোচনাত ভাগ ল'ব লতিকা ডেকা আৰু ডক্টৰ দেৱজিৎ কলিতাই। আঠ ধৰিব মেলোডি পাটগিৰিয়ে। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 কামৰূপ জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ বিশেষ নিৰ্দেশনা। 12 অক্টোবৰত মুখ্যমন্ত্ৰী নিযুতমান আঁচনিৰ ধন মুকলি কৰি দিয়া হ'ব বুলি শিক্ষামন্ত্ৰীৰ ঘোষণা। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ তেজপুৰ বিশ্ববিদ্যালয়ত অসমীয়া ধ্ৰুপদী উৎকৃষ্টতা কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত। জাতিৰ পিতা মহাত্মা গান্ধীলৈ 107 সংখ্যক জয়ন্তীত দেশবাসীৰ শ্ৰদ্ধাঞ্জলি। আৰু এছিয়ান গেমছত ভাৰতৰ মহিলা আৰ্চাৰী দলৰ ৰিকাৰ ভাষাৰ দলীয় শিতানত সোণৰ পদক অৰ্জন। কিছু সময়ৰ পাছতে অসম কন্যা লাভলীনা বৰগোহাঁইৰ ফাইনেল খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই কুমাৰ দেৱী দাস। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সকলো জিলাৰ আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকললৈ VIPৰ কনভয়ক লৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি VIPৰ কনভয়ৰ বাবে কোনো কাৰণতেই এম্বুলেন্স, অগ্নি নিৰ্বাপক সেৱাৰ বাহন আৰু আন জৰুৰীকালীন সেৱাৰ বাহন আবদ্ধ কৰি ৰাখিব নোৱাৰিব। নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি যিকোনো কনভয় গৈ থকাৰ সময়ত এম্বুলেন্স, অগ্নি নিৰাপণ সেৱাৰ বাহন আৰু আৰক্ষীৰ সঁহাৰি গোটৰ বাহনৰ দৰে জৰুৰীকালীন সেৱাৰ বাহনসমূহক সকলো সময়তেই চলাচলৰ অনুমতি প্ৰদান কৰিব লাগিব। যান বাহন আৰক্ষী VIPৰ কনভয় সুকলমে অতিক্ৰম কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ ফলত জৰুৰীকালীন সেৱাৰ বাহন পাৰ হৈ যোৱাৰ ক্ষেত্ৰত কোনোধৰণৰ অসুবিধাৰ সৃষ্টি হ'ব নালাগিব বুলি নিৰ্দেশনাত স্পষ্ট কৰি দিয়া হৈছে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰয়োজনত VIPৰ কনভয় স্তব্ধ কৰি হলেও জৰুৰীকালীন সেৱাৰ বাহনসমূহ সুচলভাৱে চলাচল কৰিবলৈ অনুমতি দিব লাগিব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। এই নীতি নিৰ্দেশনাসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যাতে কোনোধৰণৰ আসোৱাহ নাথাকে সেয়া দায়িত্ববাহী বিষয়াসকলে ব্যক্তিগতভাৱে নিৰীক্ষণ কৰিব লাগিব। কনভয় কোনো পথেৰে অতিক্ৰম কৰাৰ সময়ত আসোৱাহ থাকি গ'লে সংশ্লিষ্ট বিষয়াগৰাকী দায়বদ্ধ হ'ব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। ইপিনে মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাহনৰ সংখ্যা ন্যূনতম কৰিবলৈ সংশ্লিষ্ট আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক নিৰ্দেশ দিয়া হৈছে। মুখ্যমন্ত্ৰী অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠানত উপস্থিত থাকিবলগীয়া মন্ত্ৰী, বিধায়ক, বিষয়া আৰু আন অতিথিৰ বাহনসমূহ মুখ্যমন্ত্ৰী কনভয়ৰ সৈতে একেলগে যাত্ৰা কৰিব নোৱাৰিব আৰু এনে অতিথি বা মন্ত্ৰী, বিধায়ক, বিষয়াৰ বাহনসমূহ মুখ্যমন্ত্ৰীৰ কনভয়ৰ পূৰ্বে অথবা সুকীয়াকৈ চলাচল কৰিব লাগিব বুলিও নিৰ্দেশনাত উল্লেখ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিবে জাৰি কৰা এই নিৰ্দেশনাত সংশ্লিষ্ট নীতি নিয়মসমূহ কঠোৰভাৱে বলবৎ কৰিবলৈ কোৱা হৈছে। ৰাজ্য চৰকাৰে অহা 12 অক্টোবৰত মুখ্যমন্ত্ৰী নিযুতমান আঁচনিৰ ধন মুকলি কৰিব বুলি কালি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি চলিত শিক্ষাবৰ্ষত উচ্চ শিক্ষা বিভাগৰ অধীনত 248,263 শিক্ষাৰ্থীয়ে আঁচনিখনৰ অধীনত ধন লাভ কৰিব। নিযুতমান আঁচনিৰ জৰিয়তে স্নাতক মহলাৰ ছাত্ৰীসকলে প্ৰতিমাহে 1,250 লাভ কৰাৰ বিপৰীতে স্নাতকোত্তৰ মহলা আৰু বি এড পাঠ্যক্ৰমৰ ছাত্ৰীয়ে প্ৰতিমাহে 2,500 লাভ কৰিব। একেদৰে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়ে প্ৰতিমাহে 1,000 লাভ কৰিব। মাধ্যমিক পৰ্যায়তো 1,89,042 ছাত্ৰীয়ে নিযুতমান আঁচনিৰ সুবিধা লাভ কৰিব। শিক্ষামন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি 12 অক্টোবৰতে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিখনৰ ধন মুকলি কৰা হ'ব। উচ্চ শিক্ষা বিভাগৰ অধীনত ৰাজ্যৰ 1,02,501 ছাত্ৰই এই আঁচনিৰ ধন লাভ কৰিব। নিযুত বাবু আঁচনিৰ অধীনত স্নাতক মহলাৰ ছাত্ৰসকলে প্ৰতিমাহে 1,000 আৰু স্নাতকোত্তৰ মহলাৰ ছাত্ৰসকলে প্ৰতিমাহে 2,000 লাভ কৰিব। অনাগত 10 মাহৰ বাবে হিতাধিকাৰীসকলে এই আঁচনিৰ ধন লাভ কৰিব। ধ্ৰুপদী অসমীয়া ভাষাৰ চৰ্চা আৰু গৱেষণাৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ত অসমীয়া ধ্ৰুপদী উৎকৃষ্টতা কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ উচ্চ শিক্ষা বিভাগৰ অধীনৰ ভাষা শাখাৰ নিৰ্দেশনাৰ জৰিয়তে এই কথা প্ৰকাশ কৰা হৈছে। মন্ত্ৰালয়ৰ তৰফৰ পৰা জনোৱা অনুসৰি ধ্ৰুপদী ভাষাৰ ঐতিহ্য সংৰক্ষণ, ডিজিটাইজেশ্যন, শৈক্ষিক গৱেষণা আৰু প্ৰচাৰ প্ৰসাৰৰ কাম অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই বিশেষ ব্যৱস্থা হাতত লোৱা হৈছে। ধ্ৰুপদী অসমীয়া ভাষাৰ উপৰি বাংলা, মাৰাঠী, পালি আৰু প্ৰাকৃত এই 5টা ধ্ৰুপদী ভাষাৰ বাবে দেশৰ 5খন সুকীয়া উচ্চ শিক্ষা প্ৰতিষ্ঠানত 1টাকৈ উৎকৃষ্টতা কেন্দ্ৰ স্থাপন কৰাৰ বাবে কৰ্তৃপক্ষই অনুমোদন জনাইছে। সেই অনুসৰি অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ত ধ্ৰুপদী অসমীয়া, পশ্চিমবংগৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ত ধ্ৰুপদী বাংলা, পুনেৰ ডেক্কান কলেজ পোষ্ট গ্ৰেজুৱেট এণ্ড ৰিচাৰ্চ ইনষ্টিটিউটত ধ্ৰুপদী মাৰাঠী, ওড়িশা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ধ্ৰুপদী পালি আৰু গুজৰাট কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ধ্ৰুপদী প্ৰাকৃত উৎকৃষ্টতা কেন্দ্ৰ স্থাপন হ'ব। তেজপুৰ বিশ্ববিদ্যালয়ত এই কেন্দ্ৰ স্থাপনৰ ঘোষণাই অসমীয়া ভাষাৰ প্ৰাচীন ঐতিহ্য আৰু সমৃদ্ধ সাহিত্য বিষয়ত উচ্চ পৰ্যায়ৰ গৱেষণাৰ নতুন দিগন্ত মুকলি কৰিব বুলি আশা কৰা হৈছে। সেৱা সংকল্প অভিযানৰ অংশস্বৰূপে জলজীৱন মিছনৰ অধীনত 30খন জিলাত নিৰ্মাণ কৰা 92খন পানী যোগান আঁচনি আজি মুকলি কৰা হ'ব। এই আঁচনিসমূহৰ জৰিয়তে ৰাজ্যৰ 15,892 পৰিয়াল উপকৃত হ'ব।

0: নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযান সামৰণি পৰিবলৈ দুটা দিন বাকী থকা অৱস্থাত শাসক বিৰোধী উভয় পক্ষই ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত লোকসভা সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন স্থানত ৰাজহুৱা সভা সমদল অনুষ্ঠিত কৰি ভোটদাতাসকলক আকৰ্ষণ কৰাৰ চেষ্টা চলাইছে। নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত এয়া নগাঁৱৰ সংবাদদাতা মুনিন্দ্ৰ শইকীয়া।
1: 6 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে শাসক বিৰোধী ৰাজনৈতিক দলসমূহে নিজ নিজ দলৰ প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিষ শৰ্মাৰ হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিগত দুদিন প্ৰচাৰ চলোৱাৰ পাছত আজি পুনৰ নগাঁও চহৰৰ পানীগাঁও চাৰিআলিস্থিত দৰ্শন স্কুল খেলপথাৰত আৰু দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দুখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। আনহাতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী শিৱামণি বৰাৰ হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইনকে আদি কৰি দলটোৰ বিধায়কসকল, বিৰোধী দলৰ দলপতি ৱাজিদ আলী চৌধুৰীয়ে নগাঁও জিলাৰ 5টা বিধানসভা সমষ্টিতে নিৰ্বাচনী প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে। তদুপৰি AIUDF দলৰ প্ৰাৰ্থী মৌলানা বদৰনী আজমলেও বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহৰ মাৰাথন প্ৰচাৰ চলাই আছে। ভোটগ্ৰহণলৈ মাজত মাত্ৰ 4টা দিন বাকী থকা অৱস্থাত জিলাখনৰ ৰাজনৈতিক যুঁজখনে আকৰ্ষণীয় ৰূপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।
0: এইপিনে নিৰ্বাচন মুক্ত, নিৰপেক্ষ আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। কাইলৈ হ'বলগীয়া শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ কালি বিয়লি 4 বজাত অন্ত পৰে। শিলচৰ পৌৰ নিগম নিৰ্বাচনত মুঠ 133 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বিজেপিৰ মনোনীত প্ৰাৰ্থীয়ে ইতিমধ্যে 2টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। ৰাজ্যিক নিৰ্বাচন আয়োগে কাইলৈ নিৰ্বাচনৰ দিনা ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পোষ্টাৰ, বেনাৰ, মাইক্ৰফোন আদিৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে। ভোটদাতাসকল অহা যোৱাৰ বাবে অনুমোদিত বাহনৰ বাহিৰে আন কোনো বাহন ব্যৱহাৰ কৰিব পৰা নাযাব বুলিও আয়োগে জানিবলৈ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশসেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে। এনে প্ৰয়াসৰ অংশ হিচাপে দেশত ব্যৱসায়িক সুচলতা আইনৰ জৰিয়তে সুচল বাণিজ্যিক বাতাবৰণ গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছে। অসমত 2016 চনত ব্যৱসায় সুচলতা আইন প্ৰণয়ন কৰা হৈছিল আৰু 2020 চনত এই আইনৰ সংশোধন কৰা হয়। এই অনুসৰি অনলাইন স্বঘোষণাৰ ভিত্তিত কেতবোৰ অনুমোদন, প্ৰমাণপত্ৰ আৰু অনুজ্ঞাপত্ৰ স্বয়ংক্ৰিয়ভাৱে নৱীকৰণৰ দিহা কৰা হৈছে। ইয়াৰ উপৰি বিনিয়োগকাৰীসকলক উদ্যোগ স্থাপনত সহায় কৰাৰ উদ্দেশ্যে 24খন জিলাত উদ্যোগ মিত্ৰ নিয়োগ কৰা হৈছে। একেদৰে অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ প্ৰতিষ্ঠা তথা পৰিচালনাৰ সুবিধা আইনৰ জৰিয়তে এনে উদ্যোগসমূহৰ বাবে কিছুমান ক্ষেত্ৰত অনুজ্ঞাপত্ৰ বা পঞ্জীয়ন অবিহনে 3 বছৰলৈ ব্যৱসায় আৰম্ভ কৰা আৰু পৰিচালনাৰ ব্যৱস্থা কৰা হৈছে। এই পদক্ষেপসমূহৰ জৰিয়তে অসমত উদ্যোগ স্থাপন আৰু ব্যৱসায় পৰিচালনাৰ প্ৰক্ৰিয়া সৰল কৰাৰ প্ৰচেষ্টা অব্যাহত আছে আৰু এনে প্ৰচেষ্টাৰ পৰা ৰাজ্যৰ উদ্যোগীসকল বিশেষভাৱে লাভান্বিত হোৱা পৰিলক্ষিত হৈছে। মানস ৰাষ্ট্ৰীয় উদ্যান আজি দেশী বিদেশী পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ব। বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য জেমছ বসুমতাৰী, মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষকে ধৰি কেইবাগৰাকী শীৰ্ষ বিষয়াৰ উপস্থিতিত পুৱা বাঁহবাৰী বনাঞ্চলৰ মুখ্য প্ৰৱেশদ্বাৰ 2026-27 পৰ্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। এই উপলক্ষে মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বাঁহবাৰী বনাঞ্চলৰ মুখ্য প্ৰৱেশদ্বাৰ আৰু ইয়াৰ চৌপাশৰ এলেকাসমূহ সজাই পৰাই তুলিছে। এই সন্দৰ্ভত আমাক অধিক জনাইছে আকাশবাণী বাক্সাৰ সংবাদদাতা দামোদৰ তালুকদাৰে।
2: বাৰিষা সময় পাৰ হৈ যোৱাৰ লগে লগে মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ব্যাঘ্ৰ প্ৰকল্প 2026-27 পৰ্যটন বৰ্ষৰ বাবে আজিৰে পৰা পুনৰ পৰ্যটকসকলৰ কাৰণে মুকলি কৰি দিয়া হ'ব। ইতিমধ্যে মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষে এক জাননী যোগে এই কথা সদৰি কৰিছে। জাননী অনুসৰি আজি পুৱা 10 বজাত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় প্ৰৱেশদ্বাৰত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে 2026-27 পৰ্যটন বৰ্ষৰ বাবে বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ কাৰণে মুকলি কৰাৰ এক অনুষ্ঠান আয়োজন কৰা হৈছে। উল্লেখ্য যে বন্যপ্ৰাণী সুৰক্ষা আইন 1972 আৰু অসম বন্যপ্ৰাণী সুৰক্ষা নিয়মসমূহ 1997 প্ৰাসংগিক বিধান অনুসৰি পুনৰ জাননী নিদিয়া পৰ্যন্ত মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প খোলা থাকিব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে পূৰ্বৰ তুলনাত সম্প্ৰতি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া জীৱ জন্তুৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। বিশেষকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ব্লেক পেন্থাৰ মুক্ত বিচৰণে পৰ্যটক আৰু ফটোগ্ৰাফাৰসকলৰ মন যথেষ্ট আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

0: নহল গাহৰিয়ে গৱেষকসকলৰ বাবে এক আকৰ্ষণীয় কেন্দ্ৰবিন্দু হৈ পৰিছে।
1: সমগ্ৰ ৰাষ্ট্ৰই আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ 157 সংখ্যক জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এই উপলক্ষে দেশৰ বিভিন্ন অংশ আৰু বিদেশত থকা ভাৰতীয় মিছনসমূহৰ উদ্যোগত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় ৰাজধানীত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধি ৰাজঘাটত সৰ্বধৰ্ম প্ৰাৰ্থনাৰো আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাতিৰ পিতাগৰাকীলৈ শ্ৰদ্ধা জনাই গান্ধী জয়ন্তী উদযাপন কৰা হৈছে। গোৱালপাৰা চহৰৰ শাস্ত্ৰীনগৰত থকা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 152 নম্বৰ বেটেলিয়নে চাফাই অভিযানৰ লগতে গছপুলি ৰোপণ

0: ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাতিৰ পিতাগৰাকীলৈ শ্ৰদ্ধা জনাই গান্ধী জয়ন্তী উদযাপন কৰা হৈছে। গোৱালপাৰা চহৰৰ শাস্ত্ৰী নগৰত থকা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 152 নম্বৰ বেটেলিয়নে চাফাই অভিযানৰ লগতে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে। দেশবাসীৰ লগতে লাল বাহাদুৰ শাস্ত্ৰীৰ 122 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰিছে। জাপানৰ আইচি নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ মহিলা আৰ্চাৰী দলে ৰিকাৰ ভাকাৰ দলীয় শিতানত সোণৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে। এছিয়ান গেমছৰ ইতিহাসত মহিলাৰ ৰিকাৰ ভাকাৰ দলীয় শিতানত এয়া ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক। ইপিনে অসম কন্যা লাভলীনা বৰগোহাঁই বক্সিং মহিলাৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত চীনৰ বাও ঝিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি পুৱা 10 বজাত আৰম্ভ হ'ব। এতিয়া হওক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহ। প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ চকু ফুৰা অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
1: ভাৰতীয় নাগৰিক কেপ্টেইন স্মিথ মাছাৰৰ সাহসিকতাৰ কাহিনী। শিক্ষামতে পূজাৰ পূৰ্বে 12 অক্টোবৰতে ছাত্ৰীয়ে নিযুত মইনাৰ ধন পাব বুলি কৰা ঘোষণা আৰু জনসাধাৰণৰ অসুবিধা হ্ৰাস কৰাৰ বাবে VIP কনভয় সন্দৰ্ভত চৰকাৰে জাৰি কৰা নিৰ্দেশনাকে ধৰি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। বুধবাৰে কেপ্টেইন স্মিথে ফ্লাই ডুবাইৰ এখন বিমানৰ ককপিটৰ ভিতৰত সহ পাইলটৰ আঘাতত তেজেৰে লুতুৰুপুতুৰি হৈ থকা অৱস্থাত সাহসিকতাৰে যুঁজি শতাধিক যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰাৰ এটা বাতৰি দৈনিক অসম কাকতে ককপিটৰ ভিতৰত দুই পাইলটৰ সংঘাত, হঠাৎ 17,000 ফুট তললৈ তীব্ৰগতিত নামিল বিমান, তাৰ পাছত শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰিক অসমীয়া খবৰ, আমাৰ অসম, দি আছাম ট্ৰিবিউন, দৈনিক জনমভূমি, দ্য চেণ্টিনেলকে ধৰি প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বৃত্তি পৰীক্ষা বন্ধ হোৱা বুলি কৰা ঘোষণা সন্দৰ্ভত দেউলীয়া চৰকাৰ বন্ধ বৃত্তি পৰীক্ষা শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ একাধিক বাতৰিক ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। নাগালেণ্ডত দিখৌৰ অৱবাহিকাত হোৱা ভূমিস্খলনে নদীখনৰ নামনি অংশলৈ উদ্বেগ কঢ়িয়াই অনাৰ এটা বাতৰি আমাৰ অসম কাকতে উদ্বিগ্ন দিখৌপৰীয়া পুনৰ ঢল নামিব নেকি নগাভূমিৰ পৰা শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক জনমভূমিৰ কাকতে এছিয়ান গেমছত আজি অসম কন্যা লাভলীনা বৰগোহাঁই মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত অৱতীৰ্ণ হ'ব বুলি এটা বাতৰি আলোকচিত সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক পৰৱৰ্তী বাতৰিৰ বাবে ডেভিড দাসৰ ওচৰলৈ যাওঁ।
0: স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটী তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আনহাতে অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড আৰু মিজোৰামৰ ঠাই বিশেষে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা থকা বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। VIPৰ কনভয়ক লৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ বিশেষ নিৰ্দেশনা। 12 অক্টোবৰত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ ধন মুকলি কৰি দিয়া হ'ব বুলি শিক্ষামন্ত্ৰীৰ ঘোষণা। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ তেজপুৰ বিশ্ববিদ্যালয়ত অসমীয়া ধ্ৰুপদী উৎকৃষ্টতা কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত। জাতিৰ পিতা মহাত্মা গান্ধীলৈ 157 সংখ্যক জয়ন্তীত দেশবাসীৰ শ্ৰদ্ধাঞ্জলি। আৰু এছিয়ান গেমছত ভাৰতৰ মহিলা আৰ্চাৰী দলৰ ৰিকাৰ ভাকাৰ দলীয় শিতানত সোণৰ পদক অৰ্জন। কিছু সময়ৰ পাছতে অসম কন্যা লাভলীনা বৰগোহাঁইৰ ফাইনেল খেল। আজিৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ এহৰূপ আৰু দিনৰ 11 বজাত বাতৰি শুনিবলৈ পাব।

0: কৌশিক দাসৰ এক প্ৰতিবেদন।
1: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 76 সংখ্যক জন্মদিন যোৱা 17 ছেপ্টেম্বৰত দেশজুৰি পালন কৰা হয়। সমান্তৰালভাৱে অসমৰ প্ৰতিটো বিধানসভা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন পালন কৰা হয়। সেইদিনা জন্মদিন উপলক্ষে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ উত্তৰ পাৰে প্ৰায় 5,000 গছি বন্তি প্ৰজ্বলন কৰা হয়। ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত এই বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শর্মা। বন্তি প্রজ্বলন করে মুখ্যমন্ত্রীগৰাকীয়ে নরেন্দ্র মোদীর সুস্বাস্থ্য দীর্ঘায়ু কামনা করার মা জোড়া কার্যসূচীর বিষয়ে সাংবাদিকক জানিব দিয়ে। তারে অংশ হিসাবে ইতিমধ্যে রাজ্যের প্রতিটি বিধানসভা সমষ্টিতে সাংস্কৃতিক পরিক্রমা বিভাগের উদ্যোগত আর ভারতীয় জনতা পার্টির সহযোগত প্রধানমন্ত্রী নরেন্দ্র মোদীর 25 বছরীয়া সুশাসন আর কর্মরাজির আধার হিসেবে লই নমুখ সেবা এক অকথিত কাহিনী নামের বাতর নাট প্রদর্শন করা হয়। সমান্তৰালভাৱে কামৰূপ জিলাৰো জালুকবাৰী বিধানসভা সমষ্টি, হাজো বিধানসভা সমষ্টি আৰু কমলপুৰ বিধানসভা সমষ্টিত এই নমো সেৱা নামৰ বাতৰ নাট পৰ্যায়ক্ৰমে প্ৰদৰ্শন কৰা হয়।
0: অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ নিৰ্দেশ মৰ্মে উত্তৰ গুৱাহাটীস্থিত আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা চমুকৈ আবিলেকৰ উদ্যোগত অসমৰ জিকিৰ আৰু জাৰি অসমৰ 6টা জনগোষ্ঠীয় ভাষালৈ অনুবাদ হ'বলগীয়া তৃতীয় তথা অন্তিম পৰ্যায়ৰ কৰ্মশালাৰ যোৱা 23 আৰু 24 ছেপ্টেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হয়। কাৰ্বি, দেউৰী, বড়ো, মিচিং, তিৱা আৰু ৰাভা ভাষাত অনুবাদ হ'বলগীয়া জিকিৰ আৰু জাৰিৰ কৰ্মশালাৰ সন্দৰ্ভত আমাক অধিক জনাইছে আমাৰ সংবাদদাতাই।
1: অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ নিৰ্দেশ মৰ্মে উত্তৰ গুৱাহাটীস্থিত আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা চমুকৈ আবিলাকৰ উদ্যোগত অসমৰ জিকিৰ আৰু জাৰি অসমৰ 6টা জনগোষ্ঠীয় ভাষালৈ অনুবাদ হ'বলগীয়া তৃতীয় তথা অন্তিম পৰ্যায়ৰ কৰ্মশালা যোৱা 23 আৰু 24 ছেপ্টেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হৈ যায়। অসমৰ জনগোষ্ঠীয় ভাষাক্ৰমে কাৰ্বি, দেউৰী, বড়ো, মিচিং আৰু তিৱা আৰু ৰাভা ভাষাত অনুবাদ হ'বলগীয়া জিকিৰ আৰু জাৰিসমূহৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছে প্ৰতিটো ভাষা জনগোষ্ঠীৰে সমল ব্যক্তি। উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰৰ আবিলাকত অনুষ্ঠিত হোৱা জিকিৰ আৰু জাৰি অনুবাদৰ কৰ্মশালাত মুখ্য উপদেষ্টা হিচাপে দায়িত্বত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ এম কালামুদ্দিন আহমেদ আৰু ডক্টৰ বিভা ভৰালী লগতে কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদ।
0: সলিড ৱেষ্ট মেনেজমেণ্ট ৰুলছ 2026ৰ আধাৰত কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী স্বচ্ছ আৰু সেউজীকৰণ কৰাৰ উদ্দেশ্যে যোৱা 26 ছেপ্টেম্বৰত উত্তৰ গুৱাহাটী পৌৰসভাৰ অধীনত প্ৰায় 81 লাখ টকা ব্যয়েৰে 7খনকৈ ৱেষ্ট কালেকশ্যন ভেন আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ৱেষ্ট কালেকশ্যন ভেনসমূহ 4টা বাকচ ক্ৰমে ভিজা, শুকান, চেনিটেৰী ৱেষ্ট আৰু ডমেষ্টিক হাৰ্জাৰ্ছ 4টা ভাগত ভাগ কৰি এই জাবৰসমূহ সংগ্ৰহ কৰি উত্তৰ গুৱাহাটীখন স্বচ্ছ আৰু সেউজ কৰা পৰিকল্পনা হাতত লোৱা হৈছে। এই বাহনসমূহ আনুষ্ঠানিকভাৱে মুকলি কৰে উত্তৰ গুৱাহাটী পৌৰসভাৰ কাৰ্যবাহী বিষয়া কৃষ্ণামিলি আৰু উত্তৰ গুৱাহাটী পৌৰসভাৰ উপ পৌৰপতি তিলক দাসে। অনুষ্ঠানত উত্তৰ গুৱাহাটী পৌৰসভাৰ পৰিষদ অনামিকা ডেকা, অমিয়া দাস, বনমালী দাস, গণেশ বৰুৱা প্ৰমুখ্যে পৌৰসভাৰ সকলো বিষয়া কৰ্মচাৰী উপস্থিত থাকে। জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি আপোনালোকৰ পৰা বিদায় লৈছো। কাইলৈ পুনৰ লগ পাম আন এখন জিলাৰ সৈতে। নমস্কাৰ।

জিলা ৰেহৰূপ অনুষ্ঠানত আজি কামৰূপ জিলাৰ ৰেহৰূপ শুনিলে। আজি আমাৰ সৈতে আছিল কামৰূপৰ পৰা আমাৰ সংবাদদাতা কৌশিক দাস। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

নমস্কাৰ শ্ৰোতাসকল, সুপ্ৰভাত। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি গান্ধী জয়ন্তী। আজি 2 অক্টোবৰৰ দিনটোত পৰিৱেশটোক স্বচ্ছ কৰাৰ লগতে আমাৰ সকলোৰে মনবোৰ ফৰকাল হওক, স্বচ্ছতাৰ চিন্তাই আমাৰ কাম কাজত অগ্ৰাধিকাৰ পাওক, সেয়াই আমি কামনা কৰিছোঁ আৰু আৰম্ভ কৰিছোঁ আজিৰ প্ৰভাতী তৰংগ। শ্ৰোতাসকল, আজি আমাক পোনপটীয়া প্ৰচাৰৰ ক্ষেত্ৰত ফেচবুক পেজত সহযোগ কৰিছে সৌৰভে, আৰু লগতে আমাৰ ডিউটি ৰুম, নিয়ন্ত্ৰণ কক্ষ, ট্ৰান্সমিটাৰ যিসকল আছে সকলোকে আমি পুনতেই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতসকল আৰতে থাকি যায় কিন্তু এই অনুষ্ঠানটি সুকলমে পৰিচালনাৰ ক্ষেত্ৰত তেখেতসকলৰ এক বিশেষ ভূমিকা থাকে। মোক সহযোগ কৰিব গীতালী ভট্টাচাৰ্যই। আজি ফোন লাইনত আমি কেইবাগৰাকীও ব্যক্তিৰ সৈতে কথা পাতিবলৈ প্ৰয়াস কৰিম। গুৱাহাটীৰ পৌৰ নিগমৰ আয়ুক্ত চিন্ময় প্ৰকাশ ফুকনৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম, চৰকাৰীভাৱে কি ধৰণে স্বচ্ছতাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ লোৱা হৈছে আৰু আজি স্বচ্ছতা দিৱস উপলক্ষে কি ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে, সেই সম্পৰ্কে আমি তেখেতৰ সৈতে পোনপটীয়াকৈ ফোনযোগে সংযুক্ত হৈ কথা পাতিবলৈ প্ৰয়াস কৰিম। আকাশবাণী গুৱাহাটীৰ উপ সঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বড়ো, আকাশবাণীয়ে স্বচ্ছতাৰ ক্ষেত্ৰত কি ধৰণৰ ভূমিকা গ্ৰহণ কৰিছে আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰই স্বচ্ছতাৰ দিশত কি কি পদক্ষেপ গ্ৰহণ কৰিছে, সেই সম্পৰ্কে আমি কথা পাতিবলৈ ৰবীন চন্দ্ৰ বড়োদেৱৰ সৈতে সংযুক্ত হ'ম। আমি সংযুক্ত হ'ম আকাশবাণীৰ তেজপুৰ কেন্দ্ৰই সেই অঞ্চলত স্বচ্ছতাৰ দিশত সজাগতা আনিবৰ বাবে কিছু বিশেষ প্ৰয়াস লৈছে। আমি অনুষ্ঠান কাৰ্যবাহী আমাৰ এগৰাকী সতীৰ্থ গৌতম নাথৰ সৈতে আমি পোনপটীয়াকৈ সংযুক্ত হ'ম আৰু তেখেতৰ পৰা সেই পদক্ষেপসমূহৰ কথা জানিবলৈ প্ৰয়াস কৰিম। লক্ষ্মীনাথ কাকতি বৰপেটাৰ পৰা তেখেত সংযুক্ত হ'ব আৰু তেখেতৰ সৈতে আমি চেষ্টা কৰিম কথা পাতিবলৈ। বৰপেটাত তেওঁলোকে কিছু বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু এগৰাকী আমাৰ অতিথি, তেখেতক আমি যদি সুবিধা হয় তেতিয়াহ'লে আমি সংযুক্ত হ'বলৈ প্ৰয়াস কৰিম। তেখেত নেত্ৰকমল কৃষ্ণাত্ৰেয় ৰাইডঙীয়াৰ পৰা, মনদীপ মহন্তই মোলৈ এই ফোন নম্বৰটি প্ৰেৰণ কৰিছে, আমি তেখেতক যোগাযোগ কৰিবলৈ চেষ্টা কৰিম, কাৰণ তেখেতসকলে কিছু বিশেষ পদক্ষেপ লৈ আছে। গতিকে স্বচ্ছতাৰ দিশত আমাৰ চিন্তাধাৰা কি ধৰণৰ হোৱা উচিত, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত আমি কিদৰে সজাগ হ'ব লাগে, এই সম্পৰ্কে আমি আপোনালোকৰ সৈতে পোনপটীয়াকৈ কথা পাতিবলৈ যিসকল আমাৰ অতিথি তেখেতসকলৰ সৈতে কথা পাতিবলৈ প্ৰয়াস কৰিম। আজি জাতিৰ পিতা মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ জয়ন্তী। দেশৰ সেৱাত নিজৰ জীৱন উচৰ্গা কৰা এই দুগৰাকী মহান নেতালৈ ৰাষ্ট্ৰই আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। নৰেন্দ্ৰ মোদী, ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী, তেখেতে এটি বাৰ্তাত উল্লেখ কৰিছে, গান্ধীজীয়ে সাহস, সৰলতা, সেৱা আৰু মমতাৰ শক্তিৰে পথ প্ৰদৰ্শন কৰিলে। আনহাতে শাস্ত্ৰীজীয়ে আমাক শক্তিশালী আৰু স্বাৱলম্বী ভাৰত গঢ়াৰ প্ৰচেষ্টাত প্ৰেৰণা যোগাই আহিছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এনেদৰে উল্লেখ কৰিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটি বাৰ্তাত লিখিছে, সত্য, শান্তি আৰু অহিংসাৰ আদৰ্শেৰে সমগ্ৰ বিশ্বক মানৱতাৰ পথ দেখুওৱা জাতিৰ পিতা মহাত্মা গান্ধীৰ পবিত্ৰ জয়ন্তীত তেখেতলৈ অসমবাসীৰ

হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। মহামানৱগৰাকীৰ আদৰ্শই প্ৰতিটো প্ৰজন্মৰ চিন্তা চেতনাক আলোকিত কৰক। এই আশাৰে এটি সুন্দৰ বাৰ্তা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি সকলোৱে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ যি আদৰ্শ, সেই আদৰ্শ কেৱল গান্ধী জয়ন্তীৰ দিনা আমি সেই আলোচনা কৰাৰ পৰিৱৰ্তে আমি প্ৰত্যেক দিনাই জীৱনত সত্য অহিংসাৰ পথেৰে সমাজখনক আলোকিত কৰাৰ চেষ্টাত, সৎ পথেৰে লৈ যোৱাৰ চেষ্টাত আমি আচলতে নিজকে নিয়োজিত কৰিব লাগে। ইতিমধ্যে উৎপলা শইকীয়া সোণালী জয়ন্তী নগৰ যোৰহাটৰ পৰা সংযুক্ত হৈছে, বংকিম দাস লাচিত নগৰ ৰঙিয়া তিনিআলিৰ পৰা সংযুক্ত হৈছে, ক্ষীৰোমণি বৰুৱা ডেকা, আমাৰ দৈনন্দিন জীৱন প্ৰবাহত স্বচ্ছতাই মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে, এই কথা আমি গুৰুত্ব সহকাৰে ল'ব লাগে। এই কথা আচলতে ক্ষীৰোমণি বৰুৱা ডেকা বাইদেউ যিটো উল্লেখ কৰিছে সেয়া আমি অন্তৰেৰে অনুভৱ কৰা উচিত। প্ৰত্যেকে স্বচ্ছতা সম্পৰ্কে নিজৰ দৃষ্টিভংগী আপোনালোকে ইয়াত উল্লেখ কৰিব ফেচবুক পেজত। তাৰোপৰি যদি আপোনালোকে কোনোবাই হয়তো কবিতাৰ পংক্তিৰে হয়তো সেই কথা প্ৰকাশ কৰিব বিচাৰিব, ভাল পাম তেনেকুৱাকৈ পঢ়িবলৈ পালে তেনেকুৱা বাৰ্তা। আৰু আমাৰ যিটো কৰণীয়, আৰু কোনোবা যদি আপোনালোকৰ অঞ্চলত এনেকুৱা ব্যক্তি আছে যি অতি নিস্বাৰ্থভাৱে কোনো ধৰণৰ প্ৰচাৰ তেওঁলোকে লাভ কৰা নাই, প্ৰচাৰ বিমুখ হৈ তেওঁলোকে কিছুমান ভাল কাম কৰি আছে স্বচ্ছতাৰ দিশত, সেইখিনি কথাও আপোনালোকে যদি উল্লেখ কৰে তেখেতৰ নাম সহিতে, তেতিয়াহ'লে আমি পঢ়িম, তেতিয়া অন্য ঠাইৰ শ্ৰোতাসকলেও গম পাব, নহয় জানো? আপোনালোকে ফেচবুক পেজত পোনপটীয়াকৈ এই প্ৰচাৰ উপভোগ কৰিব পাৰিছে। ইয়াৰ উপৰিও আমাৰ নিউজ অন AIR আৰু AIR ৰেডিঅ' এপত পোনপটীয়াকৈ আপোনালোকে শুনিব পাৰে পৃথিৱীৰ যিকোনো অংশৰ পৰা এই সময়ত অনুষ্ঠানটি। আপোনালোকে আমাৰ এই অনুষ্ঠান একান্ত মনে ৰেডিঅ' ছেটটো কাষত লৈ কোনোবাই শুনি আছে, নহয় জানো? আপোনালোকৰ বাবে ৰেডিঅ' ছেটটো কিমান মৰমৰ, কিমান আদৰৰ, গতিকে ৰেডিঅ'ত আপোনালোকে কোনোবাই শুনি আছে। কোনোবাই হয়তো এই মুহূৰ্তত গাড়ীখন লৈ ক'ৰবালৈ ওলাই গৈছে, আজি যিহেতু কাৰ্যালয় বন্ধ আছে, নহয় জানো? আজি হয়তো আপুনি কোনোবাই বিশেষ কামত ওলাই গৈছে, গাড়ীখন চলাই গৈ আছে, এই মুহূৰ্তত কিন্তু অতি প্ৰিয় সময় আপোনালোকৰ, কাৰণ এই সময়খিনিত আপোনালোকে আমাৰ অনুষ্ঠানটি শুনি গৈ থাকে FM-ত 101.6 FM। আপোনালোকে সকলোৱে অনুষ্ঠানটি শুনি থাকক, নিজৰ নিজৰ অনুভৱ ব্যক্ত কৰিব, আমি সেয়া পঢ়িম। কাহিলীপাৰাৰ পৰা অনুষ্ঠানটি, সুন্দৰ অনুষ্ঠানটি চাই আছে ফেচবুক পেজত কল্পনা কলিতাই। ৰবীন চন্দ্ৰ বড়ো, চিন্ময় প্ৰকাশ ফুকন, লক্ষ্মীনাথ কাকতি, গৌতম নাথ, তেখেতসকলৰ সৈতে আমি সংযুক্ত হ'বলৈ চেষ্টা কৰিম। নেত্ৰকমল কৃষ্ণাত্ৰয় তেখেতৰ সৈতেও আমি এবাৰ সংযোগ স্থাপন কৰিবলৈ প্ৰয়াস কৰিম, যদিহে তেখেতৰ সৈতে সংযোগ স্থাপন হয়। তেখেতৰ নম্বৰটি মই অলপমান আগতে, অকণমান সময় হ'ল তেখেতক নম্বৰটি মোক মনদীপ মহন্তই দিছে, আমাৰ এগৰাকী ঘোষক আপোনালোকে জানেই, আৰু আকাশবাণীৰ এগৰাকী স্বীকৃত কণ্ঠশিল্পী। মনদীপ মহন্তই কৈছে যে ৰাইদঙীয়াত খুব ভাল কাম কৰি আছে, গতিকে মই তেখেতৰ সৈতে আগতীয়াকৈ যোগাযোগ কৰা নাই যদিও মই এবাৰ চেষ্টা কৰিম তেখেতৰ সৈতে কথা পাতিবলৈ। শ্ৰোতাসকল, আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ প্ৰভাতী তৰংগ অনুষ্ঠানটি।

যে এইদৰে হম সদায় সত্য পথত ৰম, অহিংসা ব্ৰতৰে জগত জেনিম সত্য কথাহে কম। মই গান্ধীজী এইদৰে হম।

0: শ্রোতাসকল, আমি এতিয়া পোনে পোনে সংযুক্ত হৈছো বৰপেটাৰ পৰা। লক্ষ্মীনাথ কাকতি আমাৰ সৈতে সংযুক্ত হৈছে। আপোনাক আমাৰ প্ৰভাতী তৰংগ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছো।
1: ধন্যবাদ।
0: স্বচ্ছতাৰ দিশত আমি প্ৰত্যেকেই আচলতে দায়িত্ব পালন কৰিব লাগে। কেৱল আনৰ ফালে চাই থকাতকৈ নিজে আমি কি কৰিছো সেয়া তাতকৈ ডাঙৰ কথা, নহয় জানো? আপুনিও সেই কথা অনুভৱ কৰে। আৰু আপোনালোকে বৰপেটাত কিছু বিশেষ পদক্ষেপ লৈছে স্বচ্ছতা সম্পৰ্কে। আপোনালোকে সমাজত সজাগতা অনাৰ বাবে কেৱল আনক কোৱাতকৈ নিজেও কিছুমান হাতে কামে কিছুমান কাম কৰিছে, আৰু যাৰ যোগেদি আপোনালোকে স্বচ্ছতাৰ ক্ষেত্ৰত এক নীৰৱে আন্দোলন কৰি আছে, এক নীৰৱে কিছুমান কাম আপোনালোকে কৰি গৈছে। গতিকে আজি আপোনাৰ পৰাই, কাকতিদেৱ, আপোনাৰ পৰাই আচলতে আমি পোনে পোনে শ্ৰোতাসকলক বৰপেটাত আপোনালোকে কি ধৰণে পদক্ষেপ ললে বা কি ধৰণৰ চিন্তা আহিল, কেনেকৈ আপোনালোকৰ আৰম্ভণি হ'ল, সেই কথাখিনি অলপ শ্ৰোতাসকলক কওকচোন।
1: নমস্কাৰ। পোনপ্ৰথমে মই আজিৰ এই পবিত্ৰ দিনটোত অহিংসাৰ পূজাৰী মহামানৱ মহাত্মা গান্ধীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। অহিংসা দিৱস আমি স্বচ্ছ বৰপেটাৰ তৰফৰ পৰা আন্তৰ্জাতিক অহিংসা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। স্বচ্ছ বৰপেটা স্বচ্ছতাই সুন্দৰতা এই গোটটো যোৱা 17 চনৰ পৰা প্ৰকৃতিক ভাল পোৱা কিছু ব্যতিক্ৰম ব্যক্তিৰ প্ৰচেষ্টাত বৰপেটাক এখন সেউজ আৰু স্বচ্ছ কৰাৰ সংকল্প লৈ প্ৰতি দেওবাৰে পুৱা 6 বজাৰ পৰা 9 বজালৈ বৃহত্তৰ বৰপেটাৰ বিভিন্ন অঞ্চলত গছপুলি ৰোপণৰ লগতে প্ৰতিপালন আৰু চাফাই কাম কৰি আছে। আমি প্ৰথম কেইবছৰমান কেৱল চাফাই অভিযানত জড়িত আছিলোঁ আৰু বৰ্তমান চাফাই কামৰ লগতে গছপুলি ৰোপণ কৰি আছো। আপোনালোকে জানি সুখী হ'ব যে আমি ইতিমধ্যে প্ৰায় 300 জোপা গছপুলি ৰোপণ কৰি প্ৰতিপালন কৰি আছো আৰু বিভিন্ন ঠাইত গছপুলি বিতৰণ

0: কৰা হৈছে। আমি ইতিমধ্যে প্ৰায় 70 জোপা পলাশ গছৰ পুলি প্ৰতিপালন কৰি ৰুই প্ৰতিপালন কৰি এইবেলি ফাগুনত ফুলি কবিৰ কবিতাৰ পংক্তি মনত পেলাই দিব, পলাশ ফুলিলে ফাগুন নামে বসন্ত আহিল বুলি পলাশে জনায়। এই পলাশৰ পুলিবোৰ নলবাৰী অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান দ্য গ্ৰীণ গ্ল'ব নামৰ অনুষ্ঠানটোৱে আগবঢ়ায়। এই জগতে আমাৰ ফালৰ পৰা দ্য গ্ৰীণ গ্ল'বৰ ফাউণ্ডাৰ শ্ৰীযুত ৰাকেশ দত্ত বৰুৱা তথা গ্ৰীণ গ্ল'বৰ সমূহ উদ্যোক্তাক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। তাৰোপৰি আমি ইতিমধ্যে কৃষ্ণচূড়া, ৰাধাচূড়া, কুনাৰু, বকুল, নিম, জাকাৰাণ্ডা আদি বিভিন্ন গছৰ পুলি বিভিন্ন ঠাইত ৰোপণ কৰিছোঁ। আমাৰ গোটটোৰ বৰ্তমান সক্ৰিয় হৈ থকা সদস্যসকল হ'ল সভাপতি শ্ৰীযুত প্ৰিয়ৰঞ্জন দাস, অৱসৰপ্ৰাপ্ত শিক্ষক, সম্পাদক শ্ৰী মৃদুল কুমাৰ তালুকদাৰ, প্ৰচণ্ড ইতিবাচক চিন্তাধাৰা মানৱ দৰতী প্ৰকৃতিপ্ৰেমী যিজনে যোৱা কাইলৈ স্বেচ্ছাই 27 বাৰ ৰক্তদান কৰি ধন্যবাদৰ পাত্ৰ হৈ পৰিছে, তথা নাট পৰিচালক অভিনেতা শ্ৰীযুত লিয়া কটালী, অৱসৰপ্ৰাপ্ত বিষয়া শ্ৰীযুত চিত্তৰঞ্জন দাস আৰু সমবায় সমিতি অসমৰ বিষয়া শ্ৰীযুত শংকৰ সৌৰভ উপদেষ্টা হিচাপে আমাৰ লগত সেৱা আগবঢ়াই আছে। মই নিজে উপসভাপতি, সহকাৰী সম্পাদক হিচাপে নয়ন কুমাৰ দাস, বিত্ত সম্পাদক ডেভিড দাস, সাংগঠনিক সম্পাদক হিচাপে মানৱজ্যোতি গোস্বামী, প্ৰচাৰ সম্পাদক হৰিশ মজুমদাৰ, পৰিকল্পক হিচাপে অৱনী কুমাৰ দাসে সেৱা আগবঢ়াই আছে, আৰু সদস্য হিচাপে সৰ্বশ্ৰী জয়কৃষ্ণ দাস, মৃগেন দাস, মুকুট ৰঞ্জন দাস, ৰতন পাঠক, নৱকিৰণ, নৱজিৎ বায়ন, হৃদয় কুমাৰ দাস, অজয় কুমাৰ দাস, ধ্ৰুৱজিৎ অবিদ্যালয়ে সেৱা আগবঢ়াই আছে। আমি সকলো কেইজনে প্ৰতি ৰবিবাৰৰ পুৱাটো অতি সুন্দৰভাৱে পালন কৰোঁ আৰু পৰম সুখ অনুভৱ কৰোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা 31 অক্টোবৰ 2026 তাৰিখত অসম গৌৰৱ, অসমৰ গৌৰৱ অৰণ্য মানৱ পদ্মশ্ৰী শ্ৰীযুত যাদৱ পায়েংদেৱৰ উপজা দিনটো তেখেতৰ উপস্থিতিত স্বচ্ছ বৰপেটা গোটেই বৰপেটাত উদযাপন কৰাৰ আয়োজন কৰা হৈছে। আহক আমি সকলোৱে প্ৰকৃতিৰ মংগলৰ বাবে হাতে হাত ধৰি ধৰিত্ৰী আইৰ চৰণ স্পৰ্শ কৰি সংকল্প লৈ সমস্তৰে চিঞৰি জগতক জনাওঁ, প্ৰকৃতিয়ে ভগৱান, ভগৱানে প্ৰকৃতি। ধন্যবাদ।
1: ধন্যবাদ জনাইছোঁ কাকতিদেৱ। স্বচ্ছ বৰপেটাৰ দিশত আপোনালোকে যিধৰণে পদক্ষেপ লৈছে আৰু আপোনালোকে এটা এখন বৃহৎ সমিতি আছে, আপোনালোকে কেইবাগৰাকীও ব্যক্তি লগ লাগি এনেকৈ এটা পদক্ষেপ লৈছে, এই পদক্ষেপসমূহ আচলতে আপোনালোকে কৰি থকাৰ লগতে নতুন প্ৰজন্মকো তাৰ লগত সাঙুৰি ল'ব আৰু তেওঁলোকেও যাতে এই কথাটো আগুৱাই লৈ গৈ থাকিব পাৰে, কাৰণ এই চিন্তা মনৰ পৰা আহিব লাগিব, বাহিৰৰ পৰা কোনোবাই জাপি দিলে নহ'ব, নহয় জানো? গতিকে সেই মনৰ পৰা আহক চিন্তা, আৰু আপুনি যিধৰণে কামখিনি আগবঢ়োৱাৰ কথা কৈছে সেই কাম ফলপ্ৰসূ হওক। ধন্যবাদ জনাইছো আপোনাক এইখিনি সময় দিয়াৰ বাবে। সেয়া আছিল বৰপেটাৰ পৰা লক্ষ্মীনাথ কাকতি আৰু তেওঁলোকে স্বচ্ছ বৰপেটাৰ দিশত কি ধৰণে পদক্ষেপ লৈছে। আমাৰ কেইবাটিও বাৰ্তা আহিছে। কল্পনা কলিতাই কৈছে, স্বচ্ছতা নিজৰ মনৰ, নিজৰ ঘৰৰ পৰা আৰম্ভ কৰিব লাগিব। হয়, স্বচ্ছতা নিজৰ মনৰ পৰা হ'ব লাগিব, নিজৰ ঘৰখনৰ পৰা আৰম্ভ হ'ব লাগিব। আপুনি যদি নিজৰ ঘৰৰ চৌদিশটো লেতেৰা কৰি থয় আৰু বাহিৰত যদি আপুনি কয় যে এনেকুৱা পৰিষ্কাৰ কৰিব লাগে, তেনেকুৱা আপোনাৰ কথা আৰু কামৰ মাজত মিল নাথাকিব, নহয় জানো? মালবিকা চক্ৰৱৰ্তী, মই উলুবাৰী গুৱাহাটীৰ পৰা সুন্দৰ অনুষ্ঠান এটি ৰেডিঅ' যোগে শুনি আছোঁ, খুব ভাল পাইছোঁ মালবিকা বাইদেউ। ৰেডিঅ' যোগে শুনা কথাটো বৰ এটা ভাল লগা কথা। আপুনি ফেচবুকতো বাৰ্তা দিছে কিন্তু ৰেডিঅ'ত অনুষ্ঠানটি শুনি আছে। দিগন্ত নয়ন শৰ্মা, আজিৰ দিনটোৰ পৰা আৰম্ভ হওক সত্য, অহিংসা, পৰিচ্ছন্নতাৰ এক নতুন যাত্ৰা। ধন্যবাদ জনাইছোঁ, এই চিন্তা সকলোৰে হওক। মধুচন্দা শইকীয়া বৈশ্য, মহামানৱ মহাত্মা গান্ধী জাতিৰ পিতা আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ জয়ন্তীৰ পবিত্ৰ দিনটো দুয়োগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সোণাৰীৰ পৰা মধুচন্দা শইকীয়া বৈশ্য, পাপৰি দাস তেজপুৰৰ পৰা সবিতা কলিতা, সুন্দৰ বিষয়, সুন্দৰ সুপ্ৰভাত, জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীক সহস্ৰ প্ৰণাম জনাইছোঁ। স্বচ্ছতাই মন পবিত্ৰ কৰে, নিৰোগী কৰে, লগতে পৰিৱেশ নিকা কৰে। ধন্যবাদ সবিতা কলিতা। মিনুবালা বসুমতাৰীয়ে কৈছে, অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান এটি শুনি আছোঁ। অপৰাজিতা গোস্বামীয়ে লিখিছে, জাতিৰ পিতা, সত্য আৰু অহিংসাৰ পূজাৰী মহামানৱ মহাত্মা গান্ধী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী দুয়োগৰাকীক মহামনীষীক পবিত্ৰ ক্ষণত আজি গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। জৱাহৰ জ্যোতি চাংকাকতি, গান্ধী জয়ন্তীৰ শুভ ক্ষণত শুভকামনা সকলোকে, স্বচ্ছতাই সেৱা,

দিনৰ বাবে এই কথা পালন কৰাতকৈ সকলোৱে যেতিয়া আন্তৰিকতাৰে মনৰ পৰা এই মনোভাৱ ল'বলৈ আৰম্ভ কৰিব তেতিয়াই দেখিব অঞ্চলসমূহ আপোনা আপুনি পৰিষ্কাৰ হৈ পৰিব। স্বচ্ছতাক মনোবৃত্তিৰূপে লৈ কাম কৰিলে সকলোতে স্বচ্ছ অনুভৱ কৰিব পাৰিব। খুব ভাল চিন্তা জৱাহৰ জ্যোতি চাংকা কৰি ভাল পালোঁ আপোনাৰ বাৰ্তাটি পঢ়ি। জিতুমণি ভূঞা সুন্দৰ অনুষ্ঠান এটি তেখেতে উপভোগ কৰি আছোঁ বুলি কৈছে। আপোনালোকে অনুষ্ঠানটি শ্বেয়াৰ কৰিব যাতে সৰহ সংখ্যক লোকৰ মাজলৈ আমাৰ যি চিন্তা আমাৰ যি আলোচনা এইখিনি এই কথা বতৰাখিনি আগবাঢ়ি যায়। নিয়ন্ত্ৰণ কক্ষত আছে নিখিল শৰ্মা, দৰ্শন কাশ্যপ, আছিফ আহমেদ আৰু বিজয় কুমাৰ বাৰ্মা। ট্ৰান্সমিটাৰত আছে ৰমেন কুমাৰ শৰ্মা আৰু মিতুল গগৈ। এফ এম ট্ৰান্সমিটাৰত দীপামণি ভূঞা, ডিউটিৰ ৰুমত আৰাধনা বৰা আৰু আশাদীপা শইকীয়া, মোক সহযোগ কৰিছে গীতালী ভট্টাচাৰ্য আৰু ডিউটিৰ ৰুমৰ সহায়কাৰী হৈছে ৰমেন চন্দ্ৰ বৰুৱা। আমি আৰু শ্ৰোতাসকল, আমাৰ অতিথি কেইবাগৰাকীও আছে, আমি তেখেতসকলৰ সৈতে সংযুক্ত হ'ম। ইয়াৰ পাছতে আমি সংযুক্ত হ'বলৈ প্ৰয়াস কৰিম আকাশবাণী গুৱাহাটীৰ উপসঞ্চালক প্ৰধান, আমাৰ ৰিজনেল চেনেল মেনেজাৰ তেখেত হৈছে ৰবীন চন্দ্ৰ বড়োদেৱ। তেখেতৰ দক্ষ নেতৃত্বত আকাশবাণী গুৱাহাটী কেন্দ্ৰই আচলতে বিভিন্ন দিশত অতি সুন্দৰভাৱে আগবাঢ়ি গৈ আছে। অতি দক্ষতাৰে কাম কৰিবলৈ আচলতে এগৰাকী দক্ষ নেতৃত্ব বহনকাৰী ব্যক্তিৰ প্ৰয়োজন। গতিকে যদি এগৰাকী দক্ষ ব্যক্তি পায় যিয়ে আপোনাক আগুৱাই লৈ যাব পাৰে, তেনেকুৱা এগৰাকী ব্যক্তি হৈছে ৰবীন চন্দ্ৰ বড়ো। আৰু তেখেতৰ সৈতে আমি কথা পাতিম আৰু তেখেতৰ নেতৃত্বতে স্বচ্ছতাৰ ক্ষেত্ৰত আকাশবাণী গুৱাহাটী কেন্দ্ৰই কিছু পদক্ষেপ লৈছে, সেই সম্পৰ্কে আমি কথা পাতিবলৈ প্ৰয়াস কৰিম। আৰু আজিৰ দিনটোত বিশিষ্ট কণ্ঠশিল্পী হীৰা দাস বাইদেউক আজি আমি সোঁৱৰিছোঁ। আজি এই কথা ক'বলৈ বিচাৰিম যে আমাৰ অতি শ্ৰদ্ধাৰ বিশিষ্ট সংগীতজ্ঞ আকাশবাণীৰ তেখেত সহকাৰী সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰিছে বিশিষ্ট কণ্ঠশিল্পী সুৰকাৰ সংগীত পৰিচালক জে পি দাস, তেখেতৰ সহধৰ্মিনী হীৰা দাস। আৰু জে পি দাই আৰু হীৰা বাইদেউৰ যিটো তেওঁলোকৰ সম্পৰ্ক ইমান মধুৰ। আৰু এতিয়াও তেখেতে কয়, জে পি দাই বৰ্তমান বয়স হৈছে, কেতিয়াবা আমি কোনোবা এটা অনুষ্ঠানলৈ তেখেতক আগবঢ়াই লৈ গ'লে হয়তো হাতখনত ধৰি লৈ যাব লাগে, কিন্তু মই কওঁ প্ৰায়ে যে জে পি দা, আপুনি যেতিয়া গীটাৰখন লৈ মঞ্চত থিয় হৈ যায় তেতিয়া আপোনাক কোনো ধৰি থাকিবও নালাগে। আপুনি যি এক অদ্ভুত এক শক্তি পায়, যি এক শক্তিৰ মাজেৰে আপুনি ইমান আনন্দ উচ্ছাসৰ মাজেৰে আপুনি গীটাৰখন লৈ যেতিয়া গান এটা পৰিৱেশন কৰে তেতিয়া আচলতে আমি ক'বই নোৱাৰোঁ, এক চিৰ তৰুণ জে পি দাক আমি দেখোঁ। জে পি দাই তেতিয়া কৈছিলে যে এই গীটাৰখনক মই সহধৰ্মিনী বুলিয়েই ভাবোঁ। মোৰ জীৱনত সহধৰ্মিনীৰ যিটো ভূমিকা, গীটাৰখন ল'লে মোৰ এনেকুৱা লাগে যেন তেওঁ মোৰ কাষতে আছে। আজিৰ দিনটোত হীৰা বাইদেউৰ গান এটি শুনাব বিচাৰিছোঁ আৰু তাৰ পাছতেই আমি সংযুক্ত হ'বলৈ প্ৰয়াস কৰিম আকাশবাণী গুৱাহাটীৰ উপসঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বড়োৰ সৈতে।

0: হীৰাদাস বাইদেউক আজি উপজাদিনত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। কৰবী গগৈ কৈছে যে সুন্দৰ অনুষ্ঠান শুনি আছো, বৰ ভাল লাগিছে, সময় উপযোগী অনুষ্ঠান। জাতিৰ পিতালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতে বাৰ্তা প্ৰেৰণ কৰিছে। অনিৰুদ্ধ ৰাভা, মই ৰেডিঅ' শুনি বহুত ভাল পাওঁ, সৰুৰে পৰাই ৰেডিঅ' শুনি আছোঁ, খুব প্ৰিয়। ধন্যবাদ অনিৰুদ্ধ ৰাভা। জগত বসুমতাৰীয়ে AIR মোবাইল এপত শুনি আছে, অনুষ্ঠানটি ভাল পাইছে। মুকুল হাজৰিকাই কৈছে, য'তেই স্বচ্ছতা ত'তেই ভগৱান, জাতিৰ পিতালৈ সশ্ৰদ্ধ সোঁৱৰণ, দৰং চৌধুৰীপাৰাৰ পৰা। এটি দীঘলীয়া বাৰ্তা লিখিছে কল্পনা আমিন শৰ্মা, বাৰ্তাটি কিছু সময় পাছত পঢ়িম। শ্ৰোতাসকল, এই সময়তে আমাৰ অনুষ্ঠানটি আকাশবাণী নগাঁও কেন্দ্ৰ, আকাশবাণী তেজপুৰ কেন্দ্ৰ, আকাশবাণী ধুবুৰী কেন্দ্ৰই একে সময়তে পোনপটীয়াকৈ প্ৰচাৰ কৰি আছে। সেইকাৰণে নগাঁও, তেজপুৰ আৰু ধুবুৰী কেন্দ্ৰৰ পৰিসৰৰ ভিতৰৰ যিসমূহ অঞ্চল, সেই অঞ্চলসমূহতো এই অনুষ্ঠানে পোনপটীয়াকৈ ৰেডিঅ' ছেটত শুনি থাকিবলৈ সুবিধা হৈছে। আৰু এপত শুনিলেতো পৃথিৱীৰ যিকোনো অংশৰ পৰা আপোনালোকে শুনিব পাৰে। আমি এতিয়া সংযুক্ত হৈছোঁ, শ্ৰোতাসকল, আমি এতিয়া সংযুক্ত হৈছোঁ আকাশবাণী গুৱাহাটীৰ উপ সঞ্চালক প্ৰধান। মই ইতিমধ্যেই কৈছোঁ যে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মুৰব্বীৰূপে দায়িত্ব গ্ৰহণ কৰাৰ পৰা অতি দক্ষতাৰে যিগৰাকী বিষয়ে আমাক সকলোকে নেতৃত্ব দি আছে, সেইগৰাকী হৈছে ৰবীন চন্দ্ৰ বড়ো। তেখেতৰ সৈতে আমি পোনপটীয়াকৈ সংযুক্ত হৈছোঁ। আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ। শ্ৰোতাসকল, মই ইতিমধ্যে উল্লেখ কৰিছিলোঁ যে কিবা এটা কাম কৰিবলৈ যদি আপোনাক নেতৃত্ব দিয়া ব্যক্তিগৰাকী দক্ষ হয়, তেতিয়াহ'লে কামটো কৰিবৰ কাৰণে বহুত সহজ হয়। আৰু আমিও গোটেই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰিয়ালটোৱে ৰবীন চন্দ্ৰ বড়োদেৱৰ নেতৃত্বত আমি কাম কৰি আছোঁ। আৰু তেখেতে স্বচ্ছতাৰ দিশত বিশেষভাৱে কিছু পদক্ষেপ লৈছে আকাশবাণী গুৱাহাটীৰ ফালৰ পৰা। গতিকে আজি পোনে পোনে বড়োদেৱ আপোনাৰ পৰাই আচলতে আমি শ্ৰোতাসকলক জনাব বিচাৰিছোঁ যে আকাশবাণী গুৱাহাটীয়ে স্বচ্ছতাৰ দিশত কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আছে বা ভৱিষ্যতে কি ধৰণৰ পৰিকল্পনা আছে, সেই কথাখিনি আপোনাৰ পৰা পোনে পোনে শ্ৰোতাসকলক জনাব বিচাৰিছোঁ।
1: হয়, আমাৰ আকাশবাণী গুৱাহাটীয়ে স্বচ্ছতাৰ কাৰণে বহুতো পদক্ষেপ লৈছে। ৰাইজে জানি ভাল পাব যে ভাৰত চৰকাৰে এতিয়া স্বচ্ছতাৰ কাৰণে এটা স্পেচিয়েল কেম্পেইন চলাইছে, 6.0। এই স্বচ্ছতা স্পেচিয়েল কেম্পেইনটো যোৱা 17 ছেপ্টেম্বৰৰ পৰা চলিছে আৰু 2 অক্টোবৰলৈকে ই চলি থাকিব, মানে আজি হ'ল তাৰ শেষ দিন। গতিকে আজি বিশেষকে গান্ধী জয়ন্তীও হয়, গতিকে মই সকলোকে যিসকল শ্ৰোতা আছে তেওঁলোকক ধন্যবাদ জনাইছো, আৰু মহাত্মা গান্ধীলৈ শ্ৰদ্ধাৰে কৰিছো। এতিয়া আকৌ স্বচ্ছতাৰ কথালৈ, যে 17 তাৰিখৰ পৰা প্ৰত্যেক দিনাই আমাক এটা

0: শ্বেডিউল দিয়া হৈছিল আমাৰ ডাইৰেক্টৰ জেনেৰেল প্ৰচাৰ ভাৰতীৰ তৰফৰ পৰা, আৰু সেই শ্বেডিউল মতে প্ৰায় প্ৰত্যেকদিনে আমি স্বচ্ছতাৰ কাম হাতত লৈছোঁ। হওক, ইয়াতে আছে আমাৰ প্লেজ আছিলে প্ৰথম দিনাখন 17 তাৰিখে, তাৰপিছত বিভিন্ন এই এৱাৰনেছ কেম্পেইন আছিল, গোটেইবোৰ অকল আমি অনুষ্ঠানৰ ভিতৰতে কেম্পাছৰ ভিতৰতে স্বচ্ছতা নকৰি যাতে আমি আকাশবাণীৰ যিসকল শ্ৰোতা আছে তেওঁলোকৰ মাজলৈও স্বচ্ছতাটো লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি আমাৰ আকাশবাণীৰ যোগেদি প্ৰচাৰ প্ৰচাৰ কৰিছোঁ গোটেইখিনি। আৰু ইয়াৰ ভিতৰতে আমাৰ যিখিনি স্বচ্ছতাৰ শ্বেডিউল দিয়া হৈছে তাৰ ভিতৰত আমাৰ যিবোৰ ফাইল আছে অফিচিয়েল ফাইল, সেইবোৰ ক্লিন কৰাৰ কোৱা হৈছে, এইবোৰ কাম কৰা হৈছে। আৰু ইভেন আমাৰ যিবোৰ টয়লেট আছে অফিচৰ কাৰ্যালয়ৰ যিবোৰ টয়লেট আছে সেইবিলাক ক্লিন কৰাৰ কথা কৈছে, আমাৰ ষ্টুডিঅ', আমাৰ অফিচ ৰুম, গোটেইবোৰ নিজৰ নিজৰ ইণ্ডিভিজুৱেল ৰুমবিলাক প্ৰত্যেকৰে ৰুমবোৰ চাফা কৰাত আমি গুৰুত্ব দিছোঁ। অকল সেয়ে নহয়, ইয়াতে আচলতে এইবাৰৰ স্বচ্ছতাটো আৰু এটা বস্তুত গুৰুত্ব দিয়া হৈছে, সি অলপ বিভিন্ন উন্নত মানদণ্ডৰ হয়, সেইটো হ'ল মানসিক যিটো ক্লিননেছ বুলি কয়, ক্লিনলিনেছ, মানসিক সজাগতাই নহয় মানসিকভাৱেও মানুহে স্বচ্ছতা মেইনটেইন কৰিব লাগে সেই কথাটোৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। এই বিষয়ে আমি আমাৰ কৰ্মচাৰীসকলকে নহয় আমি জনতাৰ মাজলৈকে এই মেছেজ দিবলৈ চেষ্টা কৰিছোঁ। দাস,
1: আজি পুৱাৰ ভাগতো আকাশবাণী গুৱাহাটীৰ চৌহদতো কিছু স্বচ্ছতা সম্পৰ্কে কাৰ্যসূচী লোৱা হৈছিল, আপুনি নিজেও তাত ভাগ লৈছে, আমি সকলোৱে ভাগ লৈছিলোঁ, গতিকে সেই সম্পৰ্কে অলপ ক'বচোন ছাৰ।
0: আমাৰ আকাশবাণী কেম্পাছটো সঁচাকৈ গুৱাহাটীৰ ভিতৰতে এটা আকৰ্ষণীয় কেম্পাছ। ইয়াত গতিকে আমি গোটেইবোৰ কৰ্মচাৰী যিসকলে বসবাস কৰোঁ হওক ইয়াত কোৱাৰ্টাৰবিলাকত, সেই সকলোকে আমি আবেদন জনাওঁ, কেতিয়াবা উইকলি কৰোঁ, সাপ্তাহিকভাৱে কৰোঁ, কেতিয়াবা মাহেকে এটা আবেদন জনাওঁ যে আপোনালোকে আহক, আপোনালোকৰ কেম্পাছটো চাফা চিকুণ কৰক। আৰু আমি দেখিছোঁ যে সকলোৱে ইয়াত বসবাস কৰা সকলোৱে আহি পেলাই আমাক সহায় সহযোগ কৰে, তেওঁলোকে নিজৰ হাতত ঝাৰু লৈ তেওঁলোকে নিজে ৰাস্তাবোৰ চাফা কৰে। ইয়াত গছৰ পাত আছে, যদি আমি পাতবোৰ পৰি থাকে সেইবিলাকক আমি যদিও জাবৰ জোথৰ বুলি গণ্য নকৰোঁ, ইয়াত সাৰুৱা কিবাহে হয়, গতিকে এইবিলাকক আমি জ্বলাই নিদি গছৰ গুৰিত জমা কৰি ৰাখোঁ যাতে এই গছডালৰ কাৰণে এটা পৌষ্টিক আহাৰৰ যোগান ধৰে। এই কামটো আজিও কৰিছোঁ আমি আৰু এইটো আমি কৰিয়ে থাকোঁ। গতিকে ইয়াত যিখিনি পলিথিন হয়তো পৰি থাকে, বিভিন্ন ধৰণে ৰাস্তাই ঘাটে পলিথিনবোৰ পৰি থাকিলে দেখিবলৈ বেয়া হয়, প্লাষ্টিকৰ বেগবোৰ পৰি থাকিলে দেখিবলৈ বেয়া হয়, এইবোৰ গোটাই মেলি আমি জাবৰ নিষ্কাশনৰ যিটো ব্যৱস্থা আছে তাত গোটাই দিওঁ হওক, আৰু মিউনিচিপালিটিৰ গাড়ী আহি সেইবোৰ লৈ যায়। এই প্ৰচেষ্টা আমাৰ আছে আৰু আমাৰ স্বচ্ছতাৰ অভিযান নচলা সময়তো আমি এই কাম কৰিয়ে থাকোঁ। গতিকে মই এই সুযোগতে আমি যিখিনি আৱাসিক অঞ্চলৰ আৱাসী আছে সেইসকলক ধন্যবাদো জনাইছোঁ এই সুযোগতে। আৰু মই কৈছোঁ যে আগলৈকেও আপোনালোকে সহায় সহযোগ কৰি থাকিব, কাৰণ স্বচ্ছতাই অকল আমাৰ বাতাৱৰণটো শুদ্ধ নকৰে, ই আমাৰ মানসিক অৱস্থাটো এটা উন্নত স্তৰলৈ লৈ যায়। দাস ডাঙৰীয়া,
1: হয়, খুব ভাল লাগিল আপুনি ধুনীয়াকৈ কথাখিনি কৈছে। কেৱল অকল স্বচ্ছতাৰ দিৱস বুলি পেলাই নহয় বা চৰকাৰে আহ্বান জনাইছে বা আমাৰ ডাইৰেক্টৰেটে আহ্বান জনাইছে বুলিয়েই নহয়, আপোনাৰ নেতৃত্বত আচলতে ইয়াত প্ৰত্যেক দিনাই যাতে স্বচ্ছ হৈ থাকে পৰিৱেশটো, কাৰণ পৰিৱেশটো স্বচ্ছ হৈ থাকিলে আমাৰ স্বাস্থ্যৰো উন্নত হ'ব। আৰু এতিয়া যিটো কথা কৈছে যে অকল চৌদিশটো স্বচ্ছ হ'লেই নহ'ব, আমাৰ মনটো স্বচ্ছ হ'ব লাগিব, আমাৰ চিন্তাও স্বচ্ছ হ'ব লাগিব। গতিকে এই ক্ষেত্ৰত আপুনি যি ধৰণে কামখিনি আগুৱাই লৈ গৈ আছে আৰু শ্ৰোতাসকলে কথাখিনি বুজাই ক'লে, আপোনাক আমি ধন্যবাদ জনাইছোঁ।
0: ধন্যবাদ।
1: সেয়া আছিল আকাশবাণী গুৱাহাটীৰ উপ সঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বড়ো। তেখেতে যিটো কথা কৈছে, এইবাৰ আমাৰ সঞ্চালকালয়ৰ ফালৰ পৰাও এটা আহ্বান আছিলে যে আমাৰ যিটো কাৰ্যসূচী আছিল তাত মানসিকভাৱেও আচলতে আমি কিধৰণে স্বচ্ছ হৈ থাকিব পাৰোঁ, আমাৰ চিন্তা কিদৰে শুদ্ধ হৈ থাকিব পাৰে, মনটো কিদৰে ফৰকাল হৈ থাকিব। আমি কেৱল বাহিৰৰ আৱৰ্জনা আঁতৰ কৰিলে নহ'ব, আমাৰ মনটো শুদ্ধ হ'ব লাগিব। গতিকে সেই চেষ্টাটো আমি প্ৰত্যেকেই কৰিব লাগিব। আৰু আকাশবাণী গুৱাহাটীৰ চৌহদেই নহয়, আকাশবাণীৰ পৰিসৰৰ যিটো এলেকা আৰু তাত সকলোৰে মাজত স্বচ্ছতাৰ ক্ষেত্ৰত এটা সজাগতা অনাৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰ ৰবীন চন্দ্ৰ বড়োদেৱৰ নেতৃত্বত আৰু আমাৰ অনুষ্ঠানসমূহৰ মুৰব্বী কৰ্ডেলিন থেংক ইউ বাইদেউৰ তেওঁলোকৰ দিহা পৰামৰ্শৰ মাজেৰে আমি আকাশবাণী গুৱাহাটী কেন্দ্ৰই কামখিনি কৰিবলৈ চেষ্টা কৰিছোঁ।

ধন্যবাদ জানাইছো বড়োদেৱক যে তেওঁ ইমান ধুনীয়াকৈ কথাখিনি আপোনালোকক সদৰি কৰিলে। আৰু এই প্ৰচেষ্টা আকাশবাণী গুৱাহাটী অব্যাহত থাকিব। ইয়াৰ পাছতে আমি আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ যাম। গৌতম নাথ আমাৰ অনুষ্ঠান কাৰ্যবাহী, তেখেতৰ সৈতে আমি কথা পাতিম। তাত কিছু বিশেষ কাৰ্যসূচী লোৱা হৈছে। ক্ষীৰমণি বৰুৱা ডেকা, হীৰা দাস বাইদেউৰ গানটো আগতে গীতিমালিকাত সঘনাই বাজিছিল। কি সুন্দৰ কণ্ঠ, সুৰৰ কি আবেদন, শুনি থাকিলেও হেঁপাহ নপলায়। বাইদেউৰ উপজা দিনত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ, লগতে জে পি দাস দাদালৈ প্ৰণাম জনাইছোঁ। জে পি দাস দেৱ, তেখেত সুস্থ হৈ থাকিব লাগিব, আমাৰ লগত সদায় থাকিব লাগিব। তেখেতৰ পৰা যিটো আমি নতুন প্ৰজন্ম, তেখেত কাষত থিয় হ'লে তেখেতৰ যিটো চিন্তা, তেখেতৰ যি ধৰণৰ কথা বতৰা, তাৰ মাজেৰে আমিও অনুপ্ৰাণিত হওঁ। তেখেতে যদি অনুষ্ঠান শুনি আছে, শ্ৰোতাসকলেও আপোনাক প্ৰণাম জনাইছে আৰু বাইদেউলৈ উপজা দিনত শ্ৰদ্ধাৰে সুঁৱৰি বাৰ্তা প্ৰেৰণ কৰিছে। মধুচন্দা শইকীয়া বৈশ্য, স্বচ্ছতা হৃদয়ৰ আহ্বান, স্বচ্ছতা মানৱৰ কল্যাণ, স্বচ্ছতাই ভগৱান, স্বচ্ছতাই ভগৱান। সঁচাই, স্বচ্ছতা হৃদয়ৰ আহ্বান, স্বচ্ছতা মানৱৰ কল্যাণ, স্বচ্ছতাই ভগৱান, স্বচ্ছতাই ভগৱান। ধন্যবাদ মধুচন্দা শইকীয়া বৈশ্য। কথা আৰু কামৰ মাজত সংযোগ ৰাখি যিমান পাৰোঁ চেষ্টা কৰোঁ, নিজৰ পৰিৱেশ আৰু নিজৰ পৰিয়ালটোৰ ফালৰ পৰা আমি সকলোৱে চেষ্টা কৰোঁ। কল্পনা কলিতা, ধন্যবাদ। স্বচ্ছতাই আমাৰ মন মগজুক এক ধনাত্মক দিশ দেখুৱায়। মই ভাবোঁ স্বচ্ছতা আমাৰ ধৰ্ম হ'ব লাগে। মিনেন ৰাভা, খুব ভাল পালোঁ আপোনাৰ বাৰ্তা দি। স্বচ্ছতাই আচলতে আমাৰ ধৰ্ম হ'ব লাগে। স্বচ্ছতা কেৱল পৰিৱেশেই স্বচ্ছ হ'লেই নহ'ব, আমাৰ মনবোৰো স্বচ্ছ হ'ব লাগিব। আনৰ প্ৰতি বেয়া ভাৱ, বেয়া চিন্তা, আনৰ অপকাৰ কৰা চিন্তা, এইবিলাকে আচলতে মনটোক কলুষিত কৰে। যেনেকৈ পৰিৱেশটোক লেতেৰা আৱৰ্জনাই কলুষিত কৰিছে, ঠিক তেনেদৰে মনটোক আমাৰ কলুষিত কৰে। গতিকে আপুনি এইটো কথা ভাবিব নালাগে যে আনৰ অপকাৰ কৰি মই সুখত থাকিম। ঈশ্বৰ আছে, ঈশ্বৰে সেই সকলোখিনি চাই আছে। মা জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়েও তেখেতৰ প্ৰতিটো কথাতে ঈশ্বৰৰ কথা কৈছিল, নহয় জানো? এই ঈশ্বৰে সকলো চাই থাকে। গতিকে আমি নিজৰ মনটোকো কলুষিত হোৱাৰ পৰা আচলতে মুক্ত কৰিব লাগিব। এইবাৰ আচলতে এই যে স্বচ্ছতাৰ অভিযান, তাত এইটো কথা অন্তৰ্ভুক্ত হৈছে যে মানসিক স্বচ্ছতাটো আমাৰ প্ৰয়োজন। নিভাৰাণী হাজৰিকা, সুপ্ৰভাত, শুনি আছোঁ, বৰ ভাল লাগিছে আজি জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ বুলি তেখেতে উল্লেখ কৰিছে। ধন্যবাদ নিভাৰাণী হাজৰিকা বাইদেউ। আৰু আপোনালোকেও বাৰ্তা প্ৰেৰণ কৰিব, বাৰ্তাসমূহ পঢ়িম আৰু গৌতম নাথৰ সৈতে সংযুক্ত হ'ম। চিন্ময় প্ৰকাশ ফুকন আমাৰ পৌৰ নিগমৰ আয়ুক্ত, তেখেতৰ সৈতে কথা পাতিম। আজি চৰকাৰীভাৱে বিভিন্ন কাৰ্যসূচী লোৱা হৈছে, তেখেত ব্যস্ত হৈ আছে। মই এবাৰ যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তেখেতে কৈছে যে কিছু সময় পাছত তেখেতে সংযুক্ত হ'ব, কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো কিবা এটা বিশেষ কাৰ্যসূচী আছে, তাত তেখেত জড়িত হৈ আছে, তাত ব্যস্ত হৈ আছে। গতিকে তেখেতৰ সৈতে আমি চেষ্টা কৰিম। নেত্ৰকমল কৃষ্ণাত্ৰয়ৰ সৈতেও আমি কথা পাতিবলৈ প্ৰয়াস কৰিম। ইতিমধ্যে মই তেখেতৰ সৈতে গীতটি প্ৰচাৰ হৈ থাকোঁতে মই তেখেতৰ সৈতে ফোন কৰি কথা পাতিছোঁ, তেখেতেও ক'ব কিছু কথা। আমি ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গান শুনো, তাৰ পাছত আকৌ আমি কথা বতৰাৰ মাজলৈ আহিম। গৌতম নাথৰ সৈতে আমি সংযুক্ত হ'ম।

0: শ্ৰোতাসকল, আপোনালোকৰ ফালৰ পৰা মোক ব্যক্তিগতভাৱে বাৰ্তা আহিছিল যে অনুষ্ঠানটি আপোনালোকে ফেচবুক পেজত পোৱা নাই, আচলতে পিন কৰি দিয়া নাই। আমাৰ ছ'চিয়েল মিডিয়াত থকাসকলক মই অনুৰোধ কৰিছোঁ যে অনুষ্ঠানটি লাইভ হোৱাৰ লগে লগে যাতে পিন কৰি দিয়ে, কাৰণ মোলৈ আপোনালোকৰ ফালৰ পৰা বাৰ্তা আহিছে। মই এতিয়া পিন কৰি দিছোঁ, আপোনালোকে অনুষ্ঠানটি ওপৰতে পাব। এতিয়া 10 বজাৰ পৰা আমাৰ দায়িত্বৰ কিছু সালসলনি হয়। নিয়ন্ত্ৰণ কক্ষত আছে কিশোৰ কুমাৰ শৰ্মা, থৈ থৈ চানু আৰু পম্পা চন্দা। ট্ৰান্সমিটাৰৰ দায়িত্বত আহিব মিথিলেশ কুমাৰ ৰঞ্জন, শ্বেখ আব্দুল্লা আহমেদ আৰু ময়ূৰ কৃষ্ণ মহন্ত। এফ এম ট্ৰান্সমিটাৰৰ দায়িত্বত আহিব বিজয় দাস। ইতিমধ্যে আমি সংযুক্ত হৈছোঁ শ্ৰোতাসকল আকাশবাণী তেজপুৰ কেন্দ্ৰত। এতিয়া অনুষ্ঠান কাৰ্যবাহী হিচাপে দায়িত্ব বহন কৰি থকা গৌতম নাথ আমাৰ এগৰাকী সতীৰ্থ, তেখেত আমাৰ সৈতে সংযুক্ত হৈছে। অনুষ্ঠানসমূহৰ মুৰব্বী ৰূপান্ত কুমাৰ দাস তেখেত কিছু অসুস্থ, মই তেখেতৰ সৈতে কালি কথা পাতিছিলোঁ। তেখেতে ক'লে যে আমাৰ যিখিনি পদক্ষেপ সেই সম্পৰ্কে গৌতম নাথে ক'ব। গৌতম নাথ আমাৰ সৈতে সংযুক্ত হৈছে, আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ।
1: ধন্যবাদ। জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তীত তেওঁৰ যিটো দিন তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ, আৰু আমাৰ আকাশবাণী তেজপুৰৰ আমি কাৰ্যসূচী স্বচ্ছতাই যি সেৱা আমি পোষেক আমি পালন কৰিছোঁ, সফলতাৰে পালন কৰিছোঁ। আকাশবাণী তেজপুৰৰ স্থানীয় প্ৰশাসক সন্মানীয় শ্ৰী ৰূপান্ত কুমাৰ দাস ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আৰু অভিযান্ত্ৰিক শাখাৰ মুৰব্বী গোবিন্দ ছেত্ৰী ডাঙৰীয়াৰ সহযোগত যোৱা 17 ছেপ্টেম্বৰৰ পৰা আমি স্বচ্ছতাৰ পোষেক কাৰ্যসূচী হাতত লৈছোঁ। আৰু এই কাৰ্যসূচীত আমাৰ কেন্দ্ৰৰ সমূহ বিষয়ববীয়াৰ কৰ্মচাৰীয়ে আকুণ্ঠ সহায় আগবঢ়াইছে। আমি এই স্বচ্ছতাৰ যিটো পোষেক আছে বিভিন্ন পাঁচটা যিটো স্তম্ভ, পাঁচটা স্তম্ভত আমি পালন কৰিছিলোঁ। প্ৰথম স্তম্ভটো যিটো আছিলে স্বচ্ছতা পাঠশালা, যুৱক যুৱতীৰ বাবে স্বচ্ছতা, সেইটোৰ আন্ধাৰত সেইটোৰ অধীনত আমি 18 অক্টোবৰত আমি মাই যুৱ ভাৰতৰ যিটো স্বেচ্ছাসেৱক, সেই স্বেচ্ছাসেৱকসকলৰ সৈতে আমি আমি আলোচনা অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। স্বচ্ছতাই সেৱা 2026 অভিযানত যুৱক যুৱতীৰ যিটো ভূমিকা সেই বিষয়ে আমি আলোচনা কৰিছিলোঁ। তাৰপিছত আমি স্বচ্ছতাই সেৱাৰ এটা আন এটা স্তম্ভ আছিলে আমি যিটো ৰাজহুৱা স্থানবিলাক পৰিষ্কাৰ কৰা, সেই স্তম্ভৰ আধাৰত আমি আকাশবাণী তেজপুৰ কেন্দ্ৰৰ আমি যিবোৰ অফিচ পৰিষ্কাৰ কৰাৰ লগতে আমি শৌচাগাৰৰ পৰা আৰম্ভ কৰি ষ্টুডিঅ' কমপ্লেক্স আমি চাফা কৰিছিলোঁ। তাৰোপৰি কোৱাৰ্টাৰ আদিৰ যিটো নলা আছে আমি নলাসমূহৰ মাটি বন আমি উলিয়াই চাফা কৰিছিলোঁ। অফিচৰ বাহিৰতো আমি ৰাজহুৱা স্থান যেনে আমাৰ মৰাভৰলী তেজপুৰৰ মৰাভৰলী কলিবাৰী সংযোগী পথৰ পদপথ চাফা কৰাৰ লগতে ৰাইজৰ সহযোগত মৰাভৰলী যিটো যিখন বজাৰ আছে আমি বজাৰতো আমি চাফা কৰিছিলোঁ। 30 ছেপ্টেম্বৰত আমি চাফাই মিত্ৰ যিটো সুৰক্ষা দিৱস আছিলে, চাফাই মিত্ৰসকলক চাফাই কৰ্মীসকলক আমি তেওঁলোকক সন্মান প্ৰদান কৰিছিলোঁ এটা চেনিটেশ্যন কিট দি পেলাই। আৰু স্বচ্ছতা বিশেষ সেৱাৰ এটা আন এটা স্তম্ভ আছিলে স্বচ্ছতাৰ পৰা সমৃদ্ধি, স্বচ্ছতা যে আমি ৰাখিলে যে আমি যে সমৃদ্ধি লাভ কৰিব পাৰিম, আমি ব্যক্তিগত পৰ্যায়ত চাফ চিকুণ হ'লে আমাৰ স্বাস্থ্য ভালে থাকিব আৰু স্বাস্থ্য ভালে থাকিলে আমি নিজৰ কাম ভালদৰে কৰিব পাৰিম, সেই বিষয়ে আমি উৎসাহ যোগাবলৈ স্কুলত গৈছিলোঁ। কলিবাৰী নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত আমি গৈ তাৰ ল'ৰা ছোৱালীক আমি সম্পদৰ পুনৰ ব্যৱহাৰ, আৱৰ্জনাৰ পুনৰ ব্যৱহাৰ আৰু এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ কমোৱা আদি স্বচ্ছতাৰ যিখিনি আচৰণ আমি আমি ছবি আৰু পোষ্টাৰ আদিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক বুজাইছিলোঁ। আমাৰ ঘোষিকা চিত্ৰামণি বড়ো ডাঙৰীয়ানীয়েও ল'ৰা ছোৱালীসকলক ছাত্ৰ ছাত্ৰীসকলক আহ্বান কৰিছিল যাতে আমি স্বচ্ছতাৰভাৱে থাকোঁ, আমি ব্যক্তিগত

0: ছটা আমি ৰোপণ কৰোঁ। জনভাগৰ ভাগিদাৰীৰ যিটো অংশ আছিলে সেই অংশ আমি এতিয়াও পালন কৰি আছোঁ। আমি প্ৰথম দিনাখনে জনভাগিদাৰীৰ যিটো অংশ হৈছে আমি স্বচ্ছতা পাঠ কৰিছিলোঁ আমি 17 অক্টোবৰতে, আৰু তাৰোপৰি আমি শোণিতপুৰ প্ৰাথমিক বিদ্যালয়ত গৈ ছাত্ৰ ছাত্ৰীসকলক আমি স্বচ্ছতাৰ পাঠ পঢ়াইছিলোঁ। এই কাৰ্যত আমাৰ কাৰিকৰী বিভাগৰ কৰ্মচাৰী আমাৰ মঞ্জু বড়ো ডাঙৰীয়ানীয়ে ছাত্ৰ ছাত্ৰীক স্বচ্ছতাৰ নীতিমতে পালন কৰিবলৈ আহ্বান জনাইছিল। তদুপৰি এই জন অংশীদাৰিত্বৰ অংশস্বৰূপে কালি আমি 1 অক্টোবৰ দিনাখন 10 বজাৰ পৰা 11 বজালৈ আমি সামূহীয়া শ্ৰমদানেৰে অফিচৰ চৌহদ পৰিষ্কাৰ কৰিছিলোঁ। আৰু তাৰ অংশস্বৰূপে জন অংশীদাৰিত্বৰ অংশস্বৰূপে আজি গান্ধী জয়ন্তীৰ দিনা আমি কিছু সময়ৰ পিছতে এক পেৰ মাকে নাম অৰ্থাৎ মাতৃভূমিৰ নামত আমি বৃহৎ বৃক্ষ ৰোপণৰ কাৰ্যসূচী আমি চৌহদত আমি আৰম্ভ কৰিম। আমাৰ মধুৰি আম আম কঁঠাল আদি গছ আমি ফল মূলৰ গছ ৰোপণ কৰিবলৈ আমি কাম হাতত লৈছোঁ।
1: আৰু নোডেল অফিচাৰ হিচাপে গৌতম নাথে বহুখিনি দায়িত্ব পালন কৰি আছে, আৰু আমি দেখিবলৈ পাইছোঁ ছবিয়েও কেতিয়াবা কথা কয় নহয় জানো, ছবিৰ মাজেৰে আমি বহুত কথা পাওঁ। আমি দেখিবলৈ পাইছোঁ আপুনি টয়লেট চাফ কৰি থকা আমি দেখিবলৈ পাইছোঁ। গতিকে প্ৰত্যেকে হাতে কামে লাগিছে, আৰু আকাশবাণী তেজপুৰ কেন্দ্ৰই যিখিনি কাম কৰিছে এইখিনি নিশ্চয় শলাগ ল'ব লাগিব। শ্ৰোতাসকলৰ মাজলৈ এটা ভাল বাৰ্তা গৈছে, গতিকে আকাশবাণী তেজপুৰ কেন্দ্ৰই যিধৰণে গোটেই পৰিয়ালটোৱে যিধৰণে কামখিনি কৰিছে আপোনালোক আটাইকে আমি ধন্যবাদ জনাইছোঁ।
0: এইখিনিতে মই আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, আমাৰ তেজপুৰ যিহেতু এখন আপোনাৰ পৰ্যটনৰ চহৰ, আমি তেজপুৰ চহৰ পৰ্যটনৰ বাহিৰে পৰ্যটনৰ ক্ষেত্ৰতো আমি সজাগতামূলক আমি অনুষ্ঠান আমি ৰেগুলাৰলি কৰি আছোঁ। আমাৰ মাহৰ প্ৰতিটো দ্বিতীয় বুধবাৰে আমি আমাৰ তেজপুৰ আমাৰ গৌৰৱ অনুষ্ঠানত আমি তেজপুৰ পৰ্যটনস্থলীৰ বিষয়ে আমি কোৱাৰ লগতে আমি তেজপুৰখন যাতে পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ, পৰ্যটনৰ বাবে অসমৰ মানচিত্ৰত আমি তেজপুৰ এটা দৃষ্টান্ত ৰাখিব পাৰোঁ সেই বিষয়ে আমি সদায় সজাগ কৰি আহিছোঁ। আমাৰ যিহেতু
1: ধন্যবাদ গৌতম নাথ, আপুনি গোটেই কথাখিনি বৰ ধুনীয়াকৈ সদৰি কৰিলে, আপোনাক আমি ধন্যবাদ জনাইছো, আৰু এই কামখিনি এনেদৰে আগুৱাই গৈ থাকক সেয়া আশা কৰিছো। সেয়া আছিল গৌতম নাথ, অনুষ্ঠান কাৰ্যবাহী আকাশবাণী তেজপুৰ কেন্দ্ৰৰ। ৰিণু ভট্টাচাৰ্যই কৈছে অতি প্ৰাসংগিক বিষয়ৰ অনুষ্ঠান শুনি আছো, আজি বিশেষ দিনটোত জাতিৰ পিতা মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ জয়ন্তীত সশ্ৰদ্ধ প্ৰণিপাত জনাইছো। স্বচ্ছতা অভিযান এদিন কৰিলে নহ'ব, সদায় মন আৰু পৰিৱেশ স্বচ্ছ হ'ব লাগিব, তেতিয়াহে ব্যক্তিত্বত সুন্দৰতা প্ৰকাশ পাব। খুব ধুনীয়াকৈ কথাখিনি কৈছে ৰিণু ভট্টাচাৰ্য, তেতিয়াহে ব্যক্তিত্বত সুন্দৰতা প্ৰকাশ পাব। অপৰাজিতা গোস্বামী মহাত্মা গান্ধীৰ মহান আদৰ্শক সাৰোগত কৰি আমি প্ৰথমে ঘৰৰ পৰাই স্বচ্ছতা অভিযান আৰম্ভ কৰিহে চুবুৰী আৰু দেশখনক স্বচ্ছতাৰ দিশে আগুৱাই নিয়াৰ প্ৰয়াস কৰিব পাৰোঁ। তাকে নহ'লে কেৱল মাত্ৰ আলোচনা মেল মিটিং কৰি এই অভিযান সফল কৰি তোলাটো সম্ভৱ নহয়। আমি সকলোৱে এই অভিযান স্বইচ্ছাৰে হাতে কামে কৰি মহাত্মা গান্ধীৰ মহান আদৰ্শক সফল কৰি তুলিবলৈ আগবাঢ়ি আহিব লাগিব। ধন্যবাদ জনাইছোঁ আপোনাৰ বাৰ্তাটিৰ বাবে অপৰাজিতা গোস্বামী। ৰশ্মিৰেখা বৰুৱা তমিজা খাতুন চিপাঝাৰৰ পৰা ৰেডিঅ'ত শুনি আছে সুন্দৰ অনুষ্ঠান, আৰু অনুষ্ঠানটি শুনি আনন্দ গন্ধীয়ে খুব ভাল পাইছে, পিংকি মালাকৰো খুব ভাল পাইছে, বাৰ্তাটি প্ৰেৰণ কৰিছে। আজি গান্ধী জয়ন্তী, দ্য গ্ৰেট লিডাৰ মোহনদাস কৰমচাদ গান্ধীৰ জন্মদিন, যিগৰাকী মোহনদাস পিছলৈ গৈ জনসাধাৰণৰ বাবে হৈ পৰিছিল বাপুজী, যাৰ নেতৃত্বত ভাৰতবৰ্ষৰ সাধাৰণ ৰাইজে ব্ৰিটিছ চৰকাৰে কুহ অভিসন্ধি কৰি আৰোপ কৰা দাসত্বৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস কৰিছিল, যাৰ নেতৃত্বত আৰম্ভ হৈছিল স্বাধীনতা আন্দোলন, যাৰ অহিংস নীতিৰ আগত শক্তিশালী ব্ৰিটিছসকলে শিৰ নত কৰিবলৈ বাধ্য হৈছিল। মহাত্মা গান্ধীৰ ত্যাগ আৰু ধৈৰ্যৰ প্ৰতীক গান্ধীজীৰ আদৰ্শ এতিয়াও যেন গম নোপোৱাকৈ বহু লোকেই বুকুত বান্ধি লৈ ঘূৰি ফুৰিছে। আকাশবাণী গুৱাহাটীৰ এগৰাকী দিব্যাংগ শ্ৰোতা আনন্দ গন্ধীয়া, তেখেতে সাধাৰণতে চকুৰে একেবাৰে দেখা নাপায়, কিছুদিন আগৰে পৰা তেখেতে কাণেৰেও নুশুনা হৈছিল, আৰু আকাশবাণী গুৱাহাটীৰ সুহৃদ কৰ্মী কেইগৰাকী মানে এই কথাটো গম পাই আকাশবাণী গুৱাহাটীৰ সহৃদয় কৰ্মী কেইগৰাকী মানে একেলগে হাত উজান দি গন্ধীয়া দাদাক শ্ৰৱণ যন্ত্ৰ এদি ডাক্তৰৰ জৰিয়তে কাণত লগাই দিলে। আকাশবাণীক ধন্যবাদ জনাইছে গান্ধী জয়ন্তীৰ পবিত্ৰ দিনটোত, ইয়াতকৈ আৰু ভাল দিন হয়তো নহ'ব। আকাশবাণী গুৱাহাটীৰ যিসকলে এই মহানুভৱতাৰ পৰিচয় দিলে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিবলৈ কল্পনা আমিন শৰ্মাই বাৰ্তাটি প্ৰেৰণ কৰিছে, ধন্যবাদ জনাইছোঁ বাইদেউ। আমাৰ আচলতে আপোনালোক সকলো আমাৰ পৰিয়াল, কাৰোবাৰ বিপদে আপদে আমি সকলোৱে কেৱল আকাশবাণীৰ অনুষ্ঠান শুনা বুলিয়েই নহয়, প্ৰত্যেকে প্ৰত্যেকৰ বাবে থিয় দিব লাগিব, নহয় জানো, মানুহে মানুহৰ বাবে ভাবিবই লাগিব। এই কথাখিনি আপুনি লিখিলে পঢ়ি দিলোঁ, কাৰণ আমাৰ পৰিয়ালৰ কেইবাগৰাকীও এই ক্ষেত্ৰত সহযোগ কৰিছে, সকলোৰে নাম লোৱাটো সম্ভৱ নহয়, আপোনালোকে গম পায়, গন্ধীয়া দাদাই গম পায়, গতিকে তেওঁ কৈছে যে ভাল মানুহ আছে বাবে হয়তো

পৃথিৱীখন এতিয়াও সুন্দৰ আৰু সুস্থ হৈ আছে। ধন্যবাদ জনাইছোঁ কল্পনা আমিন শৰ্মা। আমি ইয়াৰ পাছতেই চেষ্টা কৰিম চিন্ময় প্ৰকাশ ফুকনৰ সৈতে সংযুক্ত হ'বলৈ। তেখেত গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত। তেখেত যদি ব্যস্ততাৰ মাজৰ পৰা যদি তেওঁ আমি কথা পাতিব পৰা অৱস্থাত আছে তেতিয়াহ'লে নিশ্চয় তেখেতক আমি যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম। কণিকা ভট্টাচাৰ্য আৰু বীণাপাণী ভূঞাৰ কণ্ঠৰ এটি গীত আপোনালোকক শুনাইছোঁ। তাৰ পাছত আমি এবাৰ ৰাইডঙীয়ালৈ যাব লাগিব। তাত উপস্থিত আছে নেত্ৰকমল কৃষ্ণাত্ৰেয়। তেখেতৰ সৈতে আমি কথা পাতিবলৈ প্ৰয়াস কৰিম।

0: শ্ৰোতাসকল, আমি এতিয়া পোনে পোনে সংযুক্ত হৈছো গুৱাহাটী পৌৰ আয়ুক্ত চিন্ময় প্ৰকাশ ফুকনদেৱৰ সৈতে। আপোনাক আকাশবাণীৰ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছো। আজি গান্ধী জয়ন্তী আৰু আজি স্বচ্ছতা দিৱস, গতিকে স্বচ্ছতাৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমৰ ফালৰ পৰা বিভিন্ন সময়ত প্ৰতিদিনে আচলতে বিভিন্ন পদক্ষেপ লৈ থকা হৈছে আৰু আজিও কিছু বিশেষ পদক্ষেপ, বিশেষ কাৰ্যসূচী লোৱা হৈছে। গতিকে গুৱাহাটী পৌৰ নিগমে কি ধৰণে কামখিনি আগুৱাই লৈ গৈ আছে বা আজি আপোনালোকে কি কি পদক্ষেপ লৈছে, কি কি কাৰ্যসূচী আছে, সেই সম্পৰ্কে আপোনাৰ পৰা পোনে পোনে জনাব খুজিছো শ্ৰোতাসকলক।
1: হয়, আজি প্ৰথম কথা, আজি আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী জয়ন্তী। আমি গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি আমি প্ৰতি বছৰে এই দিনটো স্বচ্ছতা দিৱসৰ আয়োজন কৰোঁ আৰু আমি যাতে আমাৰ গুৱাহাটী পৌৰ নিগমে আজি স্বচ্ছতা দিৱসৰ জৰিয়তে স্বচ্ছতা ৰাইজৰ মাজলৈকে আমি লৈ যাব প্ৰয়াস কৰোঁ। আৰু ইতিমধ্যে আমি অকল এই দিনটোৱেই নহয়, আমি যোৱা বিগত কেইমাহৰ পৰা গুৱাহাটী মহানগৰখনক পৰিষ্কাৰ আৰু পৰিচ্ছন্ন কৰি ৰাখিবৰ বাবে গুৱাহাটী বিভিন্ন ৱাৰ্ডৰ নাগৰিক সমিতি, উন্নয়ন সমিতি ইত্যাদিৰ লগত আমি এখন গুৱাহাটী স্বচ্ছ কম্পিটিশন, এখন প্ৰতিযোগিতাৰ আয়োজন কৰিছিলো আৰু সেই তাৰ ফলাফলসমূহ আজি আমি ঘোষণা কৰিম, যাৰ জৰিয়তে আমি আশা কৰিম যে ৰাইজেও নিজেই সজাগ হৈ নিজৰ নিজৰ ৱাৰ্ড, নিজৰ নিজৰ পথ উপপথসমূহ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব। আৰু আমি যিটো সদায় কৈ থাকোঁ, গুৱাহাটীও আমাৰ, দায়িত্বও আমাৰ, সেই বাণীৰে আমি উদ্বুদ্ধ হৈ যাতে আমি এটা সিদ্ধান্ত লৈ আমি যাব পাৰোঁ যে গুৱাহাটী পৰিষ্কাৰ, আমাৰ অংগীকাৰ।
0: হয়, এইখিনি আৰু প্ৰতিদিনে আমি কিবা এটা হ'লেই কওঁ যে পৌৰ নিগমে এইখিনি কৰি দিব লাগে, পৌৰ নিগমে এইখিনি কৰি দিয়া নাই, কিন্তু আমাৰোতো নিজৰ কৰণীয় আছে নহয় জানো? সমাজখনটো আমাৰ, পৰিৱেশটো আমাৰ, গতিকে আমাৰ প্ৰত্যেকৰে দায়িত্ব আছে, সেই সম্পৰ্কে আপুনি কি আহ্বান জনাব জনতাক?
1: আমি, মই এইমাত্ৰই ক'লো, গুৱাহাটী আমাৰ, লগতে দায়িত্বও আমাৰ। গতিকে আমি অকল পৌৰ নিগমেই নহয়, আমি পৌৰ নিগম নিশ্চয় আমি আছো, আমি আশা ৰাখিম প্ৰত্যেকজন ৰাইজেও যদি সজাগ হয়, যেনেকে ধৰি লওক জাবৰ পৃথকীকৰণ, যিটো আমি ৱেষ্ট ছেগ্ৰিগেশ্যন কওঁ, আমি যদি সেইখিনি ঘৰতে কৰোঁ, আমি ঠিক তেনেকে যদি আমি ধৰক নিজৰ ঘৰৰ সন্মুখৰ নলাত যদি আমি জাবৰ নেপেলাওঁ, ঠিক তেনেকে যদি আমি এজন সজাগ নাগৰিক হৈ উঠিব পাৰোঁ, মই সম্পূৰ্ণ বিশ্বাসী আমি ৰাইজ আৰু গুৱাহাটী পৌৰ নিগম, আমি দুই পক্ষ মিলি আমি গুৱাহাটীখনক এখন সৰ্বাংগ সুন্দৰ মহানগৰ হিচাপে গঢ় তুলিব পাৰিম।
0: হয়, ব্যস্ততাৰ মাজতে আপুনি এইখিনি সময় দিলে আমাক, আমি আপোনাক ধন্যবাদ জনাইছো। সেয়া আছিল গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত চিন্ময় প্ৰকাশ ফুকন, আৰু তেখেতে বৰ ধুনীয়াকৈ কথাখিনি ক'লে, গুৱাহাটী আমাৰ, দায়িত্ব আমাৰ, তেনেকৈ প্ৰত্যেকেই আচলতে নিজৰ নিজৰ অঞ্চল

যদি দায়িত্ব আমি লওঁ, তেতিয়াহ'লে আমি নিশ্চয়কৈ এখন সৰ্বাংগ সুন্দৰ পৰিৱেশ এটা গঢ়ি তুলিব পাৰিম। তেওঁ কৈছে যে জাবৰ নিষ্কাশন কৰাৰ ক্ষেত্ৰত আমি কোনখিনি জাবৰ কি আজিকালি পৃথকীকৰণ কৰিব লাগে, জাবৰখিনি পৃথকীকৰণ কৰাৰ দায়িত্বটো আমাৰ নহয় জানো, আমি পৃথকে পৃথকে ৰাখিব লাগিব, তেতিয়া পৌৰ নিগমৰ পৰা ব্যক্তি আহি তেওঁলোকে লৈ যাব। কিন্তু সেইখিনিওতো আমি নকৰোঁ, বিভিন্ন সময়ত বিভিন্নজনে নকৰে হয় নহয় জানো। আৰু আপুনি ঘৰৰ কাষতে নলা নৰ্দমাত আপোনাৰ লেতেৰা বস্তুখিনি আনি পেলাই দিলে, নলাটো সেই জাবৰে আৱৰি ধৰাৰ ফলত পানী যাব নোৱাৰা হ'ল, কেতিয়াবা কেতিয়াবা কৃত্ৰিম বানপানীও হৈছে। গতিকে এই কথাবোৰ আচলতে আমাৰ বহুত কৰণীয় আছে। এই কৰণীয় যিখিনি আমাৰ, সেইখিনি যদি আমি চিন্তা নিজে কৰিব পৰা হওঁ, মনৰ পৰা যদি সেই চিন্তাটো আহে, তেতিয়া নিশ্চয়কৈ ভাল হ'ব। চন্দন চহৰীয়া, স্বচ্ছতাই পবিত্ৰতা, ভগৱান আৰু শান্তি। স্বচ্ছতা হৈছে পবিত্ৰ, পবিত্ৰতা ভগৱান আৰু শান্তি, চন্দন চহৰীয়াই উল্লেখ কৰিছে। আৰু শ্ৰোতাসকল, আৰু এটা কথা কওঁ যে আমাৰ যিটো প্ৰজন্ম, এই এই যিটো আমি 40 বছৰৰ ঊৰ্ধৰ বা এই সময়খিনিৰ আমি যিটো প্ৰজন্ম বা আমাতকৈ জ্যেষ্ঠসকল, ভ্ৰাম্যমান থিয়েটাৰ বুলি ক'লে আচলতে আমাৰ এটা সময় আছিল যে আমাৰ গাঁও অঞ্চলত এটা উৎসৱৰ দৰে পৰিৱেশ, সেইকেইদিন যেন আমাৰ তাত এটা উৎসৱ হৈছে তেনেকুৱা লাগে। নিশাৰ ভাগত যেতিয়া নাটক চাই উভতি যাওঁতে চাইকেলৰ টিলিঙাৰ শব্দ, সেই শব্দবিলাকে এতিয়াও আমাৰ মন প্ৰাণ শিহৰিত কৰে। এই যে ভ্ৰাম্যমান থিয়েটাৰ আমি চাওঁ, এতিয়াও চাই আছোঁ, পৰিৱৰ্তিত সময়ৰ লগে লগে ভ্ৰাম্যমান থিয়েটাৰৰ ৰূপো বিভিন্ন হ'ল নহয় জানো। 4 দিনৰ ঠাইত ক'ৰবাত 3 দিন, ক'ৰবাত 2 দিনকৈও হ'ল, কেতিয়াবা কেতিয়াবা এদিনো নাটমঞ্চ এটা হয়তো পৰিৱেশ আহিব, এদিন নাটমঞ্চস্থ কৰি অন্য ঠাইলৈ গুচি যাব, তেনেকুৱা হ'ব পাৰে। এটা সময়ত আমি নতুন দিল্লীত দেখিবলৈ পালোঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সহযোগত নতুন দিল্লীত ভ্ৰাম্যমান থিয়েটাৰটো কেনেকুৱা, গোটেই বিশ্ববাসীক দেখুওৱাৰ বাবে, গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লোকক দেখুওৱাৰ বাবে ব্যৱস্থা কৰা হ'ল। এই যে ভ্ৰাম্যমান থিয়েটাৰ, এই যিটো আৰম্ভণি, আজি ভ্ৰাম্যমান দিৱস, অচ্যুত লহকৰৰ পৰা আৰম্ভ কৰি ব্ৰজনাথ শৰ্মাৰ পৰা আৰম্ভ কৰি যিসকল ভ্ৰাম্যমান থিয়েটাৰৰ সৈতে জড়িত, যিসকলৰ বাবেই আচলতে এই আমি মাধ্যমটো পালোঁ, তেখেতসকল যিসকল আমাৰ মাজত আজি নাই, তেখেতসকলক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আৰু ভ্ৰাম্যমানৰ সৈতে জড়িত এখন থিয়েটাৰত প্ৰায় 120-130টা পৰিয়াল জড়িত হৈ থাকে। এই যে বিভিন্ন দায়িত্বত থকা কলা কুশলীসকল, গাত খণ্ডাৰ পৰা চাহ বা ভাত ৰান্ধি আপোনাক খোৱাৰ পৰা, আপোনাৰ মঞ্চসজ্জাৰ পৰা, লাইটৰ দায়িত্বত থকা, ছাউণ্ডৰ দায়িত্বত থকা, সংগীতৰ দায়িত্বত থকা, এই ত্ৰিপালখন যিয়ে লগাইছে খুঁটাটো পুতি, চকীখিনি পাৰি দিয়াৰ পৰা, আহ্বায়ক কমিটিসকল, সকলোকে আজি ভ্ৰাম্যমান থিয়েটাৰ দিৱসৰ দিনটোত অন্তৰৰ পৰা শুভকামনা জনাইছোঁ। এই মাধ্যমটো চিৰস্থায়ী হওক, এই মাধ্যমটোৰ আমাক যিদৰে মনোৰঞ্জন দিছিল, আমাক জ্ঞান দিছিল, আমাৰ মাজত এটা নৱজাগৰণ আনিছিল, এই মাধ্যমটো আগৰ দৰেই ভালকৈ ৰাইজৰ আপোন হৈ থাকক, সেই কামনা কৰিছোঁ। এইবাৰ আমি ৰাইডঙীয়ালৈ যাবলৈ প্ৰয়াস কৰিম। আজি অতি পুৰণি গীত আৰু অতি প্ৰিয় গীত দুটি শুনালে, তাৰ বাবে আকাশবাণী গুৱাহাটীক ধন্যবাদ জনাই কৰবী গগৈয়ে বাৰ্তা প্ৰেৰণ কৰিছে। আমাৰ হাতত 10 মিনিট সময় আছে, ৰাইডঙীয়ালৈ যাবলৈ প্ৰয়াস কৰিম। শ্ৰোতাসকল, কণিকা ভট্টাচাৰ্যৰ সৈতে আমাৰ সাধক সুন্দৰ অনুষ্ঠানটি, তেখেতৰ সৈতে বাৰ্তালাপৰ শেষৰ খণ্ডটি অহা দেওবাৰে দিনৰ 10 বজাত শুনিবলৈ পাব। কণিকা বাইদেউৰ কণ্ঠৰ আৰু এটি গীতৰ কিছু অংশ শুনাইছোঁ, তাৰ পাছতে নেত্ৰকমল কৃষ্ণত্ৰয়ৰ সৈতে আমি পোনপটীয়াকৈ সংযুক্ত হ'বলৈ প্ৰয়াস কৰিম।

0: শ্রোতাসকল, অনুষ্ঠান সামৰিবৰ সময় হৈ আহিছে। নেত্ৰকমল কৃষ্ণত্ৰয়ৰ সৈতে আমি সংযুক্ত হৈছো। প্ৰভাতী তৰংগ অনুষ্ঠানটি শ্ৰোতাসকল, ৰাইডঙীয়াৰ পৰা সংযুক্ত হৈছে নেত্ৰকমল কৃষ্ণত্ৰয়। নেত্ৰকমল কৃষ্ণত্ৰয়ৰ বিষয়ে মোক মনদীপ মহন্তই জনাইছিল আৰু তেখেতে বহুখিনি ভাল কাম কৰি আছে। তেখেতে চেমনীয়াসকলক লৈ কিছু পদক্ষেপ লৈছে আৰু এই সম্পৰ্কে মই কৈ নিদিওঁ। ইতিমধ্যে মনদীপে লিখি পঠিয়াইছে কিন্তু মই সেই কথাখিনি কৈ নিদিওঁ। কিন্তু নেত্ৰকমল কৃষ্ণত্ৰয়ৰ পৰা পোনে পোনে আচলতে আপোনালোকক জনাব বিচাৰিছোঁ তেওঁ কি ধৰণে চেমনীয়াসকলক লৈ স্বচ্ছতাৰ দিশত কাম কৰি আছে। আপোনাক আমি অনুষ্ঠানৰ মাজলৈ আদৰিছোঁ আৰু আপোনাৰ পৰা শুনিব বিচাৰিছোঁ।
1: ধন্যবাদ ইন্দ্ৰদা, সুপ্ৰভাত সকলোকে। আচলতে মই অকলে কৰি থকা নাই কামখিনি। আমাৰ মনঘৰ বুলি সৰুকৈ এটা অনুষ্ঠান আছে। আমি শনিবাৰে দেওবাৰে গছৰ তলতে বহি বিনামূলীয়াকৈ আমাৰ যিসকল অনুজ আছে তেওঁলোকৰ কিতাপৰ বাহিৰৰ পৃথিৱীখনৰ যি ব্যৱহাৰিক কলা আছে সেইখিনি সৈতে চিনাকি কৰাবলৈ বিচাৰোঁ। তেওঁলোকক নিয়মীয়াকৈ ধৰক সৃজনশীল লেখা, কুইজ, চিত্ৰকলা, বক্তৃতা, এনেকুৱা বিভিন্ন ধৰণৰ বা হস্তকলা, এই বিভিন্ন ধৰণৰ বিষয়সমূহৰ বিষয়ে আমি চিনাকি কৰাইছোঁ। তাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। আচলতে এইখিনি মই অকলে কৰি থকা নাই, ইয়াৰ লগত বহুকেইগৰাকী জড়িত হৈ আছে। আমাৰ গাঁৱৰে বহুকেইগৰাকী ডেকা ল'ৰা ছোৱালী জড়িত হৈ আছে। এতিয়া যিহেতু আজি বিষয়টো আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা ক'লে, আমি বেছিদিন হোৱা নাই, আমি এটা পদক্ষেপ লৈছিলোঁ আমাৰ গাঁৱতে। যিহেতু দেখা পোৱা যায় গাঁও অঞ্চল ঘৰৰ বাহিৰৰ জেওৰাৰ ওচৰত বহুতবিলাক জাবৰ জোঁথৰ গোট খাই থাকে। ল'ৰা ছোৱালীবিলাক ক'ৰবালৈ যাওঁতে, স্কুলত যাওঁতে বা বিভিন্ন ঠাইত যাওঁতে কৰোঁতে খাই পেলোৱা পেকেটটো ৰাস্তাৰ কাষতে পেলাই থৈ যায়। সেইটো অকণমান দৃষ্টিগোটো হয়। গতিকে তাৰ পৰিপ্ৰেক্ষিতত আমি সৰুকৈ এটা পদক্ষেপ লৈছিলোঁ। আমি নিজ হাতেৰে গোটেই ল'ৰা ছোৱালীখিনিয়ে মিলি 50টাকৈ বাঁহৰ ডাষ্টবিন বনাইছিলোঁ। বনাই সেই ডাষ্টবিনসমূহ গাঁৱৰ ৰাস্তাৰ কাষত গোটেই গাঁওখনতে আমি স্থাপন কৰিছিলোঁ। তাৰপিছত অলপ দিনৰ পাছত দেখা গ'ল গাঁৱত ইমান বেছিকৈ ৰাস্তাত পেকেটবোৰ পৰি নাথাকে। তাৰ পৰা পেকেটবোৰ ডাষ্টবিনত পৰা হ'ল আৰু আমি মাহত দুদিনকৈ সেই ডাষ্টবিনসমূহ পৰিষ্কাৰ কৰি আমি সেই পেলনীয়া যিখিনি তাত থাকিলে পেকেট, সেইবোৰ আমি নিপেলাই এঠাইত যিখিনি পুৰিব পাৰি পুৰি পেলোৱা হ'ল, যিখিনি অলপ জৈৱিক জৈৱিক হৈ যাব পাৰে বা ধৰক শাক পাচলিৰ টুকুৰা কিবা আহিলে সেইখিনি আমি বেলেগকৈ ৰখাৰ ব্যৱস্থা কৰিলোঁ। এইদৰে আমাৰ সেই সৰু পদক্ষেপটো এতিয়া দেখি ভাল লাগে, আশা কৰোঁ আগলৈ আৰু অলপ ডাঙৰ হ'ব।
0: সৰু সৰু কামৰ পৰাই আচলতে পৰৱৰ্তী সময়ত এটা বৃহৎ আমি এটা আশাব্যঞ্জক খবৰ পাব পাৰোঁ। ৰাইডঙীয়াৰ চেমনীয়াখিনিক লৈ আপুনি ডাষ্টবিনৰ যিটো কথা ক'লে, কিন্তু বাটৰ দাঁতিত সৰু পুথিভঁৰালো স্থাপন কৰিছে। এই যে পঢ়াৰ যিটো চিন্তা তেওঁলোকৰ মাজত, বাটৰ দাঁতিতে পুথিভঁৰাল, এই কথাটো অলপ কওকচোন।
1: আমাৰ মনঘৰ বুলি যিটো অনুষ্ঠান আছিল, এইটো আৰম্ভ কৰিছিলোঁ আমি এইকাৰণে যে আমাৰ পাছৰ যিসকল আছিলে তেওঁলোকক হয়তো কোনোবাখিনিত এই ধৰক কুইজ, আকস্মিক বক্তৃতা বা কিতাপ পঢ়াৰ অভ্যাসটোৱে হওক, এইখিনি শিকোৱাটো আমাৰ দায়িত্ব আছিলে। আজিকালি ল'ৰা ছোৱালীবোৰ বেছিকৈ মোবাইল ফোনত বেছি ব্যস্ত হৈ যায়। মাক দেউতাকেও তেওঁলোকক দিগদাৰ, কামত দিগদাৰ নকৰিবৰ কাৰণে ফোনটোকে দি ব্যস্ত কৰি ৰাখে। তাৰ কাৰণে কিতাপ পঢ়াৰ পৰিৱেশটো হেৰাই গৈছে তেওঁলোকৰ মাজত। গতিকে আমি অকণমান চেষ্টা কৰিছিলোঁ এইখিনি কৰিবৰ কাৰণে। মনঘৰ যিহেতু আমাৰ এটা কমিউনিটি প্ৰজেক্ট এটা, তো তাত কোনো সভাপতি, সম্পাদক বা তেনেকুৱা কোনো নাই, আমি সকলোৱে মিলি পেলাই চলাওঁ। তাত কনচেপ্টটো এনেকুৱা, ডাঙৰসকলে গোটাই দিব আৰু সৰুসকলে শিকিব, তেনেকুৱা আছিল। যিকেইজন আমাৰ তাত ডাঙৰ আছে আমি যোনে যেনেকৈ পাৰো

0: টাইমেলি দিওঁ, তেওঁলোকে নিজে শিকে। আৰু আমি তাত চান্দা বৰঙণি হিচাপত আজিলৈকে তেনেকৈ একচেপ্ট কৰা নাই। ল'ৰা ছোৱালীখিনি নিজে স্বাৱলম্বী হয়, তেওঁলোকে ধৰক হাতৰ কামৰ বস্তুবিলাক যিবিলাক বনাইছে, এতিয়া কুৰুচাদি কিবা বনাইছে তেওঁলোকে, বা বিভিন্ন গিফ্ট আইটেমছ তেওঁলোকে বনাবলৈ শিকিছে, আৰু সেইবোৰ বিক্ৰী কৰিলে যি দুই এপইচা আহে, তাৰ পৰা মন ঘৰটো সম্পূৰ্ণ স্বাৱলম্বী হিচাপে চলি আছে। এতিয়া আমি ল'ৰা ছোৱালীখিনি কিতাপ পঢ়াৰ প্ৰতি অকণমান ধাউতি আনিবৰ বাবে আমি পথৰ দিন মন ঘৰ কমিউনিটি লাইব্ৰেৰী বুলি এটা স্থাপন কৰিছিলোঁ। এই প্ৰচেষ্টাটোৰ পাছত কি হ'ল, আমি যেতিয়া শনিবাৰ দেওবাৰে ক্লাছত যাওঁ, অন এন এভাৰেজ গড়ে প্ৰায় 40 ল'ৰা ছোৱালীয়ে এতিয়া আমাৰ ইয়াৰ পৰা প্ৰতি সপ্তাহত কিতাপ পঢ়িবলৈ নিয়ে। আমাৰ তাত 700 কিতাপ জমা হৈছে। আমি যে বহাগ বিহুত হুঁচৰি গাওঁতে আমি ৰাইজক পইচা নিদিবলৈ কৈ তাৰ পৰা মানে আমি কিতাপ বিচাৰিছিলোঁ, পুৰণা কিতাপ ঘৰত থকা তেনেকৈ আমি কালেক্ট কৰিছিলোঁ। আমাৰ সেই হিচাপত প্ৰায় 700 কিতাপ জমা আছে, আৰু ল'ৰা ছোৱালীখিনি নিয়মীয়াকৈ প্ৰতি শনিবাৰে বা দেওবাৰে সেই কিতাপখিনি পঢ়িবলৈ নিয়ে, পিছৰ সপ্তাহত আকৌ জমা দিয়েহি। তেনেদৰে আমাৰ সেইটো চলি আছিলে, আৰু তাৰ কাৰণে এটা জেগাৰ দৰকাৰ হৈছিল। আমি পথৰ দাঁতিত এটা লাইব্ৰেৰী স্থাপন কৰিছিলোঁ, মনঘৰ কমিউনিটি লাইব্ৰেৰী বুলি। তাৰ পৰা নিয়মীয়াকৈ সেই কিতাপ নিয়া আৰু ঘূৰাই দিয়া বা পঢ়া সেয়া চলি আছে, আৰু তাৰ ওপৰত আলোচনাও হয়। যিখন কিতাপ পঢ়িবলৈ নিছে তাৰ সাৰাংশ কোৱা বা সেইখনৰ পৰা সাধু এটা আহি গোটেই ল'ৰা ছোৱালীখিনিৰ আগত উপস্থাপন কৰা, এনেকৈ চলি আছে। আৰু এইটো অকল ৰাইডিঙীয়া বুলি নহয়, বৃহত্তৰ ৰাইডিঙীয়া অঞ্চলৰে এটা অনুষ্ঠান হৈ পৰিছে। ইয়াত এতিয়ালৈকে আমাৰ 252 মেম্বাৰ্ছ আছে, গোটেইখিনি সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈকে মিলি 252 মেম্বাৰে আমাৰ মনঘৰ পৰিয়ালটো গঠন হৈছে।
1: আচলতে খুব আশাব্যঞ্জক খবৰ, আপোনালোকে ইমান ভাল চিন্তাৰে কাম কৰিছে। কেতিয়াবা কেতিয়াবা এনেকুৱা যদি হয় যে কোনোবা কেইখনমান কিতাপ তেওঁলোকে পঢ়িব বিচাৰে, আপুনি আমাকো ক'ব, আমি আপোনালোকে কৈছে যে কোনো ধৰণৰ বৰঙণি নলয় বা বিহুৰ সময়তো চান্দা নিবিচাৰে যে কোনোবাই কিতাপ দিয়ক, যদি কেতিয়াবা কিবা বোলে এনেকুৱা এখন কিতাপৰ প্ৰয়োজন ল'ৰা ছোৱালীয়ে পঢ়িব বিচাৰিছে, আমিও ভাল পাম নিজে আপোনালোকক এই প্ৰচেষ্টাত সহযোগ কৰিবলৈ। আৰু কেতিয়াবা নগাঁৱলৈ আহিলে, ৰাইদঙলৈ আহিলে সেই ল'ৰা ছোৱালীখিনিক লগ পাবলৈও বিচাৰিম। গতিকে এই
0: ভাল লাগিলে দাদা আপুনি কথাটো কোৱাৰ কাৰণে। আচলতে চান্দা বৰঙণি আমি নিবিচাৰোঁ, দুই এজনে কেতিয়াবা কিবা এটা আমাক উপযোগ দিছেহি, তথাপি এইটোকে খুব কম আৰু, কিন্তু তাতকৈ বেছি ল'ৰা ছোৱালীয়ে নিজেই কষ্ট কৰি উপাৰ্জন কৰিছে ইয়াত। আৰু আপোনালোক যদি কেতিয়াবা আহে আমাৰ অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি হ'ব, শনিবাৰ দেওবাৰে যদি সময় কেতিয়াবা ওলায় আমাৰ মনঘৰ বাকৰিলে আহিব, বকুলজোপাৰ তলতে আমি ক্লাছ কৰাই থাকোঁ।
1: সময় নথকাৰ কোনো কথা নাই, সময় উলিয়াই লৈ নিশ্চয় আহিম। আৰু কিবা যদি কিতাপৰ প্ৰয়োজন যে ল'ৰা ছোৱালীখিনি এনেকুৱা এখন কিতাপ পঢ়িব বিচাৰিছে, আপুনি ক'ব, মই ব্যক্তিগতভাৱেও সেয়া দিবলৈ মোৰ আগ্ৰহ আছে।
0: ধন্যবাদ ইন্দ্ৰদা, বহুত ভাল লাগিলে। এনেকৈ ধৰক এনেকুৱা ধৰণৰ পজিটিভ কথাবিলাকে আমাক আগুৱাই যাবলৈ সহায় কৰে, আমি ইয়াৰ পাছতো মানে আগুৱাই গৈ আছোঁ, সেইখিনি আপোনালোকৰ নিচিনা মানুহৰ আশীৰ্বাদত।
1: ধন্যবাদ জনাইছোঁ, ভালকৈ কামখিনি কৰি থাকক। আৰু আজিৰ অনুষ্ঠানত পাই ভাল লাগিল, আৰু খুব ভাল প্ৰচেষ্টাৰ বিষয়ে গম পালোঁ, শ্ৰোতাসকলেও গম পালে, ধন্যবাদ জনাইছোঁ।
0: ধন্যবাদ ইন্দ্ৰদা।
1: সেয়া আছিল নেত্ৰকমল কৃষ্ণত্ৰয়, তেখেত ৰাইডঙিয়াৰ পৰা সংযুক্ত হ'ল, আৰু তেখেতসকলৰ কি ধৰণৰ প্ৰচেষ্টা, তেওঁলোকে ডাষ্টবিন গাঁৱৰ বিভিন্ন ঠাইত থোৱাৰ ব্যৱস্থা কৰিলে, চেমনীয়াসকলক লৈ তেওঁলোকে প্ৰয়াস কৰিলে, আৰু তেওঁলোকে পথৰ দাঁতিতে তেওঁলোকে পুথিভঁৰাল তাৰ পৰা কিতাপ লৈ গৈ পঢ়ে ল'ৰা ছোৱালীয়ে, আৰু পৰৱৰ্তী সময়ত তেওঁলোকে আহি সেই কিতাপখনতনো কি আছে সেই সাৰাংশটো ক'ব লাগে, কি ধৰণৰ এক সুন্দৰ প্ৰয়াস নহয়নে। এনেকুৱা কাম আমি বিভিন্ন ঠাইত কৰিব পাৰোঁ। গতিকে এই আকাশবাণী আচলতে এনেকুৱা কিছুমান ইতিবাচক চিন্তা ৰাইজৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰোঁ, যাতে এই কথাখিনি, ভাল ভাল চিন্তাবোৰ প্ৰসাৰিত হয়। ধন্যবাদ জনাইছোঁ নেত্ৰকমল কৃষ্ণত্ৰয়। চন্দ্ৰমাদেৱী অনুষ্ঠানটি আৰম্ভণিৰ পৰা শুনি আছোঁ, অতি প্ৰাসংগিক বিষয়, আকাশবাণীৰ সুন্দৰ আহ্বান, সঁচাই স্বচ্ছতা হওক আমাৰ ধ্যান, স্বচ্ছতা হওক গান। ধন্যবাদ চন্দ্ৰমাদেৱী। মধুচন্দা শইকীয়া বৈশ্য হীৰা বাইদেউক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ, লগতে জেপি দাসদেৱৰ সুস্বাস্থ্য কামনা কৰিছোঁ বুলি তেখেতে সোণাৰীৰ পৰা বাৰ্তা প্ৰেৰণ কৰিছে। মিনেন ৰাভা আমাৰ বাবে লাভলীনাই ভাল খবৰ আনিলে, লাভলীনাৰ খবৰ, আৰু যদি ভাল খবৰ আজি কিবা আহিছে মই এতিয়ালৈকে গম পোৱা নাই, কিন্তু আশাটো সদায় ভাল হোৱাটোকে বিচাৰোঁ, নহয় জানো লাভলীনাই কি ধৰণে তেওঁৰ উত্থান, সেই উত্থান আমাৰ সকলোৰে কাৰণে প্ৰেৰণা। জয়ন্ত চহৰীয়া পাঞ্জাবাৰী গুৱাহাটী সহকাৰী গৱেষণা বিষয়া, গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সহকাৰী গৱেষণা বিষয়া, তেওঁ নিজৰ পৰিচয়টো লিখিছে। আজি 2 অক্টোবৰ মহাত্মা গান্ধীৰ জয়ন্তী উপলক্ষে অসমৰ নগাঁও লোকসভা এলেকাক বাদ দি অসমৰ প্ৰতিখন গাঁও পঞ্চায়ততে বিশেষ গাঁওসভাৰ আহ্বান কৰা হৈছে। ইতিমধ্যে 10 বজাৰ পৰা আৰম্ভ হৈছে এই অনুষ্ঠানত স্বচ্ছতা আৰু পৰিৱেশ সংৰক্ষণৰ বিষয়ত ৰাইজৰ মাজত সজাগতা সৃষ্টি হ'ব প্ৰধান উদ্দেশ্য। ধন্যবাদ জনাইছোঁ গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানে নগাঁওক বাদ দি, যিহেতু নগাঁৱত উপ নিৰ্বাচন আছে, গতিকে আন আটাইবোৰ ঠাইত বিশেষ গাঁওসভা আহ্বান কৰিছে। ইতিমধ্যে আৰম্ভ হৈছে পৰিৱেশ সজাগতা, ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে স্বচ্ছতা আৰু পৰিৱেশ

সংৰক্ষণৰ। জয়ন্ত চহৰীয়া, খুব ভাল পালোঁ এই বাৰ্তাটো পঢ়িও, এই কথাটো গম পালোঁ আমি। আৰু গোলাপ বৰবৰা প্ৰতিষ্ঠানে আচলতে আকাশবাণীৰ সৈতে যুটীয়াভাৱে কিছুমান অনুষ্ঠান কৰিব পাৰে বা আমাৰ অনুষ্ঠানলৈ আপোনালোক আহি কি ধৰণৰ ইতিবাচক কিছুমান কাম কৰি থকা হৈছে সেই সম্পৰ্কেও আপোনালোকে আমাৰ অনুষ্ঠানৰ যোগেদি ৰাইজক জনাবলৈ প্ৰয়াস কৰিব পাৰে। নিশ্চয় অনাগত সময়ত তেনেকুৱা এটা সম্পৰ্ক হ'ব বুলি আমি আশা কৰিছোঁ। অপৰাজিতা গোস্বামী, গৌতম নাথ ডাঙৰীয়াই আকাশবাণী তেজপুৰ কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী স্বচ্ছতা অভিযান সম্পৰ্কে যি অনুকৰণীয় আদৰ্শ দাঙি ধৰিছে সেয়া সঁচাকৈ প্ৰশংসনীয়। সকলোৱে যদি এনে আদৰ্শ অনুধাৱন কৰি একগোট হৈ আগুৱাই আহে তেন্তে আমাৰ সমাজখন আৰু দেশখন যে সৰ্বাংগ সুন্দৰ হৈ উঠিব সেয়া ধৰোঁ। ধন্যবাদ জনাইছোঁ, খুব ভাল লাগিল আজি সকলোৱে ইমান ধুনীয়াকৈ বাৰ্তা প্ৰেৰণ কৰিছে আৰু এই বাৰ্তাসমূহ আপোনালোকে নিজৰ মনৰ পৰা নিজৰ অনুভৱখিনি ব্যক্ত কৰিছে। সকলোৱে অনুষ্ঠানে শ্বেয়াৰ কৰিব যাতে সৰহ সংখ্যক শ্ৰোতাই এই অনুষ্ঠানটি উপভোগ কৰিব পাৰে, এই ইতিবাচক চিন্তা ৰাইজৰ মাজলৈ আগবাঢ়ি যাব পাৰে। জে পি দাসদেৱৰ কথা ওলাই আছে, গতিকে তেখেতৰ কণ্ঠৰ এটি গীতেৰেই আজি প্ৰভাতী তৰংগ অনুষ্ঠানটি গান্ধী জয়ন্তী উপলক্ষে, স্বচ্ছতা দিৱস উপলক্ষে, স্বচ্ছতাই সেৱা লাল বাহাদুৰ শাস্ত্ৰীদেৱকো জয়ন্তীত আজি আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। এই অনুষ্ঠানটি আমি সামৰিম। সকলোৱে ভালে কুশলে থাকক, স্বচ্ছ পৰিৱেশৰ লগতে মনটোকো স্বচ্ছ কৰক। মনৰ পৰা যি বেয়া চিন্তা সেইবিলাক উলিয়াই দি কলুষিত মনটোকো ফৰকাল কৰাৰ ক্ষেত্ৰত, ইতিবাচক কৰাৰ ক্ষেত্ৰত যদি কিবা কৰিব পাৰোঁ ৰাইজৰ ভালৰ কাৰণে কিবা এটা কৰিবৰ বাবে আগ্ৰহ চিন্তাৰ মাজেৰে আগবাঢ়ি যোৱাৰ স্বাৰ্থত আপোনালোক সকলো ভালে থাকক। মই ইন্দ্ৰজিত দাসে অনুষ্ঠানটি সামৰিছোঁ। ধন্যবাদ সৌৰভ, ধন্যবাদ গীতালী ভট্টাচাৰ্য, ধন্যবাদ নিয়ন্ত্ৰণ কক্ষ, ট্ৰান্সমিটাৰ, ডিউটি ৰুমত থকা আৰু ডিউটি ৰুমৰ সহায়কাৰী আটাইকে ধন্যবাদ জনাইছোঁ। আৰু আজি দিনটোত বিশেষভাৱে ধন্যবাদ জনাইছোঁ চাফাই কৰ্মচাৰীসকলক। তেওঁলোকে আমি যিখিনি লেতেৰা বুলি ভাবোঁ তেওঁলোকে সেই লেতেৰাখিনি পৰিষ্কাৰ কৰি পৰিৱেশটো স্বচ্ছ কৰে। এই চাফাই কৰ্মীসকলক আজিৰ দিনটোত মই প্ৰণাম জনাইছোঁ, নমস্কাৰ জনাইছোঁ। আকাশবাণী পৰিয়ালৰ তৰফৰ পৰা আপোনালোকৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জে পি দাসৰ কণ্ঠৰ এটি গীতেৰেই সামৰিছোঁ আজিৰ বিশেষ প্ৰভাতী তৰংগ।

0: প্রভাতী তরঙ্গ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমাংগ।

0: গোৱালপাৰা চহৰৰ শাস্ত্ৰীনগৰত থকা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 152 নম্বৰ বেটেলিয়নে গান্ধী জয়ন্তী উপলক্ষে চাফাই অভিযানৰ লগতে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে। দেশবাসীয়ে লগতে লাল বাহাদুৰ শাস্ত্ৰীৰ 122 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি সমগ্ৰ দেশতে আজি বিশেষ গাঁওসভাৰ আয়োজন কৰা হৈছে। এই গাঁওসভাসমূহত গ্ৰামাঞ্চলত পঞ্চায়তীৰাজ ব্যৱস্থা সুদৃঢ় কৰা, ৰাজহুৱা সেৱাৰ উন্নয়ন আৰু জীৱন ধাৰণৰ মান উন্নত কৰাৰ লক্ষ্যৰে প্ৰৱৰ্তন কৰা ৰূপান্তৰকাৰী প্ৰশাসনিক সংস্কাৰৰ বিষয়ে আলোচনা কৰা হ'ব। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই বিশেষ সভাৰ আয়োজনেৰে জনপৰিকল্পনা অভিযান 2026-27 সকলোৰে যোজনা সকলোৰে বিকাশ আৰম্ভ হ'ব। এই অভিযানৰ অধীনত গাঁও পঞ্চায়তসমূহে অংশগ্ৰহণমূলক আৰু তথ্য আধাৰিত পৰিকল্পনাৰ জৰিয়তে 2027-28 বিত্তীয় বৰ্ষৰ বাবে নিজৰ নিজৰ গাঁও পঞ্চায়তৰ উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰিব। দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত 2018 চনৰ পৰা এই জনপৰিকল্পনা অভিযান ৰূপায়ণ কৰি অহা হৈছে যাতে পঞ্চায়তসমূহে সৰ্বাত্মক আৰু অংশগ্ৰহণমূলক উন্নয়ন পৰিকল্পনা যুগুত কৰিব পাৰে। দেশৰ বিভিন্ন প্ৰান্তৰ 2,55,000ৰো অধিক গাঁও পঞ্চায়তে নিজৰ নিজৰ পৰিকল্পনা প্ৰস্তুত কৰি ই গ্ৰাম স্বৰাজ পৰ্টেলত আপলোড কৰিছে। গাঁওসমূহত জনসাধাৰণ আৰু স্থানীয় প্ৰতিনিধিসকলে একেলগে চৰকাৰী আঁচনিৰ মূল্যায়ন কৰিব আৰু নিজৰ নিজৰ গাঁৱৰ বাবে অগ্ৰাধিকাৰ নিশ্চিত কৰিব। মানাহ ৰাষ্ট্ৰীয় উদ্যান দেশী বিদেশী পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হৈছে। মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষে আজি জীপ চাফাৰী কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰে। এই উপলক্ষে শ্ৰীমতী ঘোষে কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে।
1: আজি আমাৰ 2 অক্টোবৰ গান্ধী জয়ন্তী, স্বচ্ছ ভাৰত মিছন, স্বচ্ছতা হি সেৱা প্লাছ আৰু এটা ভাল দিন কি মানাহৰ আমি টুৰিজমৰ কাৰণে অসমত এতিয়া আমাৰ ফাৰ্ষ্ট ন্যাশনেল পাৰ্ক যিটো অপেন হ'ল টুৰিষ্টৰ কাৰণে আমি হ'লো, তো এইটো খুব ভাল দিন। আৰু আজি আমি এই মানাহ জিপচি চাফাৰী এছ'চিয়েশ্যনৰ লগত যোৱাকালি আমাৰ ট্ৰেইনিং সম্পূৰ্ণ হ'ল। আজি মোৰ সৌভাগ্য যে আমি একেলগে এটা ছিংগল টীম আমি মানাহৰ কাৰণে আজি সাজু হৈছোঁ।
0: ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাইলৈ পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ কাৰ্যালয়ে জাৰি কৰা জাননী অনুসৰি 2026-27 পৰ্যটন বৰ্ষৰ বাবে কাইলৈ ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী আৰম্ভ হ'ব। পুৱা 7:30ৰ পৰা 10 বজালৈ আৰু দিনৰ 1:30 পৰা 3 বজালৈ জীপ চাফাৰী সময় নিৰ্ধাৰণ কৰা হৈছে। প্ৰতি বছৰৰ দৰে এইবাৰো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ দেশী বিদেশী পৰ্যটকৰ ভিৰ হ'ব বুলি আশা কৰা হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে PIB ইম্ফলৰ অতিৰিক্ত সঞ্চালক প্ৰধান ডঃ এংগম্পামে, আইজল দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ সঞ্চালক নাংপিবো মাৰিনমাই আৰু চেণ্ট্ৰেল ব্যুৰ অব কমিউনিকেশ্যনৰ MTS এইচ লিয়ানবেলাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে শোকসন্তপ্ত পৰিয়াল, বন্ধু আৰু সহকৰ্মীসকলৰ প্ৰতি সমবেদনা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে মিজোৰামৰ চেলচুকৰ পৰা উভতি অহাৰ সময়ত কালি আইজলৰ পৰা প্ৰায় 30 কিলোমিটাৰ নিলগৰ চতিকত হোৱা দুৰ্ঘটনাত তেওঁলোকৰ দেহাৱসান ঘটে। দুৰ্ঘটনাত চেণ্ট্ৰেল ব্যুৰ অব কমিউনিকেশ্যন আইজলৰ গাড়ী চালক গজেন্দ্ৰ দে কথমপি ৰক্ষা পাবলৈ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 730 কিলো হাৰ্ট আৰু এফ এম বেণ্ডৰ 101.6 মেগা হাৰ্ট যদি আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত হিমাশ্ৰী কলিতা, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, থানজুম থৈ থৈ চানু, পম্পা চন্দ, এফ এম ট্ৰান্সমিটাৰত বিজয় দাস, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, শ্বেখ আব্দুল্লা আহমেদ আৰু ময়ূৰ কৃষ্ণ মহন্ত, আৰু ষ্টুডিঅ'ৰ মজিয়াত মই চয়নিকা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু পৰাগমালা লাইভ। আগবঢ়াব অমিত বাস্কোটাই।
1: পৰাগমালা

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনাক আদৰণি জনাইছোঁ। আজি আপোনালৈ আগবঢ়াইছোঁ এখনি সংগীতালক্ষ্য
1: অপেক্ষা। এটা খুব সৰু শব্দ, কিন্তু এই যে সৰু শব্দটোৰ মাজতেই কিমান দীঘলীয়া বাট লুকাই থাকে। এই সৰু শব্দটোৰ বুকুতেই যেন সোমাই থাকে এখন সম্পূৰ্ণ পৃথিৱী। অপেক্ষা সময়ৰ বুকুত লিখি থোৱা এটি নীৰৱ কবিতা, যাৰ মাজতেই যেন লুকাই থাকে বহুতো নোকোৱা কথা, বহুতো সপোন আৰু বহুতো স্মৃতি।
2: কেতিয়াবা কাৰোবাৰ এষাৰ মাতৰ অপেক্ষা, কেতিয়াবা এখন চিঠিৰ, কেতিয়াবা অপেক্ষা কৰোঁ এটি ফোন কলৰ, আৰু কেতিয়াবা নিজৰ জীৱনলৈ এটি নতুন পোৱাৰ অপেক্ষা। জীৱনটো আচলতে অপেক্ষাৰে ভৰা এটি দীঘলীয়া যাত্ৰা। এজন শিশুৱে অপেক্ষা কৰে ডাঙৰ হোৱাৰ, এজন শিক্ষাৰ্থীয়ে অপেক্ষা কৰে সফলতাৰ, এজন শিল্পীয়ে অপেক্ষা কৰে নিজৰ সৃষ্টিৰে কাৰোবাৰ হৃদয় চুই যোৱাৰ, এজন কৃষকে অপেক্ষা কৰে সোণালী শস্যৰ, আৰু এজন মানুহে অপেক্ষা কৰে নিজৰ সপোনবোৰ বাস্তৱ হোৱাৰ।
1: কেতিয়াবা আমি ভাবোঁ জীৱনটো যেন কেৱল এদিনৰ অপেক্ষা, এদিন ভাল হ'ব।

এদিন সপোন পূৰ হ'ব, এদিন নিজৰ সময় আহিব। কিন্তু সেই এদিনটোৰ অপেক্ষাত আমি কেতিয়াবা পাহৰি যাওঁ আজিৰ দিনটোৰ কথা। হয়তো সেয়াই অপেক্ষা, কোনোবাই আহিব বুলি অপেক্ষা নহয়, কেতিয়াবা নিজৰ ভিতৰৰ নতুন মানুহজনক বিচাৰি পোৱাৰ অপেক্ষা, এটা নতুন পোৱাৰ অপেক্ষা, এটা নতুন সপোনৰ অপেক্ষা আৰু এটা নতুন আৰম্ভণিৰ অপেক্ষা। আৰু সেইবাবে অপেক্ষা মানে কেৱল ৰৈ থকা নহয়, অপেক্ষা মানে আশাক জীয়াই ৰখা, সপোনক বুকুত ধৰি ৰখা আৰু সময়ৰ সৈতে খোজ মিলাই আগুৱাই যোৱা।

পুৰণি দিনৰ পটভূমিত অপেক্ষাৰ এটি ঠিকনা আছিল এখন চিঠি। ডাকুৱানৰ চাইকেলৰ সেই টিলিঙাৰ শব্দটো, সেই শব্দটোৰ বাবেই হয়তো কোনোবাই খিৰিকীৰ আঁৰৰ পৰা কেইবাৰ যে বাট চাইছিল, হয়তো এখন চিঠি আহিছে বুলি। সেই কাগজখনত লিখা শব্দবোৰ বা আখৰবোৰ কেৱল

আখৰেই নাছিল, সেইবোৰৰ মাজত আছিল এজন মানুহৰ মাত, এটি চিনাকি হাঁহি, এটি পুৰণি সন্ধিয়া আৰু কেতিয়াবা মুখেৰে ক'ব নোৱাৰা এটি অনুভৱ। এই চিঠিৰ অপেক্ষাতেই যেন দিনৰ পিছত দিন গৈছিল আৰু ৰাতিৰ পিছত ৰাতি, কেতিয়াবা আশাৰে, কেতিয়াবা অভিমানেৰে আৰু কেতিয়াবা অভ্যাসবশতঃ।

কেতিয়াবা অপেক্ষা কোনো মানুহৰ বাবে নহয়, কেতিয়াবা অপেক্ষা হয় বৰষুণৰ বাবে। গৰমত শুকাই যোৱা মাটিখনে আকাশলৈ চাই থাকে এজাক বৰষুণ আহিব বুলি। শুকান পাতবোৰেও অপেক্ষা কৰে টোপালবোৰে আহি সিহঁতক চুই যাব বুলি। কৃষকৰ চকুত থাকে আশাৰ সেউজীয়া সপোন, এজাক বৰষুণ আহিব, শুকাই যোৱা পথাৰখন আকৌ সেউজীয়া হ'ব। আকাশখনেও যেন কেতিয়াবা অপেক্ষা কৰে নিজৰ বুকুত জমা হৈ থকা মেঘবোৰ বৰষুণ হৈ মাটিলৈ নামি অহাৰ বাবে। আৰু আমিও হয়তো অপেক্ষা কৰোঁ সেই চিনাকি বৰষুণজাকৰ বাবে, যাৰ টোপালত লুকাই থাকে শৈশৱৰ স্মৃতি, পুৰণি গান, খিৰিকীৰ কাষৰ আবেলি আৰু কোনোবা আপোন মানুহৰ কথা। বৰষুণ আহিব বুলি বাট চাই থাকোঁতে হয়তো আমি পাহৰি যাওঁ অপেক্ষাৰ প্ৰতিটো মুহূৰ্তই এটা সুন্দৰ অনুভৱ।

0: কেতিয়াবা এই অপেক্ষাৰ কোনো নাম নাথাকে, নাথাকে কোনো ঠিকনা, নাথাকে কোনো প্ৰতিশ্ৰুতিও। তথাপিও মনটোৱে বাট চাই থাকে, হয়তো কোনোবা এজনৰ বাবে, হয়তো এজাক বৰষুণৰ বাবে, হয়তো এটা সপোনৰ বাবে, হয়তো সেই দিনটোৰ বাবে যিদিনা সকলোবোৰ অলপ বেলেগ ধৰণে সুন্দৰ হৈ উঠিব। কিছুমান অনুভৱ আমি কাকো ক'ব নোৱাৰোঁ, কথাৰে প্ৰকাশ কৰিব নোৱাৰোঁ, মাথো নীৰৱে বুকুত কঢ়িয়াই লৈ ফুৰোঁ। এই অনুভৱবোৰেই হয়তো আমাৰ জীৱনৰ আটাইতকৈ সঁচা অনুভৱ। অপেক্ষাও তেনেকুৱাই এটি নোকোৱা অনুভৱ। সময় পাৰ হৈ যায়, ঋতু সলনি হয়, বৰষুণ আহে আৰু আঁতৰি যায়, কিন্তু মনৰ কোনোবা এটা কোণত এটা সৰু আশা সদায় জীয়াই থাকে।
1: হয়তো অপেক্ষাৰ শেষত আমি বিচৰাজনক নাপাওঁ, বিচৰা উত্তৰটো নাপাওঁ, কিন্তু কেতিয়াবা এই অপেক্ষাৰ মাজেৰে আমি নিজকে বিচাৰি পাওঁ। সেয়ে অপেক্ষা কেৱল অপেক্ষা হৈ থাকিবলৈ নিদিব, ইয়াক এটা সপোন হ'বলৈ দিয়ক, এটা আশাৰ নাম দিয়ক, এটা নতুন পুৱাৰ আৰম্ভণি হ'বলৈ দিয়ক। কাৰণ কিছুমান কথা কোৱা নহয়, কিছুমান অনুভৱ প্ৰকাশ কৰা নহয়, মাথো অনুভৱ কৰা হয়। আৰু হয়তো সেইবাবেই অপেক্ষা কেৱল এটা অনুভৱ নহয়, অপেক্ষা হৈছে এটি নোকোৱা অনুভৱ।

এই নোকোৱা অনুভৱৰ কথাৰে আজিৰ সংগীতালেখৰ সামৰণি মাৰিছোঁ। আপোনাৰ জীৱনৰ প্ৰতিটো অপেক্ষাই এদিন এটি সুন্দৰ অৰ্থ পাওক। আকৌ লগ পোৱাৰ আশাৰে আজিলৈ বিদায়।

0: অপেক্ষা এটি নোকোৱা অনুভৱ, ইমান পৰে শ্ৰোতাই সংগীতলক্ষ্যখনি শুনিলে। যুগুতাই আগবঢ়ালে শ্ৰুতি ডেকা আৰু শাশ্বতী তালুকদাৰে।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

আজি দিনৰ 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত শুনিবলৈ পাব নিবিড় দেৱ শৰ্মাৰ বাঁহী বাদন। আজি দিনৰ 1:35

আজি নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানত জল পদুমৰ পাঞ্চুৰ বিংশ খণ্ডটি শুনিবলৈ পাব। ৰচনা দিলীপ ফুকনৰ, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

0: সংগীত জীৱনত আগুৱাই যোৱা
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া 12 বজাত হিন্দীত আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, এছিয়ান গেমছত ভাৰতীয় এথলীটসকলৰ সুন্দৰ প্ৰদৰ্শন অব্যাহত, লাভলীনা বৰগোহাঁইৰ সোণৰ পদক অৰ্জন, মহাত্মা গান্ধীৰ 157 সংখ্যক জয়ন্তীত দেশবাসীৰ শ্ৰদ্ধাঞ্জলি, মানস ৰাষ্ট্ৰীয় উদ্যান দেশী বিদেশী পৰ্যটকৰ বাবে পুনৰ মুকলি আৰু হাইলাকান্দিত বুজন পৰিমাণৰ ইয়াবা টেবলেট উদ্ধাৰ। এতিয়া শুনক বিতং বাতৰি। জাপানৰ আয়োচি নাগয়াত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতীয় এথলীটসকলৰ সুন্দৰ প্ৰদৰ্শন অব্যাহত আছে। লাভলীনা বৰগোহাঁয়ে আজি মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাত সোণৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। লাভলীনাই ফাইনেলত চীনৰ বাও ঝিক 5-0 ফলাফলত পৰাস্ত কৰে। ইয়াৰ লগে লগে লাভলীনা এছিয়ান গেমছৰ মহিলাৰ বক্সিঙত সোণৰ পদক অৰ্জন কৰা দ্বিতীয়গৰাকী ভাৰতীয় বক্সাৰৰূপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে 2014 চনত মেৰী কমে এছিয়ান গেমছত দেশৰ হকে সোণৰ পদক লাভ কৰিছিল। একেদৰে ভাৰতৰ মহিলা আৰ্চাৰী দলে আজি ৰিকাৰ্ভ শাখাৰ দলীয় শিতানত সোণৰ পদক লাভ কৰে। অংকিতা ভকত, কীৰ্তি শৰ্মা আৰু কুমকুম মেহুদক লৈ গঠিত ভাৰতীয় দলটোৱে ফাইনেলত বিশ্ব চেম্পিয়ন তথা 10 বাৰৰ অলিম্পিক চেম্পিয়ন দক্ষিণ কোৰিয়াক 5-3 ফলাফলত পৰাভূত কৰে। এছিয়ান গেমছৰ ইতিহাসত মহিলাৰ ৰিকাভ শাখাৰ দলীয় শিতানত এয়া ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক। আৰ্চাৰীত ভাৰতীয় মিক্সড ৰিকাভ দলে ৰূপৰ পদক লাভ কৰে। কুমকুম মহুদ আৰু ধীৰাজ বোম্বাদেউৰা আজি ফাইনেলত চীনৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে 3-5 ফলাফলত পৰাজিত হয়। নাওচালনাত নেত্ৰা কুমাননে মহিলাৰ ডিঙা শিতানত ব্ৰঞ্জৰ পদক হস্তগত কৰে। 29 বছৰীয়া ভাৰতীয় খেলুৱৈগৰাকীয়ে এই শিতানত 14 পইণ্টেৰে সামগ্ৰিকভাৱে তৃতীয় স্থান লাভ কৰে।

মন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই এছিয়ান গেমছত সোণৰ পদক অর্জন কৰা লাভলীনা বৰগোহাঁইক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বার্তাত ডঃ শর্মাই কয় যে জন্মদিনৰ দিনাই দেশৰ বাবে সোণৰ পদক অর্জন কৰাতকৈ আনন্দদায়ক আন একোৱেই হ'ব নোৱাৰে। খেলুৱৈগৰাকীৰ সাফল্যক লৈ দেশ আৰু ৰাজ্য গৌৰৱান্বিত বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে ভাৰতীয় বক্সিঙৰ ইতিহাসত এই বিজয় সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব। ভাৰত সম্প্ৰতি এছিয়ান গেমছত এতিয়ালৈকে 12টা সোণ, 24টা ৰূপ, 34টা ব্ৰঞ্জৰ পদকসহ মুঠ 70টা পদকেৰে তালিকাৰ ষষ্ঠ স্থানত আছে। সমগ্ৰ ৰাষ্ট্ৰই আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ 157 সংখ্যক জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এই উপলক্ষে দেশৰ বিভিন্ন অংশ আৰু বিদেশত থকা ভাৰতীয় মিছনসমূহৰ উদ্যোগত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় ৰাজধানীত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধি ৰাজঘাটত সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গান্ধী জয়ন্তী উপলক্ষে মহাত্মা গান্ধীক শ্ৰদ্ধাৰে সুঁৱৰিছে। দেশৰ আন অংশৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত জাতিৰ পিতাগৰাকীলৈ শ্ৰদ্ধা জনাই গান্ধী জয়ন্তী পালন কৰা হৈছে। গোৱালপাৰাৰ শাস্ত্ৰী নগৰত থকা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 152 নম্বৰ বেটেলিয়নে গান্ধী জয়ন্তী উপলক্ষে আজি চাফাই অভিযানৰ লগতে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে। একেদৰে ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী অনিৰুদ্ধ ক্ৰীড়া বিশ্ববিদ্যালয়ত চাফাই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডঃ হীৰেন্দ্ৰনাথ শৰ্মা, পঞ্জীয়ক পংকজ বৰঠাকুৰ, অধ্যাপক অধ্যাপিকা আৰু শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে। দেশবাসীয়ে লগতে লাল বাহাদুৰ শাস্ত্ৰীৰ 122 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি সমগ্ৰ দেশত আজি বিশেষ গাঁওসভাৰ আয়োজন কৰা হৈছে। এই গাঁওসভাসমূহত গ্ৰামাঞ্চলত পঞ্চায়তী ৰাজ ব্যৱস্থা সুদৃঢ় কৰা, ৰাজহুৱা সেৱাৰ উন্নয়ন আৰু জীৱন ধাৰণৰ মান উন্নত কৰাৰ লক্ষ্যৰে প্ৰৱৰ্তন কৰা ৰূপান্তৰকাৰী প্ৰশাসনিক সংস্কাৰৰ বিষয়ে আলোচনা কৰা হ'ব। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই বিশেষ সভাৰ আয়োজনেৰে জনপৰিকল্পনা অভিযান 2026-27 সকলোৰে যোজনা সকলোৰে বিকাশ আৰম্ভ হ'ব। এই অভিযানৰ অধীনত গাঁও পঞ্চায়তসমূহে অংশগ্ৰহণমূলক আৰু তথ্য আধাৰিত পৰিকল্পনাৰ জৰিয়তে 2027-28 বিত্তীয় বৰ্ষৰ বাবে নিজৰ গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰিব। দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত 2018 চনৰ পৰা এই জনপৰিকল্পনা অভিযান ৰূপায়ণ কৰি অহা হৈছে যাতে পঞ্চায়তসমূহে সৰ্বাত্মক আৰু অংশগ্ৰহণমূলক উন্নয়ন পৰিকল্পনা যুগুত কৰিব পাৰে। দেশৰ বিভিন্ন প্ৰান্তৰ 2,55,000ৰো অধিক গাঁও পঞ্চায়তে নিজৰ নিজৰ পৰিকল্পনা প্ৰস্তুত কৰি ই গ্ৰাম স্বৰাজ পৰ্টেলত আপলোড কৰিছে। গাঁওসভাসমূহত জনসাধাৰণ আৰু স্থানীয় প্ৰতিনিধিসকলে একেলগে চৰকাৰী আঁচনিৰ মূল্যায়ন কৰিব আৰু নিজৰ নিজৰ গাঁৱৰ বাবে অগ্ৰাধিকাৰ নিশ্চিত কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বাহক আধুনিক আৰু বহনক্ষম যাতায়াতৰ সৈতে সংযোগ কৰি আজি পুৱা গুৱাহাটীত অসম বেম্বো চাইকেল আনুষ্ঠানিকভাৱে মুকলি কৰে। পুনেৰ বেম্বো ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সহযোগত ছয়গাঁৱৰ বাঁহ প্ৰযুক্তি উদ্যানত ৰাজ্যৰ বিভিন্ন জিলাৰ বাঁহ ব্যৱহাৰ কৰি এই চাইকেলসমূহ নিৰ্মাণ কৰা হৈছে। প্ৰতিমাহে প্ৰায় 1,000খন চাইকেল উৎপাদনৰ লক্ষ্যৰে আৰম্ভ হ'বলগীয়া এই উদ্যোগৰ পৰিসৰ ভৱিষ্যতে বৃদ্ধি কৰাৰ সুযোগ আছে। এই উদ্যমৰ জৰিয়তে স্থানীয় বাঁহৰ বাবে নতুন বজাৰ সৃষ্টি কৰাৰ লগতে বাঁহ সংগ্ৰহ, প্ৰসংস্কৰণ, চাইকেল নিৰ্মাণ, পৰিবহণ আৰু সেৱাকে ধৰি সমগ্ৰ মূল্য শৃংখলাত নতুন কৰ্মসংস্থাপন আৰু জীৱিকাৰ সুযোগ সৃষ্টি হ'ব। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিভিন্ন চৰকাৰী আঁচনি আৰু সেৱাক পোনপটীয়াকৈ জনসাধাৰণৰ কাষলৈ লৈ যোৱাৰ উদ্দেশ্যে কালিৰে পৰা ৰাজ্যজুৰি 10-দিনীয়া কাৰ্যসূচীৰে সেৱা সেতু অভিযানৰ আয়োজন কৰা হৈছে। এই অভিযানৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ 220টা স্থানত বিনামূলীয়া স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আয়োজন কৰা হৈছে। অন্য জিলাসমূহৰ দৰে যোৰহাট জিলা প্ৰশাসনেও সেৱা সেতু অভিযানৰ বাবে বিভিন্ন উদ্যোগ গ্ৰহণ কৰিছে। এই অভিযানৰ অধীনত জিলাখনৰ ব্লকসমূহত বিশেষ শিবিৰ আৰু NCD স্ক্ৰিনিঙৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ 25খন আঁচনি আৰু সেৱা এই শিবিৰসমূহত সুচাৰুৰূপে ৰাইজক প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ অধীনত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা, প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, স্বমিত্ৰ আঁচনি, প্ৰধানমন্ত্ৰী জন ধন যোজনা, এক দেশ এক ৰেচন, প্ৰধানমন্ত্ৰী সূৰ্যঘৰ, প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি অন্তৰ্ভুক্ত কৰা হৈছে। শিবিৰসমূহত ৰাজ্য চৰকাৰৰ অৰুণোদয় আঁচনি, মাটিৰ পট্টা প্ৰদান, নামজাৰি, মাটি বিক্ৰীৰ অনুমতি, নতুন ৰেচন কাৰ্ড প্ৰদান, জন্ম মৃত্যুৰ প্ৰমাণপত্ৰ, বিবাহৰ প্ৰমাণপত্ৰ, নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ সেৱাসমূহো প্ৰদান কৰা হ'ব। একেদৰে শিৱসাগৰ জিলাৰ 5টা উন্নয়নখণ্ডতো সেৱা সেতু অভিযান শীৰ্ষক শিবিৰ অনুষ্ঠিত হৈছে। শিবিৰত বিভিন্ন চৰকাৰী আঁচনি আৰু সেৱাৰ বাবে আবেদন, পঞ্জীয়ন, নথি পৰীক্ষণ আৰু ওজৰ আপত্তি নিষ্পত্তিৰ সুবিধা প্ৰদান কৰা হ'ব বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে। সেৱা সংকল্প অভিযানৰ অংশস্বৰূপে তামোলপুৰ জিলাৰ 3টা উন্নয়নখণ্ড

0: বিশেষ শিবিৰ অনুষ্ঠিত হৈছে। বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে এই শিবিৰত অংশগ্ৰহণ কৰি ৰাইজক চৰকাৰী আঁচনি সন্দৰ্ভত সজাগ কৰাৰ প্ৰয়াস কৰিব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে পি আই বি ইম্ফলৰ অতিৰিক্ত সঞ্চালক প্ৰধান ডঃ এংগম পামে, আইজল দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ সঞ্চালক নাংপিব মাৰিনমই আৰু চেণ্ট্ৰেল ব্যুৰো অব কমিউনিকেশ্যনৰ এম টি এছ এইছ লিয়ানবেলাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে শোকসন্তপ্ত পৰিয়াল, বন্ধু আৰু সহকৰ্মীসকলৰ প্ৰতি সমবেদনা প্ৰকাশ কৰিছে। মিজোৰামৰ ছেইলচুকৰ পৰা উভতি অহাৰ সময়ত কালি আইজলৰ পৰা প্ৰায় 30 কিলোমিটাৰ নিলগৰ ছতিকত হোৱা দুৰ্ঘটনাত তেওঁলোকৰ মৃত্যু হয়। দুৰ্ঘটনাত চেণ্ট্ৰেল ব্যুৰো অব কমিউনিকেশ্যনৰ আইজলৰ গাড়ী চালক গজেন্দ্ৰ দে কথম্পি ৰক্ষা পৰে। মানাহ ৰাষ্ট্ৰীয় উদ্যান দেশী বিদেশী পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হৈছে। মানাহ ব্ৰাঘ্য প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষে আজি জীপ ছাফাৰীৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰে। এই উপলক্ষে শ্ৰীমতী ঘোষে কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে।
1: আজি আমাৰ 2 অক্টোবৰ গান্ধী জয়ন্তী, স্বচ্ছ ভাৰত মিছন, স্বচ্ছতা হি সেৱা প্লাছ আৰু এটা ভাল দিন মানাহৰ আমি টুৰিজমৰ কাৰণে অসমত

0: মানাহ ৰাষ্ট্ৰীয় উদ্যান দেশী বিদেশী পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হৈছে। মানাহ ব্ৰাঘ্য প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষে আজি জীপ ছাফাৰীৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰে। এই উপলক্ষে শ্ৰীমতী ঘোষে কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে।
1: আজি আমাৰ 2 অক্টোবৰ গান্ধী জয়ন্তী, স্বচ্ছ ভাৰত মিছন, স্বচ্ছতা হী সেৱা প্লাছ আৰু এটা ভাল দিন মানাহৰ আমি টুৰিজমৰ কাৰণে। অসমত এতিয়া আমাৰ ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক যিটো অপেন হ'ল টুৰিষ্টৰ কাৰণে আমি হলো, তো এইটো খুব ভাল দিন। আৰু আজি আমি এই মানাহ জিপচি ছাফাৰী এছ'চিয়েচনৰ লগত যোৱাকালি আমাৰ ট্ৰেইনিং সম্পূৰ্ণ হ'ল। আজি মোৰ সৌভাগ্য যে আমি একেলগে এটা ছিংগল টীম আমি মানাহৰ কাৰণে আজি সাজু হৈছো।
0: ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাইলৈ পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ কাৰ্যালয়ে জাৰি কৰা জাননী অনুসৰি 2026-27 পৰ্যটন বৰ্ষৰ বাবে কাইলৈ ৰাষ্ট্ৰীয় উদ্যানখনত জীপ ছাফাৰী আৰম্ভ হ'ব। পুৱা 7:30 পৰা 10 বজালৈ আৰু দিনৰ 1:30 পৰা 3 বজালৈকে জীপ ছাফাৰীৰ সময় নিৰ্ধাৰণ কৰা হৈছে। কোকৰাঝাৰৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান CITKৰ ছাত্ৰী নিবাসত 26 ছেপ্টেম্বৰৰ নিশা হোৱা খাদ্যত বিষক্ৰিয়াৰ ঘটনাৰ বাবে কোকৰাঝাৰ জিলা প্ৰশাসনে কোকৰাঝাৰ থানাত প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। এই ঘটনাত 50 গৰাকীৰো অধিক ছাত্ৰী অসুস্থ হৈছিল। ইয়াৰ কেইবাগৰাকীক কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। হাইলাকান্দি নগৰৰ সমীপৱৰ্তী বোৱাৰঘাট অঞ্চলত গোপন সূত্ৰৰ পমখেদি আৰক্ষীয়ে অভিযান চলাই যোৱা নিশা বহু পৰিমাণৰ য়াবা টেবলেট উদ্ধাৰ কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে বাহাৰুল আলম মজুমদাৰ আৰু হায়েদ হুছেইন লস্কৰ নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে। লোক দুজনৰ পৰা 801.08 গ্ৰাম ওজনৰ মুঠ 10,000টা য়াবা টেবলেট উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে জনোৱা মতে টেবলেটখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় 2 কোটি টকা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। এছিয়ান গেমছত ভাৰতীয় এথলীটসকলৰ সুন্দৰ প্ৰদৰ্শন অব্যাহত, লাভলীনা বৰগোহাঁইৰ সোণৰ পদক অৰ্জন, মহাত্মা গান্ধীৰ 157 সংখ্যক জয়ন্তীত দেশবাসীৰ শ্ৰদ্ধাঞ্জলি, মানস ৰাষ্ট্ৰীয় উদ্যান দেশী বিদেশী পৰ্যটকৰ বাবে পুনৰ মুকলি আৰু হাইলাকান্দিত বুজন পৰিমাণৰ য়াবা টেবলেট উদ্ধাৰ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম অভাৰ 411.5 মিটাৰ 27.5 কিলোহাৰ্টজ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজ, লগতে নিউজ অন এয়াৰ এপতো আমাৰ অনুষ্ঠানসমূহ শুনিবলৈ পাব। একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান আজি শুনোৱা হওক জো জিতা ৱহী ছিকন্দৰ ছবিখনৰ কেইটিমান গীত। ছবিখনৰ সংগীত আছিল যতীন ললিতৰ আৰু গীতৰ কথা মজৰুহাৰ। এয়া অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছো উদিত নাৰায়ণ, সাধনা সৰগম আৰু সহশিল্পীসকলৰ কণ্ঠত এটি গীত।

সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই নিভাই মুকলি কৰিছোঁ আজিৰ বুলনি। প্ৰিয় শ্ৰোতা, আজি আপোনালোকৰ বাবে বুলনিত লৈ আহিছোঁ এটি বিশেষ অনুষ্ঠান, কস্তুৰবা গান্ধী আশ্ৰমত এবেলা।

0: মহামানৱ মহাত্মা গান্ধীৰ পত্নী ৰাষ্ট্ৰমাতা কস্তুৰবা গান্ধীও গান্ধীজীৰ দৰে এক সংগ্ৰামী হত্যা হিচাপে সৰ্বজন বিদিত। কস্তুৰবা গান্ধীয়ে দেশমাতৃৰ হকে আগবঢ়োৱা সেৱাৰ স্বীকৃতিস্বৰূপে সমগ্ৰ দেশতে তেওঁৰ স্মৃতিত এটা অনুষ্ঠান গঢ় দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল। সেই মৰ্মে সৰ্বভাৰতীয় স্তৰত 1945 চনত গঠন কৰা হয় কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্ট। তাৰ অংশস্বৰূপে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো 1944 চনত গুৱাহাটীৰ শৰণীয়াত স্থাপন কৰা হয় কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্ট অসম শাখা। জাতিৰ পিতাগৰাকী 1944 চনত চতুৰ্থবাৰৰ বাবে অসমলৈ অহাৰ সময়ত এই ঠাইতেই এটা সৰু ঘৰত 3টাকৈ নিশা অতিবাহিত কৰিছিল। গান্ধীজীৰ স্মৃতি বিজড়িত এই আশ্ৰমত আজিও একান্তভাৱে নিষ্ঠাৰে গান্ধীজীৰ নীতি আদৰ্শক ব্ৰত হিচাপে পালন কৰি ইয়াৰ সদস্য তথা প্ৰতিনিধিসকলে বিভিন্ন গঠনমূলক কৰ্মৰাজিৰে সমাজলৈ সেৱা আগবঢ়াই আহিছে। দেশৰ আন আন প্ৰান্তৰ লগতে এই ন্যাসৰ অসম শাখায়ো প্ৰতিষ্ঠাকালৰে পৰা মহিলা সবলীকৰণ তথা শিশুৰ কল্যাণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে। আমাৰ সৈতে আছে কস্তুৰবা গান্ধী ন্যাসৰ এগৰাকী ৰাষ্ট্ৰীয় ন্যাসৰক্ষী হিচাপে জড়িত থকা নয়ন ভাণ্ডাৰী শৰ্মা।
1: বাইদেউ, কস্তুৰবা গান্ধী আশ্ৰমৰ সৈতে কেতিয়াৰ পৰা আপুনি জড়িত হৈছিল?
2: মোৰ জন্ম এটা গান্ধীবাদী পৰিয়ালতে। মোৰ দেউতা মুক্তিযুঁজাৰু তথা সমাজকৰ্মী আছিল, মোৰ মাও একেবাৰে সমাজকৰ্মী আছিলে, আৰু সেইকাৰণে সৰুৰ পৰা আমি গান্ধী বিচাৰৰ দেখিছো। মা দেউতাই কেনেকে কাম কৰিছিলে সেয়া দেখিছো, আৰু সেই সূত্ৰেই কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্ট তথা শৰণীয়া আশ্ৰমৰ লগত আমাৰ বহুত পুৰণি, মানে জন্মৰ পৰাই বুলি ক'ব পাৰি আৰু। তাৰপিছত মই গড়কাপ্তানী বিভাগত কাম কৰিছিলো, আজিকালি লোক নিৰ্মাণ বিভাগ বুলি কয়, এচিষ্টেণ্ট ইঞ্জিনিয়াৰ হিচাপে 1973 জইন কৰিছিলো। বিশেষ অৱশ্যে মই খুব এটা আশ্ৰমৰ লগত জড়িত হৈ থাকিব পৰা নাছিলো। পিছত 1998ত আমাৰ মানে শৰণীয় আশ্ৰমতে সৰ্বোদয় ট্ৰাষ্ট বুলি এটা ট্ৰাষ্ট আছে গুৱাহাটীৰ, তাৰ ট্ৰাষ্টি হিচাপে মই নিযুক্তি পাওঁ। তেতিয়াৰ পৰা মই ৰেগুলাৰ তাত মিটিং এটি এটেণ্ড কৰো আৰু কাম কাজত মই সহায় কৰি দিওঁ। সেই গান্ধী বিনোৱাৰ বিচাৰৰ ওপৰতে ভিত্তি কৰি সামাজিক কাম কৰা হয়। সেই ট্ৰাষ্টটো গঠন কৰিছিল অমল প্ৰভা দাস আৰু তিলোত্তমা ৰায়চৌধুৰী, দুই ভাই ভনীয়ে। তেখেতসকলৰ দেউতাকে আৰম্ভ কৰিছিলে, গোটেই যাৱতীয় সকলো কাম শেষ কৰি থকা সময়তে তেখেতৰ মৃত্যু হল 1958ত। তাৰপিছত তেখেতৰ দুই জীয়াৰীয়ে 1959ৰ 14 জুলাইত এই ট্ৰাষ্টৰ ডিডখন চহী কৰে, আৰু সেই ট্ৰাষ্টখনত তেতিয়া আছিলে বিমলা প্ৰসাদ চলিহা, অমিয় কুমাৰ দাস, জগন্নাথ দত্ত, এনেকে বিশিষ্ট লোকসকল আছিলে যোন ট্ৰাষ্টি থাকে সেই ট্ৰাষ্টত। আৰু মোৰো মানে সৌভাগ্য বুলিয়ে ক'ব পাৰিম, হেম কাকতিও ট্ৰাষ্ট ছেক্ৰেটেৰী আছিলে তেতিয়া, মোক তেখেতে ক'লে তুমি অলপ আমাক সহায় কৰি দিব লাগে, হব কৰিম, তাৰপিছত মোক নিযুক্তি দিয়ে ট্ৰাষ্টি হিচাপে। পিছত মই 2009ত মই চাকৰিৰ পৰা অৱসৰ লওঁ চিফ ইঞ্জিনিয়াৰ হিচাপে।

0: তাৰ পিছত মই ফুল্লি মই আশ্ৰমৰ কামতেই নিয়োজিত হৈ
1: অঁ,
0: আছোঁ,
1: আপুনি এতিয়াও জড়িত হৈ আছে
0: এতিয়া
1: আশ্ৰমৰ
0: জড়িত আছোঁ। তাৰপিছত 2014 চনত মই কস্তুৰবা দাস অসম শাখাৰ সহায়কাৰী সমিতি মেম্বাৰ হওঁ।
1: সৈতে।
0: 2015ত মই কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্টৰ চেণ্ট্ৰেল কমিটি যিখন আছে
1: হয়
0: বৰ্ড অফ ট্ৰাষ্টিজ, তাৰ ওৱান অফ এগৰাকী ট্ৰাষ্টি হিচাপে নিযুক্তি পাওঁ। ইয়াৰ পৰা মনোনীত কৰি দিছিলে শকুন্তলা
1: হয়
0: বাইদেৱে, সেই হিচাপে এটা ৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰাৰ সুবিধা পাই আছো 2015ৰ পৰা।
1: হয়
0: তাৰপৰা 2016ত মই গান্ধী স্মাৰক নিধি বুলি আৰু একেবাৰে গান্ধীজীৰ মৃত্যুৰ পিছত এটা অনুষ্ঠান হৈছিলে,
1: হয়
0: তাৰো ট্ৰাষ্টি নিযুক্তি পাওঁ। মই তেতিয়াৰ পৰা কৰি আছো এতিয়ালৈকে।
1: হয় বৰ্তমান সময়ত কস্তুৰবা গান্ধী ন্যাসে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰি আছে
0: আমাৰ
1: মহিলাসকলৰ? হয়
0: অসমৰ অসম প্ৰাদেশিক অফিচৰ কথাই কওঁ,
1: হয়
0: এনেকুৱা প্ৰাদেশিক অফিচ ভাৰতৰ আটাইকেইখন প্ৰদেশতে আছে।
1: হয়
0: আমাৰ অসমৰ যিটো প্ৰাদেশিক অফিচ,
1: হয়
0: তাৰ দ্বাৰা অসম, অৰুণাচল আৰু মেঘালয়ত থকা আমাৰ কেন্দ্ৰবিলাক পৰিচালনা কৰা হয়। আমাৰ মেঘালয়ত 4টা কেন্দ্ৰ আছে, অৰুণাচলত এটা আৰু অসমত 15টা আছে, মুঠ 20টা কেন্দ্ৰ গাঁওবিলাকতে, একেবাৰে ভিতৰুৱা গাঁও বেছিভাগেই।
1: হয়
0: তাত আমাৰ সেৱিকা থাকে, এই হেৰি সৰু ল'ৰা ছোৱালীৰ শিক্ষা, তাৰপিছত হাইজিন আৰু মহিলাসকলৰ আধ্যাত্মিক বা শৈক্ষিক উন্নতিৰ বাবে কাম কৰা হয়,
1: হয়
0: এনেকুৱা ধৰণৰ কাম কৰি। তাৰোপৰি আমি বৃদ্ধসকলৰ বাবেও কিছুমান অনুষ্ঠান কৰোঁ। আমি
1: হয়
0: আমাৰ কেন্দ্ৰলৈ তেখেতসকলক মাতি আনো,
1: হয়
0: আনি যাৰ যি টেলেণ্ট আছে তেনেকুৱা ধৰণৰ, কোনোবাই গান গালে, কোনোবাই পুথিকে পঢ়িলে, এনেকুৱা ধৰণৰ 10 মাহত এবাৰ বা দুবাৰ তেনেকুৱা ধৰণৰ প্ৰগ্ৰামো কৰোঁ বৃদ্ধসকলৰ কাৰণে।
1: আৰু
0: আৰু
1: বাইদেউ বৃত্তিমূলক কিবা প্ৰশিক্ষণ এনেকুৱা ধৰণৰ ব্যৱস্থাও আছে নেকি?
0: হয় হয় আমি বিভিন্ন কেন্দ্ৰত চিলাই প্ৰশিক্ষণ দিওঁ, তাঁতশালৰ বোৱা কটাৰ প্ৰশিক্ষণ দিওঁ।
1: হয়
0: ইয়াতে গুৱাহাটীত আমাৰ প্ৰাদেশিক কাৰ্যালয়ত দিয়া হয় তেনেকে।
1: হয়
0: আমি 3-4টা বেটছ টেইলৰিঙৰ প্ৰশিক্ষণ দিলোঁ, আৰু তাৰপিছত এটা বোৱা কটাৰো দিলোঁ,
1: হয়
0: এনেকে চলিয়েই থাকে মাজে মাজে আমাৰ। তাৰোপৰি আমাৰ এটা কেন্দ্ৰ আছে এই বাংলাদেশ বৰ্ডাৰত, বিছখোৱা বুলি কয়, ধুবুৰীৰ ওচৰত।
1: হয়
0: তাত আজি কেইবাবছৰৰ পৰা আমি মৰাপাট আৰু মেটেকাৰ পৰা বেগ,
1: পানী মেটেকাৰ
0: পানী মেটেকাৰ পৰা
1: হয়
0: বেগ আদি বনোৱা, সেয়া প্ৰশিক্ষণ দিছো। তাত কলেজৰ ষ্টুডেণ্ট বিলাকে আহি যোগ, এই অলপতে জুন জুলাই মাহত এটা ট্ৰেইনিং হৈ গ'ল, আৰু এটা বোধহয় এতিয়া হ'ব। সেইবোৰ কাম কৰি থকা হয়। আৰু আগেতো আমাৰ স্বাস্থ্যৰ কামো কৰা হৈছিলে, আমাৰ আৰোগ্য সেৱিকা বুলি সেৱিকা কিছুমান আছিল অসমত 43 চনৰ পৰা আৰম্ভ হৈছে কেন্দ্ৰবিলাক।
1: হয় হয়
0: সেইখিনি সময়ত গাঁৱত ডাক্তৰীৰ সুবিধা একেবাৰে নাছিল। আমাৰ আৰোগ্য
1: হয়
0: সেৱিকাসকলে মানে প্ৰসূতিৰ ডেলিভাৰী কৰোৱা আৰু সাধাৰণ যিবোৰ ধৰক চেলাইন দিয়া, ইনজেকশ্যন দিয়া,
1: হয়
0: এনেকুৱা ধৰণৰ কামো কৰিছিল। এতিয়ালৈকে কিছুমান গাঁৱত আমাৰ সেৱিকাই কৰি আছে।
1: হয়
0: বৰ্তমান অৱশ্যে আশা কৰ্মী হ'ল আৰু গাঁৱে ভূঞে হস্পিটেলবোৰ হ'ল,
1: হয়
0: বহুত উন্নতি হৈছে। আমি এতিয়া বৃদ্ধ আৰু কিশোৰীসকলৰ উন্নতিৰ কাৰণে সজাগতামূলক কাম কিছুমান কৰিছো।
1: হয়
0: এতিয়া এই যে হিউমেন ট্ৰেফিকিং যিটো হৈ আছে,
1: হয়
0: সেইটোৰ কাৰণে আমি কৰোঁ, আৰু মাদক দ্ৰব্য নিবাৰণৰ বাবে
1: হয়
0: সজাগতা, এনেকুৱা ধৰণৰ বাল্য বিবাহৰ
1: হয়
0: সজাগতাৰ বিষয়ে আমি কাম কৰোঁ।
1: হয় বৰ্তমান সময়ত গান্ধীজীৰ আদৰ্শ কিদৰে জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে কস্তুৰবা গান্ধী ন্যাসে?
0: আমি স্কুল কলেজ আদিৰ লগত সম্পৰ্ক ৰাখিবলৈ চেষ্টা কৰিছোঁ।
1: হয়
0: আমাৰ এটা অলপতে স্কিম এটা আমি কৰিছোঁ, স্কুল বা কলেজত আমি ৰচনা প্ৰতিযোগিতা কৰিম, সেইটো এটা কাম হাতত লৈছোঁ।
1: আমাৰ সৈতে আছে কস্তুৰবা গান্ধী আশ্ৰমৰ প্ৰতিনিধি বিউটি দাস বাইদেউ।
2: মই আহিছিলোঁ 1981-82 মোৰ ট্ৰেইনিং হৈছিলে, এবছৰীয়া প্ৰশিক্ষণ লৈছিলোঁ। সেই সময়ত আমাৰ প্ৰশিক্ষণৰ সময়তে আমাৰ বহুত ছোৱালী আছিলে, আমি ট্ৰেইনিঙত যেতিয়া আহিছিলোঁ প্ৰায় 29 গৰাকী আছিল। আমি এবছৰীয়া প্ৰশিক্ষণ শেষ কৰি আমি প্ৰায় 10-12 গৰাকীমান আছিলোঁ। এতিয়া বৰ্তমান আমাৰ আছিলে ৰিটায়াৰ হৈ গৈছে আৰু আমি এতিয়া 3 গৰাকীমান আছোঁ। যি আমাৰ যিটো গান্ধী ঘৰ বুলি এটা ঘৰ আছে, সেইটোৰ ঘৰতে মহামানৱ মহাত্মা গান্ধী 1946ত আহি তেখেতে তাতে এগছি বন্তি জ্বলাই, আমাৰ যিগৰাকী বাইদেউ আছে অমল প্ৰভা দাস, আৰু তেখেতৰ হাততে আমাৰ এই কস্তুৰবা ট্ৰাষ্টটো অৰ্পণ কৰিছিলে। আৰু এই যিবিলাক আমাৰ ইয়াত আছে এই সৰণীয়া এখন আশ্ৰম বুলি সদ্যহতে মানুহে জানে,

0: তাৰমানে ঘৰ মাটি বাৰী সম্পত্তি আছিলে অমৰপ্ৰভা বাইদেউ দেউতাকৰ নামত, দেউতাক আছিলে হৰিকৃষ্ণ দাস, ডক্টৰ ডক্টৰ হৰিকৃষ্ণ দাস দেউতাক, তেখেতৰে এইবিলাক সম্পত্তি আছিলে। আৰু তেখেতৰে জীয়ৰী অমৰপ্ৰভা দাসৰ হাতত মহামানৱ মহাত্মা গান্ধীয়ে এই কস্তুৰবা ট্ৰাষ্টটো এগছি বন্তি জ্বলাই কৈ গৈছিলে যে মই এগছি বন্তি জ্বলাই দিছোঁ, এই বন্তি গছিয়ে যেন গোটেই সমগ্ৰ ভাৰত অসম তথা ভাৰতবৰ্ষত হয়। সেইমতে আমাৰ কস্তুৰবা ট্ৰাষ্টে বহুত কাম কৰি গৈছিলে, আমাৰ যেনেকৈ চলিছিলে আমাৰ কেন্দ্ৰবিলাক, কিন্তু ক্ৰমান্বয়ে দেই একেলগে কেন্দ্ৰবিলাক খোলা নাছিলে, ক্ৰমান্বয়ে খুলিছিল কিন্তু চলি আছিলে। আমিও সেই সময় 81 চনত ট্ৰেইনিং লৈ আমি আমাৰ সেৱিকাবিলাক আছিলে, আৰু তেতিয়াৰ পৰা আমাৰ প্ৰায় 3000 সেৱিকাই এই কস্তুৰবা ট্ৰাষ্টত কাম কৰিছিল। কিন্তু সেই পৰিৱেশটোৰ লগত আজিৰ পৰিৱেশটো সম্পূৰ্ণ বেলেগ হৈ গৈছে।
1: আপুনি প্ৰায় 3 দশক পূৰ্বে আহিছিলে ইয়ালৈ, 30 বছৰৰ আগৰ কথা তেতিয়া হয়। আপুনি কি ভাবি আহিছিলে ইয়ালৈ?
0: কি ভাবি আহিছিলোঁ মানে সেই সময়ত এডভাৰ্টাইজমেণ্ট দিছিলে যে এনেকৈ এটা গাম শিকা প্ৰশিক্ষণ হ'ব, তেনেকেই থাকি গ'লোঁ। ভাল লাগিল, তেতিয়া বহুত ছোৱালী আছিলে, দৌৰা দৌৰি সৰু ছোৱালী আছিলোঁ, দৌৰা দৌৰিকৈ সকলো কাম কৰিলোঁ, বাহিৰতো ট্ৰেইনিং ল'লোঁগৈ, এবছৰীয়া প্ৰশিক্ষণ ল'লোঁ আমাৰ যিটো। কিন্তু এতিয়া মানে আমাৰ যিবিলাক কাম আছিলে, গান্ধীজীৰ যিটো 18 দফীয়া কাম আছিলে, সেই কামৰ এতিয়া বহুত কাম আমাৰ কমি গৈছে, আৰু বিশেষকৈ আমাৰ কৰ্মীৰ অভাৱ হৈ গৈছে। বৰ্তমানৰ কথা কৈছোঁ মই, আগতে যি ভৰপূৰ এখন কস্তুৰবা ট্ৰাষ্টৰ আমি বাইদেউসকল আছিলে, আমি আছোঁ, কিন্তু আজি সেই পৰিৱেশটো নাইকিয়া হৈছে। কাৰণ আমি বহুত চেষ্টা কৰিছোঁ, আমি নতুন ছোৱালীক সেৱিকা বুলিলে আমি ছোৱালীয়ে হয়, গতিকে আমি ছোৱালীক প্ৰশিক্ষণ দিওঁ না, ছোৱালী এখন ঘৰত এগৰাকী ছোৱালী, সেইগৰাকী ছোৱালীয়ে হয়তো সমাজসেৱা কাম কৰিবলৈ আহিব নোখোজে বা নোৱাৰেও আহিব, সেইটো আমিও মানি লওঁ, কিন্তু সেই পৰিৱেশটো হোৱাৰ কাৰণে আজি আমি কস্তুৰবা ট্ৰাষ্টৰ আমাৰ কৰ্মীৰ অভাৱ হৈছে। হ'লেও আমি যিমান চেষ্টা কৰিছোঁ, আৰু গান্ধীজী আমি যিমান দিন থাকোঁ আমিতো কৰি যাব লাগিব না, আমি কাৰণ ইয়াতে এটা আমি প্ৰতিজ্ঞাবদ্ধৰ দৰে হৈ আছোঁ যে আমি এইটো অনুষ্ঠানত থাকি, মই এতিয়া ইয়াত থাকিয়ে মই ৰিটায়াৰ হ'লোঁ, ৰিটায়াৰ হৈ মই এতিয়া বৰ্তমান কাম কৰি আছোঁ, প্ৰতিনিধিৰ দায়িত্বত লৈ আছোঁ।
2: আজিৰ পৰা 8 দশকৰো আগতে গান্ধীজীয়ে থাকি যোৱা এসময়ৰ সেই সেউজ জিলাটো কালক্ৰমত শৰণীয়া আশ্ৰম হিচাপে পৰিচিত হৈ পৰে। আশ্ৰমৰ সেউজ শীতল পৰিৱেশত এতিয়াও গান্ধীজীয়ে জিৰণি লোৱা ঘৰটো গান্ধীঘৰ নামেৰে সুন্দৰকৈ সংৰক্ষণ কৰি ৰখা হৈছে। কস্তুৰবা গান্ধী আশ্ৰমৰ প্ৰতিষ্ঠাকালৰ কথা সোঁৱৰিলে 6 দশক ধৰি আশ্ৰমৰ সৈতে জড়িত দময়ন্তী দেৱী বাইদেৱে।
1: আমাৰ সৈতে আছে কস্তুৰবা গান্ধী আশ্ৰমৰ প্ৰাক্তন প্ৰতিনিধি দময়ন্তী দেৱী বাইদেউ। বাইদেউ, আপুনি প্ৰায় 6 দশক ধৰি, 56 বছৰ হ'ল আপোনাৰ ইয়াত, এই সুদীৰ্ঘ সময়ছোৱাৰ অভিজ্ঞতা আপুনি অকণ আমাক জনাওকচোন।
3: মই ইয়াত জড়িত হ'লোঁ 1970 চনত, আৰু মোৰ অহাৰ লক্ষ্যটো অলপ বেলেগ। মই সৰুৰ পৰা অলপ বেলেগ ধৰণৰ আছিলোঁ যে মই বিয়া বাৰু নপতাকে নিজৰ ওপৰত নিৰ্ভৰ হ'লে কেনেকৈ থাকে, সেইটোৱে মোৰ লক্ষ্য আৰু জীৱনত। সেই ধৰণেই মই ইয়াতে সুবিধা পালোঁ। কমল কুমাৰী বৰুৱা বাইদেউ মোক আনিলে, তেওঁ মোক কথাটো বুজাই দিলে যে এনেকুৱা তেনেকুৱা। মই এখন স্কুলত কাম কৰি আছিলোঁ, স্কুলখন কাম কৰি থাকোঁতে বাইদেউ স্কুলখনলৈ গ'ল, চালে, তেতিয়া মোক ক'লে তুমি আগতে ট্ৰেইনিং এটা লৈ লোৱা। তেতিয়া মই ইয়ালৈ আহিলোঁ। কমল কুমাৰী বৰুৱাক চবেই জানে, তেওঁ ছ'চিয়েল ৱেলফেয়াৰৰ সভানেত্ৰী আছিলে। তাৰপিছত আমি যেতিয়া আহিছিলোঁ ন, একেবাৰে খুব বেছি ছোৱালী আছিলোঁ। আমাৰ এটা সৌভাগ্যৰ কথা কি, গোটেই অল ইণ্ডিয়াৰ সমস্ত প্ৰদেশতে কস্তুৰবা ট্ৰাষ্ট আছে, কিন্তু এই কস্তুৰবা ট্ৰাষ্টটো মহাত্মা গান্ধীয়ে উদঘাটন কৰা আমাৰ অসমখন, অল ইণ্ডিয়াৰ ক'তো কৰা নাই। অসমলৈ নিজে আহিছিলে, তেখেতে বিহাৰলৈ আহিছিলে, তেতিয়া আমাৰ বেটাবিলাকে গান্ধীজীক লগ গান্ধীজীক তাতে লগ কৰিলে যে আপুনি বাপু যাব লাগে। এতিয়া গান্ধীজীক ক'লে মোৰ বয়স বেছি হৈছে, ঠিক আছে বাৰু ওচৰলৈ আহিছোঁ যে যাম বাৰু, কিন্তু এটা কথা কৰা, মোক গাঁৱৰ মানুহ যেনেকৈ থাকে তেনেকৈ থাকে, মই চহৰত নাথাকোঁ, চহৰত থাকিলে মই গাঁৱৰ পৰিৱেশতে থাকিম, আৰু মই এটা কুঠিতহে থাকিম, গাঁৱৰ ঘৰত, গাঁৱৰ দুখীয়া মানুহ যেনেকৈ থাকে তেনেকৈ থাকে। এটা আচৰিত ঘটনা, এই গান্ধী ঘৰটো গোপীনাথ বৰদলৈহঁতে সেই সময়ৰ গোটেই নেতাসকলে, আমাৰ অমিয় কুমাৰ দাসহঁতে, হেৰি ভুৱনেশ্বৰ বৰুৱাহঁতে, এইবিলাকে নিজে হাতেৰে বাঁহ কাটি, ইয়াৰে বাৰীত বাঁহ, মস্ত জংঘল বাঁহ বাৰী আছিলে, বাঁহ কাটি খেৰ কাটি চব সেই ঘৰটো বনাইছে। আৰু কস্তুৰবা ট্ৰাষ্টটো মহাত্মা গান্ধীয়ে ক'লে এইটো মহিলাইহে কৰিব, সেইটো গুৰুত্বপূৰ্ণ কথা, মহিলাই কৰিলে, মহিলাটো শিক্ষা দীক্ষা নাই, তেতিয়া কৈছে যে মহিলাই থাকি থাকি শিকিব আৰু তেওঁলোকে ইয়াৰ ওপৰতে স্বনিৰ্ভৰী ল'ব। সেইকাৰণে গান্ধীজী যিদিনা উদঘাটন কৰে, 3টা মন্ত্ৰ দিছিলে আমাৰ ছোৱালীসকলক, স্বাৱলম্বী হ'বা, স্বাস্থ্যভতী হ'বা, সাহসী হ'বা, এইটো হ'লেহে সমাজৰ মহিলাৰ কাম হ'ব। আৰু কস্তুৰবা ট্ৰাষ্টৰ সেই সময়ত অমৰপ্ৰভা বাইদেউ আমাৰ অসমৰ প্ৰথম MSc কেমেষ্ট্ৰিত গ'ল্ড মেডেলিষ্ট আছিলে কলিকতা ইউনিভাৰ্চিটিত, কিন্তু

0: তেওঁৰ বহুত পাইলটৰ হেঁপাহ আছিলে, কিন্তু গান্ধীজীক পাই তেওঁ কস্তুৰবা ট্ৰাষ্টতে গোটেই জীৱনটো অতিবাহিত কৰিলে। আৰু সেই বাইদেৱে সেই সময়ত গোটেই নেতাসকলক, গোপীনাথ, আমাৰ গোপীনাথ বৰদলৈ চেয়াৰমেন আছিলে, আৰু আমাৰ বিশেষকৈ আমাৰ অমিয় কুমাৰ দাসহঁতে গোটেই লেবাৰ ৱেলফেয়াৰ চেণ্টাৰবিলাক অমিয় কুমাৰ দাসে পাতিছিল, সহায় কৰিছিলে প্ৰত্যেকটো অনুষ্ঠান। আমাৰ তেতিয়া 45ৰ ওপৰ অনুষ্ঠান, একে মিজোৰাম তিজোৰাম চবতে আছিলে আমাৰ এই কেন্দ্ৰ। এইবোৰ বন্ধ হৈ গ'ল আৰু কালক্ৰমত, প্ৰয়োজন নহ'লে বন্ধ কৰি দিয়ে। ইণ্টেৰিয়ৰ প্লেচবিলাকতে কৰে না, যেতিয়া মানে তাত ভাবে যে ইয়াৰ দৰকাৰ নাই। কাছাৰত আছিলে আমাৰ বৰাকভেলীত, বৰাকভেলীটো বন্ধ কৰিলে, কৰা মানুহ নাইকিয়া হ'ল, আগ্ৰহী মানুহ নাইকিয়া হ'ল, এনেকুৱা হ'ল। আৰু আমাৰ, মই আহিছোঁ যেতিয়া 71 চনত নহয়, তেতিয়া বৰ মানে হেৰি আছিলে, তেজস্বিতা আছিলে ট্ৰাষ্টৰ। কিয় আছিলে? যেতিয়া আমাৰ অসম ছ'চিয়েল ৱেলফেয়াৰ, কেন্দ্ৰীয় ছ'চিয়েল ৱেলফেয়াৰ, এই দুটা ৱেলফেয়াৰৰ পৰা আমি স্কীম পাইছিলোঁ। চেণ্ট্ৰেলৰ পাইছিলোঁ আমি ল'ৰা ছোৱালী নিউট্ৰিশ্যন প্ৰগ্ৰেম, আমাৰ স্কুল আছে প্ৰত্যেক কেন্দ্ৰতে। স্কুল কেন্দ্ৰ মানে কি, আঢ়ৈ বছৰৰ পৰা 5-6 বছৰলৈকে যিটো কিণ্ডাৰ গাৰ্ডেন বুলি কয়, এইখিনি ল'ৰা ছোৱালীক পূৰ্ব বুনিয়াদী খাপটো। গান্ধীজীয়ে বুনিয়াদী শিক্ষাত খুব গুৰুত্ব দিছিলে, যে বুনিয়াদী শিক্ষা থাকিলেহে দেশৰ শিক্ষা নীতিটো, শিক্ষা বিভাগটো ঠিক হ'ব। সেইধৰণে গান্ধীজীয়ে তাক আশা কৰিছিলে, আৰু এইটো নিজৰ ভাষাত, নিজৰ মাতৃভাষাত কৰিছিলে। তাৰোপৰি আমাক ষ্টেট ছ'চিয়েল ৱেলফেয়াৰৰ পৰা প্ৰেগনেণ্ট মহিলাবিলাকক পুষ্টিকৰ আহাৰো দিছিলে ঠায়ে ঠায়ে, কেইবাটাও চেণ্টাৰত। সেইধৰণে আমাৰ কামবোৰ চলিছিলে। কিন্তু 1993ত ভাৰত চৰকাৰে সেই স্কীমটো বন্ধ কৰিলে, আৰু তেতিয়া কি হ'ল, অংগনবাদী হ'ল। যেতিয়া অংগনবাদী হ'ল, এখন গাঁৱতে অংগনবাদীও হ'ব, আমাৰটো হ'ব, দুখন স্কুল নচলে নহয়, সমবেশৰ ল'ৰা ছোৱালী, তেতিয়া আমাৰ স্কুলবোৰ মাৰা গ'ল। যদিও আমাৰ নিজৰ প্ৰচেষ্টাত এতিয়াও আমাৰ হাৰচুৰা ষ্টেট, তাত এখন এল পি স্কুল চলি আছে, তাৰপিছত এতিয়া বৰ্তমান অকল এখনেই চলি আছে হাৰচুৰা ষ্টেটত। তথাপি যদিও স্কুলখন নাই, আমাৰ স্কুলৰ কাম চলি আছে। কেনেকুৱা, যে ল'ৰা ছোৱালীক নৈতিক শিক্ষা দিয়া, ল'ৰা ছোৱালীক কেনেকৈ সাহস বঢ়াব পাৰি, ল'ৰা ছোৱালী কেনেকৈ চাব, ল'ৰা ছোৱালীৰ স্বাৱলম্বনৰ কাম আছে। আনকি বেংকত একাউণ্ট পৰ্যন্ত খোলাইছিলে, ময়ে খুলিছিলোঁ, ঢেকীয়াজুলি অমিয় কুমাৰ দাস ট্ৰাষ্টত, তাত দুগৰাকী সেৱিকা আছিলে, শ্যামা আৰু কমলেশ্বৰী, তাহাঁতক লগাই ময়ে খুলিছিলোঁ তাত। যে ল'ৰা ছোৱালীকেইটা ফূৰ্তি হয়, খাম বনাবলৈ দিওঁ, ফুলৰ মালা গাঁঠিবলৈ দিওঁ, এলেকাবিলাক কামবিলাক আমি যদি স্কুল কলেজৰ কামবিলাক আমি লওঁ, সেই পৰ্যন্ত কাম কৰিছিলোঁ, মই কৰিছিলোঁ দেই, মই যেতিয়া দায়িত্বত আছিলোঁ। হাৰচুৰা ষ্টেটত কি হৈছে, যে তাৰ বাগানৰ মানুহখিনি ইমানেই ভাল পায় কস্তুৰবা ট্ৰাষ্টৰ, চৰকাৰী স্কুলখনলৈ ল'ৰা ছোৱালী নাযায়, আমাৰখনলৈ আহে। এইখনত সুবিধাও দিয়ে কিছুমান, এখন হাৰচুৰা মানে হেৰি বালিপাৰা, তেজপুৰ বালিপাৰা, আমাৰখনলৈ আহে ল'ৰা ছোৱালীবোৰ, মানে ইমানেই ভাল পায়। কাৰণ আমাৰ শিক্ষাৰ পদ্ধতিটো আছিল যে ল'ৰা ছোৱালীক শাসন কৰি নহয়, ল'ৰা ছোৱালীক আনন্দত কেনেকৈ শিকাব পাৰি, ল'ৰা ছোৱালী যে পঢ়িবলৈ আহিছোঁ সেইটো সিহঁতে গমেই নাপায়। যে মহিলাৰ সৰ্বাংগীন উন্নতিৰ কাৰণে আমাৰ মিডৱাইফাৰী ট্ৰেইনিং হৈছিলে, তাৰমানে নাৰ্ছ ট্ৰেইনিং হৈছিলে। সেই আমাৰ এক্সাম নাৰ্ছে আমাৰ ইয়াতো ট্ৰেইনিং লৈছিলে, অসমতো ৰেড ক্ৰছত লৈছিলে, আমাৰ তিলোত্তমা ৰায় চৌধুৰী ডাক্তৰ অমলপ্ৰভা বাইদেউৰ বায়েক, তেওঁ ডাক্তৰনী আছিলে, তেওঁৰ দেউতাক ডাক্তৰ আছে, তেওঁলোকেও নাৰ্ছ ট্ৰেইনিং দিছিলে। আৰু আমাৰ য'ত আমাৰ কেন্দ্ৰীয় কাৰ্যালয় আছে ইন্দোৰত মধ্যপ্ৰদেশৰ, তাত আমাৰ হস্পিটেল আছে, ফুল পেজ হস্পিটেল, আৰু তাতো নাৰ্ছ ট্ৰেইনিং দিয়ে। আৰু আমাৰ যিটো গান্ধী কস্তুৰবা মেডিকেল কলেজ হস্পিটেল ৱাৰ্ধাত আছে, তাতো আমাৰ ছোৱালী ট্ৰেইনিং লৈছিলে।
1: কস্তুৰবা গান্ধী আশ্ৰমৰ এতিয়া দৈনন্দিন কাৰ্যসূচী কি ধৰণৰ, কেনেকৈ দিনটো আপোনালোকৰ কেনেধৰণে আৰম্ভ হয়, যিহেতু এখন এখন আশ্ৰম ইয়াত এটা ৰুটিন, এটা নিয়ম নীতিৰ মাজেৰে চলে, সেই বিষয়ে অকণমান কৈ দিয়কচোন বাইদেউ।
0: কস্তুৰবা আশ্ৰমত, আশ্ৰম বুলি কিয় কয় জানা, য'ত শ্ৰমনিষ্ঠ জীৱন যাপন কৰে, এইটো আমাৰ অসমৰ কাৰণে বৰ দুৰ্ভাগ্য। অসমৰ মানুহে আশ্ৰম বুলি ভাবিলে কি কয়, এতে বিধৱা থাকে, অনাথ থাকে, এনেকৈ ভাবে। মই অল ইণ্ডিয়াত পদযাত্ৰা কৰিছিলোঁ, তেতিয়া বেংগলত আশ্ৰম বুলিলে সাধু সন্ন্যাসী, আচলতে সাধু সন্ত আৰু যিসকলে নিজৰ শ্ৰমৰ ওপৰত নিৰ্ভৰশীল, সেইটোক আশ্ৰম বুলি কয়। আৰু এই আশ্ৰমটো গান্ধীজীয়ে আমাক ৰুটিনখন গান্ধীজী নিজে বনাই দিছিল। আৰু সেই ৰুটিনখনত কি, যে 4টাত আমাৰ সকলোৱে উঠিব লাগিব হজযাত্ৰাত, 4:30টাত সাময়িক প্ৰাৰ্থনা, সৰ্বধৰ্ম প্ৰাৰ্থনা, তাৰপিছত 5:45 যোগাসন নিজৰ স্বাস্থ্যৰ কাৰণে, আৰু হেৰি কৰা, এই অধ্যয়ন কৰা, এইবোৰ হ'ব।

0: পিছত সাময়িক চাফাই হ'ব আৰু তেতিয়া ডিউটি থাকে, ৰান্ধনীয়ে ৰান্ধিবলৈ যায়, চাফাই কৰায়, চাফাই কৰে, এনে বিভিন্ন ধৰণৰ ডিউটি থাকে।
1: গান্ধীজীয়ে নিৰ্ধাৰণ কৰি যোৱা
0: নিৰ্ধাৰণ গান্ধীজীয়ে আমাক চিলেবাছ বনাইছিল,
1: গান্ধীজীয়ে নিৰ্ধাৰণ কৰি যোৱা প্ৰাত্যহিক কাৰ্যসূচী সেইধৰণে আজিও চলি
0: আজিও চলি আছে।
1: চাৰিকুৰিৰ ওচৰ চাপিছে আপোনাৰ বয়স,
0: অঁ চাৰিকুৰি
1: ইয়াত এই আশ্ৰমত দীৰ্ঘদিন ধৰি আপুনি থাকিলে, এতিয়া আপোনাৰ দিনবোৰ কেনেকৈ পাৰ হৈছে? নিশ্চয় আশ্ৰমখনত থাকি আপোনাৰ দিনবোৰ খুব সুন্দৰকৈ পাৰ হৈছে।
0: মোৰ একচুৱেলি মোৰ জীৱনত দুখেই নাই, মই সঁচা কথা কৈছোঁ, আন্তৰিক দুখ মোৰ নাই। কাৰণ এখন ঘৰত থাকিলে গতানুগতিক জীৱন, কিন্তু ইয়াত আহি এনেকুৱা অল ইণ্ডিয়াৰ সন্ত সাধু কত গোটেই সৰ্বভাৰতত পদযাত্ৰা
1: সমাজত
0: গৈছোঁ, সমাজত ইমান ভাল ভাল সংগ পাইছোঁ, আৰু আমি গান্ধীজীৰ বিনোবাজী আশ্ৰমবিলাক আমি চব এক, সেইকাৰণে আমাৰ বহুত আনন্দ, আমাৰ দুখ বোলা বস্তুটো নাই, খুবেই ভালে চলি আছে। আৰু এতিয়া যদিও কিছুমান কাৰ্যক্ৰম ইফাল সিফাল হ'ব, কাৰণ পৰিস্থিতিয়ে কৰিছে না, আগৰ পৰিস্থিতি, আগৰ ৰহন চহন, লাইফ ষ্টাইল, এতিয়াৰ লাইফ ষ্টাইলটো বহুত বেলেগ না। গান্ধীজীয়ে অংক কৰি দিছিলে যে ভাৰতীয় মানুহে যদি আধা ঘণ্টা সূতা কাটে তেতিয়াহ'লে বিদেশী কাপোৰ পিন্ধিব নালাগে। গান্ধীজীৰ আন্দোলনটোৱে হৈছিলে বিদেশী বহিষ্কাৰ কৰা, আৰু তাৰ লগত সামঞ্জস্য কৰিয়ে কস্তুৰবা আছিলে, আৰু কস্তুৰবা ট্ৰাষ্টৰ লক্ষ্য সেইটোৱে আছিল।
1: বৰ্তমান আপোনালোকে পৰিধান কৰা কাপোৰ
0: এইবিলাক চব উৎপাদন হয়, আমি আমাৰ নিজে হাতে কটা, হাতে বোৱা, এইবোৰ নিজে পিন্ধিছোঁ, মুগা পাট এৰি আৰু কটন।
1: ইয়াত আছে নেকি বাইদেউ বস্ত্ৰ উৎপাদনৰ আপোনালোকৰ
0: উৎপাদন? তাঁতশাল আছে আমাৰ, কিন্তু এতিয়াতো মানুহ কম যে কম চলে, আৰু আমাৰ এই 20টা কেন্দ্ৰ আছে নহয় কেন্দ্ৰবিলাকত, আমাৰ ইয়াৰ কামে কেন্দ্ৰৰ কামে একে ৰুটিনত চলে, কাৰণ এইটোত মানে পুৰা সময় দিব লাগে, সেইকাৰণে কস্তুৰবা ট্ৰাষ্টৰ কামটো অলপ বেলেগ, আৰু ই যিয়ে হাৰ্টলি ভাল পাব ইয়ে থাকিব।
1: ধন্যবাদ।
2: এইবাৰ শুনোচোন আহক কস্তুৰবা গান্ধী আশ্ৰমৰ বয়ন শিল্প বিভাগৰ সৈতে জড়িত জীৱেশ্বৰী বড়োৰ মনৰ কথা।
3: মই ইয়াতে 90 চনতে ট্ৰেইনিং লৈছোঁ, তাৰ পৰা ইয়াতে মই কাম কৰিছোঁ। মোৰ বিশেষকৈ দায়িত্ব আছিলে বুনাই দায়িত্ব, মানে শালৰ দায়িত্ব আৰু স্বাৱলম্বী দিশত, আৰু ইয়াত ট্ৰেইনিং লওঁতে মানে যেতিয়া বাইদেউসকলৰ পৰা আমি যিখিনি অভিজ্ঞতা পাইছোঁ, গান্ধীজীৰ সপোন আছিলে ন স্বাৱলম্বী দিশত কাম কৰা, বাইদেউসকল স্বৰ্গীয়া অমৰপ্ৰভা বাইদেউ, স্বৰ্গীয়া হেমকাকতি বাইদেউ, স্বৰ্গীয়া শকুন্তলা বাইদেউ, আৰু বহুত ধৰণৰ আমাৰ বহুত বাইদেউ কেইগৰাকীমান আছে, তেখেতসকলৰ পৰা আমি কাম শিকিলোঁ, মানুহৰ লগত পৰিচয় হ'লোঁ, বহুত ধৰণৰ কাম কৰিলোঁ, আৰু সেৱাৰ কাম কৰিম বুলি আহিছোঁ। যেতিয়া নিজেতো কিবা এটা কৰিবই লাগিব নহয় জানো চলিবলৈ কাৰণে, কিন্তু আমি আমাৰ ভাৱনাটো সেৱাৰ ভাৱনা আছে। আজিকালি টকা পইচা বেছি লাগে হয়নে নহয়, কম টকাত নচলে, আমিতো বহুত টকা পইচা কম যদি আমি নিজে চলিব পাৰোঁ, আৰু উৰা পিন্ধা খোৱা লোৱা এইবোৰ
1: সহজ সৰল
3: সৰল জীৱন যাপন কৰিব লাগে, সেইটোৱে। তাৰপিছত সেইকাৰণে আমি ইয়াত বহুত শিকিলোঁগৈ, পায়খানা চাফাই কৰালৈকে শিকিছোঁ, পায়খানা কেনেকৈ চাফাই কৰে, আমিতো ঘৰত কেতিয়াও পায়খানা চাফাই কৰা নাছিলোঁ, এই মেটৰ লগাওঁ, ইয়াত আমি নিজ হাতেৰে চাফাই কৰিছিলোঁ, চাফাই পায়খানা ৰাতিপুৱা চাফাই কৰি আকৌ গা মূৰ ধুই আকৌ ৰান্ধিবলৈ আহোঁ ট্ৰেইনিঙৰ দিনতে দেই, তাৰপিছত আকৌ 8:30 ক্লাছলৈ যাবই লাগে নহয়, তেনেকুৱা সেইবোৰ কাম শিকি পিছত যেতিয়া কৰ্মী হ'লোঁ তেতিয়া মই পুৰা বাইদেউসকলে মানে বুনাই দায়িত্বত দিলে, আৰু বুনাই দায়িত্বত ট্ৰেইনিং চলিলে, ট্ৰেইনিঙৰ ছোৱালী মোৰ লগতে থাকে বেছিভাগ, তেনেকৈ শাল শিকাওঁ, জাম জেলি আচাৰ চৰ্বত এইবিলাকো কৰোঁ। গান্ধীজী যিটো সপোন আছিলে সেইটোৰ দিশতে আমি কৰি গৈ আছোঁ এতিয়াও, বৰ্তমান সমাজৰ কাম কৰি ভাল লাগিছে, বহুত ধৰণৰ মানুহ লগ পায়, বাহিৰৰ মানুহ আহে আৰু চা চিনাকি হওঁ, আৰু তেনেকৈ মানে বহুত অভিজ্ঞতা হয়, আৰু বাহিৰলৈও যাওঁ, এইবোৰ সমাজৰ কাম কৰি কৰি আমি আৰু আমাৰ জীৱনটো দিলোঁ, আমি মানে মনত কোনো হেৰি নাই আৰু, মানে দুখৰ ভাৱনা নাই, আৰু আমি ইয়াত যিমানখিনি বাই ভনী আছোঁ একেখন ঘৰৰ নিচিনাই থাকোঁ।

গান্ধী জয়ন্তী উপলক্ষে আইদেউৰ বুলনিৰ বিশেষ অনুষ্ঠান কস্তুৰবা গান্ধী আশ্ৰমত এবেলা শুনিলে। থলিতে বাণীবদ্ধ কৰা অনুষ্ঠানটিৰ আঁত ধৰিলে নিভাৰাণী ৰায়।

0: প্ৰযোজনা আছিল পৰিণীতা শইকীয়াৰ।
1: শ্ৰোতাসকল, আজিলৈ আমাৰ বুলনি সামৰাৰ সময় হৈ আহিল। বুলনিৰ মজিয়াৰ পৰা মই নিভাই আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ।

শ্রাবণী মুখার্জীৰ কণ্ঠত দুটি আধুনিক গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে ব্ৰজেন ৰায় চৌধুৰী আৰু গুণমণি বৰাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো মহেশ্বৰ নাথ আৰু সহশিল্পীসকলে গোৱা ওজাপালি।

0: ৰথখন কি কৈছে কথা উত্তৰ মুখীয়া কৰি
1: উত্তৰ মুখীয়া কৰি বঢ়িয়াকে লৈ যায় আছে
0: লৈ গেল হাকে এটা উত্তৰ কুমাৰ মালিছে তুমি ধৰ ৰথখন
1: ৰথখন তুমি ইয়াতে কিয় ৰাখি দিলা
0: এই কৌৰৱ সৈন্যবিলাক
1: আমি সৈন্যবিলাক নাচে কিয় তুমি এই সাগৰৰ মাজত আনি পেলাই তুমি পানীত পেলাই মাৰিব খুজিছিল
0: তেতিয়া লাহাকাৰ বিহান নালাগে
1: তেতিয়া লাহাকাৰ হাঁহি মাৰি
0: অ বোলা ব্ৰাদাৰ ল'ৰা
1: এই ল'ৰা তুমি এইবিলাক একো জানা না তুমি এইবিলাক একো জানা না
0: আৰু বোধ কৰো
1: আৰু তুমি বোধ কৰো এই গৰুবিলাক দেখা পাই তুমি পানীৰ নিচিনা যেন পাইছ কিন্তু সেইবিলাক পানী নহয়
0: তুমি
1: তোমাৰ দেউতাৰ দিনৰ যিটো 60,000 গৰু পাল এই গৰু পাল শুক্ল বৰ্ণ খাৱাল একদম বগা
0: বগা
1: গতিকে 60,000 গৰুৰ পালটো দেখা পাই তাৰমানে মহাসাগৰ যেন দেখা পাইছে সাগৰ যেন
0: আৰু
1: যিবিলাক ডাঙৰ ডাঙৰ বৃক্ষ আছে সেইবিলাক বৃক্ষবিলাক তুমি গছ বুলি ভাবছা কিন্তু সেইবিলাক গছ নহয়
0: এইবিলাক
1: ডাঙৰ ডাঙৰ কৌৰৱৰ ডাঙৰ
0: ডাঙৰ
1: ভীষ্ম দ্ৰোণ অশ্বস্তমা কৰ্ণ
0: এইবিলাক

0: ডাঙৰ ডাঙৰ ভিৰ, ডাঙৰ ডাঙৰ
1: সেইবিলাক ভিৰ দেখা পাই,
0: সেইবিলাক ভিৰ ইমান ডাঙৰ ডাঙৰ গতিকে
1: তুমি তাৰ
0: ভিৰবিলাকক দেখা পাই তুমি ডাঙৰ ডাঙৰ গছ বুলি ভাবিব পাৰা, কিন্তু গছ নহয়
1: গতিকে
0: তেওঁলোকৰ সৈন্য ভিৰ।
1: তুমি কি ৰকমা পাৰা গৰু,
0: কি ৰকমা পাৰা তেওঁলোকৰ লগত যুদ্ধ কৰি পেলাই এতিয়া 80,000 গৰু ঘূৰাই আনো।
1: সাধাৰণ
0: ধৰণৰ সৈন্য সেইবিলাকৰ লগত মই যাতে যুদ্ধ কৰি মই গৰুকেইটা ঘূৰাই আনিব পাৰিম।
1: গতিকে
2: ইমান পৰে শ্ৰোতাসকলে মহেশ্বৰ নাথ আৰু সংগীসকলে গোৱা ওজাপালে শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু বাদ্য সংগীতৰ অনুষ্ঠানত এতিয়া আগবঢ়াইছো নিবিড় দেৱশৰ্মাৰ বাঁহীত গান্ধী ভজনৰ সুৰ। তবলাত সংগত কৰিছে কৌশিক কোঁৱৰ আৰু তানপুৰাত সাবনা অঞ্জুমেয়।

0: নিবিড় দেৱ শৰ্মাৰ বাঁহীত গান্ধী ভজনৰ সুৰ শুনিলে। তবলাত সংগত কৰিলে কৌশিক কোঁৱৰ আৰু তানপুৰাত সাবনা অঞ্জুমে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বাতৰি।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পংকজনন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, জাপানৰ আয়োচি নাগয়াত অনুষ্ঠিত এছিয়ান গেমছত লাভলীনা বৰগোহাঁয়ে আজি মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাত সোণৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে খেলুৱৈগৰাকীক অভিনন্দন জনাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে বিশ্বত শান্তি বৰ্তাই ৰখাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অক্লান্ত প্ৰচেষ্টাক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কৰা প্ৰশংসাই প্ৰতিগৰাকী ভাৰতীয়কে গৌৰৱান্বিত কৰি তুলিছে। ৰাষ্ট্ৰই আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ 157 সংখ্যক জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। বিভিন্ন দেশত থকা ভাৰতীয় কূটনৈতিক মিছনসমূহতো গান্ধীজীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হৈছে। আৰু কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আমেৰিকাৰ মিলৱাকীত অনুষ্ঠিত G20 ৰাষ্ট্ৰগোষ্ঠীৰ বাণিজ্য মন্ত্ৰীসকলৰ বৈঠকৰ সময়ত কেইবাখনো দেশৰ বাণিজ্য মন্ত্ৰীৰে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। জাপানৰ আয়োচি নাগয়াত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতীয় এথলীটসকলৰ সুন্দৰ প্ৰদৰ্শনৰ ধাৰা অব্যাহত আছে। লাভলীনা বৰগোহাঁয়ে আজি মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাত সোণৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। লাভলীনাই ফাইনেলত চীনৰ বাও ঝিক 5-0 ফলাফলত পৰাস্ত কৰে। ইয়াৰ লগে লগে লাভলীনা এছিয়ান গেমছৰ মহিলাৰ বক্সিঙত সোণৰ পদক অৰ্জন কৰা দ্বিতীয়গৰাকী ভাৰতীয় বক্সাৰৰূপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে 2014 চনত মেৰী কমে এছিয়ান গেমছত দেশৰ হকে সোণৰ পদক লাভ কৰিছিল। একেদৰে ভাৰতৰ মহিলা আৰ্চাৰী দলে আজি ৰিকাৰ্ভ শাখাৰ দলীয় শিতানত সোণৰ পদক লাভ কৰে। অংকিতা ভকত, কীৰ্তি শৰ্মা আৰু কুমকুম অনিল মোহৰক লৈ গঠিত ভাৰতীয় দলটোৱে ফাইনেলত বিশ্ব চেম্পিয়ন তথা 10 বাৰৰ অলিম্পিক চেম্পিয়ন দক্ষিণ কোৰিয়াক 5-3 ফলাফলত পৰাভূত কৰে। এছিয়ান গেমছৰ ইতিহাসত মহিলাৰ ৰিকাৰ্ভ শাখাৰ দলীয় শিতানত এয়া ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক। ভাৰতে পুৰুষৰ ৰিকাৰ্ভ আৰ্চাৰী শিতানতো ৰূপৰ পদক লাভ কৰে। ধীৰাজ বম্বাদেউৰা, যশদীপ সঞ্জয় ভোগে আৰু নীৰজ চৌহানক লৈ গঠিত ভাৰতীয় দলটোৱে ফাইনেলত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে 1-5 ফলাফলত পৰাভূত হৈ ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়। ভাৰতে আৰ্চাৰীৰ মিক্সড ৰিকাৰ্ভ শাখাতো ৰূপৰ পদক অৰ্জন কৰে। কুমকুম অনিল মোহৰ আৰু ধীৰাজ বম্বাদেউৰা আজি ফাইনেলত চীনৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে 3-5 ফলাফলত পৰাজিত হয়। নাওচালনাত নেত্ৰা কুমাননে মহিলাৰ ডিঙা শিতানত ব্ৰঞ্জৰ পদক হস্তগত কৰে। 29 বছৰীয়া ভাৰতীয় খেলুৱৈগৰাকীয়ে এই শিতানত 14 পইণ্টেৰে সামগ্ৰিকভাৱে তৃতীয় স্থান লাভ কৰে। ভাৰত এছিয়ান গেমছত এতিয়ালৈকে 12 সোণ, 25 ৰূপ আৰু 36 ব্ৰঞ্জৰ পদকসহ মুঠ 71 পদকৰে তালিকাৰ ষষ্ঠ স্থানত আছে। জাপানত চলি থকা এছিয়ান গেমছত মহিলাৰ 75 কিলোগ্ৰাম বক্সিং শাখাত সোণৰ পদক অৰ্জন কৰা লাভলীনা বৰগোহাঁইক ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে

অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে বক্সিং ৰিঙত খেলুৱৈগৰাকীৰ শক্তি, দৃঢ়তা আৰু নিষ্ঠাই দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে। ৰাষ্ট্ৰপতিয়ে কয় যে জন্মদিনত সোণৰ পদক লাভ কৰা বিষয়টোৱে স্বাভাৱিকতে খেলুৱৈগৰাকীৰ জন্মদিনক অধিক বিশেষ কৰি তুলিলে। শ্ৰীমতী মুৰ্মুৱে লগতে এছিয়ান গেমছৰ আৰ্চাৰীৰ ৰিকাৰ্ভ শিতানত মহিলাৰ দলীয় শাখাত প্ৰথমবাৰৰ বাবে দেশলৈ সোণৰ পদক অনা অংকিতা ভকত, কুমকুম অনিল মোহৰ আৰু কীৰ্তি শৰ্মাকো অভিনন্দন জনায়। আৰ্চাৰীৰ ৰিকাৰ্ভ শিতানৰ মিক্সড দলীয় শাখাত ৰূপৰ পদক অৰ্জন কৰা ধীৰাজ বম্বাদেৱৰা আৰু কুমকুম অনিল মোহৰকো ৰাষ্ট্ৰপতিয়ে অভিনন্দন জনায়। এই সাফল্যক ঐতিহাসিক আখ্যা দি শ্ৰীমতী মুৰ্মুৱে কয় যে খেলুৱৈ দুগৰাকীৰ উৎকৃষ্ট প্ৰদৰ্শনৰ জৰিয়তে ভাৰতে এছিয়ান গেমছত এই শাখাত প্ৰথমবাৰৰ বাবে ৰূপৰ পদক অৰ্জন কৰিবলৈ সমৰ্থ হ'ল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে বিশ্বত শান্তি বৰ্তাই ৰখাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ী নৰেন্দ্ৰ মোদীৰ অক্লান্ত প্ৰচেষ্টাক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কৰা প্ৰশংসাই প্ৰতিগৰাকী ভাৰতীয়কে গৌৰৱান্বিত কৰি তুলিছে। শ্ৰীশ্বাহে কয় যে মহাত্মা গান্ধীৰ জয়ন্তীৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰপতি পুটিনে দিয়া বিবৃতিত কোৱা হৈছে যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত এতিয়া বিশ্ব শান্তিৰ আস্থাপূৰ্ণ কণ্ঠ হিচাপে পৰিগণিত হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত গৃহমন্ত্ৰীগৰাকীয়ে কয় যে যুদ্ধ, সংঘাত আৰু অস্থিৰতাৰ সময়ত শ্ৰীমোদীয়ে যুদ্ধক্ষেত্ৰত সমস্যাৰ সমাধান নহয় বুলি উল্লেখ কৰি আলোচনা আৰু কূটনৈতিকভাৱেহে সমস্যাৰ সমাধান সম্ভৱ বুলি বাৰ্তা দি আহিছে। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত যুদ্ধই হওক বা প্ৰাকৃতিক দুৰ্যোগেই হওক, ভাৰতে সদায় সহায়ৰ হাত আগবঢ়াই আহিছে বুলি শ্ৰীশ্বাহে প্ৰকাশ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই কথাই ভাৰতৰ অন্তহীন পৰম্পৰা বসুধৈৱ কুটুম্বকম নীতিক নতুন পৰিচয় প্ৰদান কৰিছে। ইয়াৰ বাবে যিকোনো গোলকীয় সংকটৰ মুহূৰ্তত ভাৰতৰ কণ্ঠক সকলোৱে সমীহ কৰি আহিছে বুলিও শ্ৰীশ্বাহে প্ৰকাশ কৰে। মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাৰ নাগপুৰ মুম্বাই সমৃদ্ধি এক্সপ্ৰেছৱেত আজি নিচেইপুৰাতে সংঘটিত এটা পথ দুৰ্ঘটনাত কমেও 5 লোকৰ মৃত্যু হোৱাৰ লগতে 21 লোক আহত হয়। চিগাঁৱৰ পৰা ৱাৰ্ধা অভিমুখে এখন টেম্পত ভক্তসকলে মা দুৰ্গাৰ এটা মূৰ্তি লৈ যোৱাৰ সময়ত এখন ট্ৰাকৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। আহতসকলক শীঘ্ৰে ধমনগাঁও গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইয়াৰে গুৰুতৰভাৱে আহত কেইবাজনকো ৱাৰ্ধা চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰা হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। সমগ্ৰ ৰাষ্ট্ৰই আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ 157 সংখ্যক জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় ৰাজধানীত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধি ৰাজঘাটত আজি সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই সভাত অংশগ্ৰহণ কৰে আৰু জাতিৰ পিতা মহাত্মা গান্ধীলৈ পুষ্পাৰ্ঘ্য নিবেদন কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় গৃহ, নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লাল আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তায়ো ৰাজঘাটত মহাত্মা গান্ধীলৈ শ্ৰদ্ধা নিবেদন কৰে। দেশবাসীয়ে লগতে লাল বাহাদুৰ শাস্ত্ৰীৰ 122 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, জে পি নাড্ডা, কিৰেণ ৰিজিজু, অৰ্জুন ৰাম মেঘৱাল, জিতেন্দ্ৰ সিং আৰু এল মুৰুগনে আজি নতুন দিল্লীৰ সংবিধান সদনত মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী পক্ষৰ নেতা মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধী, কেইবাগৰাকীও সাংসদ, সংসদৰ জ্যেষ্ঠ বিষয়া আৰু স্কুলীয়া শিক্ষাৰ্থীয়েও নেতা দুগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। বিশ্বৰ বিভিন্ন দেশত থকা ভাৰতীয় কূটনৈতিক মিছনসমূহে মহাত্মা গান্ধীৰ জন্মবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। দূতাবাসসমূহে লগতে বাপুজীৰ সত্য, অহিংসা আৰু শান্তিৰ কালজয়ী আদৰ্শকো স্মৰণ কৰে। গান্ধী জয়ন্তী আৰু আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস উপলক্ষে অষ্ট্ৰেলিয়াৰ ভাৰতীয় উচ্চায়ুক্তই কেনবেৰাৰ গ্লিপ পাৰ্কৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি তৰ্পণ কৰে। জাপানত থকা ভাৰতীয় ৰাষ্ট্ৰদূত নাগমা মালিকে এডুগাৱা ৱাৰ্ডৰ বিষয়া আৰু ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতে টকিঅ'ত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা জনায়। তেওঁলোকে লগতে মহাত্মা গান্ধীৰ জীৱন আৰু আদৰ্শ সন্দৰ্ভত আলোকপাত কৰে। নিউজিলেণ্ডত ভাৰতীয় উচ্চায়ুক্ত মুয়ানপুই ছাইৱাইয়ে অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ সৈতে গান্ধীৰ জীৱন, শিক্ষা আৰু বৰ্তমানৰ পৃথিৱীত ইয়াৰ প্ৰাসংগিকতাক সোঁৱৰি তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়। তদুপৰি কম্বোডিয়াত ভাৰতীয় ৰাষ্ট্ৰদূত ভানলাল ভাৱনা ৱাইটলুঙে দূতাবাসৰ বিষয়া আৰু ভাৰতীয় সমুদায়ৰ সদস্যসকলৰ সৈতে গান্ধীৰ আৱক্ষ মূৰ্তিত শ্ৰদ্ধা নিবেদন কৰে। তেওঁলোকে মহাত্মাৰ শান্তি, সত্য আৰু অহিংসাৰ কালজয়ী আদৰ্শৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে। ইপিনে ভাৰতত থকা নৰৱেৰ ৰাষ্ট্ৰদূত মে এলিন ষ্টেনাৰে সবৰমতী আশ্ৰম ভ্ৰমণৰ কথা সোঁৱৰি গান্ধীৰ বাৰ্তাৰ চিৰস্থায়ী প্ৰাসংগিকতাত আলোকপাত কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত ষ্টেনাৰে কয় যে গান্ধীজীৰ বাৰ্তাই আজিও মানুহক অনুপ্ৰাণিত কৰি আহিছে।

0: কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিলৱাকীত অনুষ্ঠিত জি টুৱেণ্টি ৰাষ্ট্ৰগোষ্ঠীৰ বাণিজ্য মন্ত্ৰীসকলৰ বৈঠকৰ অৱসৰত ফ্ৰান্স, কানাডা, ছৌদি আৰব আৰু দক্ষিণ কোৰিয়াৰ বাণিজ্য মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ফ্ৰান্সৰ বাণিজ্য মন্ত্ৰী নিকোলাছ ফৰিচিয়েৰৰ সৈতে হোৱা বৈঠকত মন্ত্ৰী গোৱেলে দুয়োখন দেশৰ মাজত বাণিজ্য আৰু বিনিয়োগ চুক্তিৰ সম্প্ৰসাৰণৰ উপায়কে ধৰি ভাৰত ইউৰোপীয়ান ইউনিয়ন বাণিজ্য চুক্তিৰ বিষয়ে আলোচনা কৰে। এই বৈঠকত মহাকাশ সহযোগিতা, বিমান নিৰ্মাণ, ইউ পি আই সহযোগিতা আৰু যৌথ উদ্ভাৱন সন্দৰ্ভতো আলোচনা হয়। মন্ত্ৰী গোৱেলে কানাডাৰ আন্তৰ্জাতিক বাণিজ্য মন্ত্ৰী মনিন্দৰ সিদ্ধুৰ সৈতেও ফলপ্ৰসূ আলোচনাত মিলিত হয়। মন্ত্ৰী দুগৰাকীয়ে চলিত ইণ্ডিয়া কানাডা বিস্তাৰিত অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ পুনৰীক্ষণ কৰে আৰু আলোচনা অধিক আগবঢ়াই নিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি চলিত বছৰৰ মাৰ্চত এই চুক্তিত উপনীত হয়। ইয়াৰ জৰিয়তে 2030 চনৰ ভিতৰত দুয়োখন দেশৰ মাজত বাণিজ্য 50 বিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধিৰ লক্ষ্য লোৱা হয়। ছৌদি আৰবৰ বাণিজ্য মন্ত্ৰী মাজিদ বিন আব্দুল্লা অল কাছাবিৰ সৈতে হোৱা বৈঠকত শ্ৰীগোৱেলে ভাৰতীয় উপসাগৰীয় সহযোগিতা পৰিষদ মুক্ত বাণিজ্য চুক্তিৰ অগ্ৰগতি সন্দৰ্ভত কথা পাতে। বাণিজ্য মন্ত্ৰী গোৱেলে দক্ষিণ কোৰিয়াৰ বাণিজ্য মন্ত্ৰী পাৰ্ক জুং চুঙকো সাক্ষাৎ কৰে। তেওঁলোকৰ আলোচনাত ভাৰত কোৰিয়া বিস্তাৰিত অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ প্ৰস্তাৱিত সংশোধনে স্থান পায়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। জাপানৰ আয়োচি নাগয়াত অনুষ্ঠিত এছিয়ান গেমছত লাভলীনা বৰগোহাঁয়ে আজি মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাত সোণৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে খেলুৱৈগৰাকীক অভিনন্দন জনাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে বিশ্বত শান্তি বৰ্তাই ৰখাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অক্লান্ত প্ৰচেষ্টাক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কৰা প্ৰশংসাই প্ৰতিগৰাকী ভাৰতীয়কে গৌৰৱান্বিত কৰি তুলিছে আৰু ৰাষ্ট্ৰই আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ 157 সংখ্যক জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমাৰ এতিয়া বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: মিডিয়াম এভাৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান নিউজ অন এয়াৰ এপতো শুনিবলৈ পাব। নিবেদন কৰিছো গীতা ভূঞা ডেকাৰ কণ্ঠত দুটি লোকগীত।

এয়া আকাশবাণী গুৱাহাটী বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুস্মিতা তামুলী। জাপানৰ আই চি নাগয়াত অনুষ্ঠিত এছিয়ান গেমছত লাভলীনা বৰগোহাঁয়ে আজি মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাত সোণৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। লাভলীনাই ফাইনেলত চীনৰ জাও বাওজিক 5-0 ফলাফলত পৰাস্ত কৰে। ইয়াৰ লগে লগে লাভলীনা এছিয়ান গেমছৰ মহিলা বক্সিঙত সোণৰ পদক অৰ্জন কৰা দ্বিতীয়গৰাকী ভাৰতীয় বক্সাৰৰূপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে 2014 চনত মেৰী কমে এছিয়ান গেমছত দেশৰ হকে সোণৰ পদক লাভ কৰিছিল। এছিয়ান গেমছত মহিলাৰ 75 কিলোগ্ৰাম বক্সিং শাখাত সোণৰ পদক লাভ কৰা লাভলীনা বৰগোহাঁইক ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে বক্সিং ৰিঙত খেলুৱৈগৰাকীৰ শক্তি, দৃঢ়তা আৰু নিষ্ঠাই দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে। ভাৰত এছিয়ান গেমছত এতিয়ালৈকে 12টা সোণ, 25টা ৰূপ আৰু 34টা ব্ৰঞ্জ পদকসহ মুঠ 71টা পদকেৰে তালিকাৰ ষষ্ঠস্থানত আছে। সমগ্ৰ ৰাষ্ট্ৰ আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ 157 সংখ্যক জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এই উপলক্ষে দেশৰ বিভিন্ন অংশ আৰু বিদেশত থকা ভাৰতীয় মিছনসমূহৰ উদ্যোগত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় ৰাজধানীত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধি ৰাজঘাটত সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গান্ধী জয়ন্তী উপলক্ষে মহাত্মা গান্ধীক শ্ৰদ্ধাৰে সোঁৱৰিছে। দেশৰ আন অংশৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত জাতিৰ পিতাগৰাকীলৈ শ্ৰদ্ধা জনাই গান্ধী জয়ন্তী পালন কৰা হৈছে। গোৱালপাৰা চহৰৰ শাস্ত্ৰী নগৰত থকা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 152 নম্বৰ বেটেলিয়ানে গান্ধী জয়ন্তী উপলক্ষে আজি চাফাই অভিযানৰ লগতে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে। একেদৰে ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী অনিৰুদ্ধ ক্ৰীড়া বিশ্ববিদ্যালয়ত চাফাই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডঃ হীৰেন্দ্ৰনাথ শৰ্মা, পঞ্জীয়ক পংকজ বৰঠাকুৰ, অধ্যাপক অধ্যাপিকা আৰু শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে। শিলচৰৰ গান্ধী বাগ উদ্যানত গান্ধী জয়ন্তী উপলক্ষে আয়োজিত কাৰ্যসূচীত শিলচৰ পৌৰ নিগমৰ কাৰ্যবাহী বিষয়া, গান্ধী শান্তি প্ৰতিষ্ঠানৰ সদস্যকে ধৰি অন্যান্য ব্যক্তিসকল উপস্থিত থাকে। এই কাৰ্যসূচীতেই শিলচৰ পৌৰ নিগমৰ উদ্যোগত মহিলা অনাময় কৰ্মীসকলক পিপিই কিট প্ৰদান কৰা হয়। তদুপৰি স্বচ্ছতাৰ বাৰ্তাৰ প্ৰচাৰ তথা স্বচ্ছ ভাৰতৰ আদৰ্শক শক্তিশালী কৰাৰ উদ্দেশ্যে গান্ধী বাগ উদ্যানৰ চৌহদত স্বচ্ছতাৰ অভিযান চলোৱা হয়। দেশবাসীৰ লগতে লাল বাহাদুৰ শাস্ত্ৰীৰ 122 সংখ্যক জন্মৰ বাৰ্ষিকী উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বাহক আধুনিক আৰু বহনক্ষম যাতায়াতৰ সৈতে সংযোগ কৰি আজি পুৱা গুৱাহাটীত অসম বেম্বো চাইকেল মুকলি কৰে। পুনেৰ বেম্বো ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সহযোগত ছয়গাঁৱৰ বাঁহ প্ৰযুক্তি উদ্যানত ৰাজ্যৰ বিভিন্ন জিলাৰ বাঁহ ব্যৱহাৰ কৰি এই চাইকেলসমূহ নিৰ্মাণ কৰা হৈছে। প্ৰতিমাহে প্ৰায় 1000খন চাইকেল উৎপাদনৰ লক্ষ্য লোৱা এই উদ্যোগৰ পৰিসৰ ভৱিষ্যতে বৃদ্ধি কৰাৰ সুযোগ আছে। এই উদ্যমৰ জৰিয়তে স্থানীয় বাঁহৰ বাবে নতুন বজাৰ সৃষ্টি কৰাৰ লগতে বাঁহ সংগ্ৰহ, প্ৰসংস্কৰণ, চাইকেল নিৰ্মাণ, পৰিবহণ আৰু সেৱাকে ধৰি সমগ্ৰ মূল্য শৃংখলাত নতুন কৰ্ম সংস্থাপন আৰু জীৱিকাৰ সুযোগ সৃষ্টি হ'ব। মানস ৰাষ্ট্ৰীয় উদ্যান দেশী বিদেশী পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। মানস ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষে আজি জীপ ছাফাৰী কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰে। এই উপলক্ষে শ্ৰীমতী ঘোষে কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাইলৈ

0: পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ কাৰ্যালয়ে জাৰি কৰা জাননী অনুসৰি 2026-27 পৰ্যটন বৰ্ষৰ বাবে কাইলৈ ৰাষ্ট্ৰীয় উদ্যানখনত জীপ ছাফাৰী আৰম্ভ হ'ব। পুৱা 7:30 পৰা 10 বজালৈকে আৰু দিনৰ 1:30 পৰা 3 বজালৈকে জীপ ছাফাৰীৰ সময় নিৰ্ধাৰণ কৰা হৈছে। প্ৰতি বছৰৰ দৰেই এইবাৰো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেশী বিদেশী পৰ্যটকৰ ভিৰ হ'ব বুলি আশা কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত পৰিচ্ছন্ন আৰু সেউজ অসম গঢ়াৰ দিশত স্বচ্ছ ভাৰত অভিযানৰ ভূমিকা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ ৰাজ্যিক গোটা আৰু তৰল আৱৰ্জনা ব্যৱস্থাপনা বিশেষজ্ঞ ডঃ দীপম পাটোৱাৰীয়ে। অনুষ্ঠানটিৰ আগ ধৰিব পৰিস্মিতা দিহিঙীয়াই। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান নিউজ অন এয়াৰ এপতো শুনিবলৈ পাব। আধুনিক গীতৰ অনুষ্ঠান আজি এই অনুষ্ঠানত শুনোৱা হওক দিলুপমা হাজৰিকাৰ কণ্ঠত বুকুৰ কুটুম শীৰ্ষক সব্য সফুৰাটিৰ পৰা দুটি গীত।

এয়া আকাশবাণী তেজপুৰ। আজি শুকুৰবাৰ, 1433 ভাস্কৰাব্দৰ আহিন মাহৰ 14 দিন, 2026 খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহৰ 2 তাৰিখ। সমু শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ নিয়মীয় অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। শ্ৰোতাই, আমাৰ এই অধিৱেশনৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে সমীৰ নাৰ্জাৰী, নৱজিৎ ৰাভা আৰু বিলিফাং স্বৰ্গীয়াৰী। ট্ৰান্সমিটাৰৰ দায়িত্বত আছে নিৰঞ্জন বড়ো। আনহাতে পৰিবহণ ব্যৱস্থাত আছে নয়ন দৈমাৰী। ডিউটি ৰুমত থকা প্ৰচাৰণ সহায়ক নৱজ্যোতি হাজৰিকাৰ সৈতে প্ৰচাৰণ কক্ষৰ পৰা আপোনালোকৰ লগত আছো মই, ৰূপলী বৰা শইকীয়া।

মহাত্মা গান্ধীয়ে কৈছিল, কাকো হিংসা নকৰিবা, অশান্তি হ'ব, কাৰো মনত আঘাত নিদিবা, ভগৱানে কষ্ট পাব, খং নকৰিবা, নিজৰেই সৰ্বনাশ হ'ব। এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো প্ৰতিগৰাকী নাৰীৰ বাবে প্ৰচাৰিত আমাৰ অনুষ্ঠান অৰ্থ আকাশ। শ্ৰোতাসকল, আজি এই অনুষ্ঠানত শুনক শিল্পী শান্তা উজিৰৰ কণ্ঠৰ কেইটিমান অসমীয়া আধুনিক গীত।

মিডিয়াম এফৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, অৰ্ধ আকাশ অনুষ্ঠানত পুনৰ আগবঢ়াইছো শিল্পী শান্তা উজিৰৰ কণ্ঠৰ অন্য এটি অসমীয়া আধুনিক গীত।

শ্ৰোতাই শান্তা উজিৰৰ কণ্ঠৰ অসমীয়া আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। খন্তেক পিছতেই আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী আৰু 6:05 মিনিটত ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

আজি এই অনুষ্ঠানত শুনক হিন্দী বোলছবিৰ গীত। 6:44 ক্ৰমে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী, 7:05 ইংৰাজী আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:20 অনুষ্ঠান ভদাইৰ চোতালৰ মেল, 7:50 আজিৰ দিনটো, নিশা 8:00 নিউজ হেডলাইনছ।

শ্রোতা ইমান পৰে ভক্তিমূলক গীতৰ অনুষ্ঠান আৰাধনা শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা।

নিশা 8:02 শুনিবলৈ পাব উপন্যাস পাঠ অনুষ্ঠানটি। 8:20 পূজ্য বাপুজী কি প্ৰিয় ভজন শুনিবলৈ পাব। 8:45 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধিয়া 9:00 News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। নিশা 9:15 ক্ৰীড়াভিত্তিক অনুষ্ঠান খেল জগত। যুগুতাই আগবঢ়াব প্ৰাণজিৎ বৰুৱাই। নিশা 9:30 অনুষ্ঠান বৰ্ণালী। অনুষ্ঠানৰ আজি বিষয় হৈছে পুতলা। আগবঢ়াব প্ৰাঞ্জল শইকীয়াই। আৰু নিশা 10:00 গান্ধী জয়ন্তী উপলক্ষে আগবঢ়োৱা হ'ব এখনি আলক্ষ্য মহামানৱ মহাত্মা গান্ধী, ৰচনা ৰাম হাজৰিকাৰ। শ্ৰোতাসকল, এয়া আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ অনুষ্ঠান গীতালী। অনুষ্ঠানৰ প্ৰথমে শুনক আনাৰী বোলছবিৰ উদিত নাৰায়ণৰ কণ্ঠৰ এই গীতটি।

0: কিউআর কোড স্ক্যান কৰক, 5000 টকা ক্যাশব্যাক পাওক। বাহ, আৰু কি লাগে?
1: পছিলে ইউপিআই পিন কেৱল পইচা পঠিয়াবলৈ দিব লাগে।
2: আৰবিআইয়ে কয়,
3: জানি ৰক, সতৰ্ক হৈ ৰক।
2: শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ আগবঢ়াইছো হলচল বুলছবিৰ কুমাৰ চানু আৰু অলকা য়াগনিকৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ মাসুখ বুলছবিৰ, কবিতা কৃষ্ণমূৰ্তি আৰু অভিজিৎ ভট্টাচাৰ্যৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাই গীতালী অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। খন্তেক পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি। 7 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী, 7:05 ইংৰাজী আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল জাতিৰ পিতা মহাত্মা গান্ধী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জয়ন্তীত দেশবাসীৰ শ্ৰদ্ধাঞ্জলি আধুনিক আৰু বহনক্ষম যাতায়াতৰ নতুন মাধ্যম হিচাপে মুখ্যমন্ত্ৰীৰ অসম বোম্বে চাইকেল মুকলি বন অধিকাৰ আইন 2006ৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাত যোগ্য হিতাধিকাৰীসকলক ভূমি স্বত্বৰ পত্ৰ প্ৰদান ৰাজ্যিক চিৰিয়াখানাক বিশ্বমানৰ বন্যপ্ৰাণী পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ কাম দ্ৰুতগতিৰে চলি থকা বুলি বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰকাশ আৰু এছিয়ান গেমছত বৰ্তমানলৈ 76টা পদক লাভেৰে ভাৰত তালিকাৰ পঞ্চম স্থানত লাভলীনা বৰগোহাঁইৰ বক্সিঙত সোণৰ পদক অৰ্জন। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে প্ৰণীতা দেৱী। সমগ্ৰ ৰাষ্ট্ৰই আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ 157 সংখ্যক জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই উপলক্ষে দেশৰ বিভিন্ন অংশ আৰু বিদেশত থকা ভাৰতীয় মিছনসমূহৰ উদ্যোগত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় ৰাজধানীত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধি

0: ৰাজঘাটত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। ৰাষ্ট্ৰপতিৰ শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গান্ধী জয়ন্তী উপলক্ষে মহাত্মা গান্ধীক শ্ৰদ্ধাৰে সোঁৱৰে। দেশৰ আন অংশৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত জাতিৰ পিতাগৰাকীলৈ শ্ৰদ্ধা জনাই গান্ধী জয়ন্তী পালন কৰা হয়। বজালী জিলাৰ পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী হাইস্কুলত বিস্তৃত কাৰ্যসূচীৰে গান্ধী জয়ন্তী পালন কৰা হয়। অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ লগতে শিক্ষকসকলে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাৰে সোঁৱৰে। ছাত্ৰাবাসৰ একাংশ শিক্ষক ছাত্ৰ স্বচ্ছতা অভিযান কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। গোৱালপাৰা চহৰৰ শাস্ত্ৰীনগৰত থকা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 152 নম্বৰ বেটেলিয়নে গান্ধী জয়ন্তী উপলক্ষে আজি চাফাই অভিযানৰ লগতে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে। একেদৰে ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী অনিৰুদ্ধ ক্ৰীড়া বিশ্ববিদ্যালয়ত চাফাই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গান্ধী জয়ন্তী উপলক্ষে স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে শ্ৰীভূমি জিলা প্ৰশাসনৰ উদ্যোগত পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযান অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকলে এই কাৰ্যসূচীত অংশ লয়। শিলচৰৰ গান্ধীবাগ উদ্যানত গান্ধী জয়ন্তী উপলক্ষে আয়োজিত কাৰ্যসূচীত শিলচৰ পৌৰ নিগমৰ কাৰ্যবাহী বিষয়া, গান্ধী শান্তি প্ৰতিষ্ঠানৰ সদস্যকে ধৰি অন্যান্য ব্যক্তিসকল উপস্থিত থাকে। দেশবাসীয়ে লগতে লাল বাহাদুৰ শাস্ত্ৰীৰ 122 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বাহক আধুনিক আৰু বহনক্ষম যাতায়াতৰ সৈতে সংযোগ কৰি আজি গুৱাহাটীৰ সতী ৰাধিকা শান্তি উদ্যানত অসম বেম্বু চাইকেল মুকলি কৰে। পুনেৰ বেম্বু ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সহযোগত ছয়গাঁৱৰ বাঁহ প্ৰযুক্তি উদ্যানত ৰাজ্যৰ বিভিন্ন জিলাৰ বাঁহ ব্যৱহাৰ কৰি এই চাইকেলসমূহ নিৰ্মাণ কৰা হৈছে। এই বাঁহৰ চাইকেল মাত্ৰ 5 টকাত চাৰ্জ কৰি 50 কিলোমিটাৰ চলাব পাৰিব। প্ৰতিমাহে প্ৰায় 1000খন চাইকেল উৎপাদনৰ লক্ষ্য লোৱা এই উদ্যোগৰ পৰিসৰ ভৱিষ্যতে বৃদ্ধি কৰাৰ সুযোগ আছে। এই চাইকেলৰ সুৰক্ষাজনিত বিষয়টো ব্যুৰো অব ইণ্ডিয়া ষ্টেণ্ডাৰ্ডে প্ৰমাণিত কৰা বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ কয় যে অহা 10 বছৰত বাঁহ অসমৰ মূল্যৱান সম্পদলৈ ৰূপান্তৰিত হ'ব। বাঁহৰ পৰা 800বিধ সামগ্ৰী প্ৰস্তুত কৰিব পাৰি বুলি তেওঁ কয়। ৰাজ্যৰ থলুৱা বাঁহৰ পৰা টাইলছ, মিথানল, ইথানল, বহনক্ষম বিমান ইন্ধন আদি প্ৰস্তুত কৰিব পাৰি বুলিও তেওঁ উল্লেখ কৰে। এই উদ্যমৰ জৰিয়তে স্থানীয় বাঁহৰ বাবে নতুন বজাৰ সৃষ্টি কৰাৰ লগতে বাঁহ সংগ্ৰহ, প্ৰসংস্কৰণ, চাইকেল নিৰ্মাণ, পৰিবহণ আৰু সেৱাকে ধৰি সমগ্ৰ মূল্য শৃংখলাত নতুন কৰ্মসংস্থাপন আৰু জীৱিকাৰ সুযোগ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। শাসকীয় বিজেপিকে ধৰি বিৰোধী দলসমূহেও দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা সমদল অনুষ্ঠিত কৰি ভোটদাতাসকলক আকৰ্ষণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দলীয় প্ৰাৰ্থী দেৱাশিষ শৰ্মাৰ হৈ সমষ্টিটোৰ কেইবাটাও স্থানত প্ৰচাৰ চলায়। নগাঁও চহৰৰ পানীগাঁও চাৰিআলিৰ দশন স্কুল খেলপথাৰ, ঢিং বিধানসভা সমষ্টিৰ অন্তৰ্গত বেচামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ আৰু দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত 3খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মন্ত্ৰী কেশৱ মহন্ত, পীযুষ হাজৰিকা, জয়ন্ত মল্লবৰুৱা, বিমল বৰা, সাংসদ যোগেন মোহনেও এই সভাত অংশ লয়। সাংসদ গৌৰৱ গগৈৰ লগতে অসম কংগ্ৰেছৰ তত্বাৱধায়ক তথা ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ ৱাগলে আজি কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ হৈ নিৰ্বাচনী সমদলত অংশগ্ৰহণ কৰে। একেদৰে বিধায়ক তথা এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও সমষ্টিটোৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায়। নিৰ্বাচন মুক্ত, নিৰপেক্ষ আৰু শান্তি শৃংখলাময় পৰিৱেশত সম্পন্ন কৰাৰ অৰ্থে জিলা প্ৰশাসনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। সমষ্টিটোৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলসমূহত আৰক্ষী প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়া আৰু অৰ্ধসামৰিক বাহিনীৰ ফ্লেগ মাৰ্চ অব্যাহত আছে। মৰিগাঁৱৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া সৃষ্টি সিঙে আজি নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মৰিগাঁও মহাবিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰংৰুম আৰু গণনা কেন্দ্ৰ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত তেওঁ কেন্দ্ৰটোৰ সামগ্ৰিক প্ৰস্তুতি, নিৰাপত্তা ব্যৱস্থা আৰু ই ভি এম সুৰক্ষিত কৰি ৰাখি সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে গ্ৰহণ কৰা প্ৰয়োজনীয় ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰে। এই সন্দৰ্ভত আমাৰ মৰিগাঁৱৰ সংবাদদাতা ডালিম ফুকনে এইদৰে কয়।
1: অহা 6 অক্টোবৰত অনুষ্ঠিত হবলগীয়া 9নং লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ 968টা ভোট কেন্দ্ৰত 765,464গৰাকী ভোটাৰে তেওঁলোকৰ নিজা নিজা ভোটদান সাব্যস্ত কৰিব পাৰিব। ইতিমধ্যে মৰিগাঁও জিলা প্ৰশাসনে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ মৰিগাঁও জিলাৰ উপ নিৰ্বাচনৰ বাবে সম্পূৰ্ণ প্ৰস্তুত হৈ পৰিছে। এই নিৰ্বাচনত মুঠ 4,500তকৈ অধিক পুলিং, প্ৰিজাইডিং আৰু অন্যান্য বিষয়া কৰ্মচাৰী নিয়োজিত হ'ব। ইতিমধ্যে জিলাখনৰ লোকসভাৰ উপ নিৰ্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে।

0: বিভিন্ন ৰাজনৈতিক দলৰ তাৰকা প্ৰচাৰকসকলে জিলাখনৰ বিভিন্ন অংশত তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে।
1: সমাগত শিলচৰ পৌৰ নিৰ্বাচনৰ বাবে আজি ভোটগ্ৰহণ কৰ্মীসকলৰ মাজত নিৰ্বাচনী সামগ্ৰী বিতৰণ কৰা হয়। আই এছ বি টি আৰু আই এছ টি টিৰ ষ্ট্ৰংৰুমৰ পৰা ভোটগ্ৰহণ কৰ্মীসকলক বেলট বাকচৰ লগতে অন্যান্য প্ৰয়োজনীয় নিৰ্বাচনী সামগ্ৰী প্ৰদান কৰা হৈছে। কাছাৰ জিলা নিৰ্বাচনী বিষয়া ৰাহুল কুমাৰ গুপ্তা আৰু আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসে নিৰ্বাচন সুচাৰুৰূপে আৰু শান্তিপূৰ্ণভাৱে পৰিচালনা কৰাৰ বাবে সামগ্ৰিক প্ৰস্তুতিৰ তদাৰক কৰে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰণীতা দেৱীৰ পৰা।
2: আজিৰে পৰা 8 অক্টোবৰলৈ দেশজুৰি ৰাষ্ট্ৰীয় বন্যপ্ৰাণী সপ্তাহ পালন কৰা হৈছে। গান্ধী জয়ন্তীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই বিশেষ সপ্তাহটোৰ মূল উদ্দেশ্য হৈছে প্ৰাকৃতিক পৰিৱেশ, জৈৱ বৈচিত্ৰ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বন্যপ্ৰাণী সপ্তাহৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হৈছে। গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত পৰিৱেশ আৰু বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই বন্যপ্ৰাণী সপ্তাহৰ কাৰ্যসূচী উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত হস্তী পূজা, জিৰাফৰ নামকৰণকে ধৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। বন্যপ্ৰাণী সুৰক্ষাৰ বাৰ্তালৈ বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ পবিতৰা অভয়াৰণ্যলৈ এটা সজাগতামূলক মটৰ চাইকেল সমদল উলিওৱা হয়। উদ্বোধনী কাৰ্যসূচীৰ সমান্তৰালভাৱে বন মন্ত্ৰীগৰাকীয়ে চিৰিয়াখানাত চলি থকা নিৰ্মাণ আৰু সংস্কাৰমূলক কাম কাজৰ পৰ্যালোচনা কৰে। উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে প্ৰায় 340 কোটি টকাৰ ব্যয়েৰে ৰাজ্যিক চিৰিয়াখানাক এক বিশ্বমানৰ বন্যপ্ৰাণী পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ কাম দ্ৰুতগতিৰে চলি আছে বুলি উল্লেখ কৰে। এই প্ৰকল্পৰ অধীনত দেশৰ ভিতৰতে এখন বিশালাকাৰ পক্ষী উদ্যান নিৰ্মাণ কৰিবলৈ লোৱা হৈছে, য'ত বিভিন্ন প্ৰজাতিৰ পক্ষীয়ে মুক্ত আৰু প্ৰাকৃতিক পৰিৱেশত বিচৰণ কৰিব পাৰিব। ইয়াৰ উপৰি চিৰিয়াখানা চৌহদটো দৰ্শনাৰ্থীসকলে, বিশেষকৈ শিশু আৰু জ্যেষ্ঠ নাগৰিকসকলে যাতে সহজতে পৰিভ্ৰমণ কৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অহা 3-4 মাহৰ ভিতৰত এই নতুন সুবিধাবোৰ সাজু হৈ উঠিব। উল্লেখযোগ্য যে 8 অক্টোবৰলৈ চলিবলগীয়া এই সপ্তাহজোৰা অনুষ্ঠানৰ সামৰণি কাৰ্যসূচী গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব। বন অধিকাৰ আইন 2006ৰ অধীনত যোগ্য হিতাধিকাৰীসকলক ভূমি স্বত্বপত্ৰ প্ৰদানৰ উদ্দেশ্যে বিশ্বনাথ জিলাৰ গহপুৰৰ কনকলতা ভৱনত আজি ভূমি স্বত্বপত্ৰ বিতৰণ কৰা হয়। ৰাজ্যৰ শিক্ষা আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে জিলাখনৰ 97গৰাকী হিতাধিকাৰীক ভূমি স্বত্বপত্ৰ বিতৰণ কৰি এইদৰে কয়।
3: আজি মই বিশ্বনাথ জিলাত গহপুৰত আহি উপস্থিত হওঁ আৰু ইয়াতে ভূমি স্বত্ব আমি প্ৰদান কৰোঁ আৰু ইয়াক ডিচেম্বৰৰ ভিতৰত গোটেই প্ৰক্ৰিয়াটো জিলাখনত সম্পূৰ্ণ কৰাৰ কাৰণে জিলা আয়ুক্তই এক প্ৰতিবেদন দিছে। গতিকে মই আকৌ আহিম, মই আশা ৰাখিম যে নতুন বছৰটো অহাৰ আগত বিশ্বনাথ জিলাখনত যিমান বৈধ লোক আছে বনাঞ্চলত বসবাস কৰা, তেওঁলোকে ফৰেষ্ট ৰাইট এক্টৰ অধীনত ভূমি স্বত্ব লাভটো, তেওঁলোকৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব। আজি 97 আৰু 97 ইয়াৰ লগত আৰু 1200 মোক জনাইছে, যিখিনিৰ ভিতৰত বহুতখিনি ইনষ্টিটিউচন আছে, অনুষ্ঠান প্ৰতিষ্ঠান আছে, আজিখিনি ব্যক্তিগত, গতিকে এই ব্যক্তিগতখিনি বিতৰণ কৰা হ'ল।
2: উল্লেখযোগ্য যে বনাঞ্চলত বসবাস কৰি অহা তথা আইন অনুসৰি যোগ্যতা অৰ্জন কৰা লোকসকলৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে। আজিৰ অনুষ্ঠানত বিধায়ক উৎপল বৰা, মুনীন্দ্ৰ দাস, জিলা আয়ুক্ত কৰবী শইকীয়াকৰণকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইপিনে কামৰূপ জিলাৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত এখন সভাত 18গৰাকী হিতাধিকাৰীক ভূমি স্বত্বপত্ৰ বিতৰণ কৰা হয়। বিধায়ক দিগন্ত কলিতা, ৰাজু মেচ, প্ৰকাশ চন্দ্ৰ দাসৰ লগতে কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ উপস্থিতিত হিতাধিকাৰীসকলৰ মাজত ভূমি স্বত্বপত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। ডিব্ৰুগড়ৰ থানা চাৰিআলিত আজি সেৱা সংকল্প অভিযানৰ অন্তৰ্গত নমো সেৱা গাথাৰ বিশেষ কাৰ্যসূচীত এখনি নাট পৰিৱেশন কৰা হয়। তিনিচুকীয়াৰ এটি নাট্যগোষ্ঠীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱন, কৰ্ম, ৰাজনৈতিক যাত্ৰা, দেশৰ প্ৰতি অৱদান আৰু সেৱা সমৰ্পণৰ আদৰ্শ উপস্থাপন কৰি এই নাটখনি প্ৰদৰ্শন কৰে। নাটখনত প্ৰধানমন্ত্ৰীৰ জীৱনৰ বিভিন্ন গুৰুত্বপূৰ্ণ অধ্যায়ৰ লগতে দেশৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ দৰ্শকৰ আগত উপস্থাপন কৰা হয়। এই অনুষ্ঠানত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, অতিৰিক্ত আয়ুক্ত সমুজ্জ্বল বৰা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ চৈকত পাত্ৰকে ধৰি বিজেপিৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকল উপস্থিত থাকে। ইপিনে সেৱা সংকল্প অভিযানৰ অংশৰূপে চৰাইদেউ জিলাৰ সোণাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত বিশেষ স্বাস্থ্য আৰু জনকল্যাণ শিবিৰৰ আয়োজন কৰা হয়। জনসাধাৰণৰ ওচৰলৈ চৰকাৰী সেৱাসমূহ লৈ যোৱাৰ উদ্দেশ্যে আয়োজন কৰা এই শিবিৰটো সোণাৰী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আনুষ্ঠানিকভাৱে মুকলি কৰে। এই জনকল্যাণমূলক শিবিৰৰ জৰিয়তে স্থানীয় ৰাইজে বিনামূলীয়া স্বাস্থ্যসেৱা আৰু ঔষধ লাভ কৰাৰ লগতে আয়ুষ্মান কাৰ্ড, দিব্যাংগ কাৰ্ড, জন্ম মৃত্যুৰ প্ৰমাণপত্ৰ, মাটিৰ নথিপত্ৰকে ধৰি

0: জৰুৰী সেৱাৰ সুবিধা লাভ কৰে। এই উদ্বোধনী কাৰ্যসূচীত চৰাইদেউ জিলা আয়ুক্ত ডঃ নেহা যাদৱ, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষ তপন কুমাৰ গগৈ, অতিৰিক্ত আয়ুক্ত নৱদীপ চাংমাইৰ লগতে জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ বিষয়া, কৰ্মচাৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। লখিমপুৰ জিলা আয়ুক্তৰ সভাকক্ষত আজি লখিমপুৰ জিলা দিৱস উদযাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে গান্ধী জয়ন্তী উপলক্ষে ৰঙানদী সমষ্টিৰ বিধায়ক ঋষিৰাজ হাজৰিকাই মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে। বন্দে মাতৰম আৰু জাতীয় সংগীত পৰিৱেশনেৰে আৰম্ভ কৰা অনুষ্ঠানত জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতিয়ে আদৰণি ভাষণ দিয়ে। অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ডঃ অৰবিন্দ ৰাজখোৱাই আহোম ৰাজত্বৰ পৰা ব্ৰিটিছ শাসনকাললৈ জিলাখনৰ আৰ্থ সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক প্ৰেক্ষাপট সামৰি বক্তৃতা প্ৰদান কৰে। এই অনুষ্ঠানতে বিধায়ক ঋষিৰাজ হাজৰিকাই প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকল উপকৃত হোৱাকৈ শিক্ষাংগন নামেৰে এটি বিনামূলীয়া ৱেব পৰ্টেল মুকলি কৰে। অনুষ্ঠানত জিলা আয়ুক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক বিকাশ দাসক শ্ৰেষ্ঠ কৰ্মচাৰীৰ বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত ডাঃ কুলেন্দু ভূঞাই ফিজিঅ'থেৰাপীৰ বিষয়ে বক্তৃতা দিয়ে। এই সভাত জ্যেষ্ঠ আৰক্ষী বিষয়া গুণেন্দ্ৰ ডেকা, নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ বিমান চন্দ্ৰ চেতিয়া, লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ লোহিত হাজৰিকা, উত্তৰ লখিমপুৰ পৌৰসভাৰ পৌৰপতি কৃষ্ণাধৰ সেনকে ধৰি বিভিন্ন বিভাগৰ বিষয়া, কৰ্মচাৰী তথা জিলাখনৰ গণ্যমান্য লোকসকল উপস্থিত থাকে। এতিয়া পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
1: মানস ৰাষ্ট্ৰীয় উদ্যান দেশী বিদেশী পৰ্যটকৰ বাবে আজি পুনৰ মুকলি কৰা হৈছে। বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বাঁহবাৰী ৰেঞ্জৰ দ্বিতীয় প্ৰৱেশদ্বাৰত ৰঙা ফিটা কাটি আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰে। ইয়াৰ পাছতে তেওঁ ৰাষ্ট্ৰীয় উদ্যানখনত জীপ ছাফাৰীত অংশগ্ৰহণ কৰে। পূৰ্বৰ তুলনাত উদ্যানখনলৈ অহা পৰ্যটকৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে অবৈধভাৱে দখল কৰা উদ্যানখনৰ ভূমি দখলমুক্ত কৰা হৈছে বুলিও বিটিচি প্ৰধানগৰাকীয়ে সাংবাদিকৰ আগত জানিবলৈ দিয়ে। আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত পৰিচ্ছন্ন আৰু সেউজ অসম গঢ়াৰ দিশত স্বচ্ছ ভাৰত অভিযানৰ ভূমিকা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ ৰাজ্যিক গোটা আৰু তৰল আৱৰ্জনা ব্যৱস্থাপনা বিশেষজ্ঞ ডঃ দীপম পাটোৱাৰীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব পৰিস্মিতা দিহিঙীয়াই। জাপানৰ আয়োচি নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতীয় এথলীটসকলৰ সুন্দৰ প্ৰদৰ্শনৰ ধাৰা অব্যাহত আছে। ভাৰতে আজি হকীত এটা, মল্লযুঁজত এটা, বক্সিঙত তিনিটা আৰু আৰ্চাৰীত এটা, মুঠ ছটা সোণৰ পদক লাভ কৰে। ইয়াৰ পূৰ্বে লাভলীনা বৰগোহাঁয়ে মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ সোণৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। লাভলীনাই ফাইনেলত চীনৰ বাওজিক 5-0 ফলাফলত পৰাস্ত কৰে। ইয়াৰ লগে লগে লাভলীনা এছিয়ান গেমছৰ মহিলাৰ বক্সিঙত সোণৰ পদক অৰ্জন কৰা দ্বিতীয়গৰাকী ভাৰতীয় বক্সাৰ ৰূপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে 2014 মেৰী কমে এছিয়ান গেমছত দেশৰ হকে সোণৰ পদক লাভ কৰিছিল। ভাৰত এছিয়ান গেমছত এতিয়ালৈকে 16 সোণ, 25 ৰূপ আৰু 35 ব্ৰঞ্জ পদকসহ মুঠ 76 পদকেৰে তালিকাৰ পঞ্চম স্থানলৈ উন্নীত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। জাতিৰ পিতা মহাত্মা গান্ধী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জয়ন্তীত দেশবাসীৰ শ্ৰদ্ধাঞ্জলি। আধুনিক আৰু বহনক্ষম যাতায়াতৰ নতুন মাধ্যম হিচাপে মুখ্যমন্ত্ৰীৰ অসম বেম্বু চাইকেল মুকলি। বন অধিকাৰ আইন 2006 অধীনত ৰাজ্যৰ কেইবাখনো জিলাত যোগ্য হিতাধিকাৰীসকলক ভূমিস্বত্ব পত্ৰ প্ৰদান আৰু এছিয়ান গেমছত বৰ্তমানলৈ 76 পদক লাভেৰে ভাৰত তালিকাৰ পঞ্চম স্থানত। লাভলীনা বৰগোহাঁইৰ বক্সিঙত সোণৰ পদক অৰ্জন। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
2: আকাশবাণী সমাচাৰ কে সাথ মই ফৰহত নাজ। जापान में एशियाई खेलों में आज भारतीय महिला हॉकी टीम ने चीन को हराकर स्वर्ण पदक जीता। इस जीत के साथ ही भारत ने लॉस एंजलिस ओलंपिक 2028 के लिए सीधे क्वालिफाई कर लिया है। वहीं भारतीय पहलवान सुजीत कलकल ने पुरुषों के फ्री स्टाइल 65 किलोग्राम वर्ग में स्वर्ण पदक हासिल किया। सुजीत कलकल ने अपनी इस जीत को देश के नाम समर्पित किया।
3: मैं सभी देशवासियों को धन्यवाद करता हूँ, उनकी दुआओं से ये मेडल आया।
4: यही सोच के उतरे थे मैट पे कि भाई देश के लिए गोल्ड लाना है और आखिरी तक मैंने उम्मीद नहीं छोड़ी और भगवान की दया से गोल्ड आया देश के लिए। अपने देशवासियों को डेडिकेट करता हूँ क्योंकि उनकी दुआ ही सबसे ज्यादा काम आती है।
2: पुरुष मुक्केबाजी के 80 किलोग्राम वर्ग में अंकुश पंघाल ने स्वर्ण पदक अपने नाम किया। महिला मुक्केबाजी के 65 किलोग्राम वर्ग में परवीन हुडा ने नियन चेन चेन को हराकर स्वर्ण पदक जीता। इससे पहले मुक्केबाजी के 75 किलोग्राम वर्ग में लवलीना बोरगोहन ने ऐतिहासिक स्वर्ण पदक अपने नाम किया। महिला रिकर्व तीरंदाजी टीम ने 10 बार की ओलंपिक चैंपियन दक्षिण कोरिया को 5-3 से हराकर अपना पहला

মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লাল আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তায়ো ৰাজঘাটত মহাত্মা গান্ধীলৈ শ্ৰদ্ধা নিবেদন কৰে। দেশবাসীয়ে লগতে লাল বাহাদুৰ শাস্ত্ৰীৰ 122 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, জে পি নাড্ডা, কিৰেণ ৰিজিজু, অৰ্জুন ৰাম মেঘৱাল, জিতেন্দ্ৰ সিং আৰু এল মুৰুগনে আজি নতুন দিল্লীস্থিত সংবিধান সদনত মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী পক্ষৰ নেতা মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধী, কেইবাগৰাকীও সাংসদ, সংসদৰ জ্যেষ্ঠ বিষয়া আৰু স্কুলীয়া শিক্ষাৰ্থীয়েও নেতা দুগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। মহাত্মা গান্ধীৰ জন্মবাৰ্ষিকী উপলক্ষে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে আলিপুৰ দুৱাৰৰ বক্সা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত এটা বাস এৰি দিয়ে। এই উপলক্ষে ভাষণ দি শ্ৰীযাদৱে কয় যে উত্তৰবংগৰ বন্যপ্ৰাণী আৰু বনাঞ্চলৰ সুৰক্ষা, সংৰক্ষণ তথা প্ৰতিপালনৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত দেশত বাঘৰ সংখ্যা পূৰ্বতকৈ বহুগুণে বৃদ্ধি পাইছে। একেটা অনুষ্ঠানতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰবংগৰ বন্যপ্ৰাণী সুৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ লগতে কয় যে উত্তৰবংগৰ বিশাল প্ৰাকৃতিক সম্পদক অৰ্থনৈতিক শক্তিলৈ ৰূপান্তৰিত কৰা হ'ব, কাৰণ এই সম্পদসমূহৰ বহনক্ষম উন্নয়নে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় সকলো পৰ্যটকক আকৰ্ষণ কৰিব। তেওঁ বিহাৰৰ বাল্মীকি ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পৰা সুস্থ বাঘ প্ৰদান কৰাৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীক ধন্যবাদ জ্ঞাপন কৰে। কেন্দ্ৰীয় চৰকাৰৰ স্বচ্ছতা হি সেৱা অভিযানৰ অংশ হিচাপে কেৰালামত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰবৰ পৰিষদৰ নেতৃত্বত কোট্টায়ামত অনাময় অভিযান আৰু সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। আলাপ্পুজা বিল আৰু ইয়াৰ আশে পাশে থকা অঞ্চলসমূহত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে বিভিন্ন অভিযান চলোৱা হয় বুলিও আমাৰ সংবাদদাতাই জানিবলৈ দিছে। সামুদ্ৰিক সামগ্ৰী ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষ, উপকূলীয় আৰক্ষী, আলাপ্পুজা পৌৰসভা আৰু স্থানীয় কেইবাটাও সংগঠনৰ সহযোগত আজিৰ এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰধানমন্ত্ৰীক প্ৰদান কৰা উপহাৰৰ ই নিলামৰ অষ্টম সংস্কৰণ চলিত মাহৰ 31 তাৰিখলৈ বৃদ্ধি কৰা হৈছে। সাংস্কৃতিক মন্ত্ৰালয়ে কৈছে যে এই সংস্কৰণত 30টা ভিন্ন স্মৃতিচিহ্ন সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ ভিতৰত 9টা ফটোফ্ৰেম, 9টা স্মৃতিসৌধ আৰু 6টা মূৰ্তি তথা ভাস্কৰ্য আছে। দিল্লী মেট্ৰ'ৰ 2টা আৰ্হি, 1টা ক্ৰীড়া স্মৃতিসৌধ, ধৰ্মীয় বস্তু, 1খন চিত্ৰ, শিল্পকৰ্ম আৰু শিল্পকৰ্মৰ সামগ্ৰীকে ধৰি অন্যান্য সামগ্ৰীও ইয়াত সন্নিৱিষ্ট আছে। মন্ত্ৰালয়ে জনোৱা মতে ৰোহিণীৰ এজন ছাত্ৰৰ পৰা আৰম্ভ কৰি দিল্লী মেট্ৰ, বিধানসভা আৰু নতুন সংসদ ভৱনলৈকে এই স্মৃতিচিহ্নসমূহে সমগ্ৰ দিল্লীৰ ঐতিহ্য বহন কৰিছে। এই নিলামৰ পৰা সংগ্ৰহ কৰা ধন নমামী গংগা প্ৰকল্পত ব্যৱহৃত হ'ব বুলিও মন্তব্য কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিলাওকিত অনুষ্ঠিত G20 ৰাষ্ট্ৰগোষ্ঠীৰ বাণিজ্য মন্ত্ৰীসকলৰ বৈঠকৰ অৱসৰত ফ্ৰান্স, কানাডা, ছৌদি আৰৱ আৰু দক্ষিণ কোৰিয়াৰ বাণিজ্য মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। বৈঠকৰ সামৰণি অনুষ্ঠানত শ্ৰীগোৱেলে বিশ্ব ব্যৱসায়িক নীতিসমূহৰ সংশোধনৰ বাবে আহ্বান জনায়। তেওঁ কয় যে ভাৰতে যোগান শৃংখলাৰ মাধ্যম হিচাপে সমগ্ৰ বিশ্বত বিশ্বাসযোগ্য সামগ্ৰী উৎপাদন আৰু ৰপ্তানি কৰাত সফল হৈছে। ফ্ৰান্সৰ বাণিজ্য মন্ত্ৰী নিকোলাছ ফৰিচিয়াৰৰ সৈতে হোৱা বৈঠকত মন্ত্ৰী গোৱেলে দুয়োখন দেশৰ মাজত বাণিজ্য আৰু বিনিয়োগ চুক্তিৰ সম্প্ৰসাৰণৰ ৰূপায়ণকে ধৰি ভাৰত ইউৰোপীয়ান ইউনিয়ন বাণিজ্য চুক্তিৰ বিষয়ে আলোচনা কৰে। এই বৈঠকত মহাকাশ সহযোগিতা, বিমান নিৰ্মাণ, UPI সহযোগিতা আৰু যৌথ উদ্ভাৱন সন্দৰ্ভতো আলোচনা হয়। মন্ত্ৰী গোৱেলে কানাডাৰ আন্তৰ্জাতিক বাণিজ্য মন্ত্ৰী মনিন্দৰ সিদ্ধুৰ সৈতেও ফলপ্ৰসূ আলোচনাত মিলিত হয়। মন্ত্ৰী দুগৰাকীয়ে চলিত ইণ্ডিয়া কানাডা বিস্তাৰিত অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ পুনৰীক্ষণ কৰে আৰু আলোচনা অধিক আগবঢ়াই নিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি চলিত বছৰৰ মাৰ্চত এই চুক্তিত উপনীত হৈছে। ইয়াৰ জৰিয়তে 2030 চনৰ ভিতৰত দুয়োখন দেশৰ মাজত বাণিজ্য 50 বিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধিৰ লক্ষ্য লোৱা হয়। ছৌদি আৰৱৰ বাণিজ্য মন্ত্ৰী মাজিদ বিন আব্দুল্লা আল কাছাব্বিৰ সৈতে হোৱা বৈঠকত শ্ৰীগোৱেলে ভাৰত উপসাগৰীয় সহযোগিতা পৰিষদ মুক্ত বাণিজ্য চুক্তিৰ অগ্ৰগতি সন্দৰ্ভত কথা পাতে। তেওঁলোকে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ চুক্তিক শক্তিশালী কৰি তোলা সন্দৰ্ভতো আলোচনা কৰে। বাণিজ্য মন্ত্ৰী গোৱেলে দক্ষিণ কোৰিয়াৰ বাণিজ্য মন্ত্ৰী পাৰ্ক জুং চুঙকো সাক্ষাৎ কৰে। তেওঁলোকৰ আলোচনাত ভাৰত কোৰিয়া বিস্তাৰিত অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ প্ৰস্তাৱিত সংশোধনে স্থান পায়।

তেওঁলোকে ভাৰতীয় কৃষি ঔষধ আৰু সামগ্ৰিক উৎপাদনত উন্নত বজাৰ সন্দৰ্ভতো মত বিনিময় কৰে। মন্ত্ৰী দুগৰাকীয়ে ভাৰতত কোৰিয়াৰ নিৰ্মাণ খণ্ডৰ বিনিয়োগৰ বৃদ্ধি সন্দৰ্ভতো আলোচনা কৰে। জাপানৰ আইচি নাগয়াত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতীয় এথলীটসকলৰ সুন্দৰ প্ৰদৰ্শনৰ ধাৰা অব্যাহত আছে। ভাৰতে আজি হকীত এটা, মল্লযুঁজত এটা, বক্সিঙত তিনিটা আৰু আৰ্চাৰীত এটা, মুঠ ছটা সোণৰ পদক লাভ কৰে। ভাৰতীয় মহিলা হকী দলটোৱে ফাইনেলত চীনক 1-0 গলত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে। ভাৰতীয় মল্লযুঁজাৰু সুজিত কালকালে পুৰুষৰ 65 কিলোগ্ৰাম ফ্ৰী ষ্টাইল ইভেণ্টত স্বৰ্ণ জয় কৰে। সুজিত কালকালে এই জয়েৰে যোগেশ্বৰ দত্ত আৰু বজৰং পুনিয়াৰ পাছত মল্লযুঁজত এছিয়ান গেমছত পুৰুষৰ 65 কিলোগ্ৰাম শাখাত সোণৰ পদক লাভ কৰা তৃতীয়জন ভাৰতীয় হিচাপে পৰিগণিত হৈছে। বক্সিঙত পাৰ্বিন হুদাই মহিলাৰ 65 কিলোগ্ৰাম শাখাত সোণৰ পদক লাভ কৰিছে। অংকুশ পাংঘালে পুৰুষৰ 80 কিলোগ্ৰাম শাখাত দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বীক হৰুৱাই সোণৰ পদক লাভ কৰে। ইয়াৰ পূৰ্বে লাভলীনা বৰগোহাঁয়ে মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাত সোণৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। লাভলীনাই ফাইনেলত চীনৰ বাও ঝি

0: লাভ কৰা তৃতীয়জন ভাৰতীয় হিচাপে পৰিগণিত হৈছে। বক্সিঙত পাৰবিন হুদাই মহিলাৰ 65 কিলোগ্ৰাম শাখাত সোণৰ পদক লাভ কৰিছে। অংকুশ পাংঘালে পুৰুষৰ 80 কিলোগ্ৰাম শাখাত দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বীক হৰুৱাই সোণৰ পদক লাভ কৰে। ইয়াৰ পূৰ্বে লাভলীনা বৰগোহাঁয়ে মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাত সোণৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। লাভলীনাই ফাইনেলত চীনৰ বাও ঝিক 5-0 ফলাফলত পৰাস্ত কৰে। ইয়াৰ লগে লগে লাভলীনা এছিয়ান গেমছৰ মহিলাৰ বক্সিঙত সোণৰ পদক অৰ্জন কৰা দ্বিতীয়গৰাকী ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে 2014 চনত মেৰী কমে এছিয়ান গেমছত দেশৰ হকে সোণৰ পদক লাভ কৰিছিল। একেদৰে ভাৰতৰ মহিলা আৰ্চাৰীৰ দলে আজি ৰিকাৰ ফাখাৰ দলীয় শিতানত সোণৰ পদক লাভ কৰে। অংকিতা ভাকত, কীৰ্তি শৰ্মা আৰু কুমকুম মোহৰক লৈ গঠিত দলটোৱে ফাইনেলত বিশ্ব চেম্পিয়ন তথা 10 বাৰৰ অলিম্পিক চেম্পিয়ন দক্ষিণ কোৰিয়াক 5-3 ফলাফলত পৰাভূত কৰে। এছিয়ান গেমছৰ ইতিহাসত মহিলাৰ ৰিকাৰ ফাখাৰ দলীয় শিতানত এয়া ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক। ভাৰতে আৰ্চাৰীৰ মিক্সড ৰিকাৰ ফাখাতো ৰূপৰ পদক অৰ্জন কৰে। কুমকুম অনিল মোহৰ আৰু ধীৰাজ বোম্বাদেউৰা আজি ফাইনেলত চীনৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে 3-5 ফলাফলত পৰাজিত হয়। নাওচালনাত নেত্ৰা কুমাননে ভাৰতৰ মহিলাৰ ডিঙা শিতানত ব্ৰঞ্জৰ পদক হস্তগত কৰে। 29 বছৰীয়া ভাৰতীয় খেলুৱৈগৰাকীয়ে এই শিতানত 14 পইণ্টেৰে সামগ্ৰিকভাৱে তৃতীয় স্থান লাভ কৰে। ভাৰত এছিয়ান গেমছত এতিয়ালৈকে 16টা সোণ, 25টা ৰূপ আৰু 35টা ব্ৰঞ্জ পদকসহ মুঠ 76টা পদকেৰে তালিকাৰ 5ম স্থানলৈ উন্নীত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত মহিলাৰ ৰিকাৰ ফাখাত প্ৰথমবাৰৰ বাবে স্বৰ্ণপদক লাভ কৰা অংকিতা ভকত, কুমকুম অনিল মোহৰ আৰু কীৰ্তিক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্ৰীমোদীয়ে কয় যে ফাইনেলত ভাৰতীয় খেলুৱৈকেইগৰাকীৰ মানসিক স্থিতি আৰু নিখুঁত সিদ্ধান্ত সঁচাকৈয়ে লেখত ল'বলগীয়া। এই বিজয়ে দেশৰ অগণন ধনুৰ্বিদক অনুপ্ৰাণিত কৰিব বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে এছিয়ান গেমছৰ ৰিকাৰ্ভ মিক্সড দলীয় শিতানত ৰূপৰ পদক লাভ কৰা ধীৰাজ বোম্বাদেউৰা আৰু কুমকুম অনিল মোহৰক অভিনন্দন জ্ঞাপন কৰিছে। তেওঁ কয় যে খেলুৱৈ দুগৰাকীৰ দক্ষতা আৰু উদ্যম প্ৰদৰ্শনে দেশক প্ৰথমবাৰৰ বাবে ৰূপৰ পদক প্ৰদান কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। সমগ্ৰ ৰাষ্ট্ৰই আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ 157 সংখ্যক জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীক প্ৰদান কৰা উপহাৰৰ ই নিলামৰ 8ম সংস্কৰণ চলিত মাহৰ 31 তাৰিখলৈ বৃদ্ধি কৰা হৈছে। ভাৰতে যোগান শৃংখলাৰ মাধ্যম হিচাপে সমগ্ৰ বিশ্বত বিশ্বাসযোগ্য সামগ্ৰী উৎপাদন আৰু ৰপ্তানি কৰাত সফল হৈছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। আৰু জাপানৰ আইচি নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতীয় মহিলা আৰ্চাৰী দলে আজি ৰিকাৰ্ভ শাখাৰ দলীয় শিতানত সোণৰ পদক লাভ কৰে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো আমাৰ অনুষ্ঠান ভদাইৰ চোতালৰ মেল। আজিৰ বিষয় আহিনৰ লোক উৎসৱ। অংশগ্ৰহণকাৰী শান্তনু শইকীয়া, অজিত চক্ৰৱৰ্তী আৰু ৰিমঝিম পতংগীয়া। বাণীবন্ধন আৰু সম্পাদনা শান্তনু শইকীয়াৰ, প্ৰযোজনা অনুষ্ঠান কাৰ্যবাহী গৌতম নাথৰ।
2: আকাশবাণী তেজপুৰ আগবঢ়াইছো ভদাইৰ চোতালৰ মেল।

0: আই ইমান ধুনীয়া এই শেৱালি ফুলৰ গোন্ধটো। এই আহিন মাহ অহাৰ লগে লগে, শাৰদীয় উৎসৱ অহাৰ লগে লগে শেৱালি ফুলৰ গোন্ধে গোটেইখন একে মলমলাই থাকে। বৰ ভাল লাগে অ এই সময়খিনি। হেৰি, কি কয় আপুনি এই বিষয়ে?
1: শেৱালি গোন্ধ আহিল মানে তোৰ সেই শৰৎকাল। শৰৎকালততো আৰু উৎসৱমুখৰ পৰিৱেশ এটাৰ সৃষ্টি হয়। তাতে তই সেই শেৱালি ফুল বটলিছ যেতিয়া, বৰা কেইটামান বনাবি কাইলৈ দুপৰীয়া।
0: বনাম বনাম, কিন্তু এই আহিন মাহ আহিল যেতিয়া মনটো কিবা উৎসৱমুখৰ যেন হৈ থকা নাইনে বাৰু?
1: হে ইফালে অকণমান অকণ সেই ঠাণ্ডাও পৰে, সেই শীতৰ আগমনৰো সেই বাৰ্তা দিয়ে তোৰ সেই আহিন মাহে, গতিকে সেই মনটো সেই অকণমান ভাল ভাল লাগিবই।
0: তাকে, এই শেৱালি ফুলখিনিয়েদি আপুনি কোৱা ধৰণে মই বৰা অলপো বনাম আৰু এই মালাও গাঁঠিম, ভাল লাগিব।
2: ও ভনাই,
1: ও মাষ্টৰ হে, আহা আহা
2: আহা, আহিছো ৰবা।
0: মাষ্টৰ কাইটি, আহা আহা সোমাই আহা।
2: ও আহিছো ৰ। ও গুটেখন দেখোন একেবাৰে শেৱালি ফুলৰ গোন্ধৰে আমূল মোলাই গৈছে।
0: মাষ্টৰ কাইটি।

0: এই শেৱালি ফুল অলপ ছিঙি আনিছিলো জানানে, এতিয়াতো তোমাৰ এই আহিন মাহ শাৰদীয় বতৰ, গতিকে এইটো সময়তো আৰু শেৱালি ফুল ফুলিবই, গতিকে শেৱালি নুবুটলি পাৰিনে বাৰু? তুমি বহি লোৱা মাষ্টৰ কাইটি।
1: বহি লৈছো ৰ। এই আহিন মাহ বুলি কওঁতে এই মনটো বৰ ভাল লাগি যায় নহয় অ?
0: বৰ ভাল লাগে অ।
1: নে কি কোৱা ভদাই?
2: এই হয় হয়, আহিন মাহ, আহিন মানে তোমাৰ শৰতৰ আগমনে সেই মনবিলাকো তোমাৰ সেই খুব পবিত্ৰ কৰি তোলে হে মাষ্টৰ।
1: আহিন মাহ বুলি কওঁতে এই সকলো ফালে একেবাৰে এটা মুকলি বতৰ, ফৰকাল বতৰ। তই আকাশৰ ফালে চাচোন, এই নিশা আকাশৰ ফালে চাওঁতে তই দেখিবি একেবাৰে এই গোটেই আকাশখনত শুকুলা ডাৱৰে আৱৰি থাকে।
0: তুমি কওঁতে মোৰ গীতে ফাঁকি মনত পৰিলে নহয় মাষ্টৰ কাইটি।
1: গাই দেচোন গাই দে, মনত পৰিছে যেতিয়া গাই দে, নে কি কয় ভদাই?
2: শেৱালি ফুলৰ গোন্ধে গোটেই ভদাই চোতাল আমোল মোলাই আছে, তাতে যদি সেই আমাৰ সেই সোনপাহীয়ে গীত গায় তেতিয়া তোমাৰ সেই সোণত সেই সুৱগা চৰাৰ নিচিনা হ'ব।
1: হয়তোন
0: এই গীতটি তোমাৰ শৰৎকালৰ লগতে জড়িত।

0: আৰু মাছৰ কাটি
1: বৰ ভাল লাগে অ এই গীত ফাকিয়ে তোৰ এই আহিন মাহৰ এই শাৰদীয় যি পৰিৱেশ খুবই সুন্দৰভাৱে বৰ্ণনা কৰিছে। এতিয়া চাচোন এই শাৰদীয় মানে সেই আহিন মাহ হোৱাৰ লগে লগে চাৰিওফালে একেবাৰে ফৰকাল হৈ পৰে। এই গৰমৰ সময়ৰ বাৰিষাৰ বতৰৰ যি একেবাৰে বাট পথ এইবিলাক যে গোটেই মলিনতাৰে ভৰি পৰে, সেই সময়ৰ পিছত এই যে আহিন মাহ অহাৰ লগে লগে গোটেইখন ধোৱা একেবাৰে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তোলে
0: আৰু তোমাৰ অকণমান নিয়ৰ পৰিবলৈ ধৰে। এই গীত এতিয়াই আছে নহয়, আহিন মহিয়া শেৱালি সৰিলে নিয়ৰত তিতিলে বন। আজি গীতৰ কলি তোমাৰ শেষেই নহব মাষ্টৰ কাইটি।
1: আহিন মাহ বুলি কওঁতে এই তোৰ লগতে আমাৰ সেই কবিসকলৰে হওক বা গীতিকাৰসকলৰে হওক সকলোৰে মনত এই আহিনক লৈ কিছুমান কবিতা বা গীত সৃষ্টি হয়নে নহয়? আৰু এই আহিন মাহক লৈ কিমান গীত কিমান কবিতাৰ সৃষ্টি হৈছে।

0: গোটেই মাহটো যেন একেবাৰে তোৰ সাংস্কৃতিক এটা পৰিবেশৰ মাহ নে কি কয় ভদাই?
1: আহিন মাহত তোমাৰ সংস্কৃতি বাহে অসমীয়া কৃষ্টিৰে যথেষ্ট উৎসৱ পাৰ্বণ হৈ অনুষ্ঠিত কৰা হয় নহয়।
0: এই আহিন মাহ বুলি কওঁতে সেই কহুৱা ফুলিবলৈ হয়, গোটেই কহুৱনি হৈ পৰে গোটেইখন, তাৰ লগতে বিভিন্ন ধৰণৰ এই ফুলো এইখিনি সময়ত ফুলে নহয় ভদাই?
1: পৰিৱেশটোৱে কিবা হে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি পৰে, লগতে হে আকাশখন তোমাৰ হে নীলা সুন্দৰকৈ হে তৰাবোৰ হে জিলিকি থাকে, এটা সুন্দৰ পৰিৱেশ হয় হে মাষ্টৰ।
0: একেবাৰে শুকুলা ডাৱৰৰ মাজে মাজে এই জোনটোৱে হওক বা তৰাবিলাকে কেনেদৰে তিৰবিৰাই থাকি আকাশখন একেবাৰে শুৱনি কৰি তোলে, আৰু এইখিনি সময়তে এটা উৎসৱ পৰিৱেশ মানে উৎসৱৰ এটা মাহ বুলি কোৱা হয়। এইখিনি সময়তে বিভিন্ন উৎসৱ পাৰ্বণ আহে নহয়, তাৰ ভিতৰতে ভদায় কি কবা বিশেষ উৎসৱ হিচাপে?
1: আমাৰ চাহজনীয় জাতীয় লোকসকলৰ কৰম পূজাৰ কথা কৈছো, কৰম পূজাও কিন্তু আমাৰ অসমত তোমাৰ চাহজনীয় গোষ্ঠীয় লোকসকলে তিনিদিনীয়া বা এসপ্তাহ জুৰি পালন কৰে, ইও কৃষি ভিত্তিক এটি উৎসৱ মাষ্টৰ।
0: ঠিকেই কৈছা তুমি। এ শুন পাহি, এই কৰম পূজা বুলি কওঁতে নিশ্চয় তই জান?
2: জানো মাষ্টৰ কাইটি, এই কৰম পূজা হৈছে অসমৰ চাহ জনগোষ্ঠীসকলৰ মাজত এক সাৰ্বজনীন জনপ্ৰিয় আৰু তাৎপৰ্যপূৰ্ণ অনুষ্ঠান। মুখ্যতঃ ই এক কৃষিভিত্তিক পূজা। কৃষি কাৰ্যত যাতে প্ৰকৃতিৰ পৰা একো বাধা পোৱা নাযায় আৰু শস্যৰ উৎপাদন বৃদ্ধি হয় তাৰ উদ্দেশ্যে এই পূজা পালন কৰা হয়। স্থান ভেদে তোমাৰ এই পূজা সামান্য অমিল হলেও মূলতঃ ইয়াৰ সম্বন্ধ প্ৰকৃতিৰ
0: সৈতে, প্ৰকৃতিৰ সৈতে, কৃষিৰ সৈতে। কাৰণ আমি জানো এই মাহটো হৈছে কৃষকসকলৰ এটা প্ৰতিশ্ৰুতিৰ মাহ, অৰ্থাৎ তেওঁলোকে যিখিনি কৃষি কৰ্ম কৰিলে তাৰ পৰা যাতে সুন্দৰ এটা উৎপাদন লাভ কৰে সেইখিনিৰ বাবে এই ভগৱানৰ ওচৰত বা ইষ্ট দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰে। ঠিক সেইদৰে এই চাহ জনজাতীয় লোকসকলেও এইখিনি সময়ত এই কৰম পূজা উৎসৱটি আয়োজন কৰে যাতে কৃষি কৰ্ম ভাল হয়, তেওঁলোকে উৎপাদন বেছি ভালকৈ পায় আৰু তাৰ দ্বাৰা গোটেই ঘৰখন নদন বদন হৈ পৰে। এতিয়া ভদাই
1: কোৱাচোনা মাষ্টৰ,
0: এই কৰম পূজা বুলি কওঁতে বিশেষকৈ এই বুঢ়ী কৰম পূজা, বুঢ়ী কৰম হৈছে অসমৰ চাহ জনগোষ্ঠী তথা আদিবাসী সমাজৰ অন্যতম এটা প্ৰধান কৃষিভিত্তিক উৎসৱ। কৰম পূজা বা কৰম পৰ্বৰ এটা বিশেষ ভাগ হৈছে এই বুঢ়ী কৰম পূজা। সাধাৰণতে বছৰ তিনিবাৰ কৰম পূজা পালন কৰা হয় আৰু ইয়াৰে আহিন মাহৰ শুক্লা বিজয়া দশমীৰ তিথিত এই বুঢ়ী কৰম উৎসৱটি আয়োজন কৰে, বুজিছনে? সময় বুলি কওঁতেহে আহিন মাহৰ বিজয়া দশমী। আৰু এই পূজাৰ তাৎপৰ্য কি জানিছনে?
1: কোৱাচোনা মাষ্টৰ,
0: এই পূজাৰ তাৎপৰ্য হৈছে ই এক প্ৰকৃতি কেন্দ্ৰিক আৰু কৃষিভিত্তিক পূজা। আমি জানোৱে অলপ আগতে কৈছোৱে, শস্যৰ বৃদ্ধি, মহামাৰী বা প্ৰাকৃতিক দুৰ্যোগৰ পৰা পৰিত্ৰাণ লাভ কৰা আৰু সমাজৰ মংগলৰ বাবে এই পূজাৰ আয়োজন কৰে। আৰু এই পূজাৰ কিছুমান নীতি নিয়ম আছে, কিন্তু নিশ্চয় তই শুন পাহি জান?
2: জানো মাষ্টৰ কাইটি, এই কৰমতী গাভৰু বা মহিলাসকলে উপবাসে থাকি বালিত নদীৰ ঘাটৰ পৰা বালি আনি মাহ, সৰিয়হ, ধান আদি নবিধ শস্য সিঁচি জাৱা জগাই তোলে। পূজাৰ দিনা কৰম গছৰ ডাল আনি চোতালৰ মাজত পুতি কৰম দেৱতাৰ উপাসনা কৰা হয়। এই উৎসৱৰ এক অন্যতম আকৰ্ষণ হৈছে থলুৱা মাদল আৰু ঢোলৰ তালত পৰিৱেশন কৰা ঝুমুৰ নৃত্য আৰু গীত। এই উৰে নিশা ঝুমুৰ নাচি পুৱাৰ ভাগত কৰমডাল নদী বা পুখুৰীৰ পানীত বিসৰ্জন দিয়া হয়।
0: আৰু লগতে এই পূজাৰ সামৰণি
2: পৰে।
0: এতিয়া কথাটো হৈছে ঝুমুৰ নৃত্য। ঝুমুৰ নৃত্য যেনেদৰে আমাৰ বিহু বুলি কওঁতে বিহু নৃত্যৰ কথাটো মনত আহে, ঠিক সেইদৰে বুঢ়ী কৰমে হওক বা কৰমৰ যিকেইটা ভাগ, সেই ভাগৰ পূজা কৰোঁতে এই ঝুমুৰ নৃত্য কিন্তু গোটেইকেইটা ভাগৰ লগতে জড়িত, অৰ্থাৎ ঝুমুৰ নৃত্য তেওঁলোকে পৰিৱেশন কৰে। আৰু আমি জানো যে এই আদিবাসীসকলে যেতিয়া কৰম পূজাৰ আয়োজন কৰে এই ঝুমুৰৰ লগতে তেওঁলোকে বাদ্য হিচাপে

0: এই মাদল আৰু তাল তেওঁলোকে পৰিৱেশন কৰে ঝুমুৰ নৃত্যৰ লগত। আৰু এই বুঢ়ি কৰমৰ আয়োজন কৰাৰ মূল উদ্দেশ্য হৈছে এই কৃষি উৎপাদন বৃদ্ধি কৰা আৰু কৃষিৰ ক্ষেত্ৰত যিবিলাক বাধা বিঘিনি আহে সেইবিলাক আঁতৰাই সুন্দৰভাৱে যাতে উৎপাদন কৰিব পাৰে, সেইকাৰণে এই আহিন মাহতে তেওঁলোকে আয়োজন কৰে এই বুঢ়ি কৰম পূজা। এই ভদাই, এই আহিন মাহত পালন কৰা আন এটা তুমি উৎসৱৰ কথা জানিব নিশ্চয়।
1: আমাৰ হে কাতি বিহু জানো, আহিন কাতি মাহৰ দুমাহিতেই নকৰে।
0: নিশ্চয়, এই কাতি বিহু বুলি কওঁতে আমি তাক কঙালী বিহু বুলি কওঁ নে কি কওঁ শুনপাহি?
2: কঙালী বিহু বুলি কওঁ। আমাৰ জাতীয় উৎসৱ বিহু তিনিটা, তাৰে তোমাৰ এটা মুখ্য ভাগেই হৈছে এই কাতি বিহু।
0: এই কাতি বিহুৰ আয়োজন কৰে আহিন আৰু কাতি মাহৰ এই সংক্ৰান্তিৰ দিনা। এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হ'বলৈ ধৰে, শালি ধান চপাবলৈ যথেষ্ট সময় থাকে, অভাৱ অনাটনেৰে ভৰা এই সময়ত উদযাপিত কৰা হয় এই কাতি বিহু। এই বিহুত অসমীয়া মানুহৰ ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়।
2: ঠিকেই কৈছা, আৰু ইয়াৰ লগতে ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতি পথাৰত শস্যৰ মংগল কামনা কৰি এই লক্ষ্মী আদৰিবলৈ চাকি জ্বলাই আকৌ আকাশ বন্তিও জ্বলোৱা হয় মাছৰ কাইটি।
0: কৃষকসকলে তেওঁলোকৰ খেতি পথাৰত উৎপাদন বৃদ্ধিৰ বাবে আৰু বিভিন্ন কীট পতংগই তেওঁলোকৰ যাতে খেতি নষ্ট নকৰে তাৰ কাৰণে পৰম্পৰাগতভাৱে আকাশ বন্তি জ্বলায়।
2: কিন্তু মাষ্টৰ কাইটি, এই কঙালী বিহুত উলহ মালহ আৰু ভোগ প্ৰাচুৰ্য বেছিকৈ নাথাকে। কিন্তু কঙালী বুলিলেই এই বিহুটি তাৎপৰ্যহীন নহয়। ধৰ্মীয় আচাৰ অনুষ্ঠানৰে শৰৎকালৰ এই কাতি বিহু শৰতৰ দৰেই স্নিগ্ধ সমাহিত বুলি গণ্য কৰা হয়।
0: এইখিনি সময়ত যে আমাৰ এটা কঙালী অৱস্থা, অৰ্থাৎ ধান হওক বা শস্য এইখিনি সময়ত অভাৱ হয়, সেই অভাৱৰ সময়খিনি যাতে সুন্দৰভাৱে তেওঁলোকে পাৰ কৰিব পাৰে আৰু অনাগত দিনবোৰত যাতে তেওঁলোকে এটা ভাল দিন দেখে, গোটেই শস্যৰে যাতে শ্যামলা হৈ পৰে আৰু তেওঁলোকৰ ঘৰখন যাতে উভয় নদী হৈ পৰে, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি এই আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা কাতি বিহু আয়োজন কৰে। আৰু কাতি বিহুৰ দিনা সকলোৱে সন্ধিয়া সময়ত তেওঁলোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় আৰু মা প্ৰসাদৰ ব্যৱস্থা কৰে
2: যাতে ভোগালীটো ভোগৰ হৈ উঠে।
0: অৰ্থাৎ এই কাতি বিহু উদযাপন কৰাৰ মূল উদ্দেশ্য হৈছে তেওঁলোকৰ এই সময়খিনি, যিখিনি অভাৱ অনাটনে থাকে, সেইখিনি তেওঁলোকে তাৰ মাজেৰে পাৰ কৰিব পাৰে আৰু অনাগত ভৱিষ্যতত তেওঁলোকৰ ঘৰখন যাতে শস্যৰে নদন বদন হৈ পৰে তাৰ বাবে ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰি এই কাতি বিহুৰ আয়োজন কৰে। এইখিনি সময়তে আন এটি পূজাৰ আয়োজন কৰে নহয় ভদাই এই আহিন মাহত?
1: আহিন মাহত তোমাৰ আমাৰ দুৰ্গা পূজা নহয়?
0: এই দুৰ্গা পূজা আমাৰ এই আহিন মাহৰ এটা মূল উৎসৱ।
1: শাৰদীয় দুৰ্গা পূজা তোমাৰ এই আহিন মাহতেই হয়।
0: হিন্দু দেৱী দুৰ্গাৰ আৰাধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ এই দুৰ্গা পূজা বা দুৰ্গা উৎসৱ। শাস্ত্ৰ মতে আহিন মাহৰ শুক্ল পক্ষত এই দুৰ্গা পূজা পালন কৰা হয়। আহিন অৰ্থাৎ সেই শৰৎকালৰ দুৰ্গা পূজাক এই শাৰদীয় দুৰ্গা পূজা নামেৰেও সেই জনাজাত। ভাৰতীয় উপমহাদেশৰ একাধিক ৰাজ্যই এই দুৰ্গা পূজা পালন কৰে। এই ভাৰতৰ পশ্চিমবংগই হওক, অসম, উৰিষ্যা, ত্ৰিপুৰা, বিহাৰ, ঝাৰখণ্ড আদি ৰাজ্যত এই দুৰ্গা পূজা সৰ্বাধিক পালন কৰে। আৰু আমাৰ অসমত এই দুৰ্গা পূজা বুলি কওঁতে আমাৰ বিভিন্ন ভাষা জনগোষ্ঠীৰ মানুহে একেলগে এই দুৰ্গা উৎসৱ পালন কৰে।
2: এই দুৰ্গা পূজা পাঁচদিন হয়, যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামেৰে জনাজাত। এই পক্ষটোক দেৱী পক্ষ নামেৰেও জনা যায়। পূৰ্ববৰ্তী অমাৱস্যাৰ দিনা এই দেৱী পক্ষৰ সূচনা হয় আৰু ইয়াত মহালয়া বুলি জনা হয়। আৰু পূৰ্ণিমাৰ দিনা লক্ষী পূজাৰ দিন হিচাপে গণ্য কৰা হয়।
0: অৰ্থাৎ সেই মহালয়াৰ পৰা আৰম্ভ কৰি একেবাৰে দশমীত এই দুৰ্গা উৎসৱ সামৰণি পৰে। আৰু এইখিনি সময়ত আমাৰ এই শিশুসকলে হওক, আমাৰ সকলোৱে এটা উৎসৱমুখৰ পৰিৱেশৰ, এটা আনন্দমুখৰ পৰিৱেশৰ মাজেৰে পাৰ কৰে।
2: এই মাষ্টৰ কাইটি, এই মাজতে লক্ষী পূজাৰ কথাও ক'লো নহয়, গতিকে তাৰ বিষয়ে নক'লে হ'ব জানো? এই অসমত দুৰ্গা পূজাৰ পিছত আহিন মাহৰ পূৰ্ণিমা তিথিত শাৰদীয় পূৰ্ণিমা অৰ্থাৎ তোমাৰ লক্ষী পূজা অথবা কাতি অমাৱস্যাত দেৱালীৰ সময়ত ধন আৰু সৌভাগ্যৰ দেৱী লক্ষ্মীৰ পূজা কৰা হয়। ইয়াৰ তোমাৰ সময়টো হৈছে আহিন পূৰ্ণিমা বা শৰৎ পূৰ্ণিমাৰ মাজনিশা। ঘৰুৱা প্ৰস্তুতি বুলি ক'লে তোমাৰ এই ঘৰ দুৱাৰ পৰিষ্কাৰ, চোতালত আলপনা অংকন কৰা, পোহৰ তথা ফুলৰ

0: সজ্জাৰে দেৱীক আদৰণি জনোৱা হয়। আৰু তোমাৰ মাহ প্ৰসাদ ফল মূল পায়স আদিৰে দেৱীলৈ নৈবেদ্য আগবঢ়োৱা হয়।
1: এইখিনি সময়তে আমাৰ অসমৰ পৰম্পৰা মতে হিন্দু ধৰ্মীয় লোকসকলে এই পূজাৰ দিনা তেওঁলোকে বিশেষকৈ নাৰিকল পুলি ৰোপণ কৰে। নাৰিকল পুলি ৰোপণ কৰাটো এই লক্ষী পূৰ্ণিমাৰ দিনা অৰ্থাৎ লক্ষী পূজাৰ দিনা এটা মূল বৈশিষ্ট্য।
0: তাৰোপৰি তোমাৰ এই নাৰিকলৰ চিৰাও খাদ্য হিচাপে গ্ৰহণ কৰা হয় নহয়?
1: এই লক্ষী পূজাৰ দিনা যিখিনি নৈবেদ্য দেৱীলৈ আগবঢ়ায় তাৰে বেছি অংশই কিন্তু নাৰিকলৰ ব্যৱহাৰ বেছিকে হয়। নাৰিকলৰ চিৰাই হওক বা প্ৰসাদত নাৰিকলৰ পৰিমাণ বেছি দিয়া, আৰু এই পূজাৰ নৈবেদ্য হিচাপে যিখিনি তেওঁলোকে প্ৰসাদ আগবঢ়ায় তাত নিমখৰ ব্যৱহাৰ নকৰে। নিমখৰ বিপৰীতে তেওঁলোকে এই নাৰিকল ৰুকি দিয়াৰ ব্যৱস্থা কৰে প্ৰসাদৰ লগত, অৰ্থাৎ মিঠাৰে এই প্ৰসাদ তেওঁলোকে আগবঢ়ায়। সেইকাৰণে নাৰিকলৰ পয়োভৰটো এই পূজাত বেছিকে হয়। আৰু আমি জানো যে নাৰিকল পুলি ৰোৱাৰ এটা যিটো পৰম্পৰা সেইটো আগৰ পৰাই চলি আহিছে এই লক্ষী পূজাৰ দিনা। আৰু লক্ষী পূজা আয়োজন কৰাৰ মূল উদ্দেশ্য হৈছে ঘৰখনলৈ লক্ষ্মী আদৰা, অৰ্থাৎ আমাৰ ঘৰখন তই কোৱাৰ নিচিনাকে সুন্দৰভাৱে পৰিপাটিকৈ পৰিষ্কাৰ কৰি লক্ষ্মীক আমন্ত্ৰণ জনোৱাৰ বাবে এই লক্ষী পূজাৰ আয়োজন কৰে।
0: মাষ্টৰ কাইটি, এই নাৰিকলৰ কথা ওলাল, খাদ্যৰ কথা ওলাল, মানে ভোক লাগিলেই নহয়, গতিকে এইখিনি সময়ত চাহ একাপ খাব লাগিছিল নে কি কোৱা? মই নাৰিকল লাড়ু বনাইছিলো নহয়, তোমালোক বহা, মই সুন্দৰকৈ চাহ তিনি কাপ কৰি আনো। আৰু মাষ্টৰ কাইটি, শাৰদীয় বতৰ, গতিকে এই শাৰদীয় সময়ৰে গীতেদি নুশুনিম নে বাৰু?
1: নিশ্চয় কিয় নুশুনিবি, আমি সকলোৱে এই শাৰদীয় পৰিৱেশৰ মাজত এটি সুন্দৰ এই শাৰদীয় গীত আমি শুনি লওঁ।

0: এয়া অলপ আগতে আমি কৈছিলোঁ নহয় লক্ষী পূজাৰ কথা, হয়নে নহয়? এই লক্ষী পূজা, এই লক্ষ্মীদেৱীক আদৰিবলৈ ভক্তসকলে যেনেদৰে তই কোৱাৰ নিচিনাকৈ ঘৰ দুৱাৰ আদি পৰিষ্কাৰ কৰে, ফুল আৰু পোহৰেৰে নিজৰ ঘৰখন আলোকিত কৰি তোলে, বিভিন্ন প্ৰকাৰৰ মিঠাই ভোগ আদিৰ ব্যৱস্থা কৰে, ভক্তসকলে বিশ্বাস কৰে যে তেওঁলোকে লক্ষ্মীদেৱীক যদি সন্তুষ্ট কৰিব পাৰে তেওঁলোকে দেৱীৰ কৃপা লাভ কৰিব পাৰিব। আৰু পূব ভাৰতত কি জানিছনে, আহিন মাহৰ দুৰ্গা পূজাৰ পিছত এই পূৰ্ণিমাৰ তিথিত লক্ষ্মী পূজা অনুষ্ঠিত কৰে। এই পূজাক কজাগুৰি লক্ষ্মী পূজাও বুলি কোৱা হয়। সধবা তিৰোতাই সেইদিনা কি কৰে জানিছনে, চাউলৰ গুড়ি আৰু আবিৰেৰে এই তই কোৱাৰ নিচিনাকৈ আলপনা আঁকি লক্ষ্মী পূজা পাতে। লক্ষ্মী পূজাত লক্ষ্মী চৰিত্ৰ হওক, পাচালি আদি পাঠ কৰা হয়। আমি জানোৱেই যে লক্ষ্মী পূজাত সেই লক্ষ্মী চৰিত্ৰ যিখন পুথি আছে বা পাচালি, সেইখিনি পাঠ কৰা হয়। ঠাই বিশেষে অৱশ্যে লক্ষ্মী পূজাৰ নীতি নিয়মৰ পাৰ্থক্য আছে, কিন্তু ইয়াৰ মূল উদ্দেশ্য হৈছে লক্ষ্মীক আদৰোৱা।
1: আহিন মাহত তোমাৰ সেই বিজয়া দশমীৰ দিনা তোমাৰ সেই শংকৰ জন্মোৎসৱ হয় নহয়? আমাৰ সেই জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ সেই জন্ম উৎসৱ সদায় তোমাৰ সেই বিজয়া দশমীৰ দিনা সেই অনুষ্ঠিত হয়, মানে আহিন মাহৰ সেই বিজয়া দশমীৰ দিনা। জগত গুৰু শ্ৰীমন্ত শংকৰদেৱে সেই জাতিটো যিহেতু সেই গঢ়ি থৈ গৈছিল, সেই জাতিটোক সেই নাম ভাওনা চিহ্ন যাত্ৰাই কিনো দিয়া নাছিলে, সকলোবোৰৰ চৰ্চা সেই শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথিৰ দিনা আমাৰ সেই ভকতসকলে সেৱা ধৰি নাম কীৰ্তন কৰি সেই স্মৰণ কৰাৰ এটা প্ৰচেষ্টা আছে।
0: এই আবিৰ্ভাৱ তিথি বুলি কওঁতে আমি জানো যে সেই জগতগুৰু শংকৰদেৱে নাম ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল অসমত আজিৰ পৰা প্ৰায় 600 বছৰ আগতে। আৰু এই নাম ধৰ্ম প্ৰচাৰ কৰিবৰ বাবে, প্ৰসাৰ কৰিবৰ বাবে মানুহক তেওঁ আমন্ত্ৰণ জনাইছিল এই নামঘৰ প্ৰতিষ্ঠা কৰি। নামঘৰত আহি এই ভগৱান কৃষ্ণৰ মহিমা তেওঁলোকে বেকত কৰিছিল। শংকৰদেৱে শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰিবৰ বাবে নামঘৰ প্ৰতিষ্ঠা কৰি বৰগীত, অংকীয়া নাট, ভাওনাৰ জৰিয়তে এই কৃষ্ণৰ গুণানুকীৰ্তন কৰিছিল। আৰু এই শংকৰদেৱৰ আবিৰ্ভাৱ তিথি এই আহিন মাহত পালন কৰি অহা হৈছে। আমি সকলোৱে জানো যে বৰ অসম প্ৰতিষ্ঠা কৰাৰ যিটো শংকৰদেৱৰ সপোন, সেই সপোন লৈয়ে তেওঁ এই নামঘৰ প্ৰতিষ্ঠা কৰি একতা দোলেৰে যাতে সকলোৱে বান্ধ খাই থাকে তাৰ বাবে তেওঁ সকলোৰে মাজত এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল। আৰু সেইবাবে আমাৰ এই শংকৰদেৱক জগতগুৰু হিচাপে প্ৰতিষ্ঠা কৰি এই আহিন মাহৰ এই আবিৰ্ভাৱ তিথিৰ দিনা সকলোৱে নামঘৰত তেওঁৰ গুণানুকীৰ্তন কৰে, মাহ প্ৰসাদ আগবঢ়ায় আৰু তেওঁৰ যিখিনি সৃষ্টি, বৰগীতেই হওক, অংকীয়া নাট হওক, ভাওনা, এইবিলাকৰ ব্যৱস্থা কৰে এই আবিৰ্ভাৱ তিথিৰ দিনা।
2: ঠিকেই কৈছা, এই পবিত্ৰ দিনটোতে ৰাজ্যৰ প্ৰতিটো নামঘৰ আৰু সত্ৰত এই নাম প্ৰসংগ, আইসকলৰ নাম, গুৰু বন্দনা আৰু ভাগৱত পাঠ আদিৰে এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয়।
0: এই আহিন মাহত, আহিন মাহৰ যিখিনি লোক উৎসৱ সেইখিনি বেছিকৈ জড়িত কৃষিৰ লগত। তুলসী পূজাও এই আহিন মাহত আয়োজন কৰে। আহিনৰ সংক্ৰান্তিৰ দিনা ঘৰৰ চোতালৰ তুলসী ভেটিত চাকি জ্বলাই নাম প্ৰসংগ কৰে। মুঠৰ ওপৰত এই আহিন মাহটো বিভিন্ন উৎসৱৰ মাহ।
1: আধ্যাত্মিকতাৰ পৰা আৰম্ভ কৰি তুমি বিভিন্ন ধৰণৰ আনন্দ উৎসৱৰ সমাহাৰ ঘটে তোমাৰ সেই আহিন মাহতে।
0: এই ভাদ মাহৰ পৰা আৰম্ভ কৰি এই আহিন মাহলৈকে বিভিন্ন ধৰ্মীয় উৎসৱৰ লগতে আন উৎসৱসমূহো আয়োজন কৰা হয়।

0: সেইকাৰণে ভাদ মাহ আৰু আহিন মাহ এই দুটা মাহ ধাৰ্মিক মাহ বুলিও আমি ক'ব পাৰোঁ। সেইকাৰণে আহিন মাহটো উত্তম মাহ বুলি আমি ক'ব পাৰোঁ।
1: সঁচাকৈহে আহিন মাহটো একেবাৰে জাক জমকীয়াহে, আমাৰ হে খেতিয়কসকলো হে আৰামৰ দিন হে আহিন মাহকেইটা, মানে হে খেতি খোলাৰ পৰা হে আজৰি হৈ খেতি খোলাৰ সেই নদন বদন চেহেৰা চাই একেবাৰে ফূৰ্তি হৈ থাকে, তাতে সেই উৎসৱ পাৰ্বণবিলাকে হে তাতে পূৰ্ণতে সেই সুৱগা চাৰে। গতিকে সেই আহিন মাহটো সঁচাকৈয়ে দেই আমাৰ সেই কৃষিজীৱী মানুহসকলৰ কাৰণে এটা সেই যথেষ্ট সেই উৎকৃষ্ট মাহ বুলি ক'ব পাৰি। সেই মাহ
0: হয় দিয়া, আমাৰ কথা বাদ দিছোঁ, বিশেষকৈ তোমাৰ নিচিনা কৃষকসকলে এইখিনি সময়ত তেওঁলোকে বাট চায় যাতে তেওঁলোকে যিখিনি উৎপাদন কৰিবৰ বাবে তেওঁলোকে কষ্ট কৰিছিল, পৰিশ্ৰম কৰিছিল, সেইখিনি যাতে তেওঁলোকে তাৰ পৰা উৎপাদন লাভ কৰে, সফল হয়, আৰু এই সফলতা লাভ কৰিবৰ বাবে এই আহিন মাহত তেওঁলোকে যিখিনি তেওঁলোকৰ ধৰ্মীয় পূজাৰ জৰিয়তে হওক বা ধৰ্মীয় উৎসৱৰ জৰিয়তে তেওঁলোকে যাতে ভৱিষ্যতে এটা সুন্দৰ দিন দেখে, নিজৰ ঘৰখনৰ লগতে গোটেই ৰাজ্যখন যাতে ধনে ধানে উপচি পৰে, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। আৰু কৃষিৰ ক্ষেত্ৰত জড়িত লোকসকলে এইখিনি সময়ত তেওঁলোকে বাট চায় এটা সুন্দৰ দিনৰ বাবে।
1: ভদিয়া বানেই কোৱা বা হে উৎকট গৰমেই কোৱা বা তোমাৰ সেই বাৰিষাৰ সেই বোকা পানীৰ কথাই কোৱা, এইবোৰৰ পৰা আঁতৰি পেলাই এটা সেই সুন্দৰ শান্ত সমাহিত পৰিৱেশ এটা আমাৰ সেই আহিন মাহতে আৰম্ভ হয় আৰু সেই লাহে লাহে ঠাণ্ডাও আহিবলৈ ধৰে, গতিকে আমাৰ সেই মানুহবিলাকৰ মনবিলাক একেবাৰে
0: প্ৰফুল্লিত হৈ থাকে,
1: প্ৰফুল্লিত হৈ থাকে।
0: হয় দিয়া, হে এই যে কলুষিত হৈ থকা গোটেই বাট পথ আদি পৰিষ্কাৰ হৈ মলিনতা আঁতৰি কি সুন্দৰ এটা পৰিৱেশ আহে এই আহিন মাহত। কিনো চাবা তুমি, আকাশলৈ চাবানে, আকাশত শুকুলা ডাৱৰে সৈতে কি সুন্দৰ পৰিৱেশ, ঠায়ে ঠায়ে কহুৱা ফুলি কি সুন্দৰ এটা পৰিৱেশ হৈ পৰে, বিভিন্ন ফুলেৰে এইখিনি সময়ত পৰিৱেশটো কি সমাহিত হৈ পৰে। ধানে সোণালী বৰণ ধৰিবলৈ ধৰে, এনেধৰণে শস্য উৎপাদন কৰি যাতে সুন্দৰ দিন দেখে আৰু তাৰে কামনা কৰি এই আহিন মাহত আমি বিভিন্ন উৎসৱ পাৰ্বণ পালন কৰোঁ। এ ভদাই, এ সোণ পাহি, এ আহোঁ দিয়া, বুইছা?
2: শ্ৰোতা ইমান পৰে ভদাই চোতালৰ মেল অনুষ্ঠানটি শুনিলে, বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিলে ভদাই, অজিত চক্ৰৱৰ্তী, সোণপাহি, ৰিমঝিম পতংগীয়া আৰু মাষ্টৰৰ চৰিত্ৰত শান্তনু শইকীয়া। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা শান্তনু শইকীয়াৰ, প্ৰযোজনা গৌতম নাথৰ।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া মই ৰূপলী বৰা শইকীয়াই আগবঢ়াইছোঁ আমাৰ দৈনন্দিন অনুষ্ঠান আজিৰ দিনটো। আজি 2026 চনৰ অক্টোবৰ মাহৰ 2 তাৰিখ।

আজি গান্ধী জয়ন্তী, জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিন। যিগৰাকী ব্যক্তিয়ে অহিংসাই পৰম ধৰ্ম এই অস্ত্ৰেই ব্ৰিটিছ প্ৰশাসনক ভাৰত ত্যাগ কৰিবলৈ বাধ্য কৰাইছিল, সেইগৰাকী পৰম পূজ্য, সকলোৰে প্ৰিয় বাপুজীৰ আজি জন্মদিন। চন আছিল 1869, স্থান গুজৰাটৰ পোৰবন্দৰ। পিতৃ কৰমচান্দ গান্ধী, মাতৃ পুতুলীবাই। পিতৃয়ে নাম থৈছিল মোহনদাস কৰমচান্দ গান্ধী।

যিয়ে পৰৱৰ্তী সময়ত সত্য, অহিংসা আৰু শান্তিৰ আদৰ্শক জীৱনৰ মূল মন্ত্ৰ হিচাপে গ্ৰহণ কৰে আৰু কোটি কোটি জনতাক প্ৰভাৱান্বিত কৰে। অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলনৰ দৰে গণ আন্দোলনৰ জৰিয়তে তেওঁ লাখ লাখ ভাৰতীয়ক স্বাধীনতা সংগ্ৰামত একত্ৰিত কৰিছিল। অহিংসাৰ পথত থাকি অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰা তেওঁৰ মূল মন্ত্ৰ আছিল। তেওঁৰ আদৰ্শ কেৱল ভাৰততেই সীমাবদ্ধ নাছিল, তেওঁৰ সত্য আৰু অহিংসাৰ চিন্তাধাৰাই বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহু শান্তি আৰু নাগৰিক অধিকাৰ আন্দোলনক প্ৰভাৱিত কৰিছে। আজিৰ এই পবিত্ৰ দিনটোত জাতিৰ পিতা মহাত্মা গান্ধীক আকাশবাণী তেজপুৰৰ তৰফৰ পৰা জনাইছোঁ শ্ৰদ্ধাঞ্জলি।

আজি আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস। মহাত্মা গান্ধীৰ সত্য আৰু অহিংসাৰ আদৰ্শক সন্মান জনাই ৰাষ্ট্ৰসংঘই 2007 চনৰ 2 অক্টোবৰ অৰ্থাৎ তেওঁৰ জন্মদিনটোক ইণ্টাৰনেশ্যনেল ডে অফ নন ভায়লেন্স হিচাপে সমগ্ৰ বিশ্বত পালন কৰাৰ কথা ঘোষণা কৰে। মহাত্মা গান্ধীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনত সত্যাগ্ৰহ আৰু অহিংসাৰ নীতি প্ৰয়োগ কৰি বিশ্বৰ ইতিহাসত এক অনন্য উদাহৰণ সৃষ্টি কৰিছিল। এই দিৱসৰ মূল উদ্দেশ্য হৈছে শান্তি, সহিষ্ণুতা, মানৱ অধিকাৰ, সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ প্ৰতি সজাগতা বৃদ্ধি কৰা।

আজি অসমৰ বাবে লগতে সমগ্ৰ ভাৰতৰ বাবে এক গৌৰৱৰ দিন, কাৰণ আজি অসম জীয়ৰী লাভলীনা বৰগোহাঁয়ে বিশ্বৰ সন্মুখত ভাৰতক গৌৰৱান্বিত কৰি বৰ্তমান জাপানত চলি থকা এছিয়ান গেমছৰ বক্সিঙত মহিলাৰ 75 কেজি শাখাৰ ফাইনেলত চীনৰ প্ৰতিদ্বন্দ্বী বাও জিকক 5-0 ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। এছিয়ান গেমছত স্বৰ্ণ জয় কৰা লাভলীনা হৈছে দ্বিতীয়গৰাকী ভাৰতীয় মহিলা বক্সাৰ। ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনাৰ আজি জন্মদিনো, আৰু এই দিনটোতে নিজৰ লগতে সমগ্ৰ দেশবাসীক স্বৰ্ণ উপহাৰ দিলে লাভলীনাই। 1997 চনৰ আজিৰ দিনটোতে গোলাঘাটত জন্মগ্ৰহণ কৰা লাভলীনাই 2020 চনৰ টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক, 2023 চনত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছে। দৃঢ়তা, কষ্ট আৰু সপোন পূৰণৰ এক উজ্জ্বল উদাহৰণ লাভলীনা। জন্মদিনৰ শুভেচ্ছা আৰু এছিয়ান গেমছৰ স্বৰ্ণজয়ৰ অভিনন্দন আকাশবাণী তেজপুৰৰ তৰফৰ পৰা লাভলীনা বৰগোহাঁইলৈ। তোমাৰ দুহাতৰ শক্তি আৰু মনোবলৰ এই যাত্ৰা আগন্তুক দিনতো আৰু অধিক উজ্জ্বল হওক, তাৰেই কামনা।

আজি ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জন্মদিন। 1904 চনৰ আজিৰ দিনটোতে উত্তৰ প্ৰদেশৰ মোগলচৰাইত তেওঁৰ জন্ম হৈছিল। সৰলতা, সততা, বিনয় আৰু কৰ্তব্য নিষ্ঠাৰ বাবে ভাৰতীয় ৰাজনীতিত

তেওঁৰ এক বিশেষ স্থান লাভ কৰিছিল। স্বাধীনতা আন্দোলনৰ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা লাল বাহাদুৰ শাস্ত্ৰী 1964 চনত ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে। 1962 চনত ভাৰত পাকিস্তান যুদ্ধৰ সময়ত দেশক ঐক্যবদ্ধ কৰি ৰাখিবলৈ তেওঁ যি নেতৃত্ব লৈছিল সেয়া স্মৰণীয় হৈ ৰ'ব। জয় জৱান জয় কিষাণ তেওঁৰে শ্লোগান।

0: আজি আফ্ৰিকান দেশ গিনিৰ স্বাধীনতা দিৱস। 1958 চনৰ আজিৰ দিনটোতে দেশখনে ফ্ৰান্সৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। আনন্দীৰাম দাস অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ। তেওঁ অসমীয়া ভাষাৰ প্ৰায় 1000 গীত ৰচনা কৰিছে। তেখেতৰ 2খন গীতৰ সংকলন বিৰহী আৰু সুৰ নিজৰা। তেওঁৰ গীতসমূহ ডক্টৰ ভূপেন হাজৰিকা, নিৰ্মলেন্দু মজুমদাৰ আৰু চাৰু বৰদলৈ আদিৰ দৰে বহু শিল্পীয়ে কণ্ঠনি কৰাইছে। বনগীত ৰচনা কৰাৰ বাবে তেওঁক বনকোৱৰ ৰূপে অভিহিত কৰা হয়। 1909 চনৰ আজিৰ দিনটোতে খাৰঘুলিত তেওঁৰ জন্ম হৈছিল। শ্ৰোতাসকল, এয়াই হৈছে আজিৰ দিনটোৰ ইতিহাস। খন্তেক পিছতেই শুনিবলৈ পাব নিউজ হেডলাইনছ।
1: বাইদেউ, চাকৰি পাই গলো।
2: আরে বাহ, অভিনন্দন। এতিয়া খুব শপিং।
1: নতুন মোবাইল, জিন্স, জ্যাকেট।
2: রবে হুনটু, স্যালারির আগতেই খরচ।
1: টোটালি কে লোন পোয়া যায় নো?
2: প্রথমে বাজেট বনাবলৈ শিক, তারপিছত খরচ কর।
1: কিন্তু বা,
2: সা উপার্জনের এক অংশ সদাই বসাবি, কিন্তু পার্টি পড়া বাঁচিব নোয়ারিবি।
1: ও বাইদেউ, পার্টি মূর বাজেট তোর।
3: আচ্ছা, আরবিআই এ কয়
4: সঠিক বিত্তীয় আচরণে আপনাক বসাই রাখে।
5: সকলের বাবে সামাজিক সুরক্ষা, অটল পেনশন যোজনা, মোদীজির সংকল্প।
6: যোজনা উন নৌজবানো কে লিয়ে হ্যায় তাকি আপ জব 60 সাল কে হোঙ্গে আপকো কভি কিসি কে সাহারে কি জরুরত না পড়ে, আপ আপনা বুঢ়াপা ভি গৌরব কে সাথ বিতা সকো।
5: এতিয়ালৈ এই যোজনাত 8,85,00,000 অধিক লাভার্থী জড়িত হৈছে। যদি আপুনিও 18 পৰা 40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেনশন।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। জাতিৰ পিতা মহাত্মা গান্ধী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জয়ন্তীত দেশবাসীয়ে আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বাহক আধুনিক আৰু বহনক্ষম যাতায়াতৰ সৈতে সংযোগ কৰি আজি গুৱাহাটীৰ সতী ৰাধিকা শান্তি উদ্যানত অসম বেম্বু চাইকেল মুকলি কৰে। নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। মৰিগাঁৱৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া সৃষ্টি সিঙে আজি নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মৰিগাঁও মহাবিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰুম আৰু গণনা কেন্দ্ৰ পৰিদৰ্শন কৰে। বন অধিকাৰ আইন 2006ৰ অধীনত যোগ্য হিতাধিকাৰীসকলক ভূমি স্বত্ব পত্ৰ প্ৰদানৰ উদ্দেশ্যে বিশ্বনাথ আৰু কামৰূপ জিলাত আজি ভূমি স্বত্ব পত্ৰ বিতৰণ কৰা হয়। মানস ৰাষ্ট্ৰীয় উদ্যান দেশী বিদেশী পৰ্যটকৰ বাবে আজি পুনৰ মুকলি কৰা হৈছে। বিটিচি প্ৰধান সাগ্ৰামা মহিলাৰীয়ে বাঁহবাৰী ৰেঞ্জৰ দ্বিতীয় প্ৰৱেশদ্বাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। ডিব্ৰুগড়ৰ থানা চাৰিআলিত আজি সেৱা সংকল্প অভিযানৰ অন্তৰ্গত নমো সেৱাগাথাৰ বিশেষ কাৰ্যসূচীত এখনি নাট পৰিৱেশন কৰা হয়। আজিৰে পৰা 8 অক্টোবৰলৈ দেশজুৰি বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰা হৈছে। আৰু জাপানৰ আইচি নাগয়াত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতীয় এথলীটসকলৰ সুন্দৰ প্ৰদৰ্শনৰ ধাৰা অব্যাহত আছে। ভাৰতে আজি হকীত এটা, মল্লযুঁজত এটা, বক্সিঙত 3টা আৰু আৰ্চাৰীত এটা, মুঠ 6টা সোণৰ পদক লাভ কৰে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ

0: 2.4 মেগাহৰ্টজত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো আমাৰ অনুষ্ঠান উপন্যাস পাঠ।
1: আকাশবাণী তেজপুৰ শ্ৰোতাসকলে আমাৰ নিয়মীয়া উপন্যাস পাঠ অনুষ্ঠানটিত শুনি আছে সাহিত্য অকাডেমী বঁটা লাভ কৰা পূৰবী বৰ্মোদয় ৰচিত উপন্যাস শান্তনু কুলনন্দন।

0: ইয়া শুনক পূৰবী বৰমুদয় ৰচিত শান্তনু কুলনন্দন উপন্যাসনীৰ পঞ্চাশ অৰ্থাৎ শেষৰ খণ্ডটি।
1: আৰু নোৱাৰি মাৰ্কুইজ, মাৰ্কুইজ নামৰ লগৰীয়াজনক চেমুৱেলে ক'লে, ক'ৰবাত গছৰ তলত ৰৈ অকণমান জিৰণি ল'ব নোৱাৰিনে? পিয়াহত অণ্ঠকণ্ঠ শুকাইছে, পানীৰ মোনাৰ পানীও শেষ হ'ল, খাদ্যদ্ৰব্যও শেষ হওঁ হওঁ, আমি উলটি যাব পাৰিমনে?
2: নিশ্চয় পাৰিম, পৰমপিতাৰ ওপৰত ভৰসা ৰাখা। আৰু অলপ আগুৱাই যাওঁ বলাচোন, কেইযুজনমান গ'লেই আমি তক্ষশিলা পামগৈ। তক্ষশিলাৰ সেই বিখ্যাত বিশ্ববিদ্যালয়ৰ কথা তুমি শুনিছাই নহয়, তক্ষশিলা পালেই আমাৰ চিন্তা নাথাকিব, মধ্য দেশলৈ যোৱা বণিক নতুবা যাযাবৰসকলক লগ পাই যাম।
1: তক্ষশিলাৰ পৰা পাটলিপুত্ৰলৈ দূৰত্ব কিমান চেমুৱেল?
2: সঠিক ময়ো ক'ব নোৱাৰিম মাৰ্কুইজ, কিন্তু বহু যোজনৰ দূৰত্ব। তক্ষশিলাৰ পৰা আমি উত্তৰা দক্ষিণা পথ ধৰি পাটলিপুত্ৰ পামগৈ, চিন্তা নকৰিবা।
1: এৰা, ক'ত পাটলিপুত্ৰ আৰু ক'ত আৰৱ দেশ?
2: এই দেশখনো কেনে সুশীতল আৰু শ্যামল নহয়নে? আমি বৰ্তমান হিমালয় নামলৈ অঞ্চলেৰে আগবাঢ়িছো। সৰল জাতীয় গছৰ ঘন অৰণ্যৰ শোভা মন কৰিছানে? যদিও জন্মভূমি সবাতোকৈ আপোন হোৱাই উচিত, তথাপি আমাৰ নিজৰ দেশৰ প্ৰাকৃতিক পৰিৱেশৰ কথা ভাবিলে মনটো বিষণ্ণ হৈ নুঠেনে তোমাৰ? অনুব্বৰা ভূমিখণ্ডত থিতাপি ল'ব নোৱাৰি জীৱন যাপনৰ নতুন উপায় বিচাৰি তাহানি কালতে এই দেশৰ পৰা আক্কাডিয়ানসকল মেচুপটেনিয়াম, হিব্ৰুসকল ইজৰাইললৈ আৰু ইথিওপিয়ানসকল দক্ষিণৰ লোহিত সাগৰৰ পাৰলৈ গুচি গৈছিল।
1: তথাপি আমাৰ দক্ষিণৰ অংশটো প্ৰচুৰ বৰষুণৰ ফলত সেউজীয়া আৰু খেতি বাতিৰ অনুকূল। ঈশ্বৰ পুত্ৰৰ জন্মৰ 1200 বছৰৰ আগতেই আমাৰ দেশত এটা সুসভ্য সভ্যতা সৃষ্টি হৈছিল। মিছৰ আৰু ভূমধ্য সাগৰীয় অঞ্চলত মছলা আৰু সুগন্ধিৰ বেহা বেপাৰ কৰি কৃষ্টি সংস্কৃতি আদান প্ৰদানেৰে আমাৰ দেশ চহকী হৈছিল। তুমি এটা কথা জানানে, যে এই আৰৱসকলেই যাৰ এটা প্ৰধান ঠাল হ'ল চেমেটিকসকল, তেওঁলোকেই প্ৰথম বৰ্ণমালা আৱিষ্কাৰ কৰিছিল।
2: জানো বন্ধু, জানো, তুমিয়েই এদিন কৈছিলা।
1: মাৰ্কুইজৰ ঘোঁৰা দুখোজ আগবাঢ়ি গ'ল। হিমালয় নামনি অঞ্চলৰ শীতল বতাহত তেওঁৰ শৰীৰ সেঙেটা লাগিবলৈ ধৰিলে।
2: বনিজৰ কাৰণে বহু ঠাইলৈ যাবলগীয়া হৈছে, কিন্তু এনেকুৱা সেমেকা অঞ্চললৈ কেতিয়াও যোৱা নাই। এইটো হিমালয় পৰ্বত শ্ৰেণীৰ এটা অংশ নহয় জানো?
1: শীতল বতাহজাকে চেমুৱেলকো কঁপাইছিল।
2: আমি লোকালয় পালোহি মাৰ্কুইজ, খেতিপথাৰৰ পৰা ওলটি আহিছে গ্ৰাম্য ললনা। ছাগলীৰখীয়াই নিজৰ নিজৰ ছাগলীলৈ ঘৰলৈ আহিছে। অৰণ্যৰ মাজত সোমাই পৰিছে সূৰ্যদেৱ। লোকালয় শেষ হ'লেই আমি নিশ্চয় জিৰণি ঘৰ এটা পামগৈ।
1: এইটো হিমালয় পৰ্বত শ্ৰেণীৰে একাংশ। এই পৰ্বত শ্ৰেণীৰ সিপাৰে বহু দূৰেদি গৈছে দক্ষিণৰ ৰেচম পথ। তুমি সেই কথা জানা, কাৰণ সেই পথৰে আমি বহুবাৰ অহা যোৱা কৰিছোঁ। কিৰাত জনগোষ্ঠীয় লোকসকলেই এই ৰেচম পথৰেই লৈ আহিছিল ৰেচম শিল্পৰ কলা কৌশল। তোমাক মই অন্য এটা কথাহে কৈছিলোঁ নহয়নে, বৰ্ণমালা প্ৰথম আৱিষ্কাৰ কৰা চেমেটিকসকলৰ কথা। ৰোমক লিপিৰ প্ৰথম বৰ্ণটো চেমেটিক লিপিৰ এটা ব্যঞ্জন বৰ্ণ। বৰ্ণটোক আলেফ বুলি কোৱা হয়, যাৰ অৰ্থ হ'ল সাৰ গৰু। এইটো মিছৰ দেশীয় পবিত্ৰ লিপিৰ সাৰৰ চিত্ৰৰ পৰা লোৱা হৈছে।
2: মিছৰ দেশৰ পবিত্ৰ লিপিত সাৰ গৰুৰ চিত্ৰ আছে, আনকি সিন্ধু উপত্যকাৰ মূৰতো সাৰ গৰুৰ চিহ্ন উৎকীৰ্ণ কৰা দেখা যায়, নহয়নে? আমি বোধ কৰোঁ জিৰণি ঘৰ এটাৰ ওচৰ পাইছোহি। এতিয়া নিশাটোৰ বাবে জিৰণিলৈ পুনৰ কালিলৈ যাত্ৰা আৰম্ভ কৰিম। আহা, জিৰণি ঘৰ সন্মুখৰ সৌ গছজোপাৰ তলতে আমি আমাৰ ঘোঁৰা দুটা বান্ধি থওঁ। মই গ্ৰাহকক পাণপাত্ৰ উপচাই দিয়া পাণশালাৰ যুৱতীজনীৰ হাতৰ ৰূপৰ কংকনৰ ঋণী জিনী সুৰ শুনিবলৈ পাইছোঁৱেই। আজি নিশাটোৱে আমাৰ কাৰণে গৃহভূমিৰ পৰা বহু দূৰৈত সুখ আৰু আনন্দ।

0: অর্পণ কৰক। কেইদিনমানৰ পিছত মগধ ৰাজ্যৰ পাটলিপুত্ৰত বেলিটোৰ দৰে ৰঙা মুখৰ কান্ধলৈকে পৰা দীঘল চুলি আৰু দাড়িৰ গৌৰৱৰ্ণৰ নীলা চকুৰ বণিক দুজনক দেখা গ'ল। বিদেশী বণিকৰে পাটলিপুত্ৰৰ বাণিজ্যিক অঞ্চলটো সেই সময়ত গিজ গিজাই আছিল। বিদেশী বণিকক দেখি দেখি অভ্যস্ত হৈ পৰা মগধ ৰাজ্যৰ সাধাৰণ প্ৰজাই তেওঁলোকক বৰ আচহুৱা বুলি নেভাবিলে। তেওঁলোকৰ পিন্ধনত জন্তুৰ ছালৰ পোছাক, কান্ধৰ পৰা ওলমাই লৈছে উত্তৰ ছালৰ মোনা, মোনাত বিভিন্ন বস্তু ভৰোৱা আছে। তেওঁলোকে আহি স্থানীয় বিশ্ৰামশালা এখনত উঠিছেহি। বৰ্তমান তেওঁলোক মগধ ৰাজৰ সাক্ষাৎ প্ৰাৰ্থী। সাক্ষাৎ পাবলৈ 2-4 দিন পলম হ'ব বাবে তেওঁলোকে পাটলিপুত্ৰ নগৰখন চাবলৈ ওলাই আহিছে। পাটলিপুত্ৰৰ বাণিজ্যিক অঞ্চলটো তেতিয়া দেশী বিদেশী বণিকৰে খদম দমাই আছিল। নগৰৰ মাজৰ পাণশালাৰ দুৱাৰ উন্মুক্ত হৈ আছিল আৰু পাণশালাৰ সন্মুখতেই ফুল বিক্ৰয় কৰা পোহাৰীকেইজনীয়ে ফুলৰ পোহাৰ মেলিছিল। ফুলৰ সুগন্ধৰে শিলৰ টুকুৰাৰে বন্ধোৱা পথটো উখল মাখল হৈ আছিল। সকলোবোৰ বাণিজ্যিক কেন্দ্ৰই একেধৰণৰ নহয়নে চেমুৱেল? মাৰ্কুইজে প্ৰশ্ন কৰিলে।
1: একেই একেই, পৃথিৱীৰ সকলো বণিক যিদৰে একে, পৃথিৱীৰ মূল সকলো কথাই সকলোতে একে। পৃথিৱীৰ কোনো মানুহেই কেৱল খাদ্য, বস্ত্ৰ, বাসস্থানৰ তাৰণাতেই ইফালৰ পৰা সিফাললৈ ঘূৰি নুফুৰে। যদিও মানুহৰ মূল প্ৰয়োজন খাদ্য, বস্ত্ৰ আৰু বাসস্থানেই, তথাপি খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ সন্ধান কৰোঁতেই মানুহে সন্ধান পায় আৰু সৃষ্টি কৰে সভ্যতা আৰু সংস্কৃতিৰ। সংস্কৃতি কেৱল আজিৰ যুগৰ মানুহৰে সম্পদ নহয়, চিকাৰ বৃত্তি লোৱা আদিম মানুহেও শিলৰ বুকুত আঁকিছিল জীৱ জন্তুৰ ছবি। মাথো 5 সংখ্যাটোলৈকে গণনা কৰিব পৰা মানুহে তাতোকৈ অধিক গণনা কৰিবৰ হ'লে গছৰ পাতলৈ আঙুলিয়াইছিল। পৃথিৱীত গণিত শাস্ত্ৰৰ প্ৰথম উদ্ভাৱক তেওঁলোকেই।
0: মগধ ললনা দেখিবলৈ বৰ সুন্দৰী। সৌ চুকটোত বহি ফুলৰ বেহা পতা গাভৰু ছোৱালীজনীয়ে মোলৈ চালে আৰু সুন্দৰ হাঁহি এটা মাৰিলে। মোৰ মনটো শিহৰিত হৈ উঠিল।
1: মগধ ৰজাক সাক্ষাৎ কৰি আমাৰ ৰজাৰ মোহৰ সম্বলিত পত্ৰলিপি দিয়াৰ পিছত আমাৰ ইয়াত কাম নাথাকিব, আমি অহা বাটেৰে ওলটি যামগৈ।
0: মগধ ৰজাই আমাৰ ৰজাৰ পত্ৰ পাই কি উত্তৰ দিব তুমি কিবা অনুমান কৰিব পাৰিছানে বাৰু? তেওঁলোকৰ দেশত আমাক বাণিজ্য কৰাৰ অনুমতি দিবনে?
1: সেই কথা এতিয়াও ক'ব নোৱাৰি। ৰোমক সাম্ৰাজ্য বিস্তাৰে লোহিত সাগৰৰ ওপৰত তেওঁলোকৰ প্ৰভুত্ব বিস্তাৰ কৰাৰ লগে লগে আমাৰ বাণিজ্য ব্যৱস্থাও ক্ৰমাৎ স্তিমিত হৈ আছিল। এতিয়া স্থলপথেৰে মধ্য দেশৰ লগত বাণিজ্য কৰাৰ অনুমতি বিচাৰিয়েই আমাৰ ৰজাই মগধ ৰজালৈ পত্ৰ প্ৰেৰণ কৰিছে।
0: মগধ ৰজাক পত্ৰখন দিয়াৰ পিছতেই আমাৰ কাম শেষ হ'ব, আমি ওলটি যাব লাগিব। স্বাধীন চিতিয়া, ৰূপৱতী, মগধ ললনাৰ মোহ এৰা বৰ কঠিন কাম।
1: তুমিও বন্ধু, ৰূপৱতী নাৰীয়ে তোমাক সহজেই আকৰ্ষণ কৰে।
0: কেৱল ৰূপৱতীয়েই নহয়, তেওঁ বুদ্ধিমতী হ'লে ভাল। যথাসময়ত মগধ ৰজাৰ সন্মুখত থিয় হৈ তেওঁলোকে তেওঁলোকৰ প্ৰাৰ্থনা ব্যক্ত কৰিলে আৰু ৰজাৰ মোহৰ মৰা পত্ৰখন সন্মানপূৰ্বক উলিয়াই দিলে। পত্ৰখন হাতত লৈ ৰজাই মেলি চালে। সোণ ৰূপ খটোৱা সুদৃশ্য চুঙা এটাত ভৰাই পত্ৰখন তেওঁলৈ পঠোৱা হৈছে। চুঙাটোৰ ওপৰতো ৰজাৰ মোহৰ সম্বলিত ৰাজকীয় চিহ্ন, ৰাজকীয় চিহ্নৰ তলে ওপৰে কিছুমান অচিনাকি লিপি। অচিনাকি যদিও লিপিটো তেওঁ দেখিছে। ক'ত দেখিছে? মাতি অনা হওক ৰাজপুৰোহিতক, এই লিপিৰ চৰ্চা তেওঁহে কৰে। ৰাজপুৰোহিত আহিল। ইতিমধ্যে দেশত অন্য এটা ধৰ্মৰ প্ৰৱৰ্তন হৈছে। হিমালয় পৰ্বত শ্ৰেণীৰ নামনি অঞ্চলৰ সৰু ৰাজ্য এখনৰ ৰাজকুমাৰ এজনে জীৱনৰ পৰম সত্যৰ অন্বেষণ কৰিবলৈ গভীৰ নিশা ৰাজপ্ৰসাদ আৰু পৰিয়াল পৰিজনক ত্যাগ কৰি ওলাই গৈ দীৰ্ঘদিনৰ অনুসন্ধানত এটা সত্য আৱিষ্কাৰ কৰি প্ৰচাৰ কৰিছেহি। পৃথিৱীত সকলো মানুহ সকলোৰে আপোন। এই পৰম সত্য প্ৰচাৰ হোৱাৰ পিছত যথেষ্ট সংখ্যক মানুহ সেই ধৰ্মৰ অনুৰাগী হৈ পৰিছে। হিন্দু মন্দিৰত তীৰ্থযাত্ৰীৰ উপস্থিতি সেৰেঙা হৈ পৰা দেখা গৈছে। ৰাজপুৰোহিতো আগৰ দৰে ব্যস্ত নহয়। ৰাজপুৰোহিতক ৰজাই সুধিলে, কুলগুৰু, আপুনি এই লিপিচিহ্নৰ পাঠোদ্ধাৰ কৰিব পাৰিবনে? ৰাজপুৰোহিতৰ পূৰ্বজৰ এজন পাৰস্য দেশৰ পৰা অহা, তেওঁ পাৰস্য লিপি ভালকৈ জানিছিল আৰু লগত সেই লিপি অংকিত ছাগলীৰ ছালৰ পুথিও আছিল। তেওঁ কিছুপৰ পত্ৰখন পুংখানুপুংখভাৱে নিৰীক্ষণ কৰিলে, তাৰপিছত ক'লে, পৰা হ'ব ৰাজন, এই লিপি আপুনি চিনি পাইছেনে? পূৰ্বজসকলৰ কৃপাত এই লিপি মোৰ অৱগত। এই লিপিটোৰ উদ্ভৱ ক'ত হৈছে, কেনেকৈ হৈছে? এই লিপিৰ মূল হৈছে মিছৰ দেশৰ পবিত্ৰ লিপি। মিছৰ দেশৰ পবিত্ৰ লিপি, বুজাই কওকচোন ৰাজগুৰু। শুনক ৰাজন, মিছৰ দেশৰ অধিবাসীসকলে তেওঁলোকৰ পবিত্ৰ লিপিৰ চিত্ৰলিপিৰ পৰা বৰ্ণলিপিটো বিকশিত কৰি

0: আছিল। কালক্ৰমত এই লিপি সৰলীকৃত কৰা হ'ল আৰু এই সৰলীকৃত লিপিকেই গ্ৰীচ দেশৰ অধিবাসীসকলে জনসাধাৰণৰ ব্যৱহাৰৰ কাৰণে আৰু সৰলীকৃত কৰি পেলালে। কিন্তু জনসাধাৰণে চিত্ৰসহ বুজি পাইছিল। বৰ্ণ বুজি পোৱাত অসুবিধাজনক পৰিস্থিতি এটা যে সৃষ্টি হ'ল সেই কথা অনুমান কৰি ল'ব পাৰি। লিপিৰ বিষয়ে ইমান তথ্য আপোনাৰ অৱগত হ'ল কেনেকৈ ৰাজগুৰু? মোৰ পূৰ্বজসকলে লিপি সম্পৰ্কীয় তথ্য কিছুমান সংৰক্ষণ কৰি থৈ দিছিল। বংশ পৰম্পৰা অনুসৰি সেই কথাবোৰ তেওঁলোক যলৈকে যায় তলৈকে লৈ গৈছিল। ময়ো সেই জ্ঞানৰ ভাগ পাইছিলোঁ। আপুনি আৰু কি জানে মোক কওকচোন। মই যিখিনি জানো সেইখিনি ইমান মূল্যৱান কথা হয়নে নহয় মই নাজানো, কিন্তু মোৰ স্বৰ্গগত পিতৃদেৱ আৰু পিতামহ লিপি জ্ঞানত যথেষ্ট বিজ্ঞ লোক আছিল। তেওঁলোকেই মোক শিকাইছিল যে পৃথিৱীৰ মূল বৰ্ণমালা একেটাই, নিজৰ নিজৰ সুবিধা অনুসৰি মানুহে তাক নিজৰ মতেৰে সজাই লৈছে। যি জাতিৰ নিজাকৈ লিপি নাই সেই জাতি সভ্যতা সংস্কৃতিৰ ক্ষেত্ৰত অতি পিছপৰা জাতি। আমাৰ লিপিৰ বিষয়ে কওকচোন ৰাজগুৰু। চেমেটিকসকলৰ লিপিটো দুভাগত ভাগ হ'ল, উত্তৰ আৰু দক্ষিণ চেমেটিক। দক্ষিণ চেমেটিক লিপিৰ পৰাই আমাৰ ব্ৰাহ্মী লিপিৰ উৎপত্তি হৈছে বুলি ধৰা হয়। কুমাৰ ৰাজাই সুনয়নাৰ ফালে চালে, তেওঁক ক্লান্ত যেন দেখা গৈছে। আজিকালি তেওঁ অলপতেই ক্লান্ত হয়, তেওঁ শয্যাত পৰিলগৈ। সুনয়না কাষ চাপি আহিল। বৰ আলসুৱাকৈ তেওঁ কুমাৰ ৰাজাৰ হাতটো নিজৰ হাতৰ মাজত ধাৰণ কৰিলে।
1: কামৰূপাধিপতি, আপুনি অৱশ হৈ পৰিছে, নিদ্ৰা যাবৰ চেষ্টা কৰক, মই আপোনাৰ ভৰিত হাত বোলাই দিওঁ, ৰাজবৈদ্যক মাতি পঠাওঁ।
2: কোন ক'ত আছাহত?
0: কুমাৰ ৰাজাই হাতটো দাঙিলে আৰু সুনয়নাক বাৰণ কৰিলে। নেলাগে সুনয়না, নেলাগে, মই অসুস্থ হৈ পৰা নাই, মাথো কিছু ক্লান্তি অনুভৱ কৰিছোঁ। তুমি চিন্তিত হৈ নপৰিবা, তোমাক মোৰ আৰু বহু কথা ক'বলৈ বাকী আছে।
1: আপুনি মোক আৰু একো কথা ক'ব নেলাগে কামৰূপাধিপতি, মাথো এই ক্লান্তিৰ পৰা আপুনি মুক্ত হওক।
0: কোন কেনেকৈ ক'ৰ পৰা মুক্ত হয় কোনেও নাজানে সুনয়না। পৃথিৱীৰ পৰা যি পোৱা যায় সকলোৱে প্ৰাপ্তি, বিফলতাও যদি পোৱা যায় সেয়াও প্ৰাপ্তি, পৃথিৱীত অপ্ৰাপ্তি একো নাই।
1: আপোনাৰ কথা মোৰ বুজাত কঠিন হয় কামৰূপাধিপতি, কিন্তু শুনি ভাল লাগে। কেৱল ময়েই নহয়, দেশৰ বাহিৰে ভিতৰে সকলোৱে জানে যে আপুনি এজন বিশাল দেশৰ অধিপতিয়ে নহয়, আপুনি এজন বিজ্ঞ লোক। শিক্ষাৰ প্ৰতি আপোনাৰ আগ্ৰহ অসীম, বহু দিশত আপুনি এজন জ্ঞানী লোক। কাহিনী ৰূপত আপুনি মোক কৈ যোৱা অৱশ্যে জানিবলগীয়া বহু কথা মই জানিলোঁ। কামৰূপাধিপতি, আপুনি ক্লান্ত হৈ পৰিছে, আৰু কথা নক'ব।
0: মোক কথা ক'বলৈ দিয়া সুনয়না, পৃথিৱীক ক'বলগীয়া মোৰ বহুত কথা আছে। পৃথিৱীয়ে দুহাত ভৰাই দি মানুহক কৃতজ্ঞ হ'বলৈ শিকায়, মোক কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ দিয়া। মানুহৰ ওচৰত, পৃথিৱীৰ ওচৰত, জীৱনৰ ওচৰত মই অতি ঋণী। জীৱনে মোক কেৱল দিলে, কাৰণ জীৱনে সকলোকে দিয়েই, কাৰো পৰা একো দাবী নকৰে। কুমাৰ ৰাজাই দীঘলীয়াকৈ উশাহ ল'বলৈ লাগিল, তেওঁৰ কপালত ঘৰ্মবিন্দু গোট খালেহি। সুনয়নাই নিজৰ আঁচলৰে ঘৰ্মবিন্দু মচি দিলে।
1: কামৰূপাধিপতি, ৰাজবৈদ্যক মাতি আনিবলৈ নিৰ্দেশ দিয়ক, মোৰ ভয় লাগিছে। আপুনি হঠাতে অসুস্থ হৈ পৰিছে কিয়? আপুনি আদেশ দিয়ক কামৰূপাধিপতি, আয়ুবেদাচাৰ্য সন্দীপন আচাৰ্য আহি আপোনাক চাই যাওকহি, আপুনি নিশ্চয় সুস্থ হৈ উঠিব। পিনাকপানী মহাদেৱে নিশ্চয় আমাক আশীৰ্বাদ দিব।
0: কুমাৰ ৰাজাই পুনৰ হাত তুলি সুনয়নাক বাৰণ কৰিলে। প্ৰয়োজন নাই প্ৰিয়তমা, মোৰ একো হোৱা নাই, অনৰ্থক আয়ুৰ্বেদাচাৰ্য ব্যস্ত হৈ পৰিব, প্ৰজাগণো চিন্তিত হৈ পৰিব।
1: তেন্তে আপুনি কথা নকৈ বিশ্ৰাম লওক, মই আপোনাৰ বুকুত হাত বোলাই দিছো।
0: হাত বোলাই দিয়া, তোমাৰ হাততো যাদুগুণ আছে, কিন্তু মোক কথা নকবলৈ নকবা। শব্দ, শব্দ, পৰম ব্ৰহ্ম শব্দ, শব্দ ব্ৰহ্ম বুলি যাক কোৱা হয়, সেই অক্ষয় অব্যয় শব্দ উচ্চাৰণৰ পৰা মোক বঞ্চিত নকৰিবা। তুমি এটা কথা জানানে সুনয়না, অ উ ম এইকেইটাই হ'ল মূল অক্ষৰ। স্বয়ং ব্ৰহ্মাৰ মুখ নিঃসৃত এই একাক্ষৰী মন্ত্ৰক সামবেদত উদ্গীত বুলি কোৱা হয়। এই অ উ ম শব্দ উচ্চাৰণ কৰোঁতে মুখৰ ভিতৰত এটা ত্ৰিকোণৰ সৃষ্টি হয়। এই শব্দক নাদ ব্ৰহ্ম বুলিও কোৱা হয়, য'ৰ পৰা শব্দৰ উৎপত্তি হৈছে। নাদ ব্ৰহ্মকালৰ অতীত আৰু ই ত্ৰিগুণৰো অতীত। নাদ ব্ৰহ্মৰ পৰাই পৃথিৱীৰ সৃষ্টি হৈছে আৰু নাদ ব্ৰহ্মতেই পৃথিৱী লয় হ'ব। নাদ ব্ৰহ্ম ধৰি ৰাখিবৰ বাবে যিবোৰ চিহ্ন ব্যৱহাৰ কৰা হ'ল সেয়ে হ'ল ব্ৰাহ্মী।
1: ব্ৰাহ্মী বৰ্ণমালাৰো ইতিহাস নিশ্চয় আছে, নহয়নে কামৰূপাধিপতি?
0: আছে সুনয়না,

0: শুনিবানে?
1: শুনিম, আপুনি কওকচোন।
0: আগতে বাণিজ্যিক ব্যৱহাৰৰ কাৰণে আৱিষ্কৃত হোৱা এই ব্ৰাহ্মী লিপি কালক্ৰমত পৃথিৱীৰ বিভিন্ন ঠাইলৈ যায়গৈ। বণিকসকলৰ সহযোগতেই এই কাম সম্পন্ন হ'ল। এটা কথা মনত ৰাখিবা সুনয়না, বণিকসকলৰ ওচৰত আমাৰ পৃথিৱীৰ সভ্যতা সংস্কৃতি বহু পৰিমাণে ঋণী আৰু কৃতজ্ঞ হৈ থাকিব লাগিব। দেৱতাসকলৰ প্ৰিয়দৰ্শী সম্ৰাট অশোকৰ ৰাজত্বকালত এই লিপিৰ প্ৰভূত উন্নতি সাধন হয়। অশোকৰ শিলালেখসমূহত এই লিপিত উৎকীৰ্ণ কৰা হৈছিল। ক্ৰমবিকাশৰ

0: আপুনি মোক এই কথা আগতেও কৈছিল কামৰূপাধিপতি।
1: কৈছিলো নেকি? পাহৰিলো। মোক কৈছিল বিধি বিশাৰদজনে। তেওঁ আছিল জ্ঞানৰ অসীম ভাণ্ডাৰ। তেওঁ মোক কামৰূপ দেশীয় হস্তী বিশাৰদ পালকাব্যৰ কথা সুধিছিল, হস্তায়ুৰ্বেদ পুথিৰ কথাও সুধিছিল, ঈশ্বৰ পুত্ৰৰ জন্মৰ পিছৰ কাহিনী সেয়া।
0: মই জানো কামৰূপাধিপতি, পালকাব্যৰ মাতৃ আছিল ৰুচিৰা, পিতৃ এজন ঋষি। ৰুচিৰা মানুহ নহয়, তেওঁ হস্তিনী। আপুনিয়ে মোক কৈছিল ই এটা কিংবদন্তী মাত্ৰ, হস্তিনাৰ গৰ্ভত মানুহৰ জন্ম অসম্ভৱ। ৰুচিতাই নিশ্চয় হস্তি পালন কৰিছিল আৰু হস্তিৰ বিষয়ে নানান কথা জানিছিল, হস্তিৰ ৰোগ আৰু তাৰ নিৰাময়ৰ উপায় জানিছিল। মাতৃৰ পৰা শিকিছিল পুত্ৰই, আৰু মাতৃৰ পৰা পোৱা জ্ঞানেৰেই তেওঁ নিশ্চয় হস্তায়ুৰ্বেদ লিপিবদ্ধ কৰিছিল। কামৰূপাধিপতি, আপুনি মোক এইখিনিতে এটা প্ৰশ্ন কৰিছিল, আপোনাৰ মনত আছেনে? আপুনি মোক সুধিছিল যে ঈশ্বৰ পুত্ৰ জন্মৰ 300-350 বছৰৰ পিছত মুনি পালকাব্যই কি লিপিত তেওঁৰ হস্তায়ুৰ্বেদ পুথি লিপিবদ্ধ কৰিছিল। মই কৈছিলোঁ নিশ্চয় দেৱনাগৰী।
1: তুমি নিশ্চিত কথাই কৈছিলা সুনয়না। ইতিমধ্যে দেৱনাগৰী লিপি আমাৰ এই প্ৰাগজ্যোতিষপুৰ কামৰূপ ৰাজ্যত সোমাইছিলহি আৰু পৰিৱৰ্ধিত হৈ আমাৰ উপযোগী লিপি এটাৰ ৰূপ ল'বলৈ আৰম্ভ কৰিছিল। দেৱনাগৰী লিপি কোনে লৈ আহিছিল সেই প্ৰশ্নও তুমি মোক কৰিছিলা। নিশ্চয় বণিকসকলেই। বণিকসকলৰ উপৰি যিসকল বৌদ্ধ ভিক্ষু আমাৰ দেশলৈ আহিছিল সেইসকলেও দেৱনামপ্ৰিয় প্ৰিয়দৰ্শী সম্ৰাট অশোকৰ অনুশাসনসমূহৰ লিপিটো লগত লৈ আহিছিল আৰু এই সকলোবোৰেই ইতিহাসত খোদিত হৈ পৰিল। কুমাৰ ৰাজা, কুমাৰ ৰাজা, কোনে মাতিছে মোক সুনয়না?
0: কোনো নাই কামৰূপাধিপতি।
1: নহয় নহয়, কোনোবাই মোক মাতিছে, মই জানো কোন সেয়া। সেয়া কোন?
2: মই ইতিহাস মহাকাল, কামৰূপ প্ৰাগজ্যোতিষপুৰৰ ইতিহাস প্ৰণেতা। মই জানো কেনেকৈ সৃষ্টি হ'ল ভাষা আৰু সাহিত্যৰ, লিপি আৰু ধৰ্মৰ। ধৰ্ম আচৰণ কৰোঁতে কিছুমান চিহ্ন ব্যৱহাৰ কৰা হয়, সেই চিহ্নবোৰৰ পৰাও প্ৰতীক লিপিৰ সৃষ্টি হ'ল। ইয়াৰ পিছত আপুনি কি শুনিব ৰাজা? কামৰূপ প্ৰাগজ্যোতিষপুৰৰ ইতিহাস কৈ অন্ত কৰিব নোৱাৰি। মই ইয়াৰ কাহিনীকাৰ, মই জানো এই সভ্যতাৰ ইতিহাস কিমান বিশাল আৰু বিস্তৃত।
1: আপোনাৰ যি ইচ্ছা তাকেই ব্যক্ত কৰক হে পিতামহ পুত্ৰ, মই শুনিবলৈ সাজু।
2: তেন্তে শুন।
0: শ্ৰোতা, ইমান পৰে আমাৰ নিয়মীয়া উপন্যাস পাঠ অনুষ্ঠানত পূৰবী বৰমুদৈ ৰচিত শান্তনু কুলনন্দন উপন্যাসনীৰ 50 অৰ্থাৎ শেষৰ খণ্ডটি শুনিলে। উপন্যাসনী পাঠ কৰিলে প্ৰাঞ্জল শইকীয়াই। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে চিত্ৰামণি বড়ো আৰু ত্ৰৈলোক্য বৰাই। উপন্যাসনীৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।
3: এয়া আকাশবাণী তেজপুৰ। আজি গান্ধী জয়ন্তী। জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এতিয়া আগবঢ়াইছোঁ পূজ্য বাপু কি প্যাৰী ভজন।

এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধিয়া আৰু ন বজাত নিউজ এট নাইন আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: category, defeating China's Bao Zi by unanimous 5-0 decision in the final. In archery, women's recurve team created history by clinching its maiden Asian Games gold medal. The try of Ankita Bhagat, Kirti Mishra and Kumkum Mohot defeated world champion South Korea 5-3 in the thrilling final. India also bagged silver in the mixed recurve team event. Kumkum Mohot and Dheeraj Bomadevra finished runners-up after going down 3-5 to China in a closely contested final. Sepak Takraw, India scored the bronze medal in the men's quadrant event. In sailing, Netra Kumanan clinched bronze in the women's dinghy event. With these impressive performances, India has climbed to 5th position in the overall medal standings. The country's medal tally has risen to 76, including 16 gold, 25 silver and 35 bronze medals. President Draupadi Murmu and Prime Minister Narendra Modi have congratulated the medal winners. The India Meteorological Department, IMD, has forecast heavy rainfall over Arunachal Pradesh during the next 2 days. And now, before we end the bulletin, the headlines once again. Prime Minister Narendra Modi praises brave pilot Smit Machar for saving hundreds of lives and foiling attempt to crash Israel-bound flight, asserts Indians are those who risk their lives to save others, not take lives. Commerce Minister Piyush Goyal says India is building manufacturing value chains from design to finished goods as a trusted link in global supply chains. Nation pays homage to father of the nation Mahatma Gandhi and former Prime Minister Lal Bahadur Shastri on their birth anniversary. And in Asian Games, India win first women's hockey gold in 44 years. Wrestler Sujit Kalkal and boxers Parveen Hooda, Lovlina Borgohain and Ankush Pangal also clinched gold medals. India climbed to 5th position in overall medal standings, with tally rising to 76, including 16 gold. That is all in the news at 9. Good night.
1: Medium wave 266.66 meter aru FM bandor 102.4 megahertz. Srotai onusthan huni ase Akashbani Tezpurar pra. Srotai amari onusthanor punpotia samprosar news on air mobile app or joriyoteu huni ase. শ্রোতাসকল, এতিয়া আগবঢ়াইছো ক্ৰীড়াভিত্তিক অনুষ্ঠান খেল জগত। যুগুতাই আগবঢ়াইছে প্ৰাণজিৎ বৰুৱাই।
2: আকাশবাণী তেজপুৰ নিবেদন কৰিছো সাপ্তাহিক খেল সংবাদ সম্পৰ্কীয় অনুষ্ঠান খেল জগত। শ্রোতাসকল, তেজপুৰৰ ঐতিহ্যমণ্ডিত ৰাজেন বৰঠাকুৰ সোঁৱৰণী তেজপুৰ চেলেঞ্জ কাপ ফুটবল আৰু তাৰিণী ভূঞা সোঁৱৰণী প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা আজি অৰ্থাৎ 2 অক্টোবৰ দিনা তেজপুৰৰ নিকটৱৰ্তী চামধৰা ছিনিয়ৰ মাদ্ৰাছা হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈ আছে। যিহেতু তেজপুৰ জিলা ক্ৰীড়াসন্থাৰ অন্তৰ্গত পল'গ্ৰাউণ্ডখন ষ্টেডিয়াম নিৰ্মাণৰত অৱস্থাত আছে, গতিকে এইবাৰ প্ৰতিযোগিতাখন চামধৰা মিনি ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে আজিৰ পৰা। এই প্ৰতিযোগিতাখনৰ ব্যৱস্থাপনা কেনেধৰণে জিলা ক্ৰীড়াসন্থাই কৰিছে তাৰ এটি অনাতাঁৰ প্ৰতিবেদন আকাশবাণী তেজপুৰ কেন্দ্ৰৰ শ্ৰোতাৰ উদ্দেশ্যে নিবেদন কৰিছোঁ। শ্ৰোতাসকল, অনুষ্ঠানৰ আৰম্ভণিতে আছে আমাৰ সৈতে তেজপুৰ জিলা ক্ৰীড়াসন্থাৰ সভাপতি শ্ৰীযুত জিতেন বৰঠাকুৰদেৱ।
3: 2 অক্টোবৰৰ পৰা অনুষ্ঠিত হ'ব তেজপুৰ জিলা ক্ৰীড়াসন্থাৰ সৌজন্যত পূব শোণিতপুৰ ক্ৰীড়াসন্থাৰ উদ্যোগত 11 সংখ্যক ৰাজেন বৰঠাকুৰ সোঁৱৰণী আৰু তাৰিণী ভূঞা প্ৰাইজ মানি তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতা অহা কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতা অহা 11 অক্টোবৰলৈকে অনুষ্ঠিত হ'ব। আৰু এই প্ৰতিযোগিতাত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যখনৰ 8টা আঠশাৰীৰ দলে অংশগ্ৰহণ কৰিছে। গতিকে এই প্ৰতিযোগিতা সাফল্যমণ্ডিত কৰিবৰ বাবে তেজপুৰ জিলা ক্ৰীড়াসন্থাই ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ সমীপৰ চামধৰা হাইস্কুল খেলপথাৰত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। 2016 চনৰ পৰা অনুষ্ঠিত হৈ থকা তেজপুৰ জিলা ক্ৰীড়াসন্থাৰ উদ্যোগত এই তেজপুৰ চেলেঞ্জ প্ৰতিযোগিতাৰ এইবেলি 11 সংখ্যক এই ফুটবল প্ৰতিযোগিতাত প্ৰথমখন উদ্বোধনী খেলত অংশগ্ৰহণ কৰিব ATPSL প্ৰতিযোগিতাৰ ৰাণাৰ্ছ আপ দল যোৰহাট টাউন ক্লাব আৰু জিলাখনৰ এটা অন্যতম আগশাৰীৰ ফুটবল দল এমিগুছ ফুটবল একাদশে। সমূহ ৰাইজৰ উপস্থিতি আমি তেজপুৰ জিলা ক্ৰীড়াসন্থাই আন্তৰিকতাৰে কাম

কামনা কৰিছোঁ। লগতে তেজপুৰীয়া ৰাইজ আৰু পূৰ্বাঞ্চলৰ তেজপুৰ পূৰ্বাঞ্চলৰ ৰাইজৰ সহযোগিতাত এইবুলি এই প্ৰতিযোগিতাখন সাফল্যমণ্ডিত হ'ব বুলি আমি আশা কৰিছোঁ। গুৱাহাটীৰ গ্ৰীণ ভেলী একাদশ, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ, মণিপুৰৰ ফুটবল ফৰ চেঞ্জ, বৰপেটাৰ ৰেডিয়েন্স একাডেমী, যোৰহাট টাউন ক্লাব, NRL ফুটবল একাডেমীকে আদি কৰি তেজপুৰৰ প্ৰসিদ্ধ ফুটবল দল তেজপুৰ CTFC আৰু এমিগছ 11 এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। অহা 11 অক্টোবৰত এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনু

0: প্ৰসিদ্ধ ফুটবল দল তেজপুৰ চিটি এফ চি আৰু এমিগছ ইলেভেনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। অহা 11 অক্টোবৰত এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। গতিকে আমি তেজপুৰ জিলা ক্ৰীড়া সন্থাই আশাবাদী যে এইবাৰ প্ৰতিযোগিতাখন সাফল্যমণ্ডিত হ'ব আৰু লগতে ফুটবলৰ প্ৰতি থকা ৰাইজৰ যি আবেগ, সেই আবেগ পৰিস্ফুট হ'ব। আচলতে এই প্ৰতিযোগিতাখনৰ প্ৰাইজ মানি হৈছে যিটো চেম্পিয়ন দল, সেই চেম্পিয়ন দলক আমি 1,00,000 টকা আৰু যিটো ৰাণাৰ্ছ আপ দল, ৰাণাৰ্ছ আপ দলক আমি 50,000 টকা প্ৰাইজ মানি হিচাপে দিম। লগতে বিভিন্ন দল ইয়ালৈ আহিব, প্ৰত্যেক দলৰ ইয়াত প্ৰত্যেক তেখেতসকলৰ ইয়াত যাতায়াতীৰ পৰা আদি কৰি তেখেতসকলৰ গেম মানি আমি দিবলগীয়া পৰিৱেশ এটা হয়। গতিকে সকলো কৰি পেলাই আমি 18,00,000 টকাৰ আমি ইয়াত বাজেট তৈয়াৰ কৰি এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছোঁ। তেজপুৰীয়া ৰাইজৰ সহযোগিতে এই প্ৰতিযোগিতাখন আমি অনুষ্ঠিত কৰি আহিছোঁ। গতিকে এইবেলিও এই প্ৰতিযোগিতাখন এনেধৰণে আমি অনুষ্ঠিত কৰিম আৰু এই প্ৰতিযোগিতাৰ প্ৰৱেশ পত্ৰ আছে। এই প্ৰৱেশ পত্ৰৰ কাৰণে আমি নিৰ্দিষ্ট এক পৰিমাণৰ আচলতে প্ৰৱেশ পত্ৰ আমি দিছোঁ। গতিকে পূৰ্বাঞ্চল ৰাইজ ফুটবলৰ প্ৰতি যথেষ্ট ধৰণৰ তেখেতসকলে অংশগ্ৰহণ কৰে দৰ্শক হিচাপে। গতিকে এইবেলিও দৰ্শক হিচাপে তেখেতসকলে আমাক যৎপৰ নাচি আমাক তেখেতসকলে নিশ্চয় আমি সহায় সহযোগ কৰিব।
1: আমি আছোঁ প্ৰতিযোগিতাখনৰ বৃত্ত উপসমিতিৰ আহ্বায়ক সুনীল পাটনিদেৱৰ লগত। আমি সুনীল পাটনিদেৱৰ মুখৰ পৰা জানিম যে এই প্ৰতিযোগিতাখনৰ এটা বৃহৎ অংকৰ ধনৰ প্ৰয়োজন হয়। আমাৰ ক্ৰীড়াখণ্ডৰ সদস্যসকলে কেনেকৈ সহযোগ কৰিছে, সুনীল পাটনিদেৱে ধন খৰচা কৰাৰ ক্ষেত্ৰত, জমা ৰখাৰ ক্ষেত্ৰত কেনেকুৱা নিজাভাৱে ব্যৱস্থা লৈছে?
2: ধন্যবাদ। যিহেতু এই খেলা আমাৰ বছৰে বছৰে হৈ আছে আৰু আমি দেখোঁ যে খেলটো এটা ভাল লেভেলতে হয় আৰু যিকোনো বস্তু আমি আজি কৰিব গ'লে আমাৰ ধনৰ প্ৰয়োজন হয়। আৰু যিহেতু আমি টীম ভাল চাই বাচি তেখেতৰ পাৰফৰ্মেঞ্চ চাই পাছ ৰেকৰ্ড চাই পেলাই আমি ভাল টীম, যিহেতু আমি মানুহক ভাল প্ৰেজেণ্টেশ্যন এটা দিব পাৰোঁ, আমি ভাল টীম বাচি আৰু তাৰ কাৰণে আমাক ভাল এমাউণ্ট তেখেতক দিব লাগিব। আৰু আমি তাত কেতিয়াও আমি এনেকৈ কম্প্ৰমাইজ নকৰোঁ যে আমি কোৱালিটিৰ লগত মানুহক যে ভাল প্ৰেজেণ্টেশ্যন নিদিওঁ বুলি। আমি প্ৰত্যেক বছৰ চেষ্টা কৰোঁ যে ভাল টীম আনিম, যে লাগিলে 2 পইচা বেছি লাগক, বাট টকাৰ কাৰণে কোনো কথা নাই, আমি তাৰ কাৰণে বেলেগকে ব্যৱস্থা কৰিম আৰু কৰি আছোঁ। আমাৰ গোটেই আমাৰ সন্থাৰ মেম্বাৰবিলাকে, আজীৱন মেম্বাৰ, এনুৱেল মেম্বাৰ, জেনেৰেল মেম্বাৰ আৰু যিবিলাক আমাৰ কণ্ট্ৰিবিউটাৰ্ছ, ৱেল উইচাৰ্ছ আমাৰ লগত সদায় চব বছৰ লাগি আছে, তেওঁ আমাক সদায় আমাক আগুৱাই দিয়ে, আমাক মানে অলপ পুছ আপ কৰি দিয়ে যে আপোনালোকে কৰি থাকক, আমি আপোনাৰ লগত আছোঁ। আৰু তেওঁ আমি যেতিয়া আমি খেল পাতোঁ তেতিয়া আমি দেখোঁ যে প্ৰত্যেকটা মিটিঙত তেওঁ আমাৰ তাত আহি আমাৰ লগত থাকি আমাক এটা উৎসাহ দিয়ে, আমাক এটা মনোবলটো মজবুত কৰে তেওঁ, আৰু এইটোৱে আমাক প্ৰত্যেক বছৰ আমাক আগুৱাই লৈ যায়। আৰু এইবাৰো আমি দেখিছোঁ আমাৰ গোটেই আমাৰ মেম্বাৰবিলাকে চবে আহি যিকোনো মিটিং যেতিয়া যেতিয়া কল কৰা হয়, ছেক্ৰেটেৰীয়ে কল কৰে, প্ৰেচিডেণ্টে কল কৰে, চব মেম্বাৰ গোট খায় আৰু আমি দেখোঁ যে প্ৰত্যেকৰ হাততে টিকেটবিলাক, ছিজন টিকেটে চবে লৈছে আমাৰ লাইফ মেম্বাৰ, বা চবে কিনাৰে কিনাৰে চবে নিজৰ কেপাচিটি হিচাপে তেওঁ চেষ্টা কৰি আছে। আৰু যিহেতু মই দেখা পাইছোঁ যোৱা বছৰ যদি মই গোটেই খেলাৰ যদি ট্ৰানজেকশ্যন বা এপ্ৰক্সিমেট যদি মই টাৰ্ণ অভাৰ যদি কওঁ, এই খেলাটো আমাৰ এপ্ৰক্সিমেটলি 17-18 লাখৰ টাৰ্ণ অভাৰ প্ৰগ্ৰাম হয়, এনে সৰু প্ৰগ্ৰাম নহয়। এতিয়া যিহেতু এবাৰ আমাৰ এইটো ফিল্ডত কাম চলি থকাৰ কাৰণে আমি ইয়াত নাপাতি আমি 5 মাইললৈ তাত গৈ আছোঁ, কিন্তু তাত আমি দেখোঁ যে মানুহৰ উৎসাহটো বেছি আৰু তাত মানুহ বেছি দৰ্শক হৈছে হিচাপে বেছিয়ে দেখা পাওঁ। তে এবাৰ তেওঁ আমাক ইনভাইট কৰিছে, আমাৰ এইটো সৌভাগ্য আৰু আমি তাত গৈ পেলাই তাত পাতিম আৰু আমি বিৰাট উৎসাহী যে তাত প্ৰগ্ৰামটো ডেফিনেটলি এইটো আমাৰ ভাল হৈ আহিব। আৰু পইচা চব ক্ষেত্ৰত লাগিব, আমি খোৱা বোৱা টীম থকা মেলাত কোনো কম্প্ৰমাইজ নকৰোঁ আৰু আমি পূৰা চেষ্টা কৰিম যিবিলাক আমাৰ ডোনাৰবিলাক আছে, যিবিলাক য'তে আছে তেওঁ আগবাঢ়ি আহিব আৰু আমাৰ খেলাটো যেনেকৈ যোৱা বছৰ আমি ন' প্ৰফিট ন' লছ, আমি ধৰক ন' প্ৰফিট ন' লছ বুলি নলয় অলপ প্ৰফিটে কৰিছোঁ দিয়ক, এইটো আমাৰ চেষ্টা আছিলে আৰু এবাৰো ছেম আমাৰ চেষ্টা থাকিব যে আমি গোটেই খৰচাটো মাৰি পেলাই অলপ ভালকৈ কিছু অলপ ফাণ্ডটো আমাৰ TDS-এ জিলা ক্ৰীড়া সন্থাক যদি দিব পাৰিলে এইটো ভাল হ'ব।
1: আমাৰ লগত উপস্থিত আছে প্ৰতিযোগিতাখনৰ

0: টিকেটৰ যিটো ব্যৱস্থা কৰা হৈছে, সেই টিকেটৰ এজন আহ্বায়ক আছে সৈয়দ আনোৱাৰ হক। আমি আনোৱাৰ হকৰ পৰা খেল চাবৰ কাৰণে দৰ্শকে কেনেকৈ টিকেট ল'ব পাৰিব আৰু টিকেটৰ মূল্য কিমান হ'ব, কিমান কিমান হৈ আছে, সেই বিষয়ে আমাৰ তেজপুৰ ৰাজেন অকণমান কওক।
1: নাই, অহাকালিৰ পৰা আমাৰ যি তেজপুৰ ৰাজেন বৰঠাকুৰ চেলেঞ্জ কাপ আৰু তৰণী ভূঞা কাপৰ আয়োজন চলিছে। পাঁচ মাইল চামধৰা খেলপথাৰত হ'ব, নপম চামধৰা খেলপথাৰত। তাত আপোনালোকৰ টিকেটৰ ব্যৱস্থা তাতেই কৰা হ'ব, আমি ইয়াৰ পৰা গৈ তাত টিকেট যোগান ধৰিম। কালিৰ টিকেটৰ মূল্য হ'ব আপোনাৰ মাটিত 50 টকা আৰু চকীত 100 টকা। দুহতে আমি 2000 লৈ যাওঁ, কিমান হয় চেলৰ ওপৰত, তাৰ বিক্ৰীৰ ওপৰত নিৰ্ভৰ কৰিব। এইখিনি
0: ছেমিফাইনেল ফাইনেলত টিকেটৰ মূল্য,
1: ছেমিফাইনেলত মাটিত হ'ব আপোনাৰ 100 টকা আৰু চকীত 250।
0: ধন্যবাদ। আমি উপস্থিত আছো চিকিৎসা উপসমিতিৰ আহ্বায়ক শ্ৰী শ্ৰী অতুল বৰুৱাৰ সৈতে।
2: আমাৰ অহাকালিৰ পৰা হ'বলগীয়া ৰাজেন বৰঠাকুৰৰ তাৰিণী ভূঞা ফুটবল যিটো চেলেঞ্জ কাপ ট্ৰফি আমাৰ অনুষ্ঠিত হ'বলগীয়া আছে পূব শোণিতপুৰ ক্ৰীড়াসন্থাৰ তত্বাৱধানত আমাৰ চামধৰা হাইস্কুল ফিল্ডত। সেই তাত আমাৰ আমি চিকিৎসা ক্ষেত্ৰত আমি তেওঁলোকক যিটো সুবিধা প্ৰদান কৰিব লাগে আমি প্লেয়াৰবিলাকক, সেইবিলাক আমি অলৰেডি অফিচৰ লগত যোগাযোগ কৰি তেওঁলোকৰ কাৰণে আমি বিভাগ হিচাপে, আমি আহ্বায়ক হিচাপে সেইখিনি কাম আমি আগবঢ়াই থৈছোঁ। আৰু তেখেতসকলে আমাক প্ৰতিশ্ৰুতি দিয়া মতে প্ৰতিদিনে তেওঁলোকে তাত পদাৰ্পণ কৰিব, আমাক সহায় সহযোগ কৰিব। তেওঁলোকে আৰু দৰকাৰ প্ৰয়োজন সাপেক্ষে যিখিনি আমি খেলুৱৈসকলক যিখিনি প্ৰয়োজন হয় সকলোখিনি সা সুবিধা তেওঁলোক প্ৰদান কৰিব বুলি তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।
0: আমি উপস্থিত আছোঁ প্ৰতিযোগিতাখনৰ খাদ্য বিভাগৰ আহ্বায়ক পাৰসনাথ ৰয়ৰ সৈতে। পাৰসনাথ ৰয়ে খেলুৱৈসকলক আৰু অতিথিসকলক কেনেধৰণে আপ্যায়ন কৰিব সেই বিষয়ে আমাৰ তেজপুৰ ৰন্ধা কেন্দ্ৰ শ্ৰোতাক অকণমান কৰিব।
3: আমাৰ যিটো তেজপুৰ চেলেঞ্জ ফুটবল হ'ব তাৰ কাৰণে আমি পূৰা ৰেডি হৈছোঁ। খাদ্য বিভাগ আমি প্ৰিপেৰেশ্যন হৈ গৈছে, আমাক সবফালে আমি ৰেডি কৰিছোঁ, কাৰিকৰৰ পৰা লৈ যিটো খাদ্য ফুডছ আইটেম লাগে আমি সব ৰেডি কৰি দিছোঁ। কালি আমি এই খাদ্য বিভাগৰ পৰা দুপৰীয়া আমি ভাবিছোঁ এসাজ বঢ়িয়াকৈ খানা আমি ফুটবল টীমৰ কাৰণে খুৱাব পাৰি। বাকীখিনি আমাৰ ৰাতি এটা আছে, ৰাতি হ'ব, আকৌ ব্ৰেকফাষ্ট হ'ব, তেনেকৈ আমি বঢ়িয়াকৈ আপুনি চাব কি বঢ়িয়া ফুড চাপ্লাই নিচিনা আপুনি এটা কাম ভালকৈ এটা খানা খাদ্য বিভাগ যি যিটো দায়িত্ব দিছে আমাক, আমি চেষ্টা কৰিম কি আমি যিমান দিন খেলা হ'ব আমি প্লেয়াৰবিলাকক আৰু আমাৰ যিটো থাকিব কমিটি মানুহ আমি ভালকৈ খাদ্য দি যাব পাৰোঁ চেষ্টা কৰিম।
0: তেজপুৰ এটা নাম আছে অতিথি পৰায়ণ, অতিথিক আমি ভালকৈ খোৱা বোৱা থকা মেলাৰ ব্যৱস্থা কৰোঁ, থকা মেলাৰ ব্যৱস্থাটো আমি জানিলোঁ, খোৱা বোৱাৰ বিষয়ে আপুনি বিশেষভাৱে কি গুৰুত্ব দিব?
3: হয়, আপুনি ভাল কৈছে, অতিথি ভৱ নম, মানে আমি আমাৰ ঘৰত যদি অতিথি আহে আমি ভগৱান বুলি মানো, আমি চেষ্টা কৰোঁ আমি যেনেকৈ পাৰোঁ এই অতিথি ভালকৈ সংস্কাৰ কৰি যাওঁ, খুৱাই যাম, তাকে তেখেতে এটা ক'ব পাৰিব কি আমি তেজপুৰ গৈছোঁ ভালকৈ এটা আমি খানা খাদ্য খাই আছোঁ।
0: আমি উপস্থিত আছোঁ প্ৰতিযোগিতাখনৰ ব্যৱস্থাপনা বিভাগৰ আহ্বায়ক মাইনুদ্দিন আহমেদৰ সৈতে। মাইনুদ্দিন আহমেদে যি ব্যৱস্থাপনা কৰিছে সেই বিষয়ে আমাৰ তেজপুৰ অনুৰাধা কেন্দ্ৰ শ্ৰোতাক দুই এষাৰ ক'ব বিচাৰিছোঁ।
4: আমাৰ ইয়াত তেজপুৰত যিসকল অতিথি আহিব ফুটবল খেলিবলৈ তেখেতসকলক আমাৰ TDS-এ ইয়াত থাকিবলৈ 3টা টীম ৰখাৰ ব্যৱস্থা কৰা হৈছে, আৰু এটা টীম ৰাখিম আমি এই ধৰমশালা, আৰু এটা যদি দৰকাৰ হয় বড়োলেণ্ড গেষ্ট হাউচ আমি ব্যৱস্থা ঠিক কৰি ৰখা হৈছে, দৰকাৰ হ'লে তেওঁলোক তাতো থাকিব পাৰিব। ইয়াত যথেষ্ট সুবিধা আছে আমাৰ নিজা TDS-এ অফিচত।
0: খেলুৱৈসকলক যাতায়াতৰ ব্যৱস্থা কেনেকৈ?
4: যাতায়াতৰ বেপাৰ ব্যৱস্থা আমাৰ তেওঁলোক য'ত য'ত নামিব, ধৰি লওক ৰাঙা এই ডেকাৰগাঁৱতে নামক বা ৰাঙাপাৰাত নামক, তেওঁলোক তাৰ পৰা ইয়ালৈকে বাছেৰে অনা হ'ব, আৰু ইয়াত থকা মেলা ইয়াতে হ'ব, ইয়াত খোৱা ব্যৱস্থাও ইয়াতে আছে, ইয়াৰ পৰা খোৱা ব্যৱস্থা, ইয়াৰ পৰা আমি আকৌ বাছেৰে ফিল্ডলৈ লৈ যাওঁ, খেলা শেষ হোৱাৰ পিছত তাৰপৰা আকৌ আমি ফিল্ড বাছেৰে ইয়ালৈকে লৈ যাওঁ।

0: যিসকল টীম ওলাই গুচি যাব তেওঁলোকক বাছ ষ্টেণ্ডলৈকে বা ৰেলৱে ষ্টেচনলৈকে থৈ অহাৰ ব্যৱস্থাও কৰা হৈছে।
1: ইমান পৰে শ্ৰোতাসকলে, আজিৰ খেল জগত অনুষ্ঠানত আজিৰ পৰা তেজপুৰৰ নিকটৱৰ্তী চামধৰা মিনি ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰাজেন বৰঠাকুৰ আৰু তাৰণীভূঞা সোঁৱৰণী তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ ব্যৱস্থাপনা সন্দৰ্ভত এটি অনাতাঁৰ প্ৰতিবেদন শুনিলে। অনুষ্ঠানটো যুগুতাই আগবঢ়ালে প্ৰাণজিৎ বৰুৱাই। নমস্কাৰ।
2: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেনশন যোজনা মোদীজীৰ সংকল্প।
3: যোজনা উন নৌজবানো কে লিয়ে হে তাকি আপ জব 60 সাল কে হোগে আপকো কভি কিসি কে সাহারে কি জরুরত না পড়ে আপ আপনা বুঢ়াপা ভি গৌরব কে সাথ বিতা সকো।
2: এতিয়ালৈ এই যোজনাত 8,85,00,000 অধিক লাভার্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ তেন্তে মাহিলী অটল পেনশনৰ সৈতে যোজনাৰ তিনিটা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
4: QR কোড স্ক্যান কৰক, 5,000 টকা কেশবেক পাওক। বাহ, আৰু কি লাগে?
5: পছিলে UPI পিন কেৱল পইচা পঠিয়াবলে দিব লাগে।
6: RBI এ কয়,
7: জানি ৰক, সতৰ্ক হৈ ৰক।
6: এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো অনুষ্ঠান বৰ্ণালী।
8: আকাশবাণী তেজপুৰ নিবেদন কৰিবলৈ লৈছো বৰ্ণালী।

শৰত অহাৰ লগে লগে যিদৰে শেৱালি ফুলে নিয়ৰ সৰে, তেনেদৰে দুৰ্গা পূজাও আহে। দুৰ্গা পূজাৰ উৎসৱমুখৰ পৰিৱেশত চৌদিশে জিলিকি উঠে ৰং বিৰঙৰ বেলুন, নানা তৰহৰ পুতলা। শিশুৰ প্ৰথম পচন্দ এই পুতলাবোৰ বেছিকৈ দেখা যায় দুৰ্গা পূজাৰ সময়খিনিত।

শিশুৰ শৈশৱৰ একান্ত লগৰী হৈছে পুতলাবোৰ। অকলশৰীয়া মুহূৰ্তত শিশুৱে পুতলাৰে কথা পাতে, পুতলাৰে দৰা কইনা সাজি উমলে। শিশুৰ মনস্তত্বত পুতলাই বিশেষভাৱে ক্ৰিয়া কৰে।

পুতলা নাচৰ পৰম্পৰা ক্ৰমাৎ লোপ পাবলৈ আৰম্ভ কৰিছে। আঙুলিৰ ঠাৰেৰে পুতলা নচুৱাই জীৱন নিৰ্বাহ কৰা এতিয়া অসম্ভৱ হৈ পৰিছে। পুতলাই কথা কোৱা, পুতলাই নচা, এই সকলোবোৰৰ আঁৰত যে মানুহৰ কৌশলপূৰ্ণ এখন হাত আছে, সেই কথা পুতলা নাচ চোৱাজনেহে বুজি পায়।

নিৰ্জীৱ পুতলাবোৰক কেতিয়াবা প্ৰতীকী অৰ্থটো ব্যৱহাৰ কৰা হয়। বিভিন্ন উপদেশ নীতিজ্ঞান দিবলৈ কেতিয়াবা পুতলাৰ সহায় লোৱা হয়। পুতলাক বিভিন্ন আকাৰত আৰু বিভিন্ন বেশভূষাৰে সজোৱা হয়। কেতিয়াবা কিছুমান জনপ্ৰিয় ব্যক্তিৰ মুখাবয়ব পুতলাৰ মুখত অংকিত কৰা হয়।

বহুদিনৰ বিৰতিত পিতৃ ঘৰলৈ উভতাৰ সময়ত শিশুৰ একমাত্ৰ দাবীটোৱেই হৈছে পুতলা অনা। দেউতাকৰ হাতত দেখা পোৱা পুতলাটোৱে কন্দনৰত শিশুৰ মুখতো হাঁহি বিৰিঙাই তোলে। সেয়া লাগিলে মানুহৰূপী পুতলাই হওক অথবা জীৱ জন্তু বা গাড়ীৰ পুতলাই হওক, কেতিয়াবা আকৌ বহুদিন ঘৰলৈ নহা দেউতাকজনক চাবলৈ হেঁপাহৰে ৰৈ থকা শিশুৰ বাবে পুতলাও গৌণ হৈ পৰে। মৰমৰ দেউতাকৰ দুবাহৰো নিৰাপদ আশ্ৰয়ত জিৰাবলৈ কেতিয়াবা শিশুৰো মন যায়। সেয়ে হয়তো তেওঁলোকে বিচাৰে দেউতাকজন ঘৰলৈ সোনকালে উভতি অহাটো।

0: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেনশন যোজনা মোদীজীৰ সংকল্প।
1: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
0: এতিয়ালৈ এই যোজনাত 8,85,00,000 অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
2: এয়া আকাশবাণী তেজপুৰ। আজি গান্ধী জয়ন্তী উপলক্ষে এতিয়া আগবঢ়াইছো এখনি আলোক্য, মহামানৱ মহাত্মা গান্ধী, রচনা রাম হাজৰিকাৰ।
3: আকাশবাণী তেজপুৰ নিবেদন কৰিছো এখনি আলোক্য, মহামানৱ মহাত্মা গান্ধী, রচনা রাম হাজৰিকাৰ।

0: ইয়া শুনক ৰাম হাজৰিকা ৰচিত এখনি আলেখ্য মহামানৱ মহাত্মা গান্ধী।
1: প্ৰথম শ্ৰেণীত কলা যাত্ৰী, নাম আপোনাৰ?
2: মোহনদাস কৰমচান্দ গান্ধী।
1: ঘৰ?
2: ভাৰত।
1: প্ৰথম শ্ৰেণীৰ ডবাত আসন কেনেকৈ?
2: এয়া মোৰ টিকট।
1: নহ'ব, ইয়াত কলা মানুহৰ বাবে কোনো আসন নাই। নো নেভাৰ?
2: নাই নাই, চাওক, এয়া মোৰ টিকট, এয়া মোৰ পৰিচয়। নাম মোহনদাস কৰমচান্দ গান্ধী। মই লণ্ডনত বেৰিষ্টাৰী পাছ কৰি ভাৰতীয় কোম্পানী এটাৰ মোকাবিলা কৰিবলৈ মই এতিয়া প্ৰেটোৰিয়ালৈ গৈ আছোঁ। বিশ্বাস হোৱা নাই যদি লওক, এয়া মোৰ কাৰ্ড, মোহনদাস কৰমচান্দ গান্ধী, এটৰ্নি অফ ল।
1: ইয়াত কোনো কলা মানুহৰ বাবে ছিট নাই। ইউ আৰ কুলি, গ' গ' গ' টু থাৰ্ড ক্লাছ।
2: মোৰ টিকট আছে, মই
1: ছিকিউৰিটি, ছিকিউৰিটি, ইয়াক ৰেলৰ পৰা গতিয়াই বাহিৰ কৰি দিয়া।
2: এয়া আছিল 1893 চন জুন মাহৰ 7 তাৰিখ, দক্ষিণ আফ্ৰিকা মহাদেশৰ সম্ভ্ৰান্ত মানুহৰ ভাষাত এই কলা মানুহজনেই হ'ল কৌটি কৌটি ভাৰতীয়ৰ বাবে শুকুলা আদৰ্শ। ৰেলৰ প্ৰথম শ্ৰেণীৰ দবাত বহি ওকালতি কৰিবলৈ যোৱা ভাৰতৰ আত্মাগৰাকীক এনেকৈ গতিয়াই বাহিৰ কৰি দিছিল ৰেলৰ পৰা, যিগৰাকীয়ে সত্য আৰু অহিংসা প্ৰতিষ্ঠাৰে বিশ্ববাসীক দি গ'ল এখন মহান ভাৰত। ট্ৰান্সভালৰ ৰাজধানী মেৰিংছবাৰ্গত ৰেলৰ পৰা নমাই দিয়াত পাহাৰীয়া প্ৰদেশখনৰ সৰু ষ্টেচনটোত প্ৰচণ্ড শীতত কঁপি কঁপি নিশাটো পাৰ কৰে। এই কলা নিশাটোৰ অভিজ্ঞতা

0: গান্ধীর মনত সামাজিক প্রতিরোধের বীজ রোপণ করে। কেবল দেশের আর দেহর বাবে আজীবন কাম করা মহান ত্যাগী বিশ্বনেতা মহাত্মা গান্ধী।
1: সচাকৈ মহান বিজ্ঞানী আইনস্টাইনে কোৱাৰ দৰে মহাত্মা গান্ধীৰ দৰে ঋষিতুল্য ব্যক্তি যে এই ভাৰততে জন্মগ্ৰহণ কৰিছিল সেই কথা পিছৰ প্ৰজন্মই বিশ্বাস কৰিবলৈকে টান পাব। এইগৰাকী মহামানৱ কেৱল ভাৰতৰে নহয় সমগ্ৰ বিশ্বৰে সত্য আৰু শান্তিৰ জীৱন্ত প্ৰতীক। মহামানৱৰ জীৱন তীৰ্থৰ বেদীত কেৱল সত্য, শিৱ আৰু সুন্দৰ। সাধাৰণ মানুহৰ দৰে জীৱন যাপন কৰি আঁঠুৰ মূৰত কেৱল এখন চুৰিয়া পিন্ধি বিশ্ব সমাজত সততা আৰু সুন্দৰতাৰ প্ৰতিষ্ঠা কৰিছিল মহামানৱ মহাত্মা গান্ধীয়ে।
0: পিতৃ কৰমচান্দ গান্ধীৰ চতুৰ্থ পত্নীৰ চতুৰ্থ সন্তান মোহনদাস কৰমচান্দ গান্ধী পোৰবন্দৰ চহৰৰ এটি তিনিমহলীয়া ঘৰৰ এটি সাধাৰণ কোঠাত জন্ম হৈছিল। মাত্ৰ 16 বছৰ বয়সতে বিবাহ পাশত আবদ্ধ হৈ 1888 চনৰ 4 ছেপ্টেম্বৰত জাহাজেৰে ইংলেণ্ডলৈ যাত্ৰা কৰে। ইপিনে গান্ধীৰ এটি সন্তান জন্ম হয়, নাম হৰিলাল। 6 নৱেম্বৰত ইংলেণ্ডৰ ইনাৰ টেম্পলৰ ছাত্ৰ হিচাপে নামভৰ্তি কৰে। 1890 চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা মেট্ৰিক উত্তীৰ্ণ হয়। এই সময়ছোৱাত তেওঁ ফৰাচী আৰু লেটিন ভাষা শিকি পেলাই লণ্ডনত ওকালতি শেষ কৰি ভাৰতলৈ উভতি আহে।
1: মহাত্মাৰ জীৱনৰ ল'ৰালিকালৰ বহু ঘটনাই তেওঁ যে এগৰাকী মহান ব্যক্তি হ'ব সেই কথাৰ ইংগিত পোৱা গৈছিল। এবাৰ শ্ৰেণী চলি থাকোঁতে পৰিদৰ্শকে আহি গান্ধীক কেটল শব্দটো লিখিবলৈ দিছিল। শুদ্ধকৈ নিলিখা বাবে শিক্ষকে গান্ধীক ইংগিতৰে কাষৰজনৰ পৰা লিখিবলৈ কৈছিল। কিন্তু সদায় সত্যত থাকিব খোজা গান্ধীয়ে লোকৰ পৰা চাই লিখিবলৈ মান্তি নহ'ল।
0: পৰাধীন ভাৰতত জন্ম হৈ স্বাধীনতাৰ বাবে মৰণপণ যুঁজি স্বাধীন কৰিছিল ভাৰতক। ভাৰতক এখন সমৃদ্ধিশালী ৰাষ্ট্ৰ হিচাপে গঢ়িবলৈ অহোপুৰুষাৰ্থ কৰিছিল মহাত্মা গান্ধীয়ে। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমন্বয়ৰ হকে কাম কৰি বিশ্ব শান্তিৰ বাবে চেষ্টা চলাইছিল। বহু আন্দোলন, মৃত্যু, বন্দুক বাৰুদৰ ধোঁৱাৰ অন্তত ভাৰতে পৰাধীনতাৰ শিকলি ছিঙিবলৈ সক্ষম হৈছিল। মহাত্মা গান্ধীৰ দৰে মহান নেতাৰ ত্যাগ, সুভাষ চন্দ্ৰ বসুৰ দৰে সাহস আৰু ভাৰতবাসীৰ দেশপ্ৰেমৰ ওচৰত শিৰণত কৰি ব্ৰিটিছ আঁতৰি গ'ল।
1: 1919 চনৰ 30 মাৰ্চত মহাত্মাৰ নেতৃত্বত সমগ্ৰ দেশতে ধৰ্মঘট অনুষ্ঠিত হয়। এই আন্দোলনে আটাইতকৈ ভয়াৱহ ৰূপ লৈছিল পঞ্জাৱত। তাত গান্ধীৰ সৈতে বল্লভভাই পেটেল, জৱাহৰলাল নেহৰুৰ দৰে নেতাই যোগদান কৰিছিল। 1927 চনত মাদ্ৰাজত বহা জাতীয় কংগ্ৰেছৰ অধিৱেশনত জৱাহৰলাল নেহৰুৱে প্ৰস্তাৱ দিছিল, ভাৰতক স্বাধীন কৰাই আমাৰ একমাত্ৰ লক্ষ্য। নেহৰুৰ এই বাণীৰ পিছত মহাত্মা গান্ধীয়ে কৈছিল, সাহসিকতাত জৱাহৰলালক কোনেও অতিক্ৰম কৰিব নোৱাৰে। তেওঁ স্বদেশপ্ৰেম অতি মহান, তেওঁৰ হাতত আমাৰ জাতিটো নিৰাপদ।
0: দেশখনক ব্ৰিটিছৰ কবলৰ পৰা উদ্ধাৰ কৰি স্বাধীন কৰিবলৈ মহাত্মাই দিন ৰাতি একাকাৰ কৰি ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছিল। মাতৃভূমিৰ স্বাধীনতাৰ বাবে মৃত্যুলৈ ভয় নকৰা গান্ধীয়ে কিমান দিন যে জেলৰ বন্ধ কোঠালিত আবদ্ধ হৈ থাকিবলগীয়া হৈছিল তাৰ লেখযোখ নাই।
1: কেৱল ভাৰততেই নহয়, সমগ্ৰ বিশ্বৰ জনসাধাৰণৰ মনত মহাত্মাৰ ছবি খোদিত হৈ আছে ভাৰতীয় জনগণৰ মুক্তিদাতা, ভাৰতীয় জাতিৰ পিতা হিচাপে। অহিংসাৰ দ্বাৰা ব্ৰিটিছৰ শক্তিক পৰাভূত কৰি 200 বছৰীয়া পৰাধীন ভাৰতক উদ্ধাৰ কৰি গান্ধীয়ে দিগল এখন মহান ভাৰত। সত্য, অহিংসা, প্ৰেম আৰু মৈত্ৰীৰ আমোঘ বাণীৰে ভাৰতক যি পথৰ সন্ধান দিগল, সেই পথৰেই ভাৰত আজি বিশ্ববন্দিত। সেইগৰাকী মহাত্মা গান্ধী যুগনায়ক মহামানৱ।
0: সত্য আৰু অহিংসাৰ পূজাৰী গান্ধীয়ে নিজৰ জীৱন সত্যৰ অন্বেষণতে পাৰ কৰিছিল, কেৱল নিজৰ বাবে নহয় দেশখনক পোহৰৰ বাট দেখুৱাৰ বাবে। জনসাধাৰণৰ মাজত সত্য, প্ৰেম আৰু অহিংসাৰ অমোঘ মন্ত্ৰেৰে দীক্ষিত কৰিবলৈ হাতে কামে লাগিছিল। গান্ধীৰ সপোন আছিল ভাৰতৰ বুকুত এখন ৰামৰাজ্য প্ৰতিষ্ঠা কৰাৰ।
1: অসমৰ সৈতে এটি মধুৰ সম্পৰ্ক আছিল মহাত্মা।

0: বাৰ। 1921 চনৰ 28 জুলাইত মুম্বাইত অনুষ্ঠিত হোৱা নিখিল ভাৰত কংগ্ৰেছ অধিৱেশনত মহাত্মা গান্ধীক অসমলৈ আমন্ত্ৰণ জনাই অসমৰ দেশভক্ত তৰুণৰাম ফুকন, কুলধৰ চলিহা, নবীন চন্দ্ৰ বৰদলৈ আৰু কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাই দেশভক্ত তৰুণৰাম ফুকনে ক'বলৈহে পালে অসমৰ ঘৰে ঘৰে যঁতৰত সূতা কাটি কাপোৰ বৈ শিপিনীসকল ব্যস্ত হৈ পৰিছে। গান্ধীৰ মুখখন উজ্জ্বল হৈ পৰিল আৰু ইতিমধ্যে থিৰাং কৰি থোৱা অন্ধ্ৰপ্ৰদেশ ভ্ৰমণ বাতিল কৰি অসমলৈ আহিবলৈ তেওঁ ঠিক কৰিলে।
1: 1921 চনৰ 18 আগষ্টত 11 জন নেতাসহ গান্ধী আহি অসম পালেহি। বিভিন্ন ঠাইত তোৰণ সাজি হাজাৰ হাজাৰ লোকে গান্ধীক আদৰণি জনাইছিল। অসমত গান্ধীয়ে নগাঁও, তেজপুৰ, যোৰহাট, শিলচৰ, ডিব্ৰুগড় আদি ঠাই ভ্ৰমণ কৰিছিল। প্ৰথমবাৰ অসমলৈ আহি মুঠ 12 দিন কটাই কলিকতালৈ যায়গৈ।
0: অসমত ৰেলেৰে ভ্ৰমণ কৰি থাকোঁতে প্ৰতিটো ৰেল ষ্টেচনতে অগণন জনতাই গান্ধীক দৰ্শন কৰিবলৈ ভিৰ কৰিছিল আৰু মহাত্মা গান্ধীৰ জয়ধ্বনিৰে আকাশ বতাহ মুখৰিত কৰি তুলিছিল।
1: অসমৰ যিসমূহ সভাত মহাত্মা গান্ধীয়ে অংশগ্ৰহণ কৰিছিল, সেই প্ৰতিখন সভাৰ অন্তত বিদেশী বস্ত্ৰ দাহ কৰা হৈছিল। স্থানীয় জনসাধাৰণে বিদেশী বস্ত্ৰ সংগ্ৰহ কৰি দিয়াৰ পিছত গান্ধীয়ে নিজে অগ্নিসংযোগ কৰি দিছিল। গুৱাহাটীৰ এটা বিদেশী বস্ত্ৰ দাহ কাৰ্যসূচীত 25,000 লোক সমবেত হৈছিল। এনে কাৰ্যসূচীৰে গান্ধীয়ে অসমত বিদেশী বস্ত্ৰ বৰ্জনৰ আহ্বান জনায়।
0: অসমলৈ আহি মহাত্মা গান্ধীয়ে চাহ বনোৱা সকলোকো উৎসাহিত কৰিছিল। তেজপুৰৰ এখন বাগিচালৈ গৈ মহাত্মাই চাহ বনোৱাসকলক মালিকসকলে চলোৱা শোষণ নিষ্পেষণৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনাইছিল। 1921 চনৰ 26 আগষ্ট তাৰিখে ডিব্ৰুত চাহ মালিকসকলৰ লগত হোৱা স্মৰণীয় মেলত গান্ধীয়ে মালিকসকলক কৈছিল, আপোনালোকে চাহ বনোৱাসকলক থকাৰ বাবে ঘৰ দিছে, খোৱা পানী, চিকিৎসা আদিৰ ব্যৱস্থা কৰি দিছে। এইবোৰ বৰ ভাল কথা, কিন্তু এই লোকসকলৰ নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰ একো ব্যৱস্থা কৰা নাই।
1: মহাত্মা গান্ধীৰ এই আহ্বানৰ পিছত চাহ বনোৱাসকল জাগি উঠিছিল। সুৰমা উপত্যকাৰ 13খন চাহ বাগিচাৰ 9,000 বনুৱাৰ দলে বলে ওলাই আহি মালিকৰ ওচৰত দৰমহা বৃদ্ধিৰ ধৰ্মঘট কৰিবলৈ ধৰিলে। নিজৰ প্ৰাপ্য আদায়ৰ বাবে বনুৱাসকল সজাগ হ'বলৈ ধৰিলে। এই আন্দোলনত আনকি হেলেম চাহ বাগিচাৰ বনুৱাসকল উত্তেজিত হৈ মেনেজাৰক শাৰীৰিক আক্ৰমণ পৰ্যন্ত চলায়, যাৰ ফলত বহুতো বনুৱাক পুলিচে গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হৈছিল।
0: মহাত্মাই অসহযোগ সত্যাগ্ৰহৰ দৰে আন্দোলনসমূহত হিংসাৰ উদগিৰণ হ'লে মনত বৰ দুখ পাইছিল। 1921 চনৰ 17 নৱেম্বৰৰ হৰ্তাল কাৰ্যসূচীত মুম্বাই চহৰত হিংসাৰ জুই জ্বলাত গান্ধীয়ে বৰ দুখ পাইছিল। সেইবাবে তেওঁ 19 নৱেম্বৰৰ পৰা 22 নৱেম্বৰলৈ অনশনত বহে আৰু হিংসা বৃদ্ধি হোৱাৰ আশংকাত বৰদুলিত আৰম্ভ কৰিব খোজা আইন অমান্য আন্দোলন স্থগিত কৰি দিয়ে।
1: 1922 চনৰ ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখৰ এটা ঘটনাই অহিংসাৰ পূজাৰীগৰাকীৰ মনত বৰ দুখ দিলে। সেইদিনা উত্তৰ প্ৰদেশৰ চৌৰি চৌৰাত 3,000 কৃষকক পুলিচে অমানসিক অত্যাচাৰ চলায়। লগে লগে উত্তেজিত জনতাই চৌৰি চৌৰা থানাত জুই লগাই দিয়ে, ফলত 22 জন আৰক্ষী লোক পুৰি মৰিল। গান্ধীৰ বাবে এই মৃত্যু আৰু হিংসা অসহনীয় আছিল আৰু সমগ্ৰ আন্দোলনটোকেই বন্ধ কৰি দিছিল।
0: মহাত্মা গান্ধী 4 বাৰ অসমলৈ আহিছিল। এই ঐতিহাসিক ভ্ৰমণসমূহে অসমৰ মানুহৰ মনত অভূতপূৰ্ব উৎসাহ আৰু আলোড়ন তুলিছিল। মহাত্মা গান্ধীৰ প্ৰতি থকা অসমৰ ৰাইজৰ অতুলনীয় শ্ৰদ্ধা ভক্তিয়ে তেখেতক বাৰে বাৰে অসমলৈ হাত বাউলি দি মাতিছিল। মৃত্যুৰ মাত্ৰ 2 বছৰৰ আগতে 1946 চনত শেষবাৰ অসম ভ্ৰমণ কৰিছিল জাতিৰ পিতা মহাত্মাই।

0: গুৱাহাটীত মহাত্মা দেশভক্ত তৰুণৰাম ফুকনৰ ঘৰত আছিল। 25,000 মানুহ গোট খোৱা প্ৰথম দিনাৰ সভাত মহাত্মাই ভাষণ দিছিল। এই ভাষণ ফুকনে অসমীয়াত ভাঙনি কৰি গৈছিল। ৰাতি 9 বজাত এই সভাৰ সামৰণি পৰে।
1: 1934 চনৰ

0: এপ্ৰিল মাহৰ 12 তাৰিখ, গছ বন বিৰিখৰ কুমলীয়া কোহমেলাৰ সময়। বহাগৰ বতৰ, মহাত্মা গান্ধী তেজপুৰলৈ আহিব, উথপ থপ লাগিছে তেজপুৰবাসীৰ। অৱশেষত দুপৰীয়াৰ ভাগত ৰঙাপাৰা ষ্টেচনত নমাৰ লগে লগে 6-7 হাজাৰ লোকে সম্ভাষণ জনায়। তাৰপৰা তেজপুৰ বালিপৰা ৰেলেৰে আহি 2:30 বজাত তেজপুৰ পায়। তেজপুৰত 12-13 হাজাৰ জনতাই জগতৰ শ্ৰেষ্ঠ পুৰুষগৰাকীক চাবলৈ ৰৈ আছিল। প্ৰতিটো ষ্টেচনতে হাজাৰ অনুৰাগীয়ে গামোচা ফুলৰ মালা ধূপ দীপেৰে সম্ভাষণ জনাইছিল। তেজপুৰ পাওঁতে ধাৰাসাৰ বৰষুণ দিছিল, তথাপি বৰষুণত তিতি হাজাৰ হাজাৰ লোকে ভাষণ শুনি আছিল। এই সভাত তেজপুৰ ৰায়ত সভা আৰু ছাত্ৰ সমাজৰ পৰা 500 টকা বৰঙণি আগবঢ়োৱা হয়।
1: এইদৰে মহাত্মাক অসমৰ বিভিন্ন অঞ্চলত আদৰ সম্ভাষণ জনোৱা হয়। তেখেতে সভাবোৰত হৰিজনসকলৰ হকে কাম কৰিবৰ বাবে সকলোকে সহায় বিচাৰে। তেজপুৰত তেওঁৰ কথাত মুগ্ধ হৈ বহুলোকে টকা পইচা আগবঢ়ায়। একাংশ মহিলাই আনকি সোণৰ অলংকাৰ পৰ্যন্ত খুলি দান কৰিছিল বাপুৰ হাতত। তেজপুৰত গান্ধী মহিলা সমিতিৰ শিপিনী ভঁৰাললৈ যায়। তেজপুৰ মহিলা সমিতিৰ কাৰ্যালয়ত তেওঁ কিৰণময়ী আগৰৱালাৰ ফটো উন্মোচন কৰে। এই সভাতেই বাপুজীয়ে অস্পৃশ্যতা দূৰীকৰণৰ সম্পৰ্কে ভাষণ প্ৰদান কৰে। ইয়াৰ পিছতে তেওঁ মেট্ৰোৰ প্ৰতিলৈ গৈ তেওঁলোকৰ অভাৱ অভিযোগৰ খবৰ লয়। মেট্ৰোৰসকলে আহি গান্ধীক সেৱা জনায়।
0: দিনটো এনেদৰে ব্যস্ত থাকি ধাৰাসাৰ বৰষুণৰ মাজতে সকলো কাম সমাধা কৰে। ৰাতি 9 বজাত গান্ধীয়ে প্ৰাৰ্থনা কৰে, লগত অজস্ৰ লোক।

0: এই প্ৰাৰ্থনা সভাতে ভাগৱত পাঠ কৰা হয়। নিশা 12 বজাত গান্ধী, গড়মূৰীয়া গোস্বামী, অমিয় কুমাৰ দাস আৰু দেৱেন শৰ্মাক লগত লৈ জাহাজেৰে গুৱাহাটীলৈ গুচি যায়।
1: ১৯২১ চনত অসমলৈ আহি উলটি যাবৰ সময়ত পাণ্ডুৰ ৰেলৱে প্লেটফৰ্মত অজস্ৰ জনগণে তেখেতক বিদায় সম্ভাষণ জনায়। বিদায়পৰত তেখেতে কৈছিল,
0: আজি অসম এৰিবৰ সময়ত মই কওঁ, অসমৰ প্ৰকৃতিৰ শোভা ইমান মনোৰম যে মই চকু আঁতৰাবলৈ টান পাইছোঁ। ব্ৰহ্মপুত্ৰ নদ অসমৰ বুকুৰ ওপৰেদি বৈ যোৱাত আৰু সময়মতে যথেষ্ট বৰষুণ হোৱা বাবে অসম দেশখন সোণৰ খনি হৈছে। কিন্তু এই সোণ উলিয়াবলৈ অসমীয়াক লাগে উদ্যম, অসমীয়াক লাগে উদ্যোগ। সমাজৰ প্ৰত্যেক অংগই যদি ঠিকমতে কাম কৰে, তেন্তে অসম দেশখন দেখাত যিদৰে ধুনীয়া সেইদৰে সমৃদ্ধিশালীও হ'ব। অসমীয়াৰ ওচৰত এই মোৰ শেষ কথা। অহিংস নীতিৰ কঠোৰ সাধক এইগৰাকী মহান জননেতাৰ প্ৰচণ্ড সংগ্ৰামী সত্তা আৰু বিশাল নেতৃত্বই বিশ্ববাসীক মুগ্ধ কৰিছিল। ব্ৰিটিছৰ দৰে এটা ভয়ংকৰ ঔপনিৱাসিক দাম্ভিক জাতিৰ দাসত্বৰ কবলৰ পৰা সংকল্প সংগ্ৰাম কেৱল অহিংসা নীতিৰে পৰিচালনা কৰি আগবঢ়াই নিয়াটো ইমান সহজ নাছিল, যিটো মহাত্মাৰ দৰে মহাব্যক্তিত্বৰ হাততহে সম্ভৱ হৈছিল।
1: পৃথিৱীৰ কোনো ধুমুহা বতাহে লৰাব নোৱাৰা সত্য আৰু অহিংসাৰ সংগ্ৰামী মহাত্মা গান্ধী কেৱল ভাৰতৰে জাতীয় নেতা নাছিল, তেওঁ আছিল বিশ্ববৰেণ্য মানৱতাবাদী আদৰ্শবাদী নেতা, কৌটি কৌটি ভাৰতীয়ৰ বাবে জনতাৰ নেতাগৰাকী বাপু অৰ্থাৎ পিতা। আনকি চিৰশত্ৰু ব্ৰিটিছেও ক'বলৈ বাধ্য হৈছিল যে তেওঁ সামান্য নৰমনিচ নাছিল। ইংৰাজে গান্ধীক ছোভিয়েট ৰাছিয়াৰ মহান দাৰ্শনিক টলষ্টয়ৰ লগত তুলনা কৰিছিল। ব্ৰিটিছ ঔপনিৱেশিক সাম্ৰাজ্যবাদী আৰু স্বেচ্ছাচাৰী শাসক গোষ্ঠীৰ পৰাধীনতাৰ শিকলি ছিঙি তেওঁ ভাৰতক মুক্ত কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ মহান ত্যাগ আৰু বিশ্বমানৱৰ শান্তিৰ বাবে আগবঢ়োৱা সেৱাৰ স্বীকৃতি হিচাপে মহাত্মা গান্ধীক মহাত্মা নামেৰে ঘোষণা কৰা হয়। আমেৰিকাৰ কৃষ্ণাংগবাদী নেতা ডক্টৰ মাৰ্টিন লুথাৰ কিং আৰু দক্ষিণ আফ্ৰিকাৰ শান্তিৰ নোবেল বঁটা প্ৰাপক নেলছন মেণ্ডেলাই গান্ধীৰ স্বাধীনতা সংগ্ৰাম

0: মৰ বাবে গ্ৰহণ কৰা অহিংস আন্দোলনৰ প্ৰতি অনুপ্ৰাণিত হৈছিল। আফগানিস্তানৰ বিপ্লৱী নেতা হিমান্ত গান্ধী খান আৰু আব্দুল গফৰ খানেও পাখটুন সম্প্ৰদায়ৰ স্বাধীনতাৰ বাবে গান্ধীৰ অহিংস নীতিকে অনুসৰণ কৰিছিল।
1: গান্ধীৰ অহিংসৰণৰ কাৰ্যসূচীসমূহত কোনো হত্যাহিংসাৰ স্থান নাছিল। অসহযোগ, আমৰণ অনশন, সত্যাগ্ৰহ, আইন অমান্য আন্দোলন, বিদেশী বস্ত্ৰ বৰ্জন, লন আইন বৰ্জন, মাদক দ্ৰব্য বৰ্জন আছিল মূল কাৰ্যসূচী।

0: বিদ্বেষ নাছিল, তেওঁৰ দৃষ্টিত কোনো ভাৰতীয় অস্পৃশ্য নাছিল। তেওঁ গুজৰাটৰ সবৰমতীত হৰিজনসকলৰ বাবে আশ্ৰম পাতি কুসংস্কাৰ দূৰীকৰণৰ বাবে ব্যৱস্থা লৈছিল। অসমলৈ আহি মেটৰসকলৰ ওচৰলৈ গৈ তেওঁলোকৰ বাবে বিদ্যালয় খোলাৰ পোষকতা কৰে আৰু অভাৱ অভিযোগৰ বুজ লয়। তেওঁ সময়ে সময়ে কুষ্ঠ ৰোগীক পৰিচৰ্যা কৰিছিল, কোনো সময়ত চাফাই কৰ্মী অৰ্থাৎ তথাকথিত মেটৰ ৰূপে শৌচাগাৰ পৰিষ্কাৰ কৰিছিল।
1: অৱশেষত আহোন আহোকৈ আহিল সেই কলা দিনটো, 1948 চনৰ 30 জানুৱাৰী শুক্ৰবাৰ বিয়লি 4:30 আভাই খাদ্য যোগাৰ কৰি দিছিল। ভোজনত আছিল ছাগলীৰ গাখীৰ, তেল মছলাহীন সিজোৱা শাক পাচলি, ছালাড, হুমথিৰা, নেমু, ঘিউ আদি। নতুন দিল্লীৰ বিৰলা ভৱনৰ পিছফালে মাটিতে বহি আহাৰ গ্ৰহণ কৰি আছিল মহাত্মাই। লগত আছিল চৰ্দাৰ বল্লভভাই পেটেল। কাষতে বহি আছিল পেটেলৰ জীয়ৰী আৰু তেওঁৰ মন্ত্ৰী মণিবহন। আহাৰ গ্ৰহণ কৰি কৰিয়েই তেওঁলোকে কিছু গুৰুত্বপূৰ্ণ আলোচনা কৰি আছিল।
0: কোনেও কল্পনাই কৰা নাছিল এই সাজ আহাৰেই বিশ্বৰ মহান নেতাগৰাকীৰ শেষ সাজ আহাৰ হ'ব। মৃত্যুৰ হাতোৰাই যেন তেওঁক হাত বাউলি দি মাতি আছিল। কথাৰ মাজতে আভাই মহাত্মাক নিকেলৰ ঘড়ীটো দেখুৱাই প্ৰাৰ্থনাৰ সময়ৰ কথাটো মনত পেলাই দিছিল।

0: মই এতিয়া যাব লাগিব, এইবুলি কৈ গান্ধী বাথৰুমলৈ গ'ল। বাথৰুমৰ পৰা ওলাই ভৱনৰ বাওঁফালে থকা পাৰ্কখনত ইতিমধ্যে সাজু হৈ থকা প্ৰাৰ্থনা সভালৈ খোজ ল'লে, লগত আভা আৰু মনু। মনু, ধৰা ভালকৈ তুমি মোৰ ভ্ৰমণৰ লাখুটি মোক ভালকৈ ধৰা। মনু আৰু আভা, শুনা, মনু আৰু আভা, ৰোগীৰ ওচৰত নাৰ্ছ যদি সময়মতে কাম নকৰে তেতিয়া ৰোগীৰ মৃত্যু হ'ব পাৰে। সেই কথা আমাৰ প্ৰাৰ্থনাৰ ক্ষেত্ৰতো একেই, বুজিছানে? প্ৰাৰ্থনাৰ সময় এক মিনিট দেৰি হোৱাটো মোৰ পছন্দ নহয়।
1: কথাটো আপুনি ঠিকেই কৈছে
0: মনু, এইটো বাৰু ঠিকেই আছে, অন্য কিবা এটাহে আজি ঠিক নহ'ল।
1: কি বাপু?
0: ৰাতিপুৱা খোৱা খাদ্যটোৰ কথা কৈছোঁ, সেই মানুহে খোৱাৰ উপযুক্ত নাছিল, নহয়নে আভা?
1: বাইদেউৱে সেই কথা মোক কৈছিল। বাইদেউৱে কৈছিল এনে খাদ্য বোলে ঘূৰাইও নাখায়।
0: সেয়াই মোৰ বাবে গৌৰৱৰ কথা। যিটো বস্তু কোনেও খাবলৈ নিবিচাৰে মই সেইটোকে বিচাৰোঁ।
1: বাপু বাপু, আপোনাৰ ঘড়ীটো চাওকচোন, আজি আপুনি ঘড়ীটো লৈ কেৰাহীকো চোৱা নাই।
0: তুমি যেতিয়া মোৰ সময় পালিকা হৈ আছাই, তেনেহ'লে এই ঘড়ীৰ দৰকাৰেই নাই।
1: আপুনিতো সময় পালিকালৈকো নাচায় বাপু।
0: এতিয়া ধেমালি কৰাৰ সময় নাই, মোৰ আজি বহুত পলম হ'ল, প্ৰায় 10 মিনিট পলম হ'ল। মই ইয়াত 5 বজাত পাব লাগিছিল। পলম হোৱাটো মোৰ বৰ বেয়া পাওঁ, বৰ বেয়া পাওঁ। এইদৰে কিছু ধেমেলীয়া কিছু ৰসাল কথাৰে হাঁহি হাঁহি প্ৰাৰ্থনা সভা পাওঁ পাওঁ হৈছিল। প্ৰাৰ্থনাৰ সময়ত যিখন খাটত তেওঁ বহে সেইখন পাবলৈ মাত্ৰ কেইগজমানহে বাকী আছিল। বেছিভাগ মানুহ বহাৰ পৰা থিয় হৈ গান্ধীক নমস্কাৰ জনাইছিল। গান্ধীয়েও লগে লগে আভা আৰু মনুৰ কান্ধৰ পৰা প্ৰণাম জনালে। এনেতে ভিৰ ফালি এজন লোক গান্ধীৰ সন্মুখত থিয় হ'ল। কোনেও তৰ্কিব নোৱাৰোতেই এটা উদ্ধত পিষ্টলেৰে গান্ধীৰ বুকুত এটা এটাকৈ 3টা গুলীৰে থকা সৰকা কৰি পেলালে।
2: হে ৰাম!

0: এই যে নাথুরাম গডসে নামৰ আততায়ীটোৰ গুলিত ঢলি পৰিল আৰু কোনোদিনে উঠিব নোৱাৰিলে দেশৰ সেই মহামানৱগৰাকী। কাম কৰি থকা মানুহজন সময়ৰ হিচাপ কৰি কৰি এইমাত্ৰ ধেমেলীয়া কথাৰে হাঁহি থকা মহাত্মাগৰাকী ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ যাওঁতেই গুচি গ'লগৈ অজান দেশলৈ।
1: কম সময়ৰ ভিতৰতে গান্ধীৰ মৃত্যুৰ খবৰ সমগ্ৰ বিশ্বতে বিয়পি পৰে। চৰ্দাৰ বল্লভ ভাই পেটেল লগে লগে সেই ঠাইত উপস্থিত হয়। জৱাহৰলাল নেহৰু কাৰ্যালয়ৰ পৰা দৌৰি আহিল। জনতাৰ প্ৰিয় নেতাগৰাকীৰ মৃত্যুৰ বাতৰি পাই দেশ বিদেশৰে নেতা আহি মৃতদেহত পুষ্পাৰ্ঘ্য অৰ্পণ কৰে। নেহৰুৱে মৃতদেহৰ কাষত কান্দি থাকোঁতেই গান্ধীৰ সৰু পুত্ৰ দেৱদাস আৰু মৌলানা আজাদ আহে।
0: মহাত্মাৰ মৃত্যুত সমগ্ৰ বিশ্ববাসী শোকত ম্ৰিয়মান হৈ পৰে। দেশৰ পৰা অহা অগণন শোকবাৰ্তাৰ উপৰিও কেৱল বিদেশৰ পৰাই 3,441 শোকবাৰ্তা আহে। ফ্ৰান্সৰ সমাজবাদী নেতা লিউ ব্লুমে কৈছিল, মই গান্ধীক কেতিয়াও দেখা নাই, মই তেওঁৰ ভাষাও নাজানো, মই সেই দেশত কোনোদিনে ভৰি দিয়া নাই, কিন্তু তথাপি এনে শোক লাগিছে যেন মই কোনোবা এজন আপোন আৰু মৰমৰ লোককহে হেৰুৱালোঁ। এই অসাধাৰণ মানুহজনৰ মৃত্যুত গোটেই সংসাৰ শোকত ডুব গৈছে।
1: মৃত্যুৰ পিছদিনা নতুন দিল্লীৰ বিৰলা ভৱনৰ পৰা শোভাযাত্ৰা কৰি যমুনা নদীৰ পাৰলৈ লৈ যোৱা হয় গান্ধীৰ শৱদেহ। এই যাত্ৰাত 15,00,000 জনতাই অংশ লৈছিল, তাৰোপৰি 10,00,000 জনতা দৰ্শক হিচাপে আছিল। দিল্লীৰ ৰাজপথত থকা গছবোৰ হাউলি পৰিছিল, কাৰণ গছবোৰত গান্ধীৰ শেষ যাত্ৰা দৰ্শন কৰিবলৈ দৰ্শক গছত উঠিছিল।
0: এই শোভাযাত্ৰাত 4,000 সৈন্য, 1,000 বায়ুসেনা আৰু 1,000 আৰক্ষী সৈন্যবাহিনী উপস্থিত আছিল। যমুনা নদীৰ পাৰত সেইদিনা চাৰিওফালে কেৱল বগা বগা আৰু বগা। 10,00,000 দৰ্শকে বগা কাপোৰ পৰিধান কৰি অপেক্ষা কৰিছিল গান্ধীৰ অন্ত্যেষ্টিক্ৰিয়ালৈ। অৱশেষত 2 ফুট ওখ, 8 ফুট বহল দীঘল এটি বেদীত ধূপ চন্দন সুগন্ধিৰ মাজত শুৱাই দিয়া হয় জাতিৰ পিতা মহাত্মাক। চিতা জ্বলি জ্বলি ধোঁৱাৰ লগত মিলি গ'ল গান্ধীৰ শৰীৰ। 14 ঘণ্টা ধৰি জ্বলি আছিল এই চিতা। দৰ্শক তেতিয়াও ৰৈ আছিল, চিতাৰ কাষত যেন এৰি থৈ নাযাব হৃদয়ৰ মানুহজনক।
1: এইগৰাকী সৰ্বগুণাকৰ, অদ্বিতীয় জননেতা, বিশ্বনেতা, ভাৰত নিৰ্মাতা, মহামানৱ মহাত্মা গান্ধীগৰাকী বিশ্ব জনতাৰ মন আকাশত দগমগ জ্বলন্তি হৈ জিলিকি থাকিব, জিলিকি থাকিব।

শ্ৰোতাই ইমান পৰে ৰাম হাজৰিকা ৰচিত আলেখ্য মহামানৱ মহাত্মা গান্ধী শুনিলে। আলেখ্যখনিৰ কথাংশত ভাগ ল'লে অলক শৰ্মা আৰু চিমি গোস্বামীয়ে। বিভিন্ন চৰিত্ৰত মহাত্মা গান্ধীৰ ভাৱত অলক শৰ্মা, ৰেল বিষয়া নৱজ্যোতি হাজৰিকা। আলেখ্যখনিৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা চিন্ত্ৰা মিং গাৰ্গৰ।

0: বাইদেউ চাকৰি পাই গলো।
1: আরে বাহ, অভিনন্দন। এতিয়া খুব শপিং।
0: নতুন মোবাইল, জিন্স, জ্যাকেট।
1: রবে খুনটু, স্যালারির আগতেই খরচ।
0: টোটালি কে লোন পোয়া যায় নো?
1: প্রথমে বাজেট বনাবলৈ শিক, তারপর খরচ কর।
0: কিন্তু বা
1: সা উপার্জনের এক অংশ সদায় বসাবি, কিন্তু পার্টি পড়া বাঁচিব নোয়ারিবি।
0: ও বাইদেউ, পার্টি মূর বাজেট তোর।
2: আরবিআই কয়
3: সঠিক বিত্তীয় আচরণে আপনার বসাই রাখে।
4: শ্রোতা ইমান পরে অলক্ষ্যখনি শুনিলে। এয়া আকাশবাণী তেজপুৰ। শ্রোতাসকল, এতিয়া আমার ষ্টুডিওর ঘড়ির সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ নিয়মীয়া অধিবেশনৰ ইমানতেই অন্ত পৰিল। কাইলৈ আমাৰ পুৱাৰ অধিবেশন মুকলি কৰা হ'ব 5:55 FM বেণ্ডৰ 102.4 MHz আৰু আমাৰ নিয়মীয়া অধিবেশন মুকলি কৰা হ'ব 5:25 এই একেই মিটাৰ আৰু একে বেণ্ডত। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল সমীৰ নাৰ্জাৰী, নৱজিৎ ৰাভা আৰু বিলিফাং স্বৰ্গীয়াৰী। ট্ৰান্সমিটাৰৰ দায়িত্বত আছিল নিৰঞ্জন বড়ো। আনহাতে পৰিবহণ ব্যৱস্থাত আছিল নয়ন দৈমাৰী। ডিউটি ৰুমত থকা প্ৰচাৰণ সহায়ক নৱজ্যোতি হাজৰিকাৰ সৈতে প্ৰচাৰণ কক্ষৰ পৰা আজিলৈ মই ৰূপলী বৰা শইকীয়াই বিদায় মাগিছো। শুভৰাত্ৰি, জয় হিন্দ।